নমস্কাৰ, সুপ্ৰভাত। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। আজি সোমবাৰ, 1433 ভাস্কৰাব্দৰ জেঠ মাহৰ 31 দিন, 1948 শকাব্দৰ জেঠ মাহৰ 25 দিন, 2026 খ্ৰীষ্টাব্দৰ জুন মাহৰ আজি 15 তাৰিখ। এতিয়া সময় পুৱা 5:43:40। অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰত, 729 কিলোহাৰ্জত আৰু FM বেণ্ডৰ 101.6 মেগাহাৰ্জত, লগতে নিউজ অন AIR মোবাইল এপত।

আজিৰ বন্দনা অনুষ্ঠানটি সজোৱা হল ক্রমে কণিকা বৰাৰ কণ্ঠত মহাপুৰুষ শ্রী শ্রী মাধৱদেৱ বিৰচিত বৰগীত, গিৰীন্দ্ৰ হালৈৰ কণ্ঠৰ লোকগীত, হীৰকজ্যোতি শৰ্মা আৰু সংগীতবৃন্দই গোৱা টোকাৰী গীত, বিনীতা ভূঞা আৰু সংগীসকলৰ কণ্ঠৰ চিয়া গীত আৰু শেষত অৰুন্ধতী চক্ৰৱৰ্তীৰ কণ্ঠৰ এটি মীৰা ভজনেৰে

0: Abhishek Banerjee face to face at Bhavani Bhavan. And that is the end of this news bulletin.
1: মিডিয়া মেভৰ 411.5 মিটাৰত 729 কিলোহাৰ্জত আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্জত এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক মুকুতামালা।
2: মনৰ অশান্তি দূৰ কৰাৰ উপায় সম্পৰ্কে সূৰ্যকুমাৰ ভূঞাই এনেদৰে কৈছিল, চিঠিখন সময়মতে ডাকঘৰত নিদিয়া, আশা কৰা মতে সময়ত চিঠিৰ উত্তৰ নোপোৱা, সময়মতে ঘৰলৈ ল'ৰা ছোৱালী উভতি নহা, গুৰুত্বপূৰ্ণ নথি পত্ৰত ভুল কৰা, হঠাৎ ভাগ্য বিপৰ্যয়, নানা ধৰণৰ ভয় আৰু বাঞ্ছিত বস্তু লাভ নকৰা, এনেবোৰ কথাই আপোনাৰ মনৰ শান্তি হৰণ কৰিব পাৰে। যাৰ মন অধিক সংবেদনশীল, সেই সকলোৰেই সোনকালে শান্তি ভংগ হয়। তেওঁলোকে যিকোনো ঘটনা সম্পৰ্কত অযথা চিন্তা কৰে, তাৰ অজানা ফলাফলসমূহ আকাৰত উফন্দাই ধৰে আৰু নানা কাল্পনিক আশংকাৰে মনটো গধুৰ কৰি তোলে। তেনে লোকৰ বাবে মানসিক আৰু শাৰীৰিক শান্তি উভয়ে দুৰূহ। তেনেবোৰ মানুহেই ধৈৰ্য হেৰুৱাই কামত অমনোযোগী হয়। সাধাৰণতে অযথা চিন্তা কৰাসকল মানসিকভাৱে দুৰ্বল, কিন্তু মানসিকভাৱে শক্তিমান আৰু ধৈৰ্যশীলসকলে অযথা চিন্তা নকৰে, সকলো কথাকে সহজভাৱে গ্ৰহণ কৰে। তেওঁলোকে সকলো কথাৰে আগগুৰি পুংখানুপুংখভাৱে বিচাৰ কৰি চাই আৰু তাৰ পৰা উদ্ধাৰ পাই পুনৰ স্বাভাৱিক অৱস্থা লাভৰ বাবে সচেষ্ট হয়। অশান্ত লোকসকলেও চেষ্টা কৰিলে বহুতো অশান্তিৰ হাত সাৰিব পাৰে। যদি কিবা ভুলৰ বাবে আপোনাৰ অশান্তি হৈছে, সেই ভুল গোপনে নাৰাখি মুক্ত কণ্ঠে তাক স্বীকাৰ কৰক আৰু পুনৰবাৰ তেনে ভুল নকৰিবলৈ প্ৰতিজ্ঞা কৰক। কোনোধৰণৰ ভয়ৰ বাবে যদি আপোনাৰ অশান্তি হৈছে, তেন্তে ভয়ৰ কাৰণবোৰ বিশ্লেষণ কৰি চাওক। তেতিয়া দেখিব অধিকাংশ কাৰণেই অমূলক। তেনে কাৰণ যদি যুক্তিসংগত হয়ো, সেই ভয় মনৰ পৰা গুচোৱাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰক আৰু তেনে ব্যৱস্থা গ্ৰহণৰ পথ নাথাকিলে তাক সহজভাৱে লোৱাত বাদে আৰু কোনো উপায় নাই। ভাগ্য বিপৰ্যয়ৰ বাবে ভয় নকৰিব, চেষ্টাৰ বলত ভাগ্য আকৌ পুনৰ আহিব পাৰে। যিসকলে তুচ্ছ কাৰণতে উদ্বিগ্ন হৈ উঠে, তেওঁলোকে বৌদ্ধ সাহিত্য অধ্যয়ন কৰাটো বিধেয়। তাত উদ্বিগ্নতা বা দুশ্চিন্তাক উৎকণ্ঠা বুলি অভিহিত কৰি তাক মনৰ পৰা সমূলঞ্চে নিৰ্মূল কৰিবলৈ উপদেশ দিয়া হৈছে। কাৰণ উৎকণ্ঠাই দুখ মাতি আনে, মনৰ শান্তি হৰণ কৰে, জীৱনৰ ভাৰসাম্যত বিশৃংখলাৰ সৃষ্টি কৰে। মনত ৰাখিব, যি জ্ঞানী, নিষ্পাপ, কলুষবিহীন, দয়ালু, প্ৰেমময়, সৎ, ধৈৰ্যশীল, তেনেলোক উৎকণ্ঠাবিহীন। তেনে লোকৰ জীৱনলৈ চাই খোজ দিবলৈ শিকিলে আপুনিও নিশ্চিন্ত নিরুদ্বেগ জীৱন যাপন কৰিব পাৰিব।
1: মুকুতামালা শুনিলে। আজিৰ মুকুতামালাৰ কথাংশ সূৰ্যকুমাৰ ভূঞাৰ ৰচনাৰ পৰা লোৱা হ'ল।

গছ থাকিলেহে মানুহ থাকিব, এজোপা কাটিলে ছজোপা ৰুবা, নাতি পুতিৰ ভাল কৰিবা, সুকাঠি অকাঠি নকৰা বিচাৰ, সকলো গছৰে আছে উপকাৰ। পৰিষ্কাৰ পৰিচ্ছন্নতাই হৈছে সুস্বাস্থ্যৰ ভেটি, শৰীৰৰ উপৰিও ই মনক নিকা কৰে।

নিশা চাৰে বজাত নাটক চিলনী চোৰ ৰচনা শুভেশ্বৰ দাসৰ পৰিৱেশন কৰিব ইনলি ফাউণ্ডেশ্যনৰ সদস্যসকলে। নাটখনৰ পৰিচালনা মঞ্জিৎ ৰাজখোৱাৰ, প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। সন্ধিয়া 7:30 বজাত ফিফা বিশ্বকাপ 2026ৰ বতৰা দিল্লী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব। দিনৰ 1:10 আৰু সন্ধিয়া 7:45 অংকিতা দাসৰ কণ্ঠৰ আধুনিক গীত। পুৱা 8:30 বজাত গীতিমালিকাৰ অনুষ্ঠানৰ শিল্পী কুইন দাস, অনিমা ভট্টাচাৰ্য, বিজয় মহন্ত আৰু শিখা বৰা। ছয় বাজি পঁচপন্ন মিনিটত জ্ঞান বিজ্ঞান, প্ৰযোজনা প্ৰবাল কুমাৰ শৰ্মাৰ। 7:00 বজাত নিয়োগ বাতৰি। 7:15 আজি পুৱা, প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ। 7:30 বজাত মোৰ সংগীত যাত্ৰা অনুষ্ঠানত গুণীন্দ্ৰনাথ ওজাৰ সৈতে হোৱা সাক্ষাৎকাৰৰ তৃতীয় খণ্ড, সাক্ষাৎগ্ৰহণ অশোক ভট্টাচাৰ্যৰ।

শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত ইমান পৰে শ্ৰোতাসকলে বিদুষী অশ্বিনী ভিড়ে দেশপাণ্ডেৰ কণ্ঠৰ খেয়াল শুনিলে, ৰাগ অহিৰ ভৈৰৱ। শ্ৰোতাসকলে অনুষ্ঠান শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা, প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰত।

12:15 গীত আৰু গজল, 12:30 সুৰৰ কৰণী, 1:20 শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত অলক চেটাৰ্জীৰ কণ্ঠৰ খেয়াল, 1:50 মেনিজা বেগমৰ কণ্ঠৰ লোকগীত। ৫:25 গঞা শ্ৰোতাৰ অনুষ্ঠানত বিজুলীঘাটত থিতাতে বাণীবদ্ধ হোৱা অনুষ্ঠান শুনিবলৈ পাব, প্ৰযোজনা উৎপল বৰাৰ। 5:45 বিদ্যাৰ্থীৰ অনুষ্ঠানত ইংৰাজী বিষয়ৰ পাঠ আগবঢ়াব অৰুণিমা দেৱীয়ে। 2:30 পাশ্চাত্য সংগীতৰ অনুষ্ঠান। 3:05 অশোক ডেকাৰ কণ্ঠৰ আধুনিক গীত। 6:10 কৃষিজগত অনুষ্ঠানত কৃষি আৰু বন্যপ্ৰাণী সংঘাতৰ পৰা সহাৱস্থানলৈ বিষয়ৰ এটি আলোচনাত ভাগ ল'ব প্ৰিয়ংকা হাতীমতা আৰু সুৰশ্ৰী পাটোৱাৰীয়ে। আঁত ধৰিব মানসজ্যোতি বৰাই, প্ৰযোজনা উৎপল বৰাৰ।

সীমান্ত বার্মাৰ। তিনি বাজি পোন্ধৰ মিনিটত নেপালী অনুষ্ঠান, 3:45 কাৰ্বি অনুষ্ঠান আৰু 4:30 বড়ো অনুষ্ঠান। ৭:35 পূবালীৰ সুৰ অনুষ্ঠানত মিত্ৰদেৱ তেৰণ আৰু সংগীবৃন্দৰ কণ্ঠৰ কাৰ্বি গীত। 8:30 আধুনিক গীতৰ অনুষ্ঠান, 9:00 চিত্ৰগীত। অনুষ্ঠান পৰিচিতি ইণ্ডিয়া।

বিবিধ ভারতী গুৱাহাটীর বিভিন্ন অনুষ্ঠানত ভাগ লোবলৈ আপুনি আমালৈ হোৱাটছএপত মেসেজ কৰিব পাৰে। আমাৰ নম্বৰ হৈছে 6003166944। প্ৰচাৰিত ফোন ইন অনুৰোধৰ গীতৰ অনুষ্ঠান সুৰধ্বনি আৰু সন্ধিয়া প্ৰচাৰিত সান্ধ্য আলাপ অনুষ্ঠানটিলৈ আলোচিত বিষয় সম্পৰ্কত আপোনাৰ মতামত আদি প্ৰেৰণ কৰিবলৈ আপুনি আমাৰ হোৱাটছএপ নম্বৰটি আজিয়েই টুকি থওক। আমাৰ নম্বৰ হৈছে 6003166944। আপোনাৰ সৈতে আমাৰ যোগাযোগৰ এক নতুন মাধ্যম হৈছে হোৱাটছএপ মেছেজ। আমাৰ নম্বৰ 6003166994।

0: দিবস বা ৱৰ্ল্ড উইণ্ড ডে হিচাপে উদযাপন কৰা হয়। বায়ুশক্তিৰ আৱিষ্কাৰ, সম্ভাৱনা আৰু শক্তিৰ যোগানে কেনেদৰে পৃথিৱীৰ শক্তিখণ্ডক নতুন ৰূপ দিব পাৰে, আমাৰ অৰ্থনীতি কাৰ্বনমুক্ত অৰ্থনীতিলৈ পৰিৱৰ্তন কৰিব পাৰে আৰু নতুন কৰ্মস্থলীৰ উদ্ভাৱন ঘটাব পাৰে, এনেবোৰ বিষয়ৰ সম্পৰ্কে সজাগতা বৃদ্ধিৰ বাবে এই দিৱস সমগ্ৰ বিশ্বতে উদযাপন কৰা হয়। প্ৰথম অৱস্থাত মানুহে কেৱল সূৰ্যৰ পৰা পোনে পোনে পোৱা পোহৰ আৰু তাপ শক্তি ব্যৱহাৰ কৰিছিল। পাছত বতাহ শক্তি, জলশক্তি, জুই আৱিষ্কাৰৰ পাছত জুইৰ তাপ শক্তি আদি ব্যৱহাৰ কৰিবলৈ ধৰে। পুৰণি কালৰ পৰাই মানুহে বায়ুশক্তিক বিভিন্ন উপায়ে কামত লগাই আহিছে। কৃষকে বা গৃহিণীয়ে খেতি চপোৱাৰ সময়ত আজিও বায়ুশক্তি ব্যৱহাৰ কৰে। অতীজত মানুহে পালতৰা, নাও, জাহাজ আদি চলাইছিল। যান্ত্ৰিক যুগৰ আৰম্ভণিতে কিছুমান দেশত শস্যৰ পৰা চাউল, আটা আদি প্ৰস্তুত কৰিবলৈ বতাহচালিত মিলৰ ব্যৱহাৰ কৰিছিল আৰু কৃষি কামৰ বাবে বতাহচালিত পানী পাম্পৰো ব্যৱহাৰ কৰা হৈছিল। কয়লা, তেল, বিদ্যুৎ আদিৰ আৱিষ্কাৰ হোৱাৰ পাছত বতাহচালিত যন্ত্ৰৰ ব্যৱহাৰ লাহে লাহে কমিবলৈ ধৰে। আজিৰ শক্তিৰ নাটনিলৈ লক্ষ্য ৰাখি বায়ুশক্তি কামত লগোৱাৰ ব্যৱস্থাৰ দ্ৰুত উন্নতি হ'বলৈ ধৰিছে। বতাহৰ পৰা শক্তি আহৰণ কৰিবলৈ প্ৰধানকৈ বতাহ কল বা উইণ্ড মিল ব্যৱহাৰ কৰা হয়। বতাহ কলৰ সহায়ত বতাহৰ পৰা যান্ত্ৰিক শক্তি পোৱা যায়। এই যান্ত্ৰিক শক্তিক প্ৰয়োজন অনুসৰি আন শক্তি যেনে বৈদ্যুতিক শক্তিলৈ ৰূপান্তৰ কৰিব পাৰি। বতাহ শক্তিৰ পৰা শক্তি আহৰণ কৰাৰ সুবিধা হ'ল এয়ে যে যান্ত্ৰিক শক্তি হিচাপে বতাহ পোৱা যায়। মাথোন এই শক্তিক কামত লগাবলৈ উপযুক্ত পন্থা উদ্ভাৱন কৰাটোহে মূল কথা। বতাহ কলৰ প্ৰধান অংশবোৰ হৈছে এৰোটাৰবাইন বা ৰটৰ, জেনেৰেটৰ, নিয়ন্ত্ৰক আৰু টাৱাৰ বা স্তম্ভ। এৰোটাৰবাইনৰ সহায়ত চলমান বতাহশক্তিক ঘূৰ্ণীয়মান যান্ত্ৰিক শক্তিলৈ সহজে আৰু পোনে পোনে ৰূপান্তৰিত কৰিব পাৰি। ইয়াৰ ৰটৰ বা ঘূৰ্ণকৰ লগত দুখন বা ততোধিক পাংখা বা ব্লেড যুক্ত থাকে। বতাহে ব্লেডত আঘাত কৰাৰ লগে লগে টৰ্ক বা ভ্ৰামকৰ সৃষ্টি হয় আৰু তাৰ ফলত ঘূৰ্ণক ঘূৰিবলৈ আৰম্ভ কৰে। বতাহৰ গতিশক্তি এইদৰে ৰটৰৰ ঘূৰ্ণন শক্তিলৈ ৰূপান্তৰ হয়। এৰোটাৰবাইনৰ ৰটৰৰ ঘূৰ্ণনৰ হাৰ সাধাৰণতে প্ৰতি মিনিটত 40-50 হয়। কিন্তু বিদ্যুৎ উৎপাদনৰ বাবে জেনেৰেটৰৰ ৰটৰৰ ঘূৰ্ণন হাৰ যথেষ্ট বেছি হ'ব লাগে, যেনে প্ৰতি মিনিটত 3000 বাৰ হ'ব লাগে। সেইকাৰণে গিয়েৰ বা এনেকুৱা উপযুক্ত ব্যৱস্থা ব্যৱহাৰ কৰি ৰটৰৰ ঘূৰ্ণন হাৰ বৃদ্ধি কৰা হয় আৰু পাছত জেনেৰেটৰ সক্ৰিয় কৰাত ব্যৱহাৰ কৰা হয়। বৰ্তমানলৈ বতাহ কল পানী পাম্প আৰু শস্য গুৰি কৰাৰ কাৰ্যত ব্যৱহাৰ কৰা হৈছে। উন্নত দেশবোৰৰ কিছুমান ঠাইত অৱশ্যে ঘৰুৱা কামৰ বাবেও সৰু সুৰা বতাহ কল নিৰ্মাণ কৰা হৈছে। অদূৰ ভৱিষ্যতত বায়ুপ্ৰধান অঞ্চলবোৰত বায়ুশক্তিক বিকল্প শক্তিৰ উৎস হিচাপে ব্যৱহাৰ কৰাৰ সম্ভাৱনা আছে। উপকূলৱৰ্তী ঠাইবোৰত বতাহ প্ৰায় যথেষ্ট। পৃথিৱীৰ মহাদেশকেইখনৰ মুঠ প্ৰায় 370 কিলোমিটাৰ দীঘল উপকূল ৰেখা আছে। এই হিচাপ মতে এই সমগ্ৰ উপকূলৱৰ্তী অঞ্চলত বায়ুশক্তিৰ পৰা বহু পৰিমাণৰ বিদ্যুৎ শক্তি প্ৰতিবছৰে পোৱাৰ সম্ভাৱনা আছে।
1: জ্ঞান বিজ্ঞান যুগুতাই আগবঢ়ালে প্ৰবাল কুমাৰ শৰ্মায়।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু নিউজ বাতৰি আগবঢ়াইছে উৎপল বৰাই।
1: ভাৰত সঞ্চাৰ নিগম লিমিটেডত খালি হোৱা 100টা জুনিয়ৰ টেলিকম অফিচাৰ পদৰ বাবে আবেদন বিচৰা হৈছে। দৰমহাৰ নিৰিখ মাহে 16,400 টকাৰ পৰা 40,500 টকালৈ, লগত অন্যান্য মানচ থাকিব। প্ৰাৰ্থী টেলিকমিউনিকেশ্যনছ, ইলেক্ট্ৰনিক্স, কম্পিউটাৰ, ইনফৰ্মেশ্যন টেকন'লজি, ইনষ্ট্ৰুমেণ্টেশ্যন, ৰেডিঅ' ইঞ্জিনিয়াৰিং।

0: ইলেকট্ৰিকেল ইঞ্জিনিয়াৰিং, ইয়াৰে যিকোনো এটা শাখাত বিই বা বিটেক ডিগ্ৰী থকা হ'ব লাগিব, নাইবা ইলেক্ট্ৰনিক্স বা কম্পিউটাৰ ছায়েন্স বিষয়ত এম এছ চি ডিগ্ৰী থকা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 18 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে BSNL.co.in এই ৱেবছাইট চাব পাৰে। আবেদনৰ শেষ তাৰিখ 4 জুলাই। ইণ্ডিয়ান এয়াৰফৰ্চে ফ্লাইং ব্ৰাঞ্চ, গ্ৰাউণ্ড ডিউটি টেকনিকেল ব্ৰাঞ্চ আৰু গ্ৰাউণ্ড ডিউটি নন টেকনিকেল ব্ৰাঞ্চত খালী হোৱা পদ পূৰাবৰ বাবে এফকেট 2026 এই পৰীক্ষাৰ আয়োজন কৰিছে। পদৰ সবিশেষ, প্ৰয়োজনীয় শিক্ষাগত অৰ্হতা আৰু বয়স আদি বিতং তথ্য তথা আবেদনৰ বাবে ৱেবছাইট indianairforce.nic.in। আবেদনৰ শেষ তাৰিখ 19 জুন। কৰ্মচাৰী চয়ন আয়োগে ভাৰত চৰকাৰৰ বিভিন্ন বিভাগত খালী হোৱা 12,256টা গ্ৰুপ বি আৰু গ্ৰুপ চি পদ পূৰাবৰ বাবে কম্বাইণ্ড গ্ৰেজুৱেট লেভেল এক্সামিনেশ্যন 2026 এই পৰীক্ষাৰ আয়োজন কৰিছে। জুনিয়ৰ ষ্টেটিষ্টিকেল অফিচাৰ পদৰ বাবে প্ৰাৰ্থী মেথমেটিক্স বিষয়ত উচ্চতৰ মাধ্যমিক পৰ্যায়ত কমেও 60% নম্বৰ পাই উত্তীৰ্ণ হোৱাৰ উপৰিও স্নাতক হ'ব লাগিব, নাইবা ষ্টেটিষ্টিক্স বিষয়লৈ স্নাতক হ'ব লাগিব। ষ্টেটিষ্টিকেল ইনভেষ্টিগেটৰ গ্ৰেড 2 এই পদৰ ক্ষেত্ৰত প্ৰাৰ্থী ষ্টেটিষ্টিক্স, মেথমেটিক্স, ইকনমিক্স, ডেম'গ্ৰাফি, পপুলেশ্যন ষ্টাডিজ, অপাৰেশ্যনছ ৰিচাৰ্চ, ইনফৰ্মেশ্যন টেকন'লজি, কম্পিউটাৰ ছায়েন্স, কম্পিউটাৰ ইঞ্জিনিয়াৰিং, কম্পিউটাৰ টেকন'লজি, কম্পিউটাৰ এপ্লিকেশ্যনছ, ডেটা ছায়েন্স বা আৰ্টিফিচিয়েল ইণ্টেলিজেন্স, ইয়াৰে যিকোনো বিষয়লৈ স্নাতক হ'ব লাগিব। আনবোৰ পদৰ ক্ষেত্ৰত প্ৰাৰ্থী স্নাতক হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট ssc.nic.in। আবেদনৰ শেষ তাৰিখ 22 জুন। নিয়োগ বাতৰি ইমানেই।
1: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্ৰোতাৰ কাষ চাপক।
2: Our voice gets you heard everywhere.
1: বিজ্ঞাপন জনসাধাৰণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
2: 6900453528।
1: আকাশবাণী গুৱাহাটী, সৰ্বক্ষণ সৰ্বত্ৰ আপোনাৰ সৈতে। প্ৰতিখন ঘৰৰে বাণী আকাশবাণী, সকলোৰে হৃদয়ৰ বাণী আকাশবাণী। আমি আগবাঢ়িছো আপোনালোকৰ সৈতে অন্তৰংগ সম্পৰ্ক গঢ়িবলৈ। মাত্ৰ এটা ক্লিকতে আমাৰ কেন্দ্ৰবোৰৰ অনুষ্ঠান লাইভ, মন কী বাত, সংগীত, নাটক, খেল আৰু প্ৰতিটো পলৰ নিৰ্ভৰযোগ্য বাতৰিৰ সৈতে আমাৰ ৱেবছাইট আকাশবাণী.gov.in ত নতুন ভাৰত

0: প্ৰাণায়াম আৰু যোগাভ্যাসৰ দ্বাৰা নিজকে সুস্থ আৰু সক্ষম কৰিবলৈ যত্ন কৰিব পাৰে। আপুনি নিজকে সুস্থ আৰু সক্ষম কৰি ৰাখিবলৈ হ'লে প্ৰতিদিনে নিৰ্দিষ্ট দূৰত্বলৈ খোজ কঢ়াৰো অভ্যাস কৰকচোন। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। ঘণ্টেক পাছতে বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী। পুৱাৰ বাতৰিৰ সৈতে মই মৰমী কাশ্যপ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি শ্লোভাকিয়াৰ ৰাজধানী ব্ৰাটিস্লাভাত দেশখনৰ প্ৰধানমন্ত্ৰী ৰবাৰ্ট ফিকোৰ সৈতে আলোচনাত মিলিত হ'ব। 52 সংখ্যক G7 সন্মিলন আজিৰ পৰা ফ্ৰান্সৰ এভিয়ানত অনুষ্ঠিত হ'ব। ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই অহা 21 জুনত পুনৰ অনুষ্ঠিত হ'বলগীয়া চিকিৎসা বিজ্ঞানৰ স্নাতক পাঠ্যক্ৰমত নামভৰ্তি প্ৰৱেশ পৰীক্ষাৰ এডমিট কাৰ্ড মুকলি কৰিছে। আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু

ইৰাণে 107 দিনীয়া যুদ্ধৰ অৱসান ঘটাই হৰ্মুজ প্ৰণালী মুকলি কৰাৰ বাবে এখন চুক্তি চূড়ান্ত কৰিছে। আৰু মহিলা টি-20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাত ভাৰতে যোৱা নিশা গ্ৰুপৰ এখন খেলত পাকিস্তানক 64 ৰাণত পৰাস্ত কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি শ্লোভাকিয়াৰ ৰাজধানী ব্ৰাটিস্লাভাত দেশখনৰ প্ৰধানমন্ত্ৰী ৰবাৰ্ট ফিকোৰ সৈতে আলোচনাত মিলিত হ'ব। তেওঁ লগতে শ্লোভাকিয়াৰ ৰাষ্ট্ৰপতি পিটাৰ পেলেগ্ৰিনিকো সাক্ষাৎ কৰিব। ফ্ৰান্সৰ নিজ ভ্ৰমণ সামৰি শ্ৰীমোদী যোৱা নিশা দুদিনীয়া কাৰ্যসূচীৰে ব্ৰাটিস্লাভাত উপস্থিত হয়। সামাজিক মাধ্যমৰ এটা বাৰ্তাত প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে এই ভ্ৰমণে ভাৰত শ্লোভাকিয়াৰ সম্পৰ্ক সুদৃঢ় কৰাৰ সুযোগ প্ৰদানৰ উপৰি দুয়োখন দেশৰ মাজত সহযোগিতাৰ নতুন খণ্ডৰ অন্বেষণত সহায় কৰিব। উল্লেখযোগ্য যে 1993 চনত শ্লোভাকিয়াই স্বাধীনতা লাভৰ পাছত এয়া হৈছে এগৰাকী ভাৰতীয় প্ৰধানমন্ত্ৰীৰ প্ৰথমটো শ্লোভাক ভ্ৰমণ। বিগত বৰ্ষৰ এপ্ৰিলত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে শ্লোভাকিয়া ভ্ৰমণ কৰিছিল আৰু চলিত বৰ্ষৰ ফেব্ৰুৱাৰীত দেশখনৰ ৰাষ্ট্ৰপতি পিটাৰ পেলেগ্ৰিনিয়ে কৃত্ৰিম বুদ্ধিমত্তা প্ৰভাৱ সন্মিলনত অংশ লোৱাৰ বাবে ভাৰতলৈ আহিছিল। এই ভ্ৰমণে শ্লোভাকিয়াৰ সৈতে বাণিজ্য, বিনিয়োগ, অটোমোবাইল আৰু ৰেলৱে নিৰ্মাণকে ধৰি বিভিন্ন খণ্ডত দ্বিপাক্ষিক সম্পৰ্ক শক্তিশালী কৰাৰ দিশত ভাৰতৰ প্ৰতিশ্ৰুতিবদ্ধ পুনৰ নিশ্চিত কৰিব। 52 সংখ্যক G7 সন্মিলন আজিৰ পৰা ফ্ৰান্সৰ এভিয়ানত অনুষ্ঠিত হ'ব। 3 দিনীয়াকৈ আয়োজন কৰা এই সন্মিলনত G7 সদস্য ৰাষ্ট্ৰ কানাডা, ফ্ৰান্স, জাৰ্মানী, ইটালী, জাপান, ব্ৰিটেইন আৰু ইউৰোপীয় সংঘই অংশগ্ৰহণ কৰিব। এই সদস্য ৰাষ্ট্ৰসমূহৰ উপৰি ফ্ৰান্সে ভাৰত, ব্ৰাজিল, ইজিপ্ত, কেনিয়া, দক্ষিণ কোৰিয়া, কাটাৰ, ছৌদি আৰৱ, ছিৰিয়া, ইউক্ৰেইন আৰু সংযুক্ত আৰৱ আমিৰি ৰাষ্ট্ৰক 38 অংশীদাৰ দেশ হিচাপে আমন্ত্ৰণ জনাইছে। ভাৰতে G7 সন্মিলনত অংশীদাৰী দেশ হিচাপে এইবাৰ 13 বাৰৰ বাবে অংশগ্ৰহণ কৰিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ এই অনুষ্ঠানত অংশ ল'ব। G7 সন্মিলনত প্ৰধানমন্ত্ৰী মোদীৰ অংশগ্ৰহণে গোলকীয় ভূ ৰাজনীতিত ভাৰতৰ গুৰুত্বপূৰ্ণ ভূমিকাকে সূচাইছে। গুৰুত্বপূৰ্ণ অৰ্থনৈতিক শক্তি, উন্নয়নশীল বিশ্বৰ মাজত কূটনৈতিক সেতু আৰু ভাৰত প্ৰশান্ত মহাসাগৰীয় খণ্ডত কৌশলগত অংশীদাৰ হিচাপে G7 ৰাষ্ট্ৰগোষ্ঠীৰ বাবে ভাৰত অতি গুৰুত্বপূৰ্ণ। একে সময়তে এই সন্মিলনত ভাৰতৰ অংশগ্ৰহণে গোলকীয় দক্ষিণৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন, উন্নত প্ৰযুক্তিৰ সুবিধা লাভ তথা কৌশলগত অংশীদাৰিত্ব শক্তিশালী কৰাৰ পথ প্ৰশস্ত কৰিছে। সমগ্ৰ বিশ্বই ভূ ৰাজনৈতিক অস্থিৰতা, অৰ্থনৈতিক অনিশ্চয়তা আৰু নতুন প্ৰযুক্তিৰ দ্ৰুত বিকাশৰ সময়ত এই সন্মিলনৰ আয়োজন কৰা হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰ'ৰ সৈতে দুয়োখন দেশৰ মাজত বাণিজ্য, প্ৰযুক্তিৰ প্ৰতিৰক্ষাকে ধৰি বিশেষ গোলকীয় কৌশলগত মিত্ৰতা সম্প্ৰসাৰিত কৰা সন্দৰ্ভত আলোচনা কৰি কালি ফ্ৰান্সৰ নিজ ভ্ৰমণ সামৰণি মাৰে। এই ভ্ৰমণ উদ্ভাৱন, কৃত্ৰিম বুদ্ধিমত্তা, কৌশলগত প্ৰযুক্তি, বাণিজ্য আৰু জনসাধাৰণৰ আদান প্ৰদানক কেন্দ্ৰ কৰি দুয়োখন দেশৰ দ্বিপাক্ষিক সম্পৰ্কৰ এক উল্লেখযোগ্য পদক্ষেপ হিচাপে চিহ্নিত হৈছে। এই ভ্ৰমণৰ গুৰুত্বপূৰ্ণ ফলাফলসমূহৰ ভিতৰত ভাৰত ফ্ৰান্স উদ্ভাৱন ৰোডমেপ 2030 গ্ৰহণ বিশেষভাৱে উল্লেখযোগ্য। ই কৃত্ৰিম বুদ্ধিমত্তা, ষ্টাৰ্টআপ, গৱেষণা, দক্ষতা আৰু উদ্ভাৱন পৰিৱেশতন্ত্ৰৰ সহযোগিতাৰ বাবে এক পৰিকাঠামো প্ৰদান কৰিব বুলি আশা কৰা হৈছে। দুয়োগৰাকী নেতাই যুটীয়াভাৱে কালি ফ্ৰান্সৰ নিচত ভাৰত ইনোভেটছ কাৰ্যসূচী মুকলি কৰে। এই উল্লেখযোগ্য পদক্ষেপৰ জৰিয়তে ষ্টাৰ্টআপ, পৰিৱেশতন্ত্ৰ আৰু অন্বেষণ সম্প্ৰসাৰণ কৰাত ভাৰতৰ ক্ষীপ্ৰ অগ্ৰগতি প্ৰতিফলিত হৈছে। ভাৰত ফ্ৰান্স উদ্ভাৱনী বৰ্ষৰ অধীনত আয়োজিত এই ধবজাবাহী কাৰ্যসূচীৰ জৰিয়তে বিশ্বৰ বিভিন্ন প্ৰান্তৰ আগশাৰীৰ প্ৰতিষ্ঠান, প্ৰযুক্তি আৰু বিনিয়োগ খণ্ডৰ কৰ্ণধাৰ তথা শতাধিক ষ্টাৰ্টআপক একেখন মঞ্চত মত বিনিময় কৰাৰ সুযোগ দিয়া হৈছে। 3 দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত এই অনুষ্ঠানত 120টা বিশেষ ষ্টাৰ্টআপ তথা আন্তৰ্জাতিক গুৰুত্ব থকা 13টা গুৰুত্বপূৰ্ণ প্ৰযুক্তিৰ ক্ষেত্ৰত 20টাতকৈও অধিক উৎকৰ্ষ প্ৰতিষ্ঠান উজলি উঠে। বিশ্বৰ বিভিন্ন প্ৰান্তৰ 350টাতকৈও অধিক শীৰ্ষস্থানৰ বিনিয়োগকাৰী সংস্থাই এই অনুষ্ঠানত অংশগ্ৰহণ কৰে। এই ভ্ৰমণৰ আন এক উল্লেখযোগ্য ফলাফল হৈছে NSTI কানপুৰত বিমান পৰিবহণ আৰু সংশ্লিষ্ট খণ্ডৰ দক্ষতাৰ বাবে ৰাষ্ট্ৰীয় উৎকৃষ্টতা কেন্দ্ৰ স্থাপন কৰাৰ বাবে সন্মতি প্ৰদান। উদ্ভাৱন আৰু প্ৰযুক্তিৰ বাহিৰেও নেতাদ্বয়ে প্ৰতিৰক্ষা, মহাকাশ, পাৰমাণৱিক শক্তি, সংযোগ আৰু বিশ্বজনীন বিষয়সমূহত সহযোগিতাৰ পৰ্যালোচনা কৰি ভৱিষ্যমুখী অংশীদাৰিত্বৰ প্ৰতি তেওঁলোকৰ দায়বদ্ধতাক পুনৰ দৃঢ় কৰে। ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই অহা 21 জুনত পুনৰ অনুষ্ঠিত হ'বলগীয়া চিকিৎসা বিজ্ঞানৰ স্নাতক পাঠ্যক্ৰমত নামভৰ্তি প্ৰৱেশ পৰীক্ষা নীটৰ এডমিট কাৰ্ড মুকলি কৰিছে। পৰীক্ষাৰ্থীসকলে NTAৰ ৱেবছাইট neet.nta.nic.in-ৰ পৰা তেওঁলোকৰ এডমিট কাৰ্ডসমূহ ডাউনলোড কৰিব পাৰিব। 21 জুনত দিনৰ 2 বজাৰ পৰা 5:15 বজালৈ পৰীক্ষা অনুষ্ঠিত হ'ব। NTAই পৰীক্ষাৰ্থীসকলক এডমিট কাৰ্ড

0: ডাউনলোডৰ পূৰ্বে ৰিফাণ্ডৰ বাবে তেওঁলোকৰ বেংক একাউণ্টৰ তথ্য পৰীক্ষা কৰিবলৈ পৰামৰ্শ দিছে। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইৰাণে 107-দিনীয়া যুদ্ধৰ অৱসান ঘটাই হৰমুজ প্ৰণালী মুকলি কৰাৰ বাবে এখন চুক্তি চূড়ান্ত কৰিছে। আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে সামাজিক মাধ্যমৰ এটা বাৰ্তাত যোৱা নিশা এই কথা সদৰি কৰি কয় যে আমেৰিকাই ইৰাণৰ বন্দৰত নৌসেনা অৱৰোধৰ অন্ত পেলাব। ছুইজাৰলেণ্ডত অহা 19 জুনত শান্তি চুক্তি স্বাক্ষৰ কৰা হ'ব। এই চুক্তি আনুষ্ঠানিকভাৱে স্বাক্ষৰ কৰাৰ পাছতেই অহা শুকুৰবাৰে হৰমুজ প্ৰণালী মুকলি কৰা হ'ব বুলি ট্ৰাম্পে প্ৰকাশ কৰে। তেওঁ কয় যে এই চুক্তিয়ে সমগ্ৰ মধ্যপ্ৰাচ্যলৈ শান্তি আৰু নিৰাপত্তা ঘূৰাই আনিব। এই চুক্তিৰ অধীনত 60 দিনৰ ভিতৰত ইৰাণৰ পাৰমাণৱিক শক্তি আৰু ইয়াৰ ইউৰেনিয়াম নিষ্কাশনৰ বিষয়ে আলোচনা কৰাৰ বাবে দুয়োখন দেশক আহ্বান জনোৱা হৈছে। ইৰাণৰ সৰ্বোচ্চ ৰাষ্ট্ৰীয় নিৰাপত্তা পৰিষদে জনোৱা মতে লেবাননকে ধৰি সকলো খণ্ডৰ যুদ্ধ আৰু সামৰিক অভিযান আজি নিশাৰে পৰা স্থায়ীভাৱে অন্ত পৰিব। উল্লেখযোগ্য যে আমেৰিকা, ইজৰাইল আৰু ইৰাণৰ মাজত সংঘৰ্ষত তেহৰাণৰ কেইবাগৰাকীও শীৰ্ষ নেতাই প্ৰাণ হেৰুৱায়। ইয়াৰ ভিতৰত ইৰাণৰ সৰ্বোচ্চ নেতা আয়াতুল্লাহ আলী খামেনেই, সৰ্বোচ্চ ৰাষ্ট্ৰীয় নিৰাপত্তা পৰিষদৰ সচিব আলী লাৰিজানী, ইছলামিক ৰিভলিউচনাৰী গাৰ্ড কৰ্পছৰ কমাণ্ডাৰ মহম্মদ পাকপৰ, প্ৰতিৰক্ষা মন্ত্ৰী আজিজ নাছিৰিয়াদে অন্যতম। জম্মু বিমানবন্দৰত আজি যাত্ৰীৰ সুবিধা তথা জনসচেতনতা বৃদ্ধি আৰু যাত্ৰীকেন্দ্ৰিক বিভিন্ন সেৱা প্ৰদৰ্শনৰ লক্ষ্যৰে যাত্ৰীৰ সুবিধা দিৱস পালন কৰা হ'ব। উল্লেখযোগ্য যে সমাগত শ্ৰী অমৰনাথ যাত্ৰাৰ পৰিপ্ৰেক্ষিতত দেশৰ বিভিন্ন প্ৰান্তৰ পৰা অহা তীৰ্থযাত্ৰীসকলৰ বাবে এক সুবিধাজনক অভিজ্ঞতা নিশ্চিত কৰাৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। তদুপৰি তীৰ্থযাত্ৰীসকলৰ সুবিধাৰ্থে হেল্প ডেস্ক, তথ্য কাউণ্টাৰ, অতিৰিক্ত কৰ্মচাৰী আৰু উন্নত যাত্ৰী ব্যৱস্থাপনাৰ সুবিধা স্থাপন কৰা হৈছে। বিমানবন্দৰ প্ৰশাসনেও যাত্ৰীসকলৰ নিৰাপত্তা ব্যৱস্থা ক্ষুদ্ৰ কৰাৰ বাবে নিৰাপত্তা সংস্থাসমূহৰ সৈতে সমন্বয় শক্তিশালী কৰিছে। আমেৰিকাৰ মিছৰিত কালি স্কাইডাইভিঙৰ বাবে যাত্ৰী কঢ়িয়াই নিয়া এখন বিমান দুৰ্ঘটনাত পতিত হোৱাৰ ফলত 12 জন লোকৰ মৃত্যু হয়। মিছৰি হাইৱে পেট্ৰল ছাৰ্জেণ্ট জাষ্টিন ইউয়ঙে কয় যে দুৰ্ঘটনাগ্ৰস্ত বিমানখন সম্পূৰ্ণৰূপে জুয়ে আগুৰি ধৰে। কিছু সময়ৰ পাছতে জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয় যদিও এই দৃশ্য অতি হৃদয় বিদাৰক আছিল বুলি তেওঁ কয়। ICC মহিলা T20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাত ভাৰতে যোৱা নিশা বাৰ্মিংহামৰ এছ ৱেষ্টনত অনুষ্ঠিত গ্ৰুপ এৰ এখন খেলত পাকিস্তানক 64 ৰাণত পৰাস্ত কৰে। পাকিস্তানে 171 ৰাণৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি 17 অভাৰতে আটাইকেইটা উইকেট হেৰুৱাই 106 ৰাণহে কৰিবলৈ সমৰ্থ হয়। দীপ্তি শৰ্মাই 5টা উইকেট দখল কৰে। ইয়াৰ পূৰ্বে ভাৰতে প্ৰথমে বেট ধৰি নিৰ্ধাৰিত 20 অভাৰত 6টা উইকেটৰ বিনিময়ত 170 ৰাণ সংগ্ৰহ কৰে। দলৰ হৈ স্মৃতি মান্ধানাই সৰ্বাধিক 68 ৰাণ কৰে। দীপ্তি শৰ্মাক প্লেয়াৰ অব দ্য মেচ ঘোষণা কৰা হয়। প্ৰতিযোগিতাৰ কালি আন এখন খেলত বাংলাদেশে নেডাৰলেণ্ডছক 6 উইকেটত পৰাস্ত কৰে। বাংলাদেশে নেডাৰলেণ্ডছে নিৰ্ধাৰণ কৰি দিয়া 138 ৰাণৰ লক্ষ্য 19 অভাৰ 1 বলত 4 উইকেটৰ বিনিময়ত অতিক্ৰম কৰে। দলৰ হৈ সৰ্বাধিক 50 ৰাণ কৰা জুৱাইৰা ফিৰডোছক প্লেয়াৰ অব দ্য মেচ ঘোষণা কৰা হয়। ইংলেণ্ড আৰু ৱেলছত অনুষ্ঠিত মাহজোৰা এই প্ৰতিযোগিতাৰ ফাইনেল অহা 5 জুলাইত লৰ্ডছ ক্ৰিকেট গ্ৰাউণ্ডত অনুষ্ঠিত হ'ব। বিশ্বকাপ ফুটবলৰ কালি চতুৰ্থ দিনা গ্ৰুপ ইৰ এখন খেলত জাৰ্মানীয়ে যোৱা নিশা প্ৰথমবাৰৰ বাবে বিশ্বকাপত অৱতীৰ্ণ হোৱা কুৰাচাওক 7-1 গ'লৰ ব্যৱধানত পৰাস্ত কৰে। ইপিনে ডালাছত অনুষ্ঠিত নেডাৰলেণ্ডছ আৰু জাপানৰ মাজৰ খেলখন 2-2 গ'লত ড্ৰ হয়। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰি কেইটিমান পুনৰ এবাৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি শ্লোভাকিয়াৰ ৰাজধানী ব্ৰাটিস্লাভাত দেশখনৰ প্ৰধানমন্ত্ৰী ৰবাৰ্ট ফিকোৰ সৈতে আলোচনাত মিলিত হ'ব। 52 সংখ্যক G7 সন্মিলন আজিৰে পৰা ফ্ৰান্সৰ এভিয়ানত অনুষ্ঠিত হ'ব। ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই অহা 21 জুনত পুনৰ অনুষ্ঠিত হ'বলগীয়া চিকিৎসা বিজ্ঞানৰ স্নাতক পাঠ্যক্ৰমত নামভৰ্তি প্ৰৱেশ পৰীক্ষাৰ এডমিট কাৰ্ড মুকলি কৰিছে। আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইৰাণে 107-দিনীয়া যুদ্ধৰ অৱসান ঘটাই হৰমুজ প্ৰণালী মুকলি কৰাৰ বাবে এখন চুক্তি স্বাক্ষৰ কৰিছে। আৰু মহিলা T20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাত ভাৰতে যোৱা নিশা গ্ৰুপেৰ এখন খেলত পাকিস্তানক 64 ৰাণত পৰাস্ত কৰে। আমাৰ এতিয়া বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি পুৱা 7:55।
1: এই আকাশবাণী গুৱাহাটীৰ মহাবাহু আৰু বিবিধ ভাৰতী গুৱাহাটী আজি পুৱা আগবঢ়াইছে শশাংকদীপ হালৈয়ে, অনুষ্ঠানটিৰ প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ।

আৰম্ভ কৰিছোঁ আজি পুৱা। আজি সোমবাৰ 1433 ভাস্কৰাব্দ, আজি জেঠ মাহৰ 31 তাৰিখ, 2026 খ্ৰীষ্টাব্দৰ 15 জুন। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি অমাৱস্যা। আজি পুৱা সূৰ্যোদয় হৈছিল 4:34:50 আৰু আজি সূৰ্যাস্তৰ সময় বিয়লি 6:11:05।

লাল বাহাদুৰ শাস্ত্ৰীয়ে কৈছিল, জ্ঞানপিপাসু আৰু সাধনাৰত লোকক কোনো বাহ্যিক দুখ কষ্ট বা অভাৱ অনাটনৰ চিন্তাই বিচলিত কৰিব নোৱাৰে।

0: প্রিয় শ্রোতা, আজি বিশ্ব জ্যেষ্ঠ নাগরিক নির্যাতন সজাগতা দিবস। 2006 চনত আন্তঃরাষ্ট্রীয় জ্যেষ্ঠ নাগরিক নির্যাতন প্রতিরোধ নেটওয়ার্ক নামৰ সংস্থা এটাই এই দিবসৰ আৰম্ভ কৰিছিল। 2011 চনত ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাই এটা প্ৰস্তাৱৰ জৰিয়তে এই দিবসক স্বীকৃতি প্ৰদান কৰিছিল। এই প্ৰস্তাৱৰ জৰিয়তে ৰাষ্ট্ৰসংঘৰ সকলো সদস্য ৰাষ্ট্ৰ, ৰাষ্ট্ৰসংঘৰ ব্যৱস্থাৰ সংস্থাসমূহ, আন্তঃৰাষ্ট্ৰীয় আৰু আঞ্চলিক সংস্থাসমূহ, লগতে নাগৰিক সমাজ, বেচৰকাৰী সংস্থা আৰু ব্যক্তিসকলক উপযুক্তভাৱে এই দিবস পালন কৰিবলৈ আহ্বান জনোৱা হৈছিল। জ্যেষ্ঠ নাগৰিকসকল হৈছে আমাৰ সমাজৰ পথ প্ৰদৰ্শক তথা অভিজ্ঞতাৰ এক ভঁৰাল স্বৰূপ। এই দিবসৰ এইবাৰৰ বাণী, জ্যেষ্ঠ নাগৰিকক কৰা নিৰ্যাতন কাৰ্য প্ৰতিৰোধ কৰা। এই দিবসৰ উদ্দেশ্য হ'ল বয়সস্থ লোকৰ ওপৰত হোৱা শাৰীৰিক, মানসিক, আৰ্থিক বা অৱহেলাজনিত নিৰ্যাতনৰ বিৰুদ্ধে মানুহক সজাগ কৰা আৰু তেওঁলোকৰ মৰ্যাদা ৰক্ষাৰ বাবে সকলোকে উৎসাহিত কৰা। ভাৰতৰ স্বাধীনতা আন্দোলনত যোগদান কৰা অসমৰ শেষৰজন শ্বহীদ তথা 1942 চনৰ ভাৰত ত্যাগ আন্দোলনত ফাঁচীবৰণ কৰা একমাত্ৰ শ্বহীদ কুশল কোঁৱৰৰ আজি স্মৃতি দিৱস। 1918 চনত প্ৰাথমিক শিক্ষা শেষ কৰি কুশল কোঁৱৰে গোলাঘাটৰ বেজবৰুৱা মধ্য ইংৰাজী বিদ্যালয়ত নামভৰ্তি কৰিছিল। 1919 চনৰ জালিয়ানৱালাবাগৰ হত্যাকাণ্ড আৰু তাৰে ফলত সমগ্ৰ ভাৰতবৰ্ষতে সৃষ্টি হোৱা বিদ্ৰোহ আৰু মহাত্মা গান্ধীৰ নেতৃত্বত আৰম্ভ হোৱা অসহযোগ আন্দোলনৰ প্ৰভাৱ অসমতো যথেষ্টভাৱে পৰিছিল। 1921 চনত কুশল কোঁৱৰে এই আন্দোলনত জঁপিয়াই পৰে। সেই সময়ত তেওঁৰ বয়স আছিল 17 বছৰ। 1925 চনৰ জানুৱাৰী মাহত কুশল কোঁৱৰে ৰেংমাই প্ৰাথমিক বিদ্যালয় স্থাপন কৰি প্ৰধান শিক্ষকৰ দায়িত্ব দুবছৰ চম্ভালি 1927 চনৰ 17 জুনত বালিজান চাহ বাগিচাত বাগিচা পৰিদৰ্শক হিচাপে 1935 চনলৈ কাৰ্যনিৰ্বাহ কৰিছিল। স্বাধীনতাৰ লগতে কানি আৰু অস্পৃশ্যতা বৰ্জন আন্দোলনত কুশল কোঁৱৰে নামি পৰাত বাগিচাৰ কাম ত্যাগ কৰে আৰু সামাজিক কাম কৰাৰ স্বাৰ্থত গোলাঘাট জিলা কংগ্ৰেছৰ সম্পাদক হিচাপে দায়িত্ব গ্ৰহণ কৰে। তেওঁ সদায় অহিংসা আন্দোলনত গুৰুত্ব দিছিল আৰু হিংসাত্মক পন্থাত অবিশ্বাসী আছিল। 1942 চনৰ 10 অক্টোবৰৰ পুৱতি নিশা কিছুমান লোকে গোলাঘাট জিলাৰ সৰু পথাৰৰ চাংপুলৰ ওচৰত ৰেলপথৰ কেইটামান চিৰি আঁতৰাই পেলোৱাৰ ফলত এখন সামৰিক ৰেল দুৰ্ঘটনাত পতিত হৈছিল আৰু বহুতো ব্ৰিটিছ আৰু আমেৰিকান সৈন্যই প্ৰাণ হেৰুৱাইছিল। কুশল কোঁৱৰক ৰেল ধ্বংসৰ মূল ষড়যন্ত্ৰকাৰী বুলি অভিযোগ কৰি ব্ৰিটিছ আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰ কৰে আৰু 1943 চনৰ 15 জুন তাৰিখে যোৰহাট কেন্দ্ৰীয় কাৰাগাৰত তেওঁক ফাঁচি দিয়া হয়।
1: সুস্থ হৈ থাকক, সজাগ হৈ থাকক। এপ'লো এক্সেল কেয়াৰ হস্পিটেলৰ বিশেষজ্ঞ চিকিৎসকৰ তত্ত্বাৱধানত এপ'লো প্ৰো হেল্থ প্ৰিভেণ্টিভ হেল্থ চেকআপ পেকেজ, শিশুৰ পৰা জ্যেষ্ঠ নাগৰিক সকলোৰে বাবে। উচ্চ ৰক্তচাপ, হৃদৰোগ, ডায়েবেটিছ, থাইৰয়ড, কেন্সাৰ, আৰ্থৰাইটিছ আদি ৰোগ আগতেই চিনাক্ত কৰাৰ সুবিধা।
2: বুকিঙৰ বাবে আজি ফোন কৰক 9957568450ত।
3: এপ'লো এক্সেল কেয়াৰ হস্পিটেল, পশ্চিম বৰাগাঁও, গুৱাহাটী। সুস্থ জীৱনৰ বিশ্বস্ত লগৰী।
0: প্ৰিয় শ্ৰোতা, এগৰাকী অসমীয়া কবি, ৰাজনীতিবিদ ৰূপনাথ ব্ৰহ্মৰ আজি উপজা দিন। বড়ো ভাষা সাহিত্যৰ বিকাশত তেখেতৰ বহুতো অৱদান আছিল। তেখেতৰ আশা সুধীয়া চেষ্টাত বড়ো ভাষাই প্ৰাথমিক আৰু মাধ্যমিক বিদ্যালয়ৰ মাধ্যম

হিসাবে স্বীকৃতি লাভ কৰিছিল। ছাত্ৰ অৱস্থাতে তেখেতে অবিভক্ত গোৱালপাৰা জিলাৰ শিক্ষিত ছাত্ৰসকলৰ লগ লাগি বড়ো ছাত্ৰ সন্মিলনী নামে এটি অনুষ্ঠানৰ জন্ম দিছিল। এই অনুষ্ঠানৰ সম্পাদকৰ দায়িত্বত আছিল ৰূপনাথ ব্ৰহ্ম। এই সন্মিলনীৰ প্ৰচেষ্টাত সতীশ চন্দ্ৰ বসুমতাৰীৰ সম্পাদনাত সংগঠনৰ মুখপাত্ৰ বিবাৰ 1924 চনত প্ৰকাশ পাইছিল। বড়ো ভাষা সাহিত্যৰ বিকাশত এই আলোচনীখনে যথেষ্ট ভূমিকা গ্ৰহণ কৰিছিল। ৰূপনাথ ব্ৰহ্মই এই আলোচনীখনতে কবিতা, গীত, প্ৰবন্ধ আদি প্ৰকাশ কৰিছিল। 1923 চনত ৰূপনাথ ব্ৰহ্মই মদাৰাম ব্ৰহ্মৰ সৈতে লগ লাগি খণ্ডাই মেথাই নামৰ এখন গীত কবিতাৰ পুথি সম্পাদনা কৰি উলিয়াইছিল। ৰূপনাথ ব্ৰহ্মৰ কবিতাবোৰৰ ভিতৰত কেইটিমান হৈছে ঈশ্বৰণী নাম গৌদৈ, আংনি দাবুং আফা, বিবাৰ, আহ্বান, মিলন সংগীত আদি। ইয়াৰোপৰি বড়ো জাতিৰ পৰিচয়, ভ্ৰমণ বৃত্তান্তৰে সৈতে আৰু বড়ো কাছাৰী এণ্ড দেয়াৰ কালচাৰ আদি তেখেতৰ উল্লেখযোগ্য ৰচনা। ৰূপনাথ ব্ৰহ্মই প্ৰাথমিক বিদ্যালয়ৰ চূড়ান্ত পৰীক্ষাত ছাত্ৰবৃত্তি লাভ কৰি 1914 চনত ধুবুৰী হাইস্কুলত পঢ়িবলৈ যায় আৰু 1920 চনত মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হৈ কটন কলেজৰ পৰা 1925 চনত স্নাতক ডিগ্ৰী লাভ কৰে। 1936 চনত তেখেতে ৰাজনীতিৰ পথাৰত ভৰি দি 1937 চনত অসম বিধানসভালৈ নিৰ্বাচিত হয়। 1937 চনৰ পৰা 1967 চনলৈ ৰূপনাথ ব্ৰহ্মই কেইবাবাৰো অসম বিধানসভাৰ নিৰ্বাচিত সদস্য হৈ বন, পঞ্জীয়ন, আইন, চিকিৎসা, জনস্বাস্থ্য, বাণিজ্য আদি বিভাগৰ মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। 1968 চনত তেখেতে লোকসভালৈ নিৰ্বাচিত হৈছিল। অসমীয়া গল্পকাৰ, উপন্যাসিক আৰু শিক্ষাবিদ লক্ষীনন্দন বৰাৰ আজি উপজা দিন। ৰামধেনু যুগৰ যিকেইগৰাকী সাহিত্যিকে সাহিত্য জগতত একবিংশ শতিকা পৰ্যন্ত নিজৰ স্থিতি সবল কৰি ৰাখিছিল, সেইসকলৰ ভিতৰত লক্ষীনন্দন বৰা আছিল অন্যতম। সাহিত্যৰ ক্ষেত্ৰত এগৰাকী সৃষ্টিশীল সাহিত্যিক হিচাপে লক্ষীনন্দন বৰাই কেইবাটাও যুগজয়ী সৃষ্টিৰ যোগেদি অসামান্য প্ৰতিভাৰ স্বাক্ষৰ ৰাখি গৈছে। 1954 চনত লক্ষীনন্দন বৰাৰ প্ৰথম গল্প ভাওনা প্ৰকাশ পাইছিল। ইয়াৰ পৰৱৰ্তী সময়ত তেওঁ একাধাৰে সাহিত্য চৰ্চা কৰি আহিছিল আৰু গল্প, উপন্যাস, নাটক, ভ্ৰমণ কাহিনী, জীৱনী, বিজ্ঞান বিষয়ক লেখা আৰু অনুবাদৰ ক্ষেত্ৰত তেখেতে যথেষ্ট অৱদান আগবঢ়াই থৈ গৈছে। গঙাচিলনীৰ পাখি আৰু কায়কল্প লক্ষীনন্দন বৰাৰ শ্ৰেষ্ঠ সৃষ্টি। গঙাচিলনীৰ পাখি কেইবাটাও ভাষালৈ অনুদিত হৈছে। এইখন উপন্যাসৰ কাহিনীৰে পদুম বৰুৱাই একে নামত এখন চলচ্চিত্ৰ নিৰ্মাণ কৰি উলিয়াইছিল। অসমীয়া সমাজৰ এক ক্লাছিক ইমেজ উপন্যাসখনত ৰক্ষিত হৈছে। লক্ষীনন্দন বৰাৰ বেছিভাগ গল্প আৰু উপন্যাসতে অসমীয়া গ্ৰাম্য জনজীৱনৰ নিভাঁজ পৰিৱেশ প্ৰকাশ পাইছিল। তেখেতে কেইবাখনো কাকত আলোচনীৰ সম্পাদনাৰ সৈতেও জড়িত আছিল। 2009 চনৰ পৰা তেখেতে সাহিত্য আলোচনী গৰিয়সীৰ সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। তেখেতে প্ৰায় 150ৰো অধিক উপন্যাস ৰচনা কৰি অসমীয়া সাহিত্যৰ ভঁৰাল টনকিয়াল কৰি থৈ গৈছে। অসমীয়া উপন্যাস সাহিত্যক গুণগত আৰু সংখ্যাগত দুয়োটা দিশৰ পৰা সমৃদ্ধ কৰা লক্ষীনন্দন বৰাৰ কেইবাখনো উপন্যাস বহুলভাৱে চৰ্চিত হৈছে। অসমীয়া জীৱনীমূলক উপন্যাসৰ ধাৰাটোলৈ লক্ষীনন্দন বৰাই বিশেষ অৱদান আগবঢ়াই গৈছে। জাকেৰি নাহিকে উপাম, সেহি গুণনিধি, জৈচন গগন ব্যাপী, সেহি সব্যসাচী তেখেতৰ জীৱনীমূলক উপন্যাস। কালবলুকাত খোজ তেখেতৰ আত্মজীৱনীমূলক উপন্যাস। তেখেতক 1968 চনত পাতাল ভৈৰৱী উপন্যাসৰ বাবে সাহিত্য একাডেমী বঁটা, 1995 চনত অসম সাহিত্য সভাৰ অম্বিকাগিৰি ৰায়চৌধুৰী বঁটা, 2004 চনত জীৱনজোৰা সাহিত্য কৃতিৰ বাবে অসম উপত্যকা সাহিত্য বঁটা আৰু 2012 চনত কায়কল্প উপন্যাসৰ বাবে সৰ্বভাৰতীয় সৰস্বতী সন্মান আৰু 2015 চনত পদ্মশ্ৰী সন্মানেৰে তেখেতক সন্মানিত কৰা হৈছিল। প্ৰিয় শ্ৰোতা, ভাৰতীয় ভাস্কৰ, চিত্ৰশিল্পী আৰু ললিত কলা একাডেমীৰ প্ৰতিষ্ঠাপক সভাপতি দেৱীপ্ৰসাদ ৰায়চৌধুৰীৰ আজি উপজা দিন। তেখেত আছিল আধুনিক ভাৰতীয় ভাস্কৰ্যৰ পিতৃস্বৰূপ। তেখেতে মূলত ব্ৰঞ্জৰ ভাস্কৰ্যৰ বাবে বিখ্যাত আছিল। তেখেতৰ ভাস্কৰ্যত মানৱ শৰীৰৰ গতি, শক্তি আৰু আৱেগ অতি নিখুঁতভাৱে ফুটি উঠিছিল। তেখেতৰ ছবিৰ বিষয়বস্তু আছিল সাধাৰণ মানুহৰ জীৱন, দাৰিদ্ৰ, শ্ৰম আদি। তেখেতৰ কেইখনমান বিখ্যাত চিত্ৰ হৈছে ব্ৰিজ, আফটাৰ দ্য বাথ, পূজা আদি। শিল্পক্ষেত্ৰলৈ আগবঢ়োৱা অৱদানৰ বাবে 1958 চনত ভাৰত চৰকাৰে তেখেতক পদ্মভূষণ বঁটাৰে সন্মানিত কৰিছিল।

0: আমাৰ সৈতে সেয়া আছিল যোগ প্ৰশিক্ষক নবনীতা গোস্বামী। ইতিহাসৰ পাতলুটিয়ালে আমি পাওঁ বজ্ৰপাত যে প্ৰকৃততে বিদ্যুৎ শক্তি, সেই কথা বেঞ্জামিন ফ্ৰেংকলিনে প্ৰমাণ কৰিছিল 1752 চনৰ আজিৰ তাৰিখত। কলিকতাৰ প্ৰসিদ্ধ হিন্দু কলেজৰ নাম প্ৰেচিডেন্সি কলেজ হয় 1855 চনৰ আজিৰ তাৰিখত। ভাৰতীয় অভিনেত্ৰী আৰু গায়িকা সুৰাইয়াৰ জন্ম হৈছিল 1929 চনৰ আজিৰ তাৰিখত। অসমীয়া কাৰ্টুনিষ্ট আৰু চিত্ৰশিল্পী ৰবীন বৰুৱাৰ জন্ম হৈছিল 1950 চনৰ আজিৰ তাৰিখত। ভাৰতীয় টেবুল টেনিছ খেলুৱৈ মণিকা বাট্ৰাৰ জন্ম হৈছিল 1995 চনৰ আজিৰ তাৰিখত।
1: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ, কথাটো কি?
2: নহব কিয়, হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে।
1: তাৰ মানে?
2: মানেটো হল হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
1: তাত কি হয়?
2: হেৰ নহয় কি, যক্ষ্মা ৰোগ ধৰা পেলোৱা, মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ, সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ। আৰু তোৰ যদি BPL কাৰ্ড আছে তেতিয়াহলেতো গাখীৰতে মহৰ খুটি।
1: মানে
2: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই।
1: তেতিয়াহলে ফুটনি মৰাটো তোৰ এক্তিয়াৰ।
3: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
0: প্ৰিয় শ্ৰোতা, এতিয়া আহিছো আজি গুৱাহাটীৰ পৰা প্ৰকাশিত কেইখনমান দৈনিক বাতৰি কাকতৰ প্ৰথম পৃষ্ঠাৰ ঘাই ঘাই বাতৰিৰ মাজলৈ। বিহু পেপা, বাঁহ শিল্প, দেউৰী, কাৰ্বি আংলঙৰ হস্ততাঁত শিল্পলৈ ভৌগোলিক সূচক, ৰাষ্ট্ৰীয় আৰু আন্তৰ্জাতিক বজাৰত বৃদ্ধি পাব চাহিদা, উপকৃত হ'ব ৰাজ্যৰ হাজাৰ হাজাৰ গ্ৰামীণ কাৰুশিল্পী শিপিনী, অসমৰ চাৰিবিধ সামগ্ৰীলৈ জিঅ'গ্ৰাফিকেল ইণ্ডিকেশ্যন ৰেজিষ্ট্ৰীৰ স্বীকৃতি, গুৱাহাটীৰ পৰা তিনিচুকীয়ালৈ আৰু শিলিগুৰিৰ পৰা শিলচৰলৈ হ'ব এক্সপ্ৰেছ হাইৱে, সামাজিক মাধ্যমযোগে ঘোষণা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ, কৃষি বিষয়েৰে উচ্চস্তৰীয় পৰ্যালোচনা বৈঠক মন্ত্ৰী পীযুষ হাজৰিকাৰ, নিম্নমানৰ সামগ্ৰী যোগানৰ বৃদ্ধি ৰুজু হ'ব ফৌজদাৰী গোচৰ, পেট্ৰলৰ দাম বৃদ্ধিত পৰিবহণ খণ্ডত ব্যাপক প্ৰভাৱ, 1 জুলাইৰ পৰা 70% বাছ ভাড়া বৃদ্ধিৰ সিদ্ধান্ত, সদৌ অসম মটৰ পৰিবহণ সন্থাৰ, ফ্ৰান্সৰ ভাৰত ইনোভেটছ 2026ত অংশ লৈ দেশৰ জয়গান প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ, উদ্ভাৱন ভাৰতৰ DNAতেই আছে, চন্দ্ৰযান 3ৰ সফলতাৰ ব্যাখ্যা ৰাষ্ট্ৰপতি এমানুৱেল মেক্ৰনৰ, আমেৰিকাৰ সৈতে ইৰাণৰ শান্তি চুক্তি শীঘ্ৰেই সম্পন্ন হ'ব, অৱসান ঘটিব যুদ্ধৰ, পৰম্পৰাগত ইন্ধনৰ বিকল্প আৰু পৰিৱেশ অনুকূল শক্তি ব্যৱহাৰৰ দিশত ভাৰত, দেশত 100% ইথানলৰে চলিব বাহন, ইথানলৰ প্ৰৱৰ্তনে ৰাহি কৰিব 1,00,000 কোটি টকা। এতিয়া আহিছো খেলৰ বাতৰিলৈ। চিৰপ্ৰতিদ্বন্দ্বী পাকিস্তানক ঘৰুৱাই T20 মহিলা বিশ্বকাপৰ অভিযান আৰম্ভ ভাৰতৰ, ফিফা বিশ্বকাপ ফুটবলৰ এখন খেলত অষ্ট্ৰেলিয়াৰ হাতত পৰাস্ত তুৰস্ক, আৰ্চাৰী বিশ্বকাপত মিক্স টীমত স্বৰ্ণ পদক জয় কৰিছে ভাৰতৰ ধীৰাজ বোম্মাদেভেৰা আৰু কুমকুম মহদে। প্ৰিয় শ্ৰোতা, আজি পুৱাৰ পৰা

প্রিয় শ্রোতা, আজি পুৱাৰ পৰা নির্ধারিত সময় শেষ হল। আপোনালোকৰ আজি দিনটো শুভ আৰু মঙ্গলময় হোৱাৰ কামনাৰে মই শশাঙ্কদী ভালৈ আজি পুৱা অনুষ্ঠানটি ইয়াতে সামৰিছো। নমস্কাৰ।

0: আজি পুৱা অনুষ্ঠানটি শুনিলে। প্ৰযোজনা আছিল কাৰ্তিক সূত্ৰধৰৰ। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু।
1: মোৰ সংগীত যাত্ৰা। অনুষ্ঠানটিৰ এইবাৰৰ অতিথি সত্ৰীয়া সংগীতৰ শিল্পী গুণীন্দ্ৰনাথ ওজা। তেখেতৰ সৈতে কথা পাতিছে অশোক ভট্টাচাৰ্যই। এয়া শুনক গুণীন্দ্ৰনাথ ওজাৰ সংগীত যাত্ৰাৰ তৃতীয় খণ্ড।
2: নমস্কাৰ ওজা ডাঙৰীয়া।
3: নমস্কাৰ।
2: আপুনি ইতিমধ্যে আমাৰ কথা বতৰাৰ মাজেৰে আকাশবাণীত প্ৰৱেশ কৰিছিলে। প্ৰথম দুটি গীতৰ বাণীবন্ধনৰ কথা আপুনি কৈছিলে, তাৰ আগতে আপুনি নামৰো বাণীবন্ধন কৰিছিল। সমসাময়িকভাৱে আপোনাৰ সংগীত জীৱন আকাশবাণীৰ মজিয়াত একধৰণে গৈছে, মঞ্চসমূহত একধৰণে গৈছে, বাহিৰত আপোনাক নিমন্ত্ৰণ কৰি নিয়ে, আৰু তাৰ লগে লগে আপুনি সত্ৰৰ লগত জড়িত হৈ আছে। গতিকে এই তিনিটাত আপুনি কি কি ধৰণে জড়িত হৈছে সেই বিষয়ে আজি অলপ প্ৰশ্ন কৰিম। প্ৰথম কথা, সত্ৰত আপুনি কৈছে 17 দিন তিথিৰ সময়ত সেইখিনিতো কৰিয়ে আছে সদায়, নহয় জানো?
3: ৰাতি গীতৰ পালা মানে যিটো চলে, আৰু আমাৰ এনেই আমাৰ সত্ৰত বহাগ বিহুৰ পৰা একেবাৰে দেউল উৎসৱৰ চলে, সেইটো আমাৰ নৃত্য প্ৰসংগ চলে, এইটো নৈমিত্তিক প্ৰসংগ বুলি কয়, স্পেচিয়েলিষ্ট তাৰমানে, কিন্তু কৰিব লাগিব
2: মানে এই তিথিৰ সময়ত,
3: তিথিৰ সময়ত
2: তাৰ বাবে নৃত্য প্ৰসংগ
3: চলি থাকে, এইবিলাক নৃত্য প্ৰসংগ সদায় চলি থাকে,
2: হয়, আৰু
3: চৌদ্দ প্ৰসংগ সদায় চলি থাকে।
2: সেই প্ৰসংগত আপুনি কেতিয়াবা ভাগ লয় নাই?
3: কেতিয়াবা যাওঁ আৰু, সদায় যাব সময় নাপাওঁ, কেতিয়াবা যাওঁ, বহিলো অলপ গালো,
2: হয়,
3: নাকবা ৰাতি কেতিয়াবা গ'লো এনেহেন,
2: গৈ পেলাই আপুনি তাত কেতিয়াবা
3: কেতিয়াবা গাওঁ, আৰু লগত এনে তাত হেৰি তাত আমি নিৰ্দিষ্ট থাকে, মানুহ থাকে, ভকত থাকে, তেওঁহে গাব লগাই দিব, আমি গাঁৱতে আপুনি গাব পাৰিলো,
2: আপুনি মানে কেতিয়াবা তাত অংশগ্ৰহণ কৰে,
3: কৰোঁ,
2: হয়। এনেই সত্ৰৰ ভিতৰত আপোনাৰ এতিয়াও প্ৰশিক্ষণৰ ব্যৱস্থাটো কেনেকুৱা
3: আছে? তাতে এটা স্কুল আছে, সত্ৰৰ ভিতৰত আছে স্কুল আছে, তাতো সেই স্কুলতো ট্ৰেইনিং দিয়ে, আমি নৃত্য দিয়ে, আমাৰ বহুত কিবা কাৰণে চলি থাকে, খোলত ট্ৰেইনিং দিয়ে, বৰগীতত ট্ৰেইনিং দিয়ে, সেই বেলেগ সুকীয়া সুকীয়া, মই তাতে স্কুলৰ হেৰি আছিলোঁ, প্ৰিন্সিপাল আছিলোঁ, এতিয়া আমি তাত নাই, কিন্তু বেলেগ বেলেগ শিক্ষক আছে তাতে, ট্ৰেইনিং দিয়ে তাতে,
2: হয়,
3: তাৰে পৰা ইয়াতে সহযোগ কৰে আহি,
2: হয়,
3: আৰু এনে
2: বহুত শিল্পী আপোনালোকে তাৰ পৰা তেনেকৈ সৃষ্টি কৰিছে।
3: আমাৰ মানে কি সত্ৰৰ এটা নিয়ম আছে কি, আমাৰ সেই মই কৈছোঁ আপোনাক তাহান যে আগৰ এপিছডত যে মথুৰাজ বুঢ়াতে ধুনীয়াকৈ সজাই গৈছে
2: গৈছে
3: আমাৰ সাংঘাৰিক মানুহবিলাকে, যিবিলাক সাংঘাৰিক ভকত, তেওঁলোকে এই নৈমিত্তিক প্ৰসংগ বা নৃত্য প্ৰসংগবিলাক কৰে, আৰু নৃত্য প্ৰসংগ আমাৰ কিছুমান ভকতবিলাকো কৰে, কেৱলীয়া ভকতবিলাকো কৰে, আৰু প্ৰসাদ চকাত এইবিলাকত আমাৰ আমাৰ আমাৰ আমি নোৱাৰোঁ এইবিলাক কৰে, কিন্তু গীত পদ গোৱাবিলাকত আমি তাতে
2: এইবিলাক
3: ধৰি থৈ গৈছে, তেওঁ গতিকে সংহাৰ কৰি এইবিলাক গাব পাৰি। তাৰমানে
2: আপোনাৰ তাৰমানে সত্ৰখনে আপোনাৰ এই যিটো সংগীতৰ জীৱনটো, সংগীতৰ জীৱনটোত এটা খুব ভীতিস্বৰূপ হৈ আছে,
3: একেবাৰে,
2: কাৰণ সত্ৰৰ পৰিৱেশটোৱে আপোনাক এই সংগীতৰ অনুপ্ৰেৰণা যোগাইছে, নহয় জানো?
3: সত্ৰ নাথাকিলে আমি একো
2: নাজানো, নহ'লে জানো, সেই স্কুলখন
3: নহ'লে, গুণাজাক কোনে চিনিলে
2: নহয়, সেই স্কুলখনো নহ'লেহেঁতেন যিখনত আপুনি গৈ শিকিছিলে,
3: চৰ্চাও একো নহ'লেহেঁতেন,
2: হয় হয়। বৰগীতৰ সাধনাটো আপুনি কেনেকৈ চলাই যায় ঘৰত? বাহিৰতো কৰিছে, এতিয়াও কেনেকৈ তাৰ সাধনা কৰে?
3: ঘৰত মই ৰাতিপুৱা গাওঁ আৰু, মানে কেতিয়াবা সময় অলপ কম হয়, ৰাতিপুৱা যাব লাগে, 8 বজালৈ যাব লাগে, গতিকে কেতিয়াবা ধৰক ৰাতি দিনত নাগলে ৰাতি গাওঁ, ৰাতিপুৱা না গোৱা নহয় যদি, গতিকে সদায় আমাৰ গোৱা পৰে, তাৰমানে কিবা অলপ পুঠিয়ে গালোঁ, অলপ এনেকুৱা ধৰণৰ, বা এটা নামে গালোঁ, বা যুগলৈ অলপ একাষে গালোঁ, আৰু এনে সদায় আমি আমি ঘৰত প্ৰসংগ কৰোঁৱেই, আমাৰ নিয়ম সেৱাত কৰ্মখন কৰিব লাগে, ৰাতিপুৱা আমি কৰোঁৱেই এইবিলাক প্ৰসংগ কৰিব লাগে নিয়ম, গতিকে সেইখিনি কৰোঁতে হৈ যায়, আৰু অলপ কিবা গালোঁ অলপ ভালকৈ, বা অলপ ৰাতি আৰু আমাৰ অনুষ্ঠানত আমি সদায় ৰাতি যাওঁ, তাতে অলপ গা বা কৰোঁ, অলপ ফূৰ্তি তামচা হয় আৰু, পেলাই গাওঁ, এই এমাতে গেলা, এই তুমি ইয়াতে গাওঁ আজি, এনেকৈ হয়, আমাৰ সদায় হৈ থাকে, এইটো কম বেছি পৰিমাণে,
2: মানে এইটো দৈনিক চৰ্চা,
3: আৰু প্ৰগ্ৰাম চগ্ৰাম হ'লেতো হয়,
2: এটা সম্পূৰ্ণ বৰগীত দৈনিক গাই নে আপুনি?
3: আমাৰ সম্পূৰ্ণ গাবই লাগে, তাৰমানে আমাৰ ভেৰাইটি সুৰ আছে ন, আমি অকল যে এটা এটা সুৰত আমাৰ আমাৰ বৰপেটা

0: আৰু গীতবিলাকত কি ৰাতিপুৱা আমাৰ মানে এশ তালমিহীনভাৱে গায় প্ৰাতঃ সময় গাব লাগে যিটো পুৱাৰ গীত আমাৰ উঠা উঠা বাবু বা তেজৰ কমলাপতি এনেকৈ প্ৰাতঃ সময় আমাৰ সত্ৰত গায় সেইটো তাৰ তালবিহীনভাৱে আৰু তাৰপিছত প্ৰসংগীয় সুৰত এটা বেলেগ ধৰণে গায় তাল খোল লৈ বিভিন্ন সুৰত মূল সুৰত থাকে বিভিন্ন গায় আৰু কিছুমান মূল সুৰত গায় এটা মূল সুৰত গায় এটা আছে সম্পূৰ্ণ মূল সুৰত যেনে পায় পৰি সেইটো মূল সুৰত সম্পূৰ্ণ গাব এটা ঠিক তেনেদৰে আমাৰ খাটি গোৱা সুৰ বুলি কয় যে একে ৰাগ ৰাগটো আছে যিটো সেই ৰাগত নহয় বেলেগ ৰাগত এটা দি গায় যেনে আমাৰ ৰেডিঅ'ত গাই দিয়কচোন আমাৰ পপুলাৰ গীত মাই হেৰো এইটো সুৰটোৰ আচল সুৰ হ'ল বেলুৱা ৰাগৰ আৰে মাই হেৰো গোকুল চান্দে এইটো সুৰ অৰিজিন কিন্তু আমাৰ এই সুৰটো আমাৰ সত্ৰৰ মঠস্থ তালত গায় এইটো আমাৰ সোহাই ৰাগত গায় সেইটো আমাৰ ঘাটি গহৰ বুলি কয় সেনেকুৱা আমাৰ বৰপেটা সত্ৰত সেই তাহানিতে আটাবোৰবিলাক আছিল কি জানো আমিতো গাব পাৰোঁ সেইমতে আছিল সেইমতে এতিয়াও চলি আছে সেইটো এটা ঘাটি গোৱা সুৰ বুলি কয় আৰু এটা ভাঙনি সুৰ যে এইটো মূল সুৰত গায় আৰু মাজত ভাঙনি দিয়ে এনেকুৱা ধৰণে গায় আহিসকলৰ গাঁৱৰ ষ্টাইলটো অলপ বেলেগ ধৰণৰ থিয় নামত গোৱা বৰগীত নাম আকাৰে গায় জোনা আকাৰে গায় তাৰ ষ্টাইলটো বেলেগ বেলেগ বেলেগ ৰাগ দি গায় ওজাপালিত গোৱা তাৰ যিটো ৰাগ আছে সেই ৰাগত নাই বেলেগ ৰাগত গি নাচি বাগি গায় গতিকে এনেকুৱা ধৰণৰ আমাৰ যেনে উদ্ধৱ চল সুৰ আমাৰ আছে আৰে উদ্ধৱ এইটো সুৰ অৰ্জুন সুৰ নহয় এইটো হ'ল কি বোলে এমতকণৰ ৰাগতহে গায় এইটো সুৰ হয় এইটো নাম এনে অৰ্জুন সুৰটো শ্ৰী ৰাগত গায় উদ্ধৱ চল গোকুলে লাই কি সুন্দৰ কৃষ্ণই কৈছে উদ্ধৱ তুমি যোৱাচোন মোৰ গোকুল ৰাস মই এৰি আহিছোঁ মোৰ গোপীবিলাকে কেনেকৈ আছে এবাৰ খবৰ লৈ আহা সেইটো উদ্ধৱ কৃষ্ণৰ কথা পাতি উদ্ধৱ গুচি গ'ল সেই কথাখিনি বৰ হেৰি তেওঁলোকে কান্দি কান্দি
1: আছে মানে কাহিনী আছে
0: মোক দেখা নাপালোকে কান্দি আছে হামুকবিনে তেলেকে যুগে যায় এনেকৈ গোপীবিলাকৰ হেৰি হৈছে তুমি যোৱাচোন এইটো গীতটো এনেই কৰোঁ সুৰ কিন্তু আমাৰ যিটো আমি গাইছোঁ নৃত্যত ব্যৱহাৰ কৰাৰ কাৰণে গাইছিলোঁ তাৰ সুৰটো বেলেগ এনেহেন আমাৰ সত্ৰত কিন্তু আছে এইটো আমি গীত ঘাটি বুলি কওঁ ঘাটি গোৱা সুৰ বুলি কয়
1: তেজৰে কমলাপতি যদি আপুনি গাব লগা হয় এতিয়া
0: তেজৰ কমলাপতি আমি মূল সুৰ সেইটো
1: আপুনি কেনেকৈ গাব কওকচোন

0: এই যে মঞ্চত এগৰাকী শিল্পী হিচাপে মই যেতিয়া আপোনাক নিমন্ত্ৰণ কৰোঁ, আপোনাক কোনবিধ বৰগীত বা নাম নে হোলীৰ গীত নে নাও খেলৰ গীত নে কোনটোৰ কাৰণে আপুনি বেছি আমন্ত্ৰণ পায়?
1: মই নাচিছো, মই মানে ট্ৰেইনিঙো দিছো বহুত ল'ৰাক, পঞ্চাছজন ল'ৰাক মই এই কাজিৰঙা ফেষ্টিভেলত মই নচুৱাইছো, পঞ্চাছজনক হোলীও কৰিছো, সেই পঞ্চাছজনৰ দ্বাৰা একেবাৰে নাও খেলৰ ছখন নাও একেলগে দিছিলো, প্ৰথম ডাঙৰকৈ পাতিছিল দিয়ক, তাতে মই বৰপেটাত একমাহ ট্ৰেইনিং দিছো
0: প্ৰশিক্ষণ দি আছে, সেই কথা আমি জানো, আমি সেইবিলাক কথালৈ লাহে লাহে আহিম। কিন্তু তাৰ আগতে আপোনাৰ পৰা জানিব খোজা কথাটো আছিল যে এই যে সত্ৰীয়া পৰিৱেশটোৰ বাহিৰত আপুনি কি কৰে, সত্ৰীয়া পৰিৱেশৰ ভিতৰত কি কৰে, আপুনি বহুখিনিয়ে ক'লে, সত্ৰীয়া পৰিৱেশৰ বাহিৰত আপুনি কি কৰে, আপুনি স্কুলৰ লগতো জড়িত, অকণমান ব্যক্তিগত জীৱনটোৰ কথা কওকচোন।
1: মই বিএছচি পাছ কৰিলোঁ মই 87ত,
0: হয়,
1: তাৰ লগত

0: মোকলা কথাটো আছিল যে এই যে সত্ৰীয়া পৰিৱেশটোৰ বাহিৰত আপুনি কি কৰে, সত্ৰীয়া পৰিৱেশৰ ভিতৰত কি কৰে আপুনি বহুখিনিয়ে ক'লে, সত্ৰীয়া পৰিৱেশৰ বাহিৰত আপুনি কি কৰে, আপুনি স্কুলৰ লগতো জড়িত, অকণমান ব্যক্তিগত জীৱনটোৰ কথা কওকচোন।
1: মই বিএছচি পাছ কৰিলোঁ মই 87ত,
0: হয়,
1: গতিকে তাৰ লগত লাগে চাকৰি পালোঁ, বহুত চাকৰি ইণ্টাৰভিউ দিছোঁ, মানে ইণ্টাৰেষ্টটো খুব কম তাৰমানে, আচলতে মোৰ ঘটনাটো সেইটোৱে, মই এই গান বাজনাত ইণ্টাৰেষ্ট আছিল, মই এই গান বাজনৰ কিবা চাকৰি ইণ্টাৰভিউ দিছিলোঁ, নাপালোঁ, শিক্ষকতাত তাতে এপ্লাই কৰিলোঁ, পাই গ'লোঁ, ভাগ্যত পালোঁ, 92ত পাইছোঁ, পাই আৰু মোৰ মনটো ভাল, অৱস্থা আমাৰ খুব মানে বেয়া, ময়ে প্ৰথম চাকৰি পাইছোঁ, মোৰ দাদাও মোতকৈ ওপৰত, তেওঁ পোৱা নাছিল, প্ৰথম মই পাইছোঁ, মই পাইছোঁ, মই মাৰ্চত জানো 92ত মাৰ্চত পাইছোঁ, 31 বছৰ জইন কৰিছোঁ, দাদাই জুনত পাইছে, সেই আৰম্ভণি
0: অলপমান, কোনখন স্কুলত,
1: মই ডক্টৰ কে কে দাস মেমৰিয়েল গাৰ্লছ স্কুলত ছায়েন্স টিচাৰ হিচাপে সোমাইছিলোঁ বৰপেটা ৰোজত, তাৰমানে তাতে এতিয়া আছো, তাতে ছায়েন্স টিচাৰ, এতিয়া মই আই চি হেডমাষ্টাৰ হৈ আছো।
0: আপুনিতো আপুনি হেডমাষ্টাৰ বৰ্তমান প্ৰধান শিক্ষক হৈ আছে, কিন্তু তাৰ মাজতে স্কুলৰ ভিতৰত আপুনি সাংগীতিক পৰিৱেশটো কি কৰিছে?
1: তাতেও মই ল'ৰা ছোৱালী, আমাৰ ছোৱালী স্কুল, তাতে শিকাইছিলোঁ, তাতে শিকাইছিলোঁ ছোৱালীক কিছুমান,
0: আপোনাৰ স্কুলখন মিউজিক টিচাৰ আছে নাই?
1: নাই, ফাংচনবিলাকত প্ৰায় মই আৰু এজন মোৰ লগত আছিল, তেওঁ ডিচেম্বৰত ৰিটায়াৰ হ'ল, তেওঁ খুব লাগি ভাগি আমি দুয়োজন, তেওঁ আধুনিকত বেছিকৈ লয় এই বৰগীত এইবিলাকত মই লৈ তেওঁলোকক শিকাই বুজাই,
0: মিউজিক এটা বিষয় হিচাপে
1: আছে, বিষয় হিচাপে আছে,
0: কিন্তু তথাপি মিউজিকৰ টিচাৰ কিন্তু
1: টিচাৰ নাই,
0: যিখিনি কাম আপুনিয়ে কৰি আছে নহয় জানো, তেখেতসকলক আপুনি সাধাৰণতে কি শিকায় মিউজিক?
1: ক্লাছিকেলৰ, মই ক্লাছিকেলৰ পাছ কৰিছোঁ, 94ত নাই বাকী পাছ কৰিছোঁ, মই ভাতখাণ্ডৰ পৰা আনা টেনটো লৈছিলোঁ, আমাৰ মই আগতে কৈছোঁ যে আমাৰ মোৰ খোলো নাই, মোৰ হাৰমনিও নাই, একো নাই, এই ক'ৰবাত যাই অলপ, সেই সময়ত মোৰ গুৰু আছিল প্ৰয়াত খগনস্তাদ, অসমৰ প্ৰথম বিশাৰদ, তেওঁ শিকাইছিল, তেওঁৰ এখন স্কুল আছিল বৰপেটাত, আমাৰ এতিয়াও আছে স্কুলখন, স্কুলখন এতিয়া চেঞ্জ হৈছে অলপ, ডি চি অফিচৰ গুৰুতে, তাতে শিকিছিলোঁ, তেনেকৈ শিকিছিলোঁ, অলপ অলপ টিউশ্যন কৰি অলপ পইচা পাতি দিব পাৰিছিলোঁ, তাৰ মাজতে সেই ক্লাছিকেলটো শিকাই অলপ ভাল হৈছে, বুজি পাইছোঁ কথাটো, যে বৰগীতবিলাকৰ আমি গাইছোঁ যদিও কিছুমান সুৰ তাৰ চম ফাক এইবিলাক বুজি পোৱা নাছিলোঁ, তে সেইটো যাই তাতে অলপ লাভ হৈছে মোৰ,
0: গতিকে আপোনাৰ সেই, কিন্তু তাৰ আগৰ পৰা অকণমান ৰাগৰ জ্ঞানটো আপোনাৰ ক্ষেত্ৰত হৈছে,
1: সেইটোতো হৈছে
0: পৰিৱেশত,
1: সেইটোতো হৈছে,
0: হয়,
1: তথাপি কিছুমান থাকে ৰাগৰ, ৰাগ পেলাই ভালকৈ গাইছোঁ, তো এই সেইটোত ক্লাছিকেলৰ অলপ যাৰ কাৰণে অলপ ভাল হৈছে, নিজে বুজি পোৱাত অলপ সহজ হৈছে,
0: হয়,
1: আগতে ধৰক
0: এতিয়া মই এটা অন্য কথালৈ আহোঁ, আকাশবাণীত যিটো আপুনি বাণীবন্ধনৰ কাৰণে আহে, ইমানবোৰ গীত বাণীবন্ধন কৰিছে, আকাশবাণীৰ পৰিৱেশটোত ইয়াতো ধৰা বন্ধা কিছুমান নিয়মৰ ভিতৰত কৰে, ইমান অমুকটো বজাব লাগিব, এইটো অমুকটো বজাব নোৱাৰে, এই ধৰণৰ কিছুমান কথা আছে, চ' আকাশবাণীৰ পৰিৱেশটো আপুনি যিটো পাইছে সেইটোৰ অভিজ্ঞতা কেনেকুৱা আপোনাৰ ইয়াত বাণীবন্ধন কৰিবলৈ?
1: মই আকাশবাণী কেতিয়াও মানে মই পাহৰিব নোৱাৰোঁ, যে আকাশবাণীৰ কাৰণে মই বহুত আগবাঢ়ি গৈছোঁ, এইটো সঁচা কথা, মই প্ৰগ্ৰেম আগতে আমি প্ৰগ্ৰেম বহুত পাইছিলোঁ, সেইটো এটা প্ৰগ্ৰেম পাৰ লগে লগে ভাগে ভাগে প্ৰেক্টিছ কৰিব লাগিব, এই চম ফাকৰ কথা কৈছোঁ, চম ফাকটো ভালকৈ জানিব লাগিব, ইয়াতে সেই গম পাওঁ, এইটো অলপ গণ্ডগোল আছে, ৰিহাৰ্চেল দিওঁতে গম পাই চম ফাকৰ অলপ গণ্ডগোল আছে,
0: এনেই সাধাৰণতে আপুনি কাক কাক পাইছিলে ইয়াতে যেতিয়া আকাশবাণী?
1: ইয়াতে মই প্ৰভাত শৰ্মা ছাৰক পাইছোঁ, আৰু ৰাণা দাক পাইছোঁ, তাৰপিছত হায়দৰ আলী তেওঁক পাইছোঁ, ৰেকৰ্ডিংবিলাক কৰিছিল, আৰু আমাৰ হেৰি আছিল যে জয়হৰিদা,
0: জয়হৰিদা,
1: তাৰপিছত আমাৰ আমাৰ ৰমেন দাক পাইছোঁ, ৰমেন চৌধুৰী, অনুপম চৌধুৰী পাইছোঁ, তেওঁক
0: পাইছোঁ,
1: এইবিলাক বিখ্যাত বিখ্যাত পাইছিলোঁ
0: সংগীতজ্ঞ
1: পাইছোঁ, হয়
0: নাই, এই এই আৰু বৰগীতৰ এনে খগেন মহন্তটো আছিলেই,
1: তেওঁ তেওঁ আছে, তেওঁ তেওঁক পাইছোঁ, তেওঁ তেওঁলোকে আহি কৰা প্ৰথম,
0: এনেই সাধাৰণতে আপুনি বিশেষকৈ প্ৰভাত শৰ্মাৰ কথা ক'লে, তেখেত নিজেও এগৰাকী শিল্পী, বৰগীতৰো তেখেত হেৰি, গতিকে সেই ক্ষেত্ৰত তেখেতৰ লগত নিশ্চয় কিছু আদান প্ৰদানো হৈছিল, কথা
1: হৈছিল বৰগীতৰ, তেওঁৰ লগত তেওঁ মোক বৰপেটাবাৰ মাতি আছে, আগতে স্পেচিয়েল প্ৰগ্ৰেম আছিল, শংকৰদেৱৰ
0: আছিলে
1: জন্মোৎসৱতে কৰিছিল নহয়, জন্মোৎসৱতে কৰিছিল,
0: এতিয়াও আছে, এতিয়াও আছে,
1: তেতিয়া তাই এবাৰ মাতি আনিছিল আমাক, মই বৰপেটাবাৰ মই আহোঁ ইয়াতে, আৰু যে তুমি গোৱাচোন সেইটো ৰাগটো গাচোন, গুৰু ৰাগটো গোৱা, গাব চাব দিয়ে তাৰমানে কাৰ ভাল হয় এনেকৈ গাব দিয়ে, তেনেকুৱাকৈ তেওঁ আনি মোক বৰপেটা পৰা আনিছিল, নিশ্চয় ভাল পাই আনিছিল, গতিকে তেওঁ কেতিয়াবা, তেওঁতো জানাই বিখ্যাত, তাৰে কেতিয়াবা তেওঁ সুধেই কিবা কাৰণে যে এইটো ৰাগটো গাচোন, কাৰণে কথাটো গাচোন তুমি, মই বৰপেটা পৰা মই ঘৰৰ পৰা ওলাইছোঁ, চাইকেল চলাইছোঁ, তাতে কৈছে এই তুমি অহি ৰাগটো আনি দিয়াচোন, কৈছোঁ মই গা ৰাস্তাত আছোঁ, তে টানি দিয়া, মই ৰাস্তাটো টানি দিছোঁ, চাইছে আৰু,
0: আপুনি ৰাস্তাত মানে ফোনতে,
1: ৰাস্তাটো ফোনতে গাই দিছোঁ আৰু, তেওঁ কৈছে যে গাই দিয়া, এনেকুৱা ধৰণে নিশ্চয় তেওঁ ভাল পাইছে নিশ্চয়, নহ'লেতো মোক নুসুধে আৰু, সেই ইয়াতে ধৰক এনেহেন গাঁৱতে আহোঁতে তেওঁ বাহিৰটো তেওঁ বজাইছিল, আগতে তেওঁ বাঢ়ি বজাইছিল, গীতটো মই গাইছোঁ তেওঁ বাঢ়ি বজাইছিল, ভাল লাগিছিল আৰু, এনেহেন বিখ্যাত মানুহ এজনৰ তাতে।
0: পূজা ডাঙৰীয়া, আমি তৃতীয় খণ্ডৰ পৰা বিদায় লৈছোঁ, আজিলে নমস্কার, ইয়ার পিছত আপনার লগ পাম চতুর্থ খণ্ডত।

0: মোৰ সংগীত যাত্ৰা অনুষ্ঠানটিত ইমান পৰে সত্ৰীয়া সংগীতৰ শিল্পী গুণীন্দ্ৰনাথ ওজাৰ সৈতে হোৱা সাক্ষাৎকাৰৰ তৃতীয় খণ্ডটি শুনিলে। তেখেতৰ সৈতে আলাপ আৰু এই অনুষ্ঠানটিৰ প্ৰযোজনা আছিল অশোক ভট্টাচাৰ্যৰ। গুণীন্দ্ৰনাথ ওজাৰ সংগীত যাত্ৰাৰ পৰৱৰ্তী খণ্ডটি শুনিবলৈ পাব অহা সপ্তাহৰ এই একেটা বাৰৰ এই একে সময়তে।
1: শ্ৰোতাসকলে অনুষ্ঠান শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা।
2: হেৰ, এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
3: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
2: কোন ঠাই?
3: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
2: তাত হেৰ কি কি সুবিধা পোৱা যায়?
3: বিশেষজ্ঞ ক্লিনিক,

0: সুলভ চিকিৎসা, যোগ্য রোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
1: তেন্তে মই এবাৰ যাব লাগিব।
0: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
2: হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
3: Work from home, অধিক বেতন, মাত্র এটা ক্লিকতে। আরে বাহ,
4: ফসিলে
5: অসিনাকি লিংকত ক্লিক নকৰিব। RBI এ কয়,
6: জানি রক, সতর্ক হৈ রক।
7: তোর লড়াটো কেতিয়া বহুত সুস্থ দেখা গৈছে।
8: হয়, সঠিক চিকিৎসায় সকলো সলনি করে দিলে।
7: পিছে এনে যত্ন কত পালি?
8: গুৱাহাটী ভেটাপাড়ার হোমিওপেথিক আঞ্চলিক গবেষণা প্রতিষ্ঠানত।
7: ও, তাত পিছে শিশুর বাবেহে সুবিধা আছে নেকি?
8: নহয়ও, শিশুর স্বাস্থ্য শিবিৰ, পুষ্টি সম্পর্কীয় সজাগতা আর সকলো বয়সের লোকের বাবে বিশেষ স্বাস্থ্য সেবা উপলব্ধ।
7: ও, সঁচাকৈ বৰ ভাল কথা,
8: কারণ সকলোৰে বাবে সুস্থ স্বাস্থ্যবান ভবিষ্যৎ অতি প্রয়োজন।
2: হোমিওপেথিক আঞ্চলিক গবেষণা প্রতিষ্ঠান, ভেটাপাড়া, গুৱাহাটী।
9: আকাশত মেঘে গাজে, চহৰত লাগে ভয়, বাৰিষাৰ বানত বাটপথ নদী যেন হয়।
10: ঘৰত পানী সোমালে সুইচ কৰিব বন্ধ, বিদ্যুতৰ কামত কেতিয়াও নকৰিব দণ্ড।
9: নলাত যাবৰ প্লাষ্টিক নেপেলাব ভাই, ভাবি চিন্তি ফুটপাথত খোজ দিব মেন হল চাই।
10: হঠাৎ বাঢ়িলে পানী ওখ ঠাইলৈ যাব, বেছি পানীত গাড়ী চলে বিপদ মাতি নলব।
9: মাত্র 6 ইঞ্চি পানীতো মানুহ উটি যায়, বাঢ়নী পানী দেখিলে ঘূৰি অহাটোৱে উপায়।
10: বিজুলী খুঁটাৰ পৰা দূৰতে থাকিব, হাতত এডাল লাঠি লৈহে পানীত নামিব।
9: নিজে সজাগ হৈ থাকিলেহে বাঁচিব আমাৰ প্ৰাণ, নগৰীয়া বানৰ পৰা হওক সদায় সাৱধান।
11: অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষ চমুকৈ ASDMA দ্বাৰা জনহিতাৰ্থে প্ৰচাৰিত।
12: আজি নিশা 9:30 নাটক চিলনি চোৰ, রচনা শুভেশ্বৰ দাসৰ, পৰিৱেশন কৰিব ইনলি ফাউণ্ডেশ্যনৰ সদস্যসকলে। নাটখনৰ পৰিচালনা মঞ্জিত ৰাজখোৱাৰ, প্ৰযোজনা ঋতুপৰ্ণ দাসৰ।

0: আকাশবাণী গুৱাহাটীৰ মহাবাহু খন্তেক পাছতে আঞ্চলিক বাতৰি, 8 বজাত সমাচাৰ প্ৰভাত আৰু 8:15 মৰ্নিং নিউজ শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড়, পুৱাৰ বাতৰিৰ সৈতে মই মৰমী কাশ্যপ। অহা আগষ্টৰ প্ৰথম সপ্তাহৰ পৰা হিতাধিকাৰীসকলে অৰুণোদয় আঁচনিৰ ধন পুনৰ নিয়মিতভাৱে লাভ কৰিব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। মুখ্যমন্ত্ৰীয়ে ফেচবুক লাইভযোগে কালি এই কথা সদৰি কৰি কয় যে সুলভ মূল্যত চেনী, দাইল আদিও আগষ্টৰ পৰাই জনসাধাৰণে লাভ কৰিব। এই সন্দৰ্ভত জুলাইত উত্থাপন হ'বলগীয়া পূৰ্ণাংগ বাজেটত সবিশেষ উল্লেখ কৰা হ'ব বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে। তেওঁ লগতে নিযুত মইনা, নিযুত বাবু, জীৱন প্ৰেৰণা আদি জনকল্যাণমূলক আঁচনিসমূহো অহা আগষ্টৰ পৰা পুনৰ নিয়মীয়াকৈ চলিব বুলি জানিবলৈ দিয়ে। ডঃ শৰ্মাই গুৱাহাটীৰ ৰিং ৰোড, কাজিৰঙাৰ এলিভেটেড কৰিডৰৰ লগতে 18,000 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ'বলগীয়া নুমলীগড় আৰু গহপুৰৰ মাজৰ সুৰংগৰ কাম শীঘ্ৰেই আৰম্ভ হ'ব বুলি জানিবলৈ দিয়ে। তদুপৰি বাইহাটা চাৰিআলিৰ পৰা তেজপুৰৰ মিছন চাৰিআলিলৈকে 4টা লেনযুক্ত পথ, গুৱাহাটী বিমানবন্দৰৰ পৰা জালুকবাৰীলৈ এলিভেটেড কৰিডৰ, শিলিগুৰিৰ পৰা শিলচৰ সংযোগী এক্সপ্ৰেছ হাইৱে আদিকে ধৰি বহুকেইটা নতুন প্ৰকল্পৰ কামো বাস্তৱ হোৱাৰ দিশে আগবাঢ়িছে বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে। ডঃ শৰ্মাই ডিব্ৰুগড়ক ৰাজ্যৰ দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলাৰ উদ্দেশ্যে 500 কোটি টকাৰ উন্নয়নমূলক পুঁজিত অনুমোদন জনোৱা হৈছে বুলিও জানিবলৈ দিয়ে।

0: ডিব্ৰুগড়ক ৰাজ্যৰ দ্বিতীয়খন ৰাজধানী ঘোষণা কৰা হৈছিল। ডিব্ৰুগড়ৰ উন্নয়নৰ বাবে আমাৰ কেবিনেটে 500 কোটি টকা ব্যয় কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে। বিধায়ক প্ৰশান্ত ফুকনক এই আঁচনিখনৰ ছিলেকশ্যন বা কি কাম কৰিব লাগিব তাৰ কাৰণে তেখেতৰ নেতৃত্বত আমি ছেকেণ্ড কেপিটেল ডেভেলপমেণ্ট অথৰিটি এটা কৰিছো। আৰু নিশ্চিতভাৱে অহা কিছুদিনত মই যেতিয়া ডিব্ৰুগড়লৈ যাম, এই আঁচনি বা এই 500 কোটি টকাৰে আমি কি কাম কৰিম তাৰ বিষয়ে ডিব্ৰুগড়ৰ ৰাইজৰ লগত কথা পতাৰ মই নিশ্চিতভাৱে সুযোগ গ্ৰহণ কৰিম।
1: ৰাজ্যৰ কৃষি খণ্ডক অধিক শক্তিশালী কৰি কৃষকসকলৰ উপাৰ্জন বৃদ্ধি কৰাৰ লক্ষ্য লৈ কৃষিমন্ত্ৰী পীয়ুষ হাজৰিকাই কালি বিভিন্ন জিলাৰ কৃষি বিষয়া তথা অভিযান্ত্ৰিক কোষৰ বিষয়াসকলৰ সৈতে পৰ্যালোচনা বৈঠকত অংশগ্ৰহণ কৰে। এই বৈঠকত কৃষকসকলৰ সমস্যাৰ বুজ লোৱাৰ লগতে কৃষকৰ চৰকাৰী পঞ্জীয়ন বৃদ্ধি কৰাৰ বাবে বিষয়াসকলক নিৰ্দেশ দিয়া হয়। তদুপৰি মাটিৰ গুণাগুণৰ ওপৰত ভিত্তি কৰি বীজ বিতৰণ, গছপুলি আৰু সাৰ বিতৰণৰ বাবে বিশেষ ব্যৱস্থা কৰিবলৈও শ্ৰীহাজৰিকাই নিৰ্দেশ দিয়ে। তেওঁ কৃষি বিভাগৰ বিষয়া কৰ্মচাৰীসকলক সঠিক সময়ত কাৰ্যালয়ত উপস্থিত হোৱাৰ লগতে নিৰ্ধাৰিত সময়ত কাম সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ দিয়ে। 15 দিনৰ ভিতৰত সকলো জিলা কৃষি বিষয়া কৃষক উৎপাদক কেন্দ্ৰসমূহলৈ যাব লাগিব বুলিও মন্ত্ৰীগৰাকীয়ে কয়। তদুপৰি কৃষকক বীজ দেৰিকৈ দিয়া বিষয়াৰ বিৰুদ্ধে আইনী ব্যৱস্থা লোৱা হ'ব বুলিও মন্ত্ৰীগৰাকীয়ে সকীয়াই দিয়ে। প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধিকে ধৰি কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ কৃষি খণ্ডৰ সৈতে জড়িত প্ৰতিখন জনকল্যাণমূলক আঁচনি সফল ৰূপায়ণৰ জৰিয়তে কৃষকসকলক উচিত মৰ্যাদা প্ৰদান কৰিবলৈ ৰাজ্য চৰকাৰ বদ্ধপৰিকৰ বুলি তেওঁ উল্লেখ কৰে। বৈঠকত কৃষিমন্ত্ৰীগৰাকীয়ে কৃষকৰ উপাৰ্জন দুগুণলৈ বৃদ্ধি কৰাৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণৰ ওপৰত গুৰুত্ব আৰোপ কৰে। অহা 21 জুনত হ'বলগীয়া দ্বাদশ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ সৈতে সংগতি ৰাখি যোৰহাট জিলা প্ৰশাসনৰ উদ্যোগত জিলা যোগ কেন্দ্ৰত কালি জিলাভিত্তিক যোগ প্ৰতিযোগিতা অনুষ্ঠিত হয়। প্ৰতিযোগিতাত 10ৰ পৰা 35 বছৰ ঊৰ্ধৰ 4টা শাখাত ভালেসংখ্যক প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে। অনুষ্ঠানত মৰিয়নীৰ সমজিলা আয়ুক্ত অভিজিৎ গগৈ, যোৰহাট জিলা ক্ৰীড়া বিষয়া ৰাহুল শৰ্মাকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে। স্বাধীনতা সেনানী তথা 1942 চনৰ ভাৰত ত্যাগ আন্দোলনৰ শ্বহীদ কুশল কোঁৱৰৰ স্মৃতি দিৱস উপলক্ষে আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত শ্ৰদ্ধা নিবেদন কৰা হৈছে। ভাৰত ত্যাগ আন্দোলনৰ সময়ত গোলাঘাট জিলাৰ সৰুপথাৰত ৰেল দুৰ্ঘটনাৰ সৈতে জড়িত থকাৰ অভিযোগত স্বাধীনতা সেনানীগৰাকীক ব্ৰিটিছ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি মৃত্যুদণ্ডৰ হুকুম দিছিল। 1943 চনৰ আজিৰ দিনটোতে কুশল কোঁৱৰক যোৰহাট কেন্দ্ৰীয় কাৰাগাৰত ফাঁচি দিয়া হৈছিল। অহিংস নীতিৰে স্বাধীনতা আন্দোলনত যোগ দিয়া সেনানীগৰাকী গোলাঘাট জিলা কংগ্ৰেছৰ সম্পাদকৰ দায়িত্বও পালন কৰিছিল। আজি স্মৃতি দিৱস উপলক্ষে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই শ্বহীদগৰাকীৰ স্মৃতিত শ্ৰদ্ধা নিবেদন কৰিছে। এটা বাৰ্তাত মুখ্যমন্ত্ৰীয়ে অসীম দেশপ্ৰেম আৰু আত্মবলিদানৰ অজয় প্ৰতীক শ্বহীদ কুশল কোঁৱৰৰ পুণ্যতিথিত তেখেতলৈ গভীৰ শ্ৰদ্ধা জ্ঞাপন কৰে। তেওঁ কয় যে দেশমাতৃৰ মুক্তিৰ বাবে কুশল কোঁৱৰৰ আত্মোৎসৰ্গৰ গৌৰৱ গাথাই আমাৰ জাতীয় চেতনাক চিৰকাললৈ উদ্বুদ্ধ কৰি ৰাখিব। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি পুৱা 9 বজাত শুনিবলৈ পাব।

0: ফজলুল করিমর গীতর কথারে সে আছিল কুইন দাস।
1: হ্যালো, এতিয়া দেখুন তো নিজের স্বাস্থ্যক লৈ একেবারে চিন্তামুক্ত।
2: চিন্তা কিয় করি, মই একেবারে সঠিক ঠাই বিচাৰি পাইছো।
1: কোন ঠাইও?
2: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
1: তাত হেৰো কি কি সুবিধা পোৱা যায়?
2: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
3: তেন্তে ময়ো এবাৰ যাব লাগিব।
2: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
4: হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
0: অনুষ্ঠানত এবাৰ শুনো আহক জ্যোতিৰ্ময় কাকতি আৰু গুণদা কৰৰ দ্বৈত কণ্ঠৰীতি গীত। গীতৰ কথা কেশৱ মহন্তৰ, প্ৰযোজনা মুকুল বৰুৱাৰ।

0: অনিমা ভট্টাচাৰ্যৰ কণ্ঠত শিৱপ্ৰসাদ বৰুৱা ৰচিত গীতটি শুনিলে। প্ৰযোজনা আছিল জ্যোতিপ্ৰকাশ দাসৰ।
1: আকাশত মেঘে গাজে, চহৰত লাগে ভয়, বাৰিষাৰ বানত বাটপথ নদী যেন হয়,
2: ঘৰত পানী সোমালে চুইচ কৰিব বন্ধ, বিদ্যুতৰ কামত কেতিয়াও নকৰিব দণ্ড,
1: নলাত যাবৰ প্লাষ্টিক নেপেলাব ভাই, ভাবি চিন্তি ফুটপাথত খোজ দিব মেন হল চাই,
2: হঠাৎ বাঢ়িলে পানী ওখ ঠাই লৈ যাব, বেছি পানীত গাড়ী চলে বিপদ মাতি নলব,
1: মাত্ৰ 6 ইঞ্চি পানীতো মানুহ উটি যায়, বাঢ়নী পানী দেখিলে ঘূৰি অহাটোৱে উপায়,
2: বিজুলী খুঁটাৰ পৰা দূৰতে থাকিব, হাতত এডাল লাঠি লৈহে পানীত নামিব,
1: নিজে সজাগ হৈ থাকিলেহে বাচিব আমাৰ প্ৰাণ, নগৰীয়া বানৰ পৰা হওক সদায় সাৱধান।
3: অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষ চমুকৈ ASDMAৰ দ্বাৰা জনহিতাৰ্থে প্ৰচাৰিত।
0: গীতিমালিকা শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। অনুষ্ঠানত এইবাৰ শুনোৱা হওক বিজয় মহন্তৰ কণ্ঠত ডিম্বেশ্বৰ দাস ৰচিত এই গীতটি।

0: বিজয় মহন্তৰ কণ্ঠত ডিম্বেশ্বৰ দাসে লিখা গীতটি শুনিলে।
1: সুস্থ হৈ থাকক, সজাগ হৈ থাকক। এপ'লো এক্সেল কেয়াৰ হস্পিটেলৰ বিশেষজ্ঞ চিকিৎসকৰ তত্ত্বাৱধানত এপ'লো প্ৰো হেল্থ প্ৰিভেণ্টিভ হেল্থ চেকআপ পেকেজ, শিশুৰ পৰা জ্যেষ্ঠ নাগৰিক সকলোৰে বাবে। উচ্চ ৰক্তচাপ, হৃদৰোগ, ডায়েবেটিছ, থাইৰয়ড, কেন্সাৰ, আৰ্থৰাইটিছ আদি ৰোগ আগতেই চিনাক্ত কৰাৰ সুবিধা।
2: বুকিঙৰ বাবে আজি ফোন কৰক 9957568450ত।
3: এপ'লো এক্সেল কেয়াৰ হস্পিটেল, পশ্চিম বৰাগাঁও, গুৱাহাটী। সুস্থ জীৱনৰ বিশ্বস্ত লগৰী।
0: গীতিমালিকা অনুষ্ঠানৰ শেষত শুনোৱা হওক শিখা বৰাৰ কণ্ঠৰ এটি গীত। গীতৰ কথা অৰুণিমা ভৰালীৰ, প্ৰযোজনা ৰমেন চৌধুৰীৰ।

শিখা ভৰাৰ কণ্ঠৰ গীতটি শুনিলে। গীতৰ কথা আছিল অৰুণিমা ভৰালীৰ, প্ৰযোজনা আছিল ৰমেন চৌধুৰীৰ। গীতিমালিকা সুগম সংগীতৰ অনুষ্ঠানটিৰ আজিলৈ ইমানতে অন্ত পৰিল।

এই আকাশবাণী গুৱাহাটীৰ মহাবাহু খন্তেক পাছতে পুৱাৰ আঞ্চলিক বাতৰি আৰু 9:15 জিলাৰ এৰূপ শুনিবলৈ পাব।

0: এয়া আকাশবাণী গুৱাহাটী পুৱাৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হ'ল আগষ্টৰ প্ৰথম সপ্তাহৰ পৰা হিতাধিকাৰীসকলে অৰুণোদয় আঁচনিৰ ধন পুনৰ নিয়মিতভাৱে লাভ কৰিব বুলি মুখ্যমন্ত্ৰীৰ প্ৰকাশ ৰাজ্যৰ চাৰিবিধ সাংস্কৃতিক আৰু কাৰুশিল্পজাত সামগ্ৰীৰ ভৌগোলিক সূচাংক লাভ স্বাধীনতা সেনানী শ্বহীদ কুশল কোঁৱৰৰ স্মৃতি দিৱস উপলক্ষে ৰাজ্যৰ বিভিন্ন প্ৰান্তত শ্ৰদ্ধা নিবেদন আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইৰাণৰ 107-দিনীয়া যুদ্ধৰ অৱসান ঘটাই হৰমুজ প্ৰণালী মুকলিৰ বাবে চুক্তি চূড়ান্ত আৰু মহিলা টি টুৱেণ্টি বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাত পাকিস্তানৰ বিৰুদ্ধে ভাৰতৰ 64 ৰাণত জয়লাভ। অহা আগষ্টৰ প্ৰথম সপ্তাহৰ পৰা হিতাধিকাৰীসকলে অৰুণোদয় আঁচনিৰ ধন পুনৰ নিয়মিতভাৱে লাভ কৰিব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। মুখ্যমন্ত্ৰীয়ে ফেচবুক লাইভযোগে কালি এই কথা সদৰি কৰি কয় যে সুলভ মূল্যত চেনী দাইল আদিও আগষ্টৰ পৰাই জনসাধাৰণে লাভ কৰিব। এই সন্দৰ্ভত জুলাইত উত্থাপন হ'বলগীয়া পূৰ্ণাংগ বাজেটত সবিশেষ উল্লেখ কৰা হ'ব বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে। তেওঁ লগতে নিযুত মইনা নিযুত বাবু জীৱন প্ৰেৰণা আদি জনকল্যাণমূলক আঁচনিসমূহ অহা আগষ্টৰ পৰা পুনৰ নিয়মীয়াকৈ চলিব বুলি জানিবলৈ দিয়ে।
1: আজি মই আপোনালোকক আকৌ এবাৰ ক'ব খুজিছো যে আগষ্ট মাহৰ প্ৰথম সপ্তাহৰ পৰাই মই চেষ্টা কৰিম 2 বা 3 আগষ্টৰ পৰাই আপোনালোকে অৰুণোদয় আঁচনি আগৰ দৰে লাভ কৰিব। আগষ্ট মাহৰ পৰা অৰুণোদয় আপোনালোকে মাহেকীয়া নিয়মিতভাৱে পাই থাকিব আৰু আপোনালোকে অলপো চিন্তা কৰিব নালাগে। সেই ধৰণে আমি যিটো কম দামত চেনী বা দাইল দি আছিলো সেই আঁচনি আমি আগষ্ট মাহৰ পৰাই আৰম্ভ কৰিম। নিযুত মইনা নিযুত বাবু জীৱন প্ৰেৰণা আমি গোটেইবোৰ আঁচনি

0: আগষ্ট মাহৰ পৰা আপোনালোকক দিয়া ব্যৱস্থা কৰিম। আৰু তাৰ পিছত সমগ্ৰ সময়ছোৱাত আপোনালোকে এই আঁচনি নিৰৱিচ্ছিন্নভাৱে পাই থাকিব।
1: ডক্টৰ শৰ্মা, গুৱাহাটীৰ ৰিং ৰোড কাজিৰঙাৰ এলিভেটেড কৰিডৰৰ লগতে 18,000 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ'বলগীয়া নমলিগড় আৰু গহপুৰৰ মাজৰ সুৰংগ কাম শীঘ্ৰেই আৰম্ভ হ'ব বুলি জানিবলৈ দিয়ে। তদুপৰি বাইহাটা চাৰিআলিৰ পৰা তেজপুৰৰ মিছন চাৰিআলিলৈকে 4টা লেনযুক্ত পথ, গুৱাহাটী বিমানবন্দৰৰ পৰা জালুকবাৰীলৈ এলিভেটেড কৰিডৰ, শিলিগুৰিৰ পৰা শিলচৰ সংযোগী এক্সপ্ৰেছ হাইৱে আদিকে ধৰি বহুকেইটা নতুন প্ৰকল্পৰ কামো বাস্তৱ হোৱাৰ দিশে আগবাঢ়িছে বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে। ডক্টৰ শৰ্মাই ডিব্ৰুগড়ক ৰাজ্যৰ দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলাৰ উদ্দেশ্যে 500 কোটি টকাৰ উন্নয়নমূলক পুঁজিত অনুমোদন জনোৱা হৈছে বুলি জানিবলৈ দিয়ে।
0: ডিব্ৰুগড়ক ৰাজ্যৰ দ্বিতীয়খন ৰাজধানী ঘোষণা কৰা হৈছিল। ডিব্ৰুগড়ৰ উন্নয়নৰ বাবে আমাৰ কেবিনেটে 500 কোটি টকা ব্যয় কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে। বিধায়ক প্ৰশান্ত ফুকনক এই আঁচনিখনৰ ছিলেকশ্যন বা কি কি কাম কৰিব লাগিব তাৰ কাৰণে তেখেতৰ নেতৃত্বত আমি ছেকেণ্ড কেপিটেল ডেভেলপমেণ্ট অথৰিটি এটা কৰিছো। আৰু নিশ্চিতভাৱে অহা কিছুদিনত মই যেতিয়া ডিব্ৰুগড়লৈ যাম, এই আঁচনি বা এই 500 কোটি টকাৰে আমি কি কি কাম কৰিম তাৰ বিষয়ে ডিব্ৰুগড়ৰ ৰাইজৰ লগত কথা পতাৰ মই নিশ্চিতভাৱে সুযোগ গ্ৰহণ কৰিম।
1: ৰাজ্যৰ 4বিধ সাংস্কৃতিক আৰু কাৰুশিল্পজাত সামগ্ৰীয়ে জি আই টেগ অৰ্থাৎ ভৌগোলিক সূচাংক লাভ কৰিছে। শেহতীয়াকৈ জিঅ'গ্ৰাফিকেল ইণ্ডিকেশ্যনছ ৰেজিষ্ট্ৰীয়ে বিহু, পেঁপা, বাঁহ শিল্প, কাৰ্বি আংলঙৰ হস্ততাঁত শিল্প আৰু দেউৰী সম্প্ৰদায়ৰ হস্ততাঁত শিল্পক স্বীকৃতি প্ৰদান কৰিছে। ইয়াৰ লগে লগে ৰাজ্যৰ থলুৱা কাৰুশিল্প আৰু সাংস্কৃতিক পৰিচয়ৰ বৈচিত্ৰ্যপূৰ্ণ দিশসমূহ উদ্ভাসিত হোৱাত সহায়ক হৈ পৰিব। নতুনকৈ ভৌগোলিক সূচাংক লাভ কৰা এই 4বিধ সামগ্ৰীয়ে জনজাতীয় ঐতিহ্য, সংগীত, বিজ্ঞান আৰু প্ৰাকৃতিক সম্পদৰ কাৰুশিল্পৰ বৰ্ণাঢ্য দিশ সামৰি লৈছে। এই স্বীকৃতি লাভৰ প্ৰক্ৰিয়াত ৰাষ্ট্ৰীয় কৃষি আৰু গ্ৰামোন্নয়ন বেংক নাবাৰ্ডৰ অসম শাখাই সহায় কৰিছে। নাবাৰ্ডৰ অসম শাখাৰ মুখ্য প্ৰবন্ধক লোকেন দাসে এই সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত কয় যে ঐতিহ্য সংৰক্ষণৰ গুৰুত্বৰ লগতে কাৰুশিল্পীসকলৰ অৰ্থনৈতিক বহন ক্ষমতা নিশ্চিত কৰাৰ বাবে নাবাৰ্ডে ভৌগোলিক সূচাংক প্ৰমাণ পত্ৰ লাভ প্ৰক্ৰিয়াক সক্ৰিয়ভাৱে সমৰ্থন যোগাই আহিছে। এই স্বীকৃতিয়ে সামগ্ৰীসমূহৰ পৰিচয় আৰু নিৰ্ভৰযোগ্যতা সুদৃঢ় কৰাই নহয় বৰং ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ইয়াৰ বজাৰ লাভৰ সম্ভাৱনা বৃদ্ধি কৰিব বুলি নাবাৰ্ডৰ অসম শাখাৰ মুখ্য প্ৰবন্ধকগৰাকীয়ে প্ৰকাশ কৰে। উল্লেখযোগ্য যে নাবাৰ্ডৰ সহযোগত অসমৰ ভৌগোলিক সূচাংক লাভ কৰা সামগ্ৰীৰ সংখ্যা 12টালৈ বৃদ্ধি পালে। এই স্বীকৃতি পোৱাৰ ফলত এনে সামগ্ৰীসমূহৰ বিনা অনুমতিত অনুকৰণ আৰু অপব্যৱহাৰৰ বিৰুদ্ধে আইনী সুৰক্ষা লাভ কৰিব। স্বাধীনতা সেনানী তথা 1942 চনৰ ভাৰতীয় আন্দোলনৰ শ্বহীদ কুশল কোঁৱৰৰ স্মৃতি দিৱস উপলক্ষে আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত শ্ৰদ্ধা নিবেদন কৰা হৈছে। ভাৰতীয় আন্দোলনৰ সময়ত গোলাঘাট জিলাৰ সৰুপথাৰত ৰেল দুৰ্ঘটনাৰ সৈতে জড়িত থকাৰ অভিযোগত স্বাধীনতা সেনানীগৰাকীক ব্ৰিটিছ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি মৃত্যুদণ্ডৰ হুকুম দিছিল। 1943 চনৰ আজিৰ দিনটোতে কুশল কোঁৱৰক যোৰহাট কেন্দ্ৰীয় কাৰাগাৰত ফাঁচি দিয়া হৈছিল। অহিংস নীতিৰে স্বাধীনতা আন্দোলনত যোগ দিয়া সেনানীগৰাকী গোলাঘাট জিলা কংগ্ৰেছৰ সম্পাদকৰ দায়িত্বও পালন কৰিছিল। আজি স্মৃতি দিৱস উপলক্ষে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই শ্বহীদগৰাকীলৈ শ্ৰদ্ধা নিবেদন কৰিছে। এটা বাৰ্তাত মুখ্যমন্ত্ৰীয়ে অসীম দেশপ্ৰেম আৰু আত্মবলিদানৰ অজেয় প্ৰতীক শ্বহীদ কুশল কোঁৱৰৰ পুণ্যতিথিত তেখেতলৈ গভীৰ শ্ৰদ্ধা জ্ঞাপন কৰে। তেওঁ কয় যে দেশমাতৃৰ মুক্তিৰ বাবে কুশল কোঁৱৰৰ আত্মোৎসৰ্গৰ গৌৰৱগাথাই আমাৰ জাতীয় চেতনাক চিৰকাললৈ উদ্বুদ্ধ কৰি ৰাখিব। ৰাজ্যৰ কৃষিখণ্ডক অধিক শক্তিশালী কৰি কৃষকসকলৰ উপাৰ্জন বৃদ্ধি কৰাৰ লক্ষ্যৰে কৃষিমন্ত্ৰী পীয়ুষ হাজৰিকাই কালি বিভিন্ন জিলাৰ কৃষি বিষয়া তথা অভিযান্ত্ৰিক কোষৰ বিষয়াসকলৰ সৈতে পৰ্যালোচনা বৈঠকত অংশগ্ৰহণ কৰে। এই বৈঠকত কৃষকসকলৰ সমস্যাৰ বুজ লোৱাৰ লগতে কৃষকৰ চৰকাৰী পঞ্জীয়ন বৃদ্ধি কৰাৰ বাবে বিষয়াসকলক নিৰ্দেশ দিয়া হয়। তদুপৰি মাটিৰ গুণাগুণৰ ওপৰত ভিত্তি কৰি বীজ বিতৰণ, গছপুলি আৰু সাৰ বিতৰণৰ বাবে বিশেষ ব্যৱস্থা কৰিবলৈও শ্ৰীহাজৰিকাই নিৰ্দেশ দিয়ে। তেওঁ কৃষি বিভাগৰ বিষয়া কৰ্মচাৰীসকলক সঠিক সময়ত কাৰ্যালয়ত উপস্থিত হোৱাৰ লগতে নিৰ্ধাৰিত সময়ত কাম সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ দিয়ে। 15 দিনৰ ভিতৰত সকলো জিলা বিষয়া কৃষক উৎপাদক কেন্দ্ৰসমূহলৈ যাব লাগিব বুলি মন্ত্ৰীগৰাকীয়ে কয়। তদুপৰি কৃষকক বীজ দেৰিকৈ দিয়া বিষয়াৰ বিৰুদ্ধে আইনী ব্যৱস্থা লোৱা হ'ব বুলিও মন্ত্ৰীগৰাকীয়ে সকীয়াই দিয়ে।

ৰাষ্ট্ৰ আৰু ইৰাণে 107 দিনীয়া যুদ্ধৰ অৱসান ঘটাই হৰ্মুজ প্ৰণালী পুনৰ মুকলি কৰাৰ বাবে এখন চুক্তি চূড়ান্ত কৰিছে। আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে সামাজিক মাধ্যমৰ এটা বাৰ্তাত যোৱা নিশা এই কথা সদৰি কৰি কয় যে এই চুক্তিৰ লগে লগে ইৰাণৰ বন্দৰত আমেৰিকাৰ নৌসেনাৰ অৱৰোধৰ অন্ত পৰিব। ছুইজাৰলেণ্ডত অহা 19 জুনত শান্তি চুক্তিত স্বাক্ষৰ কৰা হ'ব। এই চুক্তিত আনুষ্ঠানিকভাৱে স্বাক্ষৰ কৰাৰ পাছতেই অহা শুকুৰবাৰে হৰ্মুজ প্ৰণালী মুকলি কৰা হ'ব বুলি ট্ৰাম্পে প্ৰকাশ কৰিছে। তেওঁ কয় যে এই চুক্তিয়ে সমগ্ৰ মধ্যপ্ৰাচ্যলৈ শান্তি আৰু নিৰাপত্তা ঘূৰাই আনিব। এই চুক্তিৰ অধীনত ইৰাণৰ পৰমাণু সংবৰ্ধন আৰু 60 দিনৰ ভিতৰত অত্যাধিক সংবৰ্ধিত ইউৰেনিয়াম নিষ্কাশনৰ বিষয়ে আলোচনা কৰাৰ বাবে দুয়োখন দেশক আহ্বান জনোৱা হৈছে। ইৰাণৰ সৰ্বোচ্চ ৰাষ্ট্ৰীয় নিৰাপত্তা পৰিষদে জনোৱা মতে লেবাননকে ধৰি সকলো খণ্ডৰ যুদ্ধ আৰু সামৰিক অভিযান আজি নিশাৰে পৰা স্থায়ীভাৱে অন্ত পৰিব। বিশ্ব নেতাসকলে আমেৰিকা আৰু ইৰাণে তাৎক্ষণিক আৰু স্থায়ীভাৱে যুদ্ধবিৰতিৰ বাবে শান্তি চুক্তিৰ ক্ষেত্ৰত সন্মতি প্ৰকাশ কৰাৰ ঘোষণাক আদৰণি জনাইছে। নেতাসকলে এই চুক্তিক অতি গুৰুত্বপূৰ্ণ কূটনৈতিক অগ্ৰগতি বুলি উল্লেখ কৰি কয় যে ইয়াৰ জৰিয়তে পশ্চিম এছিয়াত স্থিৰতা ঘূৰাই অনাত সহায়ক হ'ব। ৰাষ্ট্ৰসংঘৰ সাধাৰণ সচিব এণ্টনিঅ গুটেৰেছেও শান্তি চুক্তিৰ ঘোষণাক আদৰণি জনাইছে। উল্লেখযোগ্য যে আমেৰিকা, ইজৰাইল আৰু ইৰাণৰ মাজৰ সংঘৰ্ষত তেহৰাণৰ কেইবাগৰাকী শীৰ্ষ নেতাই প্ৰাণ হেৰুৱায়। ইয়াৰ ভিতৰত ইৰাণৰ সৰ্বোচ্চ নেতা আয়াতুল্লাহ আলী খামেনেই, সৰ্বোচ্চ ৰাষ্ট্ৰীয় নিৰাপত্তা পৰিষদৰ সচিব আলী লাৰিজানি, ইছলামিক ৰিভলিউচনাৰী গাৰ্ড কৰ্পছৰ কামাণ্ডাৰ মহম্মদ পাকপুৰ, প্ৰতিৰক্ষা মন্ত্ৰী আজিজ নাজিৰ ছাদ অন্যতম। ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্ট ট্ৰেক আদালতত জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত আজি 4 গৰাকী লোকৰ সাক্ষ্য গ্ৰহণৰ বাবে দিন ধাৰ্য কৰা হৈছে। আজিৰ দিনটোত সাক্ষ্য গ্ৰহণৰ বাবে ৰাহুল গোস্বামী, গৌতম ভট্টাচাৰ্য, ৰাজ গোস্বামী, দীপংকৰ ঠাকুৰীয়া আদালতত উপস্থিত থাকিবলৈ কোৱা হৈছে। অৱশ্যে যোৱা 12 জুনত অনুষ্ঠিত শুনানিৰ সময়ত অভাৱৰ বাবে সাক্ষ্য প্ৰদান কৰিব নোৱাৰা সাক্ষীসকলৰো আদালতে আজি সাক্ষ্য গ্ৰহণৰ সম্ভাৱনা আছে। উল্লেখযোগ্য যে ছিংগাপুৰত জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ পাছতে ঘটনাৰ উচিত তদন্ত বিচাৰি ৰাজ্যৰ বিভিন্ন আৰক্ষী থানাত ভালেসংখ্যক এজাহাৰ দাখিল হৈছিল। যিসকল লোকে এই এজাহাৰ দাখিল কৰিছিল সেইসকল লোকৰে যোৱা 8 জুনৰ পৰা আদালতে সাক্ষ্য গ্ৰহণ প্ৰক্ৰিয়া গ্ৰহণ কৰিছে। অহা 20 জুন পৰ্যন্ত এই এজাহাৰকাৰীসকলক আদালতে সাক্ষ্য গ্ৰহণ কৰিব। আমাৰ আগৰ বাতৰিতে উল্লেখ কৰা হৈছে যে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত মুঠ সাক্ষী হৈছে 394 জন। কবি, সমাজ সংস্কাৰক তথা বড়ো জাতিৰ অন্যতম পথ প্ৰদৰ্শক ৰূপনাথ ব্ৰহ্মৰ আজি উপজা দিন। বড়ো জাতিৰ স্বপ্নদ্ৰষ্টা ৰূপনাথ ব্ৰহ্ম আছিল অসমৰ প্ৰথমগৰাকী জনজাতীয় কেবিনেট মন্ত্ৰী। কোকৰাঝাৰ জিলাত জন্মগ্ৰহণ কৰা ব্ৰহ্মই স্বাধীনতাৰ পূৰ্বৰ তথা স্বাধীনতাৰ পাছতো অসমৰ ৰাজনীতিত সক্ৰিয়ভাৱে জড়িত আছিল। তেওঁ বড়ো ব্ৰহ্ম ধৰ্মৰ প্ৰতিষ্ঠাপক ৰূপেও জনা যায়। বড়ো ভাষা সাহিত্যৰ বিকাশত বিশেষ অৱদান আগবঢ়োৱা ব্ৰহ্মই ভালেসংখ্যক কবিতাৰ লগতে বড়ো জাতিৰ পৰিচয় বড়ো কছাৰিছ এণ্ড ডিয়াৰ কালচাৰ নামৰ দুখন গ্ৰন্থও ৰচনা কৰিছিল। বড়ো জাতিৰ প্ৰবাদ পুৰুষ ৰূপনাথ ব্ৰহ্মৰ 1968 চনত দেহাৱসান ঘটে। বিশিষ্ট গল্পকাৰ, ঔপন্যাসিক আৰু শিক্ষাবিদ লক্ষ্মীনন্দন বৰাৰ আজি উপজা দিন। ভালেসংখ্যক গ্ৰন্থৰে অসমীয়া সাহিত্যলৈ বৰঙণি আগবঢ়োৱা লক্ষ্মীনন্দন বৰাই 1996 চনত অসম সাহিত্য সভাৰ বোকাখাট অধিৱেশনত সভাপতিৰ এখন শুৱনি কৰিছিল। 1988 চনত পাতাল ভৈৰৱী গ্ৰন্থৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰা বৰাক 2015 চনত পদ্মশ্ৰী সন্মানেৰে সন্মানিত কৰা হৈছিল। 2021 চনত মৃত্যু হোৱা এগৰাকী বৰেণ্য সাহিত্যিকে অসম উপত্যকা সাহিত্য বঁটা, সৰস্বতী সন্মান আদি লাভ কৰাৰ লগতে কায়কল্প, জাকেৰী নাহিকে উপম আদি ভালেমান উচ্চস্তৰৰ গ্ৰন্থ ৰচনা কৰিছিল। আইচিচি মহিলা টি টুৱেণ্টি বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাত ভাৰতে যোৱা নিশা বাৰ্মিংহামৰ এছবেষ্টনত অনুষ্ঠিত গ্ৰুপ ৰিৰ এখন খেলত পাকিস্তানক 64 ৰাণত পৰাস্ত কৰে। পাকিস্তানে 171 ৰাণৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি 17 অভাৰতে আটাইকেইটা উইকেট হেৰুৱাই 106 ৰাণহে কৰিবলৈ সমৰ্থ হয়। দীপ্তি শৰ্মাই 5টা উইকেট দখল কৰে। ইয়াৰ পূৰ্বে ভাৰতে প্ৰথমে বেট ধৰি নিৰ্ধাৰিত 20 অভাৰত 6 উইকেটৰ বিনিময়ত 170 ৰাণ কৰিবলৈ সক্ষম হয়। দলৰ হৈ স্মৃতি মান্ধানাই সৰ্বাধিক 68 ৰাণ কৰে। দীপ্তি শৰ্মাক প্লেয়াৰ অব দ্য মেচ ঘোষণা কৰা হয়।
বিশ্বকাপ ফুটবলৰ কালি চতুৰ্থ দিনা গ্ৰুপ বিৰ এখন খেলত জাৰ্মানীয়ে যোৱা নিশা প্ৰথমবাৰৰ বাবে বিশ্বকাপত অৱতীৰ্ণ হোৱা কুৰাচাওক 7-1 গলৰ ব্যৱধানত পৰাস্ত কৰে। ইপিনে ডালাছত অনুষ্ঠিত নেডাৰলেণ্ডছ আৰু জাপানৰ মাজৰ খেলখন 2-2 গলত ড্ৰ হয়। প্ৰতিযোগিতাত আজি ভাৰতীয় সময় অনুসৰি পুৱা 4:30 বজাত অনুষ্ঠিত গ্ৰুপ বিৰ এখন খেলত আইভৰি কষ্টে ইকুৱেডৰক 1-0 গলত ব্যৱধানত পৰাস্ত কৰে। ইপিনে গ্ৰুপ এফৰ এখন খেলত ছুইডেন

0: টিউনিছিয়াৰ বিৰুদ্ধে অৱতীৰ্ণ হৈছে। বাতৰি অহাৰ পৰলৈ ছুইডেনৰ 3-1 গলৰ ব্যৱধানত আগবাঢ়ি আছে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া আহক মৰমী কাশ্যপৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চকু ফুৰাওঁ।
1: 17 জুনত ট্ৰাম্প মোদীৰ আলোচনা, আগষ্ট মাহৰ পৰা নিয়মীয়াকৈ অৰুণোদয় ধন, 1 জুলাইৰ পৰা 70% বাছ ভাড়া বৃদ্ধি, লোকপিয়ালত নিজ নিজ জনগোষ্ঠী ভাষা ধৰ্মীয় বিশ্বাসক স্পষ্টকৈ জনাবলৈ জনজাতীয় ৰাইজলৈ জনজাতি সংগঠনসমূহৰ সমন্বয়ৰক্ষী সমিতিৰ আহান আদি ভিন ভিন বাতৰি আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। কৃষি বিভাগত জালিয়াতিৰে 683 কোটি টকা মোকলাই নিয়াৰ তথ্য ফাদিল হোৱাৰ বাতৰি এটা দৈনিক অসম কাকতখনে প্ৰথম পৃষ্ঠাত, জালত পৰিব দুৰ্নীতিগ্ৰস্ত 35 কৃষি বিষয়া, এই শিৰোনামেৰে প্ৰথম পৃষ্ঠাত সবিস্তাৰে প্ৰকাশ কৰিছে। শিলিগুৰি শিলচৰলৈ হ'ব এক্সপ্ৰেছ হাইৱে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ফেচবুক লাইভযোগে এইদৰে ঘোষণা কৰাৰ বাতৰি নিয়মীয়া বাৰ্তা কাকতে প্ৰকাশ কৰিছে। দক্ষিণ শালমৰা মানকাছৰ জিলাৰ ভাৰত ভূটান সীমান্তত অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰা 9 জন বাংলাদেশী নাগৰিকক বাংলাদেশে গ্ৰহণ নকৰাত জিৰলেণ্ডতে আবদ্ধ হৈ থাকিবলৈ হোৱাৰ বাতৰি এটা অসমীয়া প্ৰতিদিন কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। নৱনিৰ্মিত ৰাম মন্দিৰত সংঘটিত বিত্তীয় কেলেংকাৰী তদন্তৰ বাবে যোগী চৰকাৰে SIT গঠন কৰাৰ বাতৰি আমাৰ অসম কাকতে গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে। কাৰ্বি আংলঙৰ হস্ততাঁত, বিহু, পেপা, বাঁহ শিল্প আৰু দেউৰী হস্ততাঁত সামগ্ৰীয়ে ভৌগোলিক সূচাংক লাভ কৰাৰ বাতৰি দৈনিক জনমভূমি, দি আছাম ট্ৰিবিউন আদি কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। অসমত চৰকাৰী প্ৰাথমিক বিদ্যালয়ত নামভৰ্তি উদ্বেগজনকভাৱে হ্ৰাস পোৱাৰ বাতৰি এটা দৈনিক অগ্ৰদূত কাকতে এবছৰতে 1.73 লাখ নামভৰ্তি হ্ৰাস, এই শিৰোনামেৰে তথ্য সহকাৰে প্ৰকাশ কৰিছে। যোৱা 5 বছৰত অসমত 2241 জন HIV আক্ৰান্ত লোকৰ মৃত্যু হোৱাৰ বাতৰি এটা দ্য চেণ্টিনেল কাকতে প্ৰকাশ কৰিছে। এতিয়া আহক পুনৰ বাতৰিৰ মাজলৈ উভতি যাওঁ।
0: ধন্যবাদ মৰমী কাশ্যপ। বতৰৰ বতৰা। স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থকাৰ লগতে 2 এজাক বৰষুণ অহাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 33 ডিগ্ৰী চেলচিয়াছ আৰু সৰ্বনিম্ন 25 ডিগ্ৰী চেলচিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ। আগষ্টৰ প্ৰথম সপ্তাহৰ পৰা হিতাধিকাৰীসকলে অৰুণোদয় আঁচনিৰ ধন পুনৰ নিয়মিতভাৱে লাভ কৰিব বুলি মুখ্যমন্ত্ৰীৰ প্ৰকাশ। ৰাজ্যৰ 4 বিধ সাংস্কৃতিক আৰু কাৰুশিল্পজাত সামগ্ৰীৰ ভৌগোলিক সূচাংক লাভ। স্বাধীনতা সেনানী শ্বহীদ কুশল কোঁৱৰৰ স্মৃতি দিৱস উপলক্ষে ৰাজ্যৰ বিভিন্ন প্ৰান্তত শ্ৰদ্ধা নিবেদন। আৰু মহিলা T20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাত পাকিস্তানৰ বিৰুদ্ধে ভাৰতৰ 64 ৰাণত জয়লাভ।
2: পুৱাৰ আঞ্চলিক বাতৰি আজিলৈ ইমানেই। পৰৱৰ্তী বাতৰি দিনৰ 11 বজাত শুনিবলৈ পাব।

0: জিলাৰ ৰেহৰূপ।
1: নমস্কাৰ, জিলাৰ ৰেহৰূপত আজি আমি যাওঁ আহক বাক্সা জিলালৈ। জিলাখনৰ সদৰ মুছলপুৰত আছে আমাৰ সংবাদদাতা দামোদৰ তালুকদাৰ। বিশ্ব ঐতিহ্য ক্ষেত্ৰ মানাহ ৰাষ্ট্ৰীয় উদ্যানত প্ৰথমবাৰৰ বাবে এক বিশেষ কাৰ্যসূচীৰ আয়োজন কৰা হয়। ৰাষ্ট্ৰীয় উদ্যানখনত দীৰ্ঘদিন ধৰি পৰ্যটকক লৈ ছাফাৰী কৰি অহা পূৰ্ণিমা আৰু প্ৰমিলাক উদ্যান কৰ্তৃপক্ষই আনুষ্ঠানিকভাৱে অৱসৰ দিয়াৰ লগতে মানাহ ৰাষ্ট্ৰীয় উদ্যানত এখন ঘাঁহনি নাৰ্চাৰী মুকলি কৰা হয়। এই সম্পৰ্কে বিস্তৃতভাৱে শুনোৱা হওক আমাৰ সংবাদদাতাৰ পৰা।
2: শুনিবলৈ অলপ আচু হোৱা যেন লাগিলেও এইবাৰ প্ৰথমবাৰৰ বাবে মানাহ ৰাষ্ট্ৰীয় উদ্যানত দুটাকৈ মাইকী হাতীক কামৰ পৰা অৱসৰ দিয়াৰ লগতে ৰাষ্ট্ৰীয় উদ্যানখনত অপতৃণে ঘাঁহনি ধ্বংস কৰি কাঠনিবাৰী সৃষ্টি কৰাৰ লক্ষ্য ৰাখি ঘাঁহনি অঞ্চল সুৰক্ষা দিয়াৰ স্বাৰ্থত এক ব্যতিক্ৰমী পদক্ষেপেৰে মুকলি কৰা হয় এখন ঘাঁহনি নাৰ্চাৰী। উল্লেখযোগ্য যে যোৱা 7 জুনত ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই আনুষ্ঠানিকভাৱে অৱসৰ প্ৰদান কৰা পূৰ্ণিমা নামৰ মাইকী হাতীটোৰ জন্ম হৈছিল 1963 চনৰ 3 নৱেম্বৰত আৰু প্ৰমিলা নামৰ মাইকী হাতীটোৰ জন্ম হৈছিল 1976 চনৰ 9 এপ্ৰিলত। বন বিভাগে এই দুয়োটাকৈ মাইকী হাতীক কামৰ পৰা অব্যাহতি দিয়ে যদিও ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই ভৰণ পোষণৰ সম্পূৰ্ণ দায়িত্ব বহন কৰাৰ কথাও বিভাগে সদৰি কৰে। আনহাতে 2018 চনৰ 31 অক্টোবৰ জন্ম লাভ কৰা মনালিছা, 2019 চনৰ 17 আগষ্টত জন্ম লাভ কৰা ৰাজা, 2021 চনৰ 18 নৱেম্বৰত জন্ম লাভ কৰা বীৰ সিং, 2021 বৰ্ষৰ 12 আগষ্টত জন্ম লাভ কৰা বিজয় আৰু 2020 বৰ্ষৰ 20 এপ্ৰিলত জন্ম লাভ কৰা বাবুল সেইদিনাৰ পৰাই নতুনকৈ মানাহ ৰাষ্ট্ৰীয় উদ্যান পৰ্যটকৰ ছাফাৰী কাৰ্যত নতুনকৈ আনুষ্ঠানিকভাৱে নিয়োজিত কৰা হয়। স্মৰণীয় যে নতুনকৈ কামত নিয়োজিত এই 5টাকৈ হাতীক ইতিমধ্যে

0: জিলাৰ ৰেহৰূপ অনুষ্ঠানত আজি বাক্সা জিলাৰ ৰেহৰূপ শুনিলে। আমাৰ সৈতে আছিল সংবাদদাতা দামোদৰ তালুকদাৰ। মিডিয়াম ৱেভৰ 411.5 মিটাৰত 729 কিলোহাৰ্জত আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্জত এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু।
1: সুস্থ হৈ থাকক, সজাগ হৈ থাকক। এপ'লো এক্সেল কেয়াৰ হস্পিটেলৰ বিশেষজ্ঞ চিকিৎসকৰ তত্ত্বাৱধানত এপ'লো প্ৰো হেল্থ প্ৰিভেণ্টিভ হেল্থ চেকআপ পেকেজ শিশুৰ পৰা জ্যেষ্ঠ নাগৰিক সকলোৰে বাবে। উচ্চ ৰক্তচাপ, হৃদৰোগ, ডায়েবেটিছ, থাইৰয়ড, কেন্সাৰ, আৰ্থৰাইটিছ আদি ৰোগ আগতেই চিনাক্ত কৰাৰ সুবিধা।
2: বুকিঙৰ বাবে আজি ফোন কৰক 9957568450ত।
3: এপ'লো এক্সেল কেয়াৰ হস্পিটেল, পশ্চিম বৰাগাঁও, গুৱাহাটী। সুস্থ জীৱনৰ বিশ্বস্ত লগৰী।
0: আৰম্ভ কৰা হৈছে চিনেমা গীতৰ অনুষ্ঠান চিত্ৰগীত। অনুষ্ঠানত প্ৰথমে শুনাবলৈ লোৱা হৈছে জুবিন গাৰ্গৰ কণ্ঠত হিয়াৰ দাপোনত তোমাৰেই ছবি এই চিনেমাখনৰ এটি গীত। গীতৰ কথা দিগন্ত ভাৰতীৰ, সংগীত পলাশ গগৈৰ।

অনুষ্ঠানত এইবাৰ শুনোৱা হওক কাৰোবাৰ ছবিৰ এটি গীত কুমাৰ চানু আৰু অলকা য়াগনিকৰ কণ্ঠত, সংগীত ৰাজেশ ৰোশনৰ, গীতিকাৰ জাভেদ আখতাৰ।

চিত্ৰগীত অনুষ্ঠানত এবাৰ শুনাবলৈ লৈছো পাপন আৰু বৰ্ণালী কলিতাৰ কণ্ঠত খেল ছবিৰ এটি গীত, গীতিকাৰ মৃণাল কুমাৰ চৌধুৰী, সংগীত পৰাণ বৰকটকীৰ।

0: খেল ছবিত সেয়া আছিল পাপন আৰু বৰ্ণালী কলিতা।
1: তোৰ ল'ৰাটোক এতিয়া বহুত সুস্থ দেখা গৈছে।
2: হয়,
1: সঠিক চিকিৎসাই সকলো সলনি কৰি দিলে।
2: পিছে এনে যত্ন ক'ত পালি?
1: গুৱাহাটী ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
2: অঁ,
1: তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
2: নহয় অ',
1: শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
2: অঁ, সঁচাকৈ বৰ ভাল কথা,
1: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যত অতি প্ৰয়োজন।
3: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
0: শ্ৰোতাসকলক এইখিনিতেই জনাইছোঁ আজি নিশা 9:30 বজাত নাটক চিলনী চোৰ রচনা শুভেশ্বৰ দাসৰ, পৰিৱেশন কৰিব ইনলি ফাউণ্ডেশ্যনৰ সদস্যসকলে। নাটখনৰ পৰিচালনা মঞ্জিৎ ৰাজখোৱাৰ, প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। শ্ৰোতাসকলে চিত্ৰগীত শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। অনুষ্ঠানত এইবাৰৰ শিল্পী বাবুল আৰু অলকা ইয়াগনিক, গীতটি লোৱা হৈছে গদৰ ছবিৰ পৰা, সংগীত নদীম শ্ৰৱণৰ, গীতৰ কথা সমীৰৰ।

0: আৰু এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
1: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
0: কোন ঠাই?
1: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
0: তাত হেৰো কি কি সুবিধা পোৱা যায়?
1: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
2: তেন্তে মইও এবাৰ যাব লাগিব।
1: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
3: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
4: চিত্ৰগীত অনুষ্ঠানত এইবাৰ এয়া অনিন্দিতা পাল আৰু জুবিন গাৰ্গৰ কণ্ঠৰ গীত ছবি দিনবন্ধু।

0: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ কথাটো কি
1: নহব কিয় হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে
0: তাৰ মানে
1: মানেটো হল হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান
0: তাত কি হয়
1: হেৰ নহয় কি যক্ষ্মা ৰোগ ধৰা পেলোৱা মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ আৰু তোৰ যদি বিপিএল কাৰ্ড আছে তেতিয়াহলেতো গাখীৰতে মহৰ খুটি
0: মানে
1: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই
0: তেতিয়াহলে ফুটনি মৰাটো তোৰ এক্তিয়াৰ
2: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান ভেটাপাৰা গুৱাহাটী
3: চিত্ৰগীত অনুষ্ঠানত এবাৰ শুনোৱা হওক নাদিম শ্ৰাৱণৰ সংগীত আৰু সমীৰৰ গীতৰ ৰচনাৰে বিপিন সচদেৱৰ কণ্ঠৰ এটি গীত ছবি জুনুন

0: আকাশত মেঘে গাজে, চহৰত লাগে ভয়, বাৰিষাৰ বানত বাটপথ নদী যেন হয়।
1: ঘৰত পানী সোমালে চুইচ কৰিব বন্ধ, বিদ্যুতৰ কামত কেতিয়াও নকৰিব দণ্ড,
0: নলাত যাবৰ প্লাষ্টিক নেপেলাব ভাই, ভাবি চিন্তি ফুটপাথত খোজ দিব মেন হল চাই।
1: হঠাৎ বাঢ়িলে পানী ওখ ঠাই লৈ যাব, বেছি পানীত গাড়ী চলে বিপদ মাতি নলব।
0: মাত্ৰ 6 ইঞ্চি পানীতো মানুহ উটি যায়, বাঢ়নি পানী দেখিলে ঘূৰি অহাটোৱে উপায়।
1: বিজুলী খুঁটাৰ পৰা দূৰতে থাকিব, হাতত এডাল লাঠি লৈহে পানীত নামিব।
0: নিজে সজাগ হৈ থাকিলেহে বাচিব আমাৰ প্ৰাণ, নগৰীয়া বানৰ পৰা হওক সদায় সাৱধান।
2: অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষ চমুকৈ ASDMAৰ দ্বাৰা জনহিতাৰ্থে প্ৰচাৰিত। চিত্ৰগীত অনুষ্ঠানৰ শেষত শুনাবলৈ লৈছো জুবিন গাৰ্গ আৰু তৰালি শৰ্মাৰ দ্বৈত কণ্ঠৰীতি গীত। গীতৰ কথা দিলীপ বৰাৰ। গীতটি লোৱা হৈছে অন্য এক যাত্ৰা ছবিখনৰ পৰা।

0: জুবিন গাৰ্গ আৰু তৰালি শৰ্মাৰ দ্বৈতকণ্ঠত অন্য এক যাত্ৰা ছবিৰ গীতটি শুনিলে। চিত্ৰগীত অনুষ্ঠানটিৰ আজিলৈ ইমানতে অন্ত পৰিল। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়ামৱেভৰ 411.5 মিটাৰত 729 কিলোহাৰ্জত আৰু FM বেণ্ডৰ 101.6 মেগাহাৰ্জত। হাতে পাতে সুৰৰ আৱেশ।
1: নমস্কাৰ প্ৰিয় শ্ৰোতা, হাতে পাতে সুৰৰ আৱেশ অনুষ্ঠানটিৰ আন এটি খণ্ডলৈ মই পম্পী বৈশ্যই আপোনালোক সকলোকে আদৰণি জনাইছো। আশা কৰোঁ আপোনালোক সকলো কুশলে আছে। প্ৰিয় শ্ৰোতা, আমাৰ এই অনুষ্ঠানটিৰ জৰিয়তে আমি বিভিন্নজন ব্যক্তিৰ সৈতে কথা পাতোঁ, তেওঁলোকৰ মনৰ কথা তথা তেওঁলোকক ওচৰৰ পৰা জনাৰ কিছু প্ৰয়াস কৰাৰ লগতে শেষত তেওঁলোকে ভালপোৱা এটি গীত শুনাবলৈ আমি চেষ্টা কৰোঁ। গতিকে আহকচোন, পলম নকৰি আগবাঢ়ো আমাৰ আজিৰ এই অনুষ্ঠানটিৰ মাজলৈ।
2: নমস্কাৰ, হাতে পাতে সুৰৰ আৱেশ অনুষ্ঠানটিলৈ আপোনাক আদৰণি জনাইছোঁ। পোনপ্ৰথমে আপুনি আপোনাৰ পৰিচয়টো জনাব।
3: মোৰ নাম পদ্ম কলিতা, ইয়াক বৰা বাম বুলি মাতে, গাইডৰ কাম কৰোঁ।
2: আজি আমি উপস্থিত আছোঁ নগাঁৱৰ বটদ্ৰা থানত, আৰু মই আপোনাৰ পৰা, আপুনি যিহেতু ইয়াতে বহু বছৰ ধৰি ইয়াতে আছে, এটা গুৰুত্বপূৰ্ণ পদবীত আছে, গতিকে থানখনৰ বিষয়ে অকণমান আপোনাৰ পৰা জানিব বিচাৰিছোঁ।
3: আকাশগঙ্গা আছে, এতিয়া এটা গভৰ্ণমেণ্টে এটা নদীৰ প্ৰজেক্ট প্ৰজেক্টমান আছে, এইটো চাব পাৰিবা।
2: আপোনাৰ ইয়াত থকা কিমান বছৰ?

0: নমস্কাৰ, হাতে বাতে সুৰৰ আৱেশ অনুষ্ঠানটিলৈ আপোনাক আদৰণি জনাইছো। আপোনাৰ পৰিচয়টো জনাব।
1: মোৰ পৰিচয় মোৰ শ্ৰী গোপালদেৱ কাকতি, ঘৰ ইয়াতে বৰদোৱাতে আছে। এতিয়া অতীতত আছিলে গোলাঘাট জামগুৰি, এতিয়া মই বৰদোৱাতে থাকোঁ। আৰু নগাঁও চেণ্টাৰ মই এবাৰ আগৰ 2009 চনৰ 16 জুলাইত দিছিলোঁ টোকাৰী গীত। এতিয়া মই টোকাৰী বজাব নোৱাৰা হোৱাৰ কাৰণে এনেকৈ বজাবলগীয়া হৈছে। মই এজন শিল্পীয়ে, দিব্যাংগ শিল্পী। আগতে গাইছিলোঁ বটলটো বাস্তান শ্ৰী গুৰু শংকৰ এনেকৈ বুলি গীত গোৱা গৈছিলে তাত।
0: আজি যিহেতু আমি উপস্থিত আছোঁ বটদ্ৰুৱা থানত, আৰু আপুনি যিহেতু ইয়াত গুৰুজনাৰ সৃষ্টিৰাজিসমূহক খুব সুন্দৰকৈ গাই ইয়াত অহা দৰ্শনাৰ্থীসকলক মনোৰঞ্জন দি আহিছে, গতিকে মই আপোনাৰ বিষয়ে অকণমান জানিব বিচাৰিছোঁ। আপোনাৰ পৰিয়ালত কোন কোন আছে?
1: মোৰ পৰিয়ালত ভাই ককাই আছিলে, এইবিলাক গোলাঘাটত থাকিলে। এতিয়া আমাৰ ইয়াত আৰু মানুহে ঘৰতে মই থাকোঁ, বৰ্তমান লোকৰ মানুহে ঘৰতে থাকোঁ। মই অকলশৰীয়া ইয়াতে।
0: আপুনি ইয়াতে কেতিয়া আহে?
1: মই 9টা বজাত আহোঁ আৰু 4টা বজাত যাওঁ।
0: আপুনি বটদ্ৰুৱা থানতে থাকে নে আৰু বেলেগ বেলেগ ধৰ্মস্থান?
1: মানুহৰ ঘৰত আছিলোঁ, এতিয়া বৰদোৱা থানতে থাকোঁ। বৰদোৱা থানতে স্থায়ী শিল্পী আৰু তেনেকৈ ধৰণে মই আগতেও গাইছিলোঁ।
0: আপুনি যিহেতু গানৰ সৈতে খুব ওতঃপ্ৰোতভাৱে জড়িত, গতিকে মই আপোনাৰ পৰা এইখিনিতে অকণমান টোকাৰী গীত এটা শুনিব বিচাৰিছোঁ।
1: হয় নেকি? শংকৰদেৱৰ বিষয়ে গাওঁ। ঐ শ্ৰী শ্ৰী শংকৰ গুৰু ভকতৰ কল্পত।

0: চৰকাৰী সাহায্য লাভ কৰেনে?
1: চৰকাৰী সাহায্য আগতে এককালীন এটা পাইছিল, মাহেকীয়া পোৱা নাই। প্ৰচেষ্টা কৰি আছো, মাহেকীয়া পেঞ্চনৰ বাবে আবেদন কৰিছিলোঁ কিন্তু পোৱা নাই, সেইটো আহ্বান জনাইছো আকাশবাণী ৰেডিঅ' চেণ্টাৰ যোগেদি।
0: হয়, আমিও বিচাৰোঁ যে আপোনালোকৰ দৰে শিল্পীসকলেও শিল্পী পেঞ্চন লাভ কৰক।
2: আপোনাৰ সৈতে কথা পাতি খুব ভাল লাগিলে, আশা কৰোঁ আপুনি আমাৰ এই অনুষ্ঠানটি শুনি থাকিব।
1: শুনি থাকিম।

রাম বচনে কেবল মাত্র হরিত হল চিত্রানক দেবক ভাণ্ডয় আনি বাহা

0: নমস্কাৰ, হাতে বাতে সুৰৰ আৱেশ অনুষ্ঠানটিলৈ আপোনাক আদৰণি জনাইছোঁ। পোনপ্ৰথমে আপুনি আপোনাৰ পৰিচয়টো জনাব।
1: মোৰ নাম মৃণাল হাজৰিকা।
0: আপুনি ক'ত থাকে?
1: মই বৰদোৱাৰা।
0: আমি আজি উপস্থিত আছোঁ শ্ৰীমন্ত শংকৰদেৱৰ আৱিৰ্ভাৱ ক্ষেত্ৰত, আৰু ইয়াতে আপুনি সৰুকৈ এখন দোকান দি আছে, গতিকে ব্যৱসায়ৰ বিষয়ে অকণমান জানিব বিচাৰিছোঁ।
1: ব্যৱসায় বুলি নহয় আৰু, আমি এতিয়া ইয়াতে ইয়াৰে মানুহ যেতিয়া সৰহকৈ দোকান এখন খুলিছোঁ, ব্যৱসায় বুলি ক'ব নোৱাৰি। তথাপিও আহিলে দুই এজন মানে ভক্তৰ বা ৰাইজে পচন্দ কৰিলে লৈ যায় দুই এখন ফটো, সিমানেই আৰু। ব্যৱসায় হিচাপে তেনেকুৱা নহয় আৰু।
2: গুৰুজনাৰ জন্মস্থানলৈ, বিশেষকৈ বটদ্ৰৱা থানলৈ প্ৰতিদিনেই বহু মানুহ আহে। মই আপোনাৰ পৰা জানিব বিচাৰিছোঁ, আপুনি যিহেতু এগৰাকী ইয়াৰে স্থায়ী বাসিন্দা, শ্ৰীমন্ত শংকৰদেৱৰ আৱিৰ্ভাৱ ক্ষেত্ৰখনৰ কাম আৰম্ভ হোৱাৰ পিছৰে পৰা এই অঞ্চলটোৰ কি কি উন্নয়ন আপুনি দেখিছে?
1: সুবিধা মানে আজিৰ তাৰিখত যিখিনি মানে ভক্তৰ মানুহৰ ৰাইজ আহিছে, সুবিধা বুলি কি ক'ম এতিয়া। এনেওতো বৰদোৱা থানালৈ এনিটাইমে ভক্তৰ অগণন থাকেই, বেলেগ সুবিধা একো নাই। জ্ঞান ধৰক দুই এজন মানুহৰ ব্যৱসায়, দুই এটা দোকান চলিছে, সিমানেই।
0: আৰু ৰাস্তা পথৰ যথেষ্ট উন্নত হৈছে?
1: ৰাস্তা পথৰ ক্ষেত্ৰতো যথেষ্ট উন্নত, সেইটো মানিব লাগিব, চৰকাৰক ধন্যবাদ দিব লাগিব তাৰ কাৰণে। ৰাস্তাৰ ক্ষেত্ৰতো আৰু আপোনাৰ ক'ব নালাগিব আৰু।
0: ইয়াতে শংকৰদেৱৰ আৱিৰ্ভাৱৰ কথা জানিবৰ বাবে যিসকল দৰ্শনাৰ্থী আহে, তেওঁলোকে কেতিয়াৰ পৰা আহে, কোনটো সময়ত বেছি হয়?
1: নাই চাওক, এতিয়াতো প্ৰথম অৱস্থাততো আপোনাৰ যে এতিয়া সময় বুলি কথা নাই, যে টাইম পালে ৰাইজ আহিবলৈ লয়। তথাপিও ধৰক ভাদ মাহৰটোৰ কাৰণে এটা আগতীয়া ভাল এটা ছিজন বুলি ভাবে চবেই, ভাদ মাহটোত ভাল সৰহকৈ মানুহ হ'ব বুলি আশা কৰা হৈছে।
0: আপোনাৰ সৈতে কথা পাতি খুব ভাল লাগিল। আমাৰ এই অনুষ্ঠানটিত আমি যিসকল ব্যক্তিৰ সৈতে কথা পাতোঁ, তেওঁলোকক আমি শেষত এটি গীত অনুৰোধ কৰোঁ, গতিকে আজি আপুনি আমাৰ এই অনুষ্ঠানটিৰ জৰিয়তে কাৰ গীত শুনিব বিচাৰে?
1: গীত হিচাপে কি আৰু, আজিৰ তাৰিখত সবৰে গীতেই ভাল লাগে, তথাপিও জুবিন দাৰ এটা গীত শুনিলে ভাল পাম আৰু।
0: ঠিক আছে, ধন্যবাদ।

প্ৰিয় শ্ৰোতা, নিৰ্ধাৰিত সময় শেষ হৈ অহাৰ লগে লগে মই পম্পী বৈশ্যই আন এটি খণ্ডত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ইমানতে বিদায় মাগিলো। আজিৰ এই অনুষ্ঠানটিৰ প্ৰযোজনা আছিল কাৰ্তিক সূত্ৰধাৰৰ।

হাতে বাতে সুৰৰ আৱেশ অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ দ্বাৰা প্ৰযোজিত অনুষ্ঠান উমাংগ।

0: दुकानदार ने पूछा,
1: क्या तुम्हें कंचा खेलना आता है?
0: वो नहीं जानता था।
1: तो फिर?
0: कैसे कैसे सवाल पूछ रहा है, उसका धीरज जवाब दे रहा था। उसने हाथ फैलाया,
2: दे दो।
1: ये लो।
0: कागज की पोटली छाती से चिपटाए वो नीम के पेड़ों की छांव में चलने लगा। बस्ता कंधे पर लटकाए स्लेट किताब शीशी पेंसिल सब छाती से चिपकाए वो घर आया। उसकी माँ शाम की चाय तैयार कर उसकी राह देख रही थी। बरामदे की बेंच पर स्लेट व किताबें फेंक कर वो दौड़ कर माँ के गले लग गया।
2: माँ,
3: अरे आ गया।
0: उसके लौटने में देर होते देख माँ घबराई हुई थी। उसने बस्ता जोर से हिलाकर दिखाया।
2: क्या देखो माँ?
3: अरे ये क्या है?
2: मैं नहीं बताऊंगा।
3: मुझसे नहीं कहेगा?
2: कहूंगा। माँ आंखें बंद कर लो। वन टू थ्री।
0: वो कुछ और हैरान हुई, इतने सारे कंचे कहाँ से लाया?
2: खरीदे हैं।
0: पैसे? पिताजी की तस्वीर की ओर इशारा करते हुए उसने कहा,
2: दोपहर को दिए थे ना।
0: माँ ने दांतों तले उंगली दबाई।
3: फीस के पैसे? इतने सारे कंचे काहे को लिए? आखिर खेलोगे किसके साथ?
0: उस घर में सिर्फ वही है। उसके बाद एक मुन्नी हुई थी, उसकी छोटी बहन, मगर माँ की पलकें भीग गई। उसकी माँ रो रही है। अप्पू नहीं जान सका कि माँ क्यों रो रही है। क्या कंचा खरीदने से? ऐसा तो नहीं हो सकता। तो फिर उसकी आंखों के सामने बूढ़ा दुकानदार और कार का ड्राइवर खड़े खड़े हंस रहे थे।
4: ইমানপুৰে শ্ৰোতাসকলে ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ দ্বাৰা প্ৰযোজিত অনুষ্ঠান উমাং খনিলে। এই আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক আঞ্চলিক বাতৰি।
5: এয়া আকাশবাণী গুৱাহাটী। এতিয়াৰ বাতৰিৰ সৈতে মই জিন্তি ৰাণী ডেকা। কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীয়ে আজি উত্তৰ পূব খণ্ডৰ আন্তঃগাঁথনি উন্নয়ন আৰু যোগাযোগ সম্পৰ্কীয় কেইবাটাও গুৰুত্বপূৰ্ণ কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে শ্বিলঙলৈ আহিব। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে শ্বিলঙৰ মকাচিয়াঙৰ লাৰিটি পাৰফৰ্মেন্স কেন্দ্ৰত উত্তৰ পূব ভাৰত আন্তঃগাঁথনি সন্মিলন আৰু প্ৰদৰ্শনী নেইনফ্ৰা উদ্বোধন কৰিব। তেওঁ লগতে সন্মিলনত মুখ্য কাৰ্যবাহী বিষয়াসকলৰ ঘূৰণীয়া মেজমেলত অংশ ল'ব। নেইনফ্ৰাই নীতি নিৰ্ধাৰণকাৰী, ঔদ্যোগিক নেতা, বিনিয়োগকাৰী আৰু ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ অংশীদাৰীসকলক একেলগ কৰি আন্তঃগাঁথনিৰ উন্নয়ন, বিনিয়োগৰ সুযোগ আৰু আঞ্চলিক বিকাশৰ আলোচনাৰ বাবে এখন গুৰুত্বপূৰ্ণ মঞ্চ হিচাপে সেৱা আগবঢ়াই আহিছে। দুদিনীয়াকৈ আয়োজন কৰা এই সন্মিলনত মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড কে চাংমাই অংশগ্ৰহণ কৰিব। এই সন্মিলনত উত্তৰ পূব ভাৰতৰ আন্তঃগাঁথনিক লৈ সমবেত হোৱা সৰ্ববৃহৎ সন্মিলন হ'ব বুলি আশা কৰা হৈছে। শ্ৰীগাডকাৰীয়ে আজি মেঘালয়ত 3214 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰিবলগীয়া 6টা ৰাষ্ট্ৰীয় ঘাইপথ প্ৰকল্পৰ আধাৰশিলা স্থাপনৰ উদ্দেশ্যে আয়োজন কৰা এটা অনুষ্ঠানত ভাগ ল'ব। এই প্ৰকল্পই পথ যোগাযোগ ব্যৱস্থা উন্নত কৰাৰ লগতে প্ৰান্তীয় অঞ্চললৈ যোগাযোগ

0: যোগাযোগৰ সুবিধা তথা মেঘালয়কে ধৰি উত্তৰ পূৰ্বাঞ্চলৰ আৰ্থ সামাজিক বিকাশত অৰিহণা যোগাব বুলি আশা কৰা হৈছে। ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই অহা 21 জুনত পুনৰ অনুষ্ঠিত হ'বলগীয়া চিকিৎসা বিজ্ঞানৰ স্নাতক পাঠ্যক্ৰমত নামভৰ্তিৰ প্ৰৱেশ পৰীক্ষা নীটৰ প্ৰৱেশ পত্ৰ মুকলি কৰিছে। পৰীক্ষাৰ্থীসকলে NTAৰ ৱেবছাইট neet.nta.nic.inৰ পৰা তেওঁলোকৰ প্ৰৱেশ পত্ৰসমূহ ডাউনলোড কৰিব পাৰিব। 21 জুনত দিনৰ 2 বজাৰ পৰা 5:15 পৰীক্ষা অনুষ্ঠিত হ'ব। NTAই পৰীক্ষাৰ্থীসকলক প্ৰৱেশ পত্ৰ ডাউনলোডৰ পূৰ্বে ৰিফাণ্ডৰ বাবে তেওঁলোকৰ বেংক একাউণ্টৰ তথ্য পৰীক্ষা কৰিবলৈ পৰামৰ্শ দিছে। স্বাধীনতা সেনানী তথা 1942 চনৰ ভাৰতীয় আন্দোলনৰ শ্বহীদ কুশল কোঁৱৰৰ স্মৃতি দিৱস উপলক্ষে আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত শ্ৰদ্ধা নিবেদন কৰা হৈছে। ভাৰতীয় আন্দোলনৰ সময়ত গোলাঘাট জিলাৰ সৰুপথাৰত ৰেল দুৰ্ঘটনাৰ সৈতে জড়িত থকাৰ অভিযোগত স্বাধীনতা সেনানীগৰাকীক ব্ৰিটিছ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি মৃত্যুদণ্ডৰ হুকুম দিছিল। 1943 চনৰ আজিৰ দিনটোতে কুশল কোঁৱৰক যোৰহাট কেন্দ্ৰীয় কাৰাগাৰত ফাঁচি দিয়া হৈছিল। অহিংস নীতিৰে স্বাধীনতা আন্দোলনত যোগ দিয়া সেনানীগৰাকী গোলাঘাট জিলা কংগ্ৰেছৰ সম্পাদকৰ দায়িত্বও পালন কৰিছিল। আজি স্মৃতি দিৱস উপলক্ষে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই শ্বহীদগৰাকীলৈ শ্ৰদ্ধা নিবেদন কৰিছে। এটা বাৰ্তাত মুখ্যমন্ত্ৰীয়ে অসীম দেশপ্ৰেম আৰু আত্মবলিদানৰ অজেয় প্ৰতীক শ্বহীদ কুশল কোঁৱৰৰ পুণ্যতিথিত তেখেতলৈ গভীৰ শ্ৰদ্ধা জ্ঞাপন কৰে। তেওঁ কয় যে দেশ মাতৃৰ মুক্তিৰ বাবে কুশল কোঁৱৰৰ আত্মোৎসৰ্গৰ গৌৰৱগাথাই আমাৰ জাতীয় চেতনাক চিৰকাললৈ উদ্বুদ্ধ কৰি ৰাখিব। ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্ট ট্ৰেক আদালতত জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত আজি 4 গৰাকী লোকৰ সাক্ষ্য গ্ৰহণৰ বাবে দিন ধাৰ্য কৰা হৈছে। আজি দিনটোত সাক্ষ্য গ্ৰহণৰ বাবে ৰাহুল গোস্বামী, গৌতম ভট্টাচাৰ্য, ৰাজ গোস্বামী, দীপাংকৰ ঠাকুৰীয়া আদালতত উপস্থিত থাকিবলৈ কোৱা হৈছে। অৱশ্যে যোৱা 12 জুনত অনুষ্ঠিত শুনানিৰ সময়ত সময়ৰ অভাৱৰ বাবে সাক্ষ্য প্ৰদান কৰিব নোৱাৰা সাক্ষীসকলৰো আদালতে আজি সাক্ষ্য গ্ৰহণৰ সম্ভাৱনা আছে। উল্লেখযোগ্য যে ছিংগাপুৰত জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ পাছতে ঘটনাৰ উচিত তদন্ত বিচাৰি ৰাজ্যৰ বিভিন্ন আৰক্ষী থানাত ভালেসংখ্যক এজাহাৰ দাখিল হৈছিল। যিসকল লোকে এই এজাহাৰ দাখিল কৰিছিল সেইসকল লোকৰে যোৱা 8 জুনৰ পৰা আদালতে সাক্ষ্য গ্ৰহণ প্ৰক্ৰিয়া গ্ৰহণ কৰিছে। অহা 20 জুন পৰ্যন্ত এই এজাহাৰকাৰীসকলক আদালতে সাক্ষ্য গ্ৰহণ কৰিব। আমাৰ আগৰ বাতৰিতে উল্লেখ কৰা হৈছে যে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত মুঠ সাক্ষী হৈছে 394 জন। ডিব্ৰুগড় আৰক্ষীয়ে কালি টাউন ৰেল ষ্টেচনৰ বিপৰীত দিশে থকা এটা আৱাসিক এলেকাত অভিযান চলাই মাদক দ্ৰব্য সৰবৰাহৰ সৈতে জড়িত কেইবাজনো লোকক আটক কৰাৰ লগতে বহু লক্ষাধিক টকা জব্দ কৰে। আৰক্ষীয়ে অভিযানৰ সময়ত মাদক দ্ৰব্য সৰবৰাহৰ সন্দেহত কেইবাজনো লোকক জিম্মাত লৈ সোধা পোছা অব্যাহত ৰাখিছে। জিলাখনত চলি থকা মাদক দ্ৰব্যৰ বেহা সম্পূৰ্ণৰূপে উৎখাত কৰাৰ বাবে জিলা আৰক্ষীয়ে ধাৰাবাহিকভাৱে অভিযান চলাই আহিছে। ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ অগ্ৰণী মুক্তিযোদ্ধা স্বাধীন চাৰিগাঁও ৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতিৰূপে খ্যাত লক্ষেশ্বৰ বৰুৱাৰ জীৱন আৰু কৃতি সম্বলিত 42ৰ ৰাষ্ট্ৰপতি লক্ষেশ্বৰ বৰুৱা শীৰ্ষক এখন গ্ৰন্থ কালি উন্মোচন কৰা হয়। যোৰহাটৰ মুক্তিযুঁজাৰু ভৱনত অনুষ্ঠিত গ্ৰন্থ উন্মোচনী সভাত অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃ দীপজ্যোতি ৰাজখোৱাই গ্ৰন্থখন উন্মোচন কৰে। এই অনুষ্ঠানত কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা মুখ্য অতিথি হিচাপে উপস্থিত থাকে। সাংসদ কামেখোৱা প্ৰসাদ তাছা, সাহিত্যিক ডঃ চেনিৰাম দত্ত, মুক্তিযুঁজাৰু সন্মিলনৰ গিৰীশ বৰদলৈ প্ৰমুখ্যে ভালেসংখ্যক বিশিষ্ট ব্যক্তিয়ে এই অনুষ্ঠানত অংশগ্ৰহণ কৰে। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 12:05 শুনিবলৈ পাব।
1: মিডিয়াম ৱেভৰ 411.5 মিটাৰ, 729 কিলোহাৰ্টছ আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্টছত এই আকাশবাণী গুৱাহাটীৰ মহাবাহু। আমাৰ অনুষ্ঠানসমূহ শ্ৰোতাই নিউজ অন এয়াৰ মোবাইল এপ যোগেও শুনিব পাৰে। এতিয়া আমাৰ বিভিন্ন দায়িত্বত আছে ডিউটি ৰুমত লভিতা ডেকা, নিয়ন্ত্ৰণ কক্ষত পপি চান, শ্বেখ আব্দুল্লা আহমেদ, বিজয় দাস, ট্ৰান্সমিটাৰত মিতুল গগৈ, মৃগাংক কৃষ্ণাত্ৰেয়, এফ এম ট্ৰান্সমিটাৰত দীপামণি ডেকা আৰু ষ্টুডিঅ'ত মই নিমিষা। এতিয়া শুনক পৰাগমালা লাইভ। অনুষ্ঠানটি আগবঢ়াব জয়শ্ৰী ডেকাই।
2: आज ही अपने स्वास्थ्य के लिए उठाए

0: নমস্কাৰ প্ৰিয় শ্ৰোতা, আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানটিলৈ মই ত্ৰিদিশা বৰাই আপোনাক আদৰণি জনাইছো। আজিৰ অনুষ্ঠানত আগবঢ়াইছো বৃত্তি বিষয়ক বিশেষ অনুষ্ঠান সোপানৰ এটি খণ্ড।
1: নমস্কাৰ প্ৰিয় শ্ৰোতা, কেৰিয়াৰ বিষয়ক এই বিশেষ অনুষ্ঠানটিলৈ সকলোকে স্বাগতম। আজিৰ অনুষ্ঠানত আমি আলোচনা কৰিম এটা গুৰুত্বপূৰ্ণ বিষয়, হস্তশিল্পৰে স্বাৱলম্বিতা। অসমৰ হস্তশিল্প আমাৰ সংস্কৃতি আৰু পৰম্পৰাৰ এটা অমূল্য অংশ। ইয়াৰ জৰিয়তে বহু মানুহে নিজৰ প্ৰতিভাৰে স্বাৱলম্বী জীৱন গঢ়ি তুলিছে। আজিৰ অনুষ্ঠানত তেনেকুৱা এজন বিশেষ অতিথি আমাৰ সৈতে উপস্থিত আছে, যিয়ে হস্তশিল্পৰ জৰিয়তে নিজৰ জীৱনত এক নতুন দিশ সৃষ্টি কৰিছে। তেখেত দিগন্ত মাধৱ গোস্বামী। আপোনাক স্বাগতম আমাৰ অনুষ্ঠানটিলৈ।
2: নমস্কাৰ।
1: আজি আমি বহুতো কথা পাতিম, লগতে আপোনাৰ

0: আপোনাৰ এই প্ৰেৰণাদায়ক যাত্ৰাৰ বিষয়েও জানিম, কিন্তু পোনপ্ৰথমেই জানিব বিচাৰিম আপোনাৰ জন্ম, শিক্ষা আৰু শৈশৱৰ বিষয়ে অকণমান।
1: মোৰ জন্মস্থান বিহপুৰীয়া, বিহপুৰীয়াতে মোৰ জন্ম। তাতে একেবাৰে আৰম্ভণি শিক্ষাখিনি লৈয়ে মই যোৰহাটলৈ গৈছিলোঁ। এল পি স্কুল মই যোৰহাটত পঢ়িলোঁ, মোৰ ককাৰ ঘৰ তাতে, মাৰ ঘৰ। গতিকে তাতে মই এল পি স্কুল পঢ়িলোঁ। তাৰপিছত আকৌ আহিলোঁ বিহপুৰীয়ালৈ, ঘূৰি আহিলোঁ। তাতে লোহিত দিক্ৰম উচ্চতৰ মাধ্যমিক বিদ্যালয়ত মানে হায়াৰ ছেকেণ্ডেৰী পৰ্যন্ত পঢ়িলোঁ। তাৰপিছত দৰং কলেজ, তাৰপিছত গুৱাহাটী ইউনিভাৰ্চিটি, এনেদৰে।
0: হয়, আপোনাৰ হস্তশিল্পৰ এই গোটেই যাত্ৰাটোৰ বিষয়ে জানিব বিচাৰিম অকণমান।
1: আচলতে সৰুতে ৰাপ আছিলে, আৰু মই কৈছোঁ মই ককাৰ ঘৰত আছিলোঁ, আৰু ৰতনপুৰ বৰকলীয়া সত্ৰ বুলি কোৱা হয়। তাত মহাপুৰুষীয়া শিল্প চৰ্চা সৰুৰে পৰা আমি দেখি আহিছোঁ। ককাও ভাল এগৰাকী চিত্ৰকৰা আছিলে, গতিকে তেনেদৰে অনুৰাগটো শৈশৱতে বাঢ়িছিলে। আৰু লাহে লাহে সেইটোৰ প্ৰতি বেছি যেতিয়া ঢাল খাই গ'ল মনটো, নিজেও কৰি চালোঁ, তেনেকেই আৰু আগবাঢ়িলে।
0: হয়, আপুনি প্ৰথমে কেনেকুৱা ধৰণৰ হস্তশিল্প তৈয়াৰ কৰিবলৈ আৰম্ভ কৰিছিলে, প্ৰথম যদি মনত আছে?
1: একেবাৰে প্ৰথম প্ৰথম বুলিবলৈ ক'বলৈ হ'লে আসন আদি, মহাপুৰুষীয়া আসন আদিৰ কাম, লেখনি বোলবিলাক কৰিবলৈ সুযোগ দিছিলে ককাই, সেইখিনি কাম কৰিছিলোঁ। তাৰপিছত অলপ পিছৰ পৰ্যায়লৈ কিন্তু কিছুমান মূৰ্তি বনাবলৈ আৰম্ভ কৰিছিলোঁ, যেনেকৈ আমাৰ মৃন্ময় খনিকৰসকলে যে বনাই নহয়, আমি তেনেকৈ মই স্কুলৰ মানে লেজাৰ টাইমখিনি তেওঁলোকে কেনেকৈ কাম কৰে চাওঁ, চাবলৈ যাওঁ। আৰু তেনেকৈ সৰস্বতীৰ প্ৰতিমা, মহাদেৱৰ প্ৰতিমা, এনেকুৱা ধৰণৰ বনাইছিলোঁ।
0: হয়, খুব ভাল লাগিলে। হস্তশিল্পনো কি বুলি সুধিলে, একদম প্ৰথম পৰ্যায়ৰ পৰা গোটেই প্ৰক্ৰিয়াটো অকণমান জানিব বিচাৰিম।
1: হস্তশিল্প কি বুলি ক'লে, হাতেৰে যিখিনি শিল্প তৈয়াৰ কৰা হয় আচলতে এইটোৱেই হস্তশিল্প, কিন্তু অকল হাতেৰে কৰিলে নহ'ব, তাত মনটো থাকিব লাগিব, মনটো থাকিব লাগিব আৰু খুব আগ্ৰহ থাকিব লাগিব সেই শিল্প এটা ফুটি উঠিবৰ কাৰণে। গতিকে মনৰ পৰা যি শিল্প ৰচনা কৰা হয় আৰু হাতে যাক সহায় কৰে, সেইটোৱে হস্তশিল্প আৰু।
0: হয় হয়, হস্তশিল্পৰে স্বাৱলম্বী হোৱাৰ অৰ্থ আপুনি কিদৰে ক'ব?
1: হস্তশিল্পৰে স্বাৱলম্বী হোৱাৰ অৰ্থ বুলি ক'বলৈ, স্বাৱলম্বী নিশ্চয় হ'ব পাৰি। বহুসকল আৰ্টিষ্ট আছে, আৰ্টিচিয়ানসকল আছে, গাঁৱে ভূঞে লুকাই আছে, তেওঁলোকে আচলতে খুব ধুনীয়া ধুনীয়া শিল্প ৰচনা কৰি আছে। অসমৰ গাঁৱে ভূঞে ঘৰে ঘৰে আছে, কিবা নহয় কিবা এটা ধুনীয়া ধুনীয়া শিল্প কাঠেৰে কাটি, বাঁহ বেতৰ কাম কৰি আছে। কিন্তু আচলতে প্ৰয়োজনীয়টো আছে এখন প্লেটফৰ্ম, বিক্ৰীৰ ক'ত কৰিব, মানুহৰ দৃষ্টি আকৰ্ষণ কেনেদৰে কৰিব, সেই কথাটোত মনোযোগ দিব লাগিব। গতিকে সেই বিষয়ত যদি ভালদৰে মনোযোগ দিয়া যায়, মানুহৰ আকৰ্ষণ আছে হস্তশিল্পৰ প্ৰতি। এতিয়া হস্তশিল্পৰ শুৱনি কৰিবলৈ ঘৰখন বা নিজৰ অফিচটো বা বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান আদি মানুহৰ আগ্ৰহ আছে। গতিকে সেই মানুহসকলৰ যিয়ে ক্ৰয় কৰিব, তেওঁলোকৰ দৃষ্টি আকৰ্ষণ কৰিব লাগিব।
0: হয় হয়, খুব ধুনীয়াকৈ বুজাই দিলে। আপোনাৰ মতে হস্তশিল্পৰ ক্ষেত্ৰখনত আগবাঢ়িবলৈ কেনেকুৱা ধৰণে প্ৰস্তুতি চলাব লাগে?
1: সাধাৰণভাৱে প্ৰস্তুতি, মই ইতিমধ্যে কোৱাৰ দৰে শিল্প সত্তাটো নিজৰ মনত থাকিব লাগিব, নিজে কৰি ভাল পোৱা হ'ব লাগিব। জোৰ জবৰদস্তি কৰি পেলাই কাম কৰাৰ বিধৰ নহয়, যাৰ অনুৰাগ থাকে, যাৰ অভ্যাস থাকে, তেওঁলোকে নিশ্চয় এইটো দিশৰ প্ৰতি আগবাঢ়ি যাব। আৰু যদি তেনেদৰে আগবাঢ়ি যায় তেতিয়াহ'লে নিশ্চয় সুফল লাভ কৰিব।
0: বৰ্তমানৰ সময়ছোৱাত অনলাইন প্লেটফৰ্মৰ ব্যৱহাৰ কৰি হস্তশিল্পৰ ক্ষেত্ৰখনত কিদৰে আগুৱাব পাৰি?
1: নিশ্চয় কোৱা হয় যে যস্মিন দেশে য়দা চাৰ বুলি কয়, যিখন দেশত যিটো ব্যৱহাৰ চলে সেই বস্তুটো ল'ব লাগিব, নতুনক আঁকোৱালি ল'ব লাগিব। এতিয়া অনলাইন প্লেটফৰ্ম এটা আমি যিহেতু পাইছোঁ, আমি সেই প্লেটফৰ্মটো আমি সময়ৰ সোঁতত গৈ আমি ল'ব লাগিব। আমি যদি এইবোৰ নতুন বস্তু এইবিলাক আমি ব্যৱহাৰ নকৰোঁ, এনেকৈ থকাটো ভাল কথা নহয়। বহুতে কোৱা শুনো এইবিলাকৰ প্ৰতি আগ্ৰহী নহয়, মানে অনলাইন প্লেটফৰ্ম, AI হওক, বাকী মেচিনবিলাক হওক, অত্যাধুনিক মেচিন আহিলা পাতি এইবিলাকৰ সহায় কৰিব বহুতে নিবিচাৰে। কিন্তু সেইটোও কোৱা হয় যে তাতস্য কুপৰিমিতি ব্ৰুবাণাক ক্ষৰম জলম কাপোৰ চাহ পিবন্তি বুলি সংস্কৃতত কোৱা হয়। মই যিহেতু সংস্কৃতৰ ছাত্ৰ, সেইবাবে সংস্কৃতৰ দুই এটি কথা কৈ দিছোঁ। আচলতে বোপা ককাৰ দিনৰ কোৱা বুলি খাৰুৱা জল কাপোৰসকলে খাই থাকে বুলি কোৱা হয়। গতিকে এই প্লেটফৰ্ম ল'ব লাগে অনলাইন ব্যৱস্থাত, মানুহৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সুবিধা, সহজতে ইয়াতে টিপা মাৰি আমেৰিকা পাবগৈ পাৰে, সাতসাগৰতে নদীৰ সিপাৰৰ মানুহক আমি জনাব পাৰোঁ আমাৰ শিল্পকৰ্মৰ বিষয়ে। গতিকে সেইটোতো খুব ভাল কথা, সেইটো খুব ভাল এতিয়া আহিলা।
0: আপুনি যিহেতু হস্তশিল্পৰ উপৰিও বহুকেইটা ক্ষেত্ৰৰ লগত জড়িত, অভিনয়ৰ লগত জড়িত, আপুনি মিমিক্ৰি কৰে, গতিকে অকণমান কিবা এটা যদি শুনিব পাৰোঁ

0: আজিকালি আচলতে অভ্যাস নাইকিয়া হৈ গ'ল। আগৰ সেই পঢ়া শুনা কৰা দিনবিলাকতে মিমিক্ৰি কৰিছিলোঁ, নাটক কৰিছিলোঁ, গান বাজানাৰ সৈতে জড়িত হৈ আছিলোঁ। এতিয়াও হৈছে, কিছুমান ক্ষেত্ৰত কাম চলি আছে যদিও মিমিক্ৰিটো একেবাৰে চৰ্চা নাইকিয়া হৈছে। তথাপিতো অকণমান কি কৰিলে ভাল হয়, দুজনমান মানে হেৰিৰ কণ্ঠস্বৰ শুনাইছোঁ বাৰু বিশেষ ব্যক্তিৰ, যেনে ৰাজকুমাৰ, হিন্দী চিনেমাৰ ৰাজকুমাৰ, তেখেতৰ কণ্ঠস্বৰটোৱে প্ৰথমবাৰ নকল কৰিবলৈ মই চেষ্টা কৰিছিলোঁ ক্লাছ 8 নে 9ত থাকোঁতে বোধ হয়, গতিকে কৰি চাইছোঁ।
1: জানি না তলৱাৰ কি ধাৰছে, না গৰিয়ো কি বোঝাৰছে, বান্দা নেতা হে তো সিৰ্ফ পাৱাৰ টিকাৰছে।
2: খুব ভাল লাগিছে।
0: তেনেধৰণৰ সঞ্জয় দত্ত, সঞ্জয় দত্তৰ মাতটো এই সৰুতে দিবলৈ চেষ্টা কৰিছিলোঁ, অলপ কৰি চাইছোঁ।
3: আরে পগিয়া ঠগিয়া তু জো ভি বোলা না মেরে সর পে অটক গিয়া হ্যা ক্যা, আরে আগর কিসি কো টপকানে কে হো তো বোল না, চলা ইদারি সবকো টপকা দে লেগা।
2: খুব ভাল লাগিলে, সঁচাকৈ চৰ্চাটো আছে
0: নিশ্চয়।
2: ইমান কেইখন ক্ষেত্ৰৰ লগত জড়িত, অভিনয়ৰ লগত আছিলে, সাংবাদিকতাৰ লগত আছিলে, তাৰে পিছত হস্তশিল্পটো বাছনি কৰিছে, তাৰ আঁৰৰ কিবা কাহিনী?
0: আচলতে আঁৰৰ কাহিনী এটা, ডাঙৰ কাহিনী এটা আছে। যেতিয়া মই একেবাৰে সৰু কালতে আৰু মই স্কুলত যেতিয়া পঢ়ি আছিলোঁ, তেতিয়া বাৰ্ষিক খেল ধেমালিবিলাক হয় ন স্কুলৰ, সেই খেল ধেমালিবিলাকত কেতিয়াবা এনেকুৱা হয় মুকাভিনয় কম্পিটিশ্যন আছে, তাৰপিছতে বৰগীতৰ কম্পিটিশ্যনটো ৰখা হৈছে। গতিকে মুকাভিনয়ৰ মেকআপ নুগুচোৱাকৈ তাৰ ওপৰতে চুৰিয়া গামোচা পিন্ধি তেনেকৈ মই বৰগীত গোৱা গাবলৈ আহিব লগা হৈছে। আকৌ সেই তেনেকেই গম পালোঁ যে বেডমিণ্টন খেল আছে, লগে লগে যাবই লাগে, মই ছেমিফাইনেল খেলিবগৈ লাগে। তেনেকৈ গৈ দৌৰ মাৰি আহি বেডমিণ্টন খেলিবলৈ হেৰি আহিলোঁ, কিন্তু মই গৈ পোৱা দেৰি হোৱাৰ বাবে ইজনক মানে উইনাৰ দিছিলে তাৰমানে। তেতিয়া মই খুব কান্দিছোঁ আৰু, এই নোৱাৰো দেখোন কৰিব, আৰু ভাগৰ লাগি যায় দিনটো, ইটো কম্পিটিশ্যন সিটো কম্পিটিশ্যন কৰি কৰি দিনটো ভাগৰ লাগি যায়, আৰু সেইটো যেতিয়া কৰিবলৈ নাপালোঁ তেতিয়া মই খুব কান্দিছোঁ। তেতিয়া মোৰ দাদা জয়ন্ত মাধৱ গোস্বামী, সিও তাতে পঢ়ি থকা স্কুলতে পঢ়ি আছিলে, সি দেখিলে মই কান্দি আছোঁ। তেতিয়া গৈ মোক সুধিলে, তই কেলৈ কান্দিছ? তাৰপিছত মই ক'লোঁ, বহুতে মোক কৈছে যে তই এটা কাম কৰ, গোটেইখিনি কাম এনেকৈ ল'লে কেনেকৈ হ'ব, তই ছবি আঁক যদি ছবি আঁক, গান গা যদি গান গা, নাটক কৰ যদি নাটক কৰ, কিবা এটা কৰ, এনেকৈ হ'লে তোৰ ভৱিষ্যতে বহুত দিগদাৰ হ'ব, এনেকৈ মোক বহুতে কৈছে। তাৰপিছত তই কি ভাবিছ? মইতো ছবি ভাল পাওঁ, চবটো কৰিয়ে ভাল পাওঁ, মই কেতিয়াবা মন গ'লে ছবি আঁকি ভাল পাওঁ, কেতিয়াবা মন গ'লে নাটক কৰি ভাল পাওঁ, খেলি ভাল পাওঁ, যিকেইটা চব খেল নেখেলোঁ, চেছ আৰু বেডমিণ্টন খেল খেলিছিলোঁ। তেতিয়া কৈ বোলে, তেতিয়াহ'লে তোৰ মতে কৰ, অৰ্জুনৰ এটা নাম আছিলে সব্যসাচী, সব্যসাচী নামটো হোৱাৰ বাবে এইকাৰণে তেওঁ নামটো দিয়া আছিলে যে তেওঁ দুইখন হাতেৰে খৰ মাৰিব পাৰে, গতিকে সেইটোতো তেওঁ এটা গুণহে, এইটো তেওঁ এটা নাম পাইছে, উপাধি পাইছে, এইটো এটা ভাল কথাহে। যেনেকৈ শচীন তেণ্ডুলকাৰে বলিঙো কৰিব পাৰে, বেটিঙো কৰিব পাৰে, গতিকে তেওঁ অলৰাউণ্ডাৰ বুলি কোৱা হয়। গতিকে যিটো কৰ ভালদৰে কৰ, মন পুতি কৰ, নিশ্চয় তই ছাকচেছ হ'বি। গতিকে বেলেগৰ কথা শুনিব নালাগে, নিজৰ মনটোৱে যিটো কয় নিজৰ মনৰ কথা শুনিবি, সেই কথাটো মোৰ বাবে একেবাৰে সঞ্জীৱনী টাইপৰ আছিলে, মোৰ আজিও মনত আছে। গতিকে তেতিয়াই মই ভাবিছিলোঁ, নাই মই সকলো ক্ষেত্ৰতে মই চৰ্চা কৰিম, মানে যিখিনি পাৰোঁ, যিখিনি মোৰ ৰাপ আছে কৰিম। বাঁহী বজাবলৈ মন গ'ল, পথাৰৰ মাজত গৈ গৈ বাঁহী বজাই বজাই নিজে বাঁহী বনাই বজাই বজাই কিবাকৈ বাঁহীটো অকণমান আয়ত্তত আনিলোঁ, মানে ওচৰত বাঁহী বজাই থাকিব নোৱাৰি। প্ৰথম শিকাটো বৰ ডাঙৰ কথা, বৰ বেয়া বেসুৰা হয় নহয়, গতিকে মানুহে অশান্তি পায়, গতিকে পথাৰৰ মাজত গৈ গৈ বাঁহী বজাই বজাই তেনেকৈ বাঁহী বজাবলৈ শিকিছিলোঁ। তাৰপিছত ছবি অঁকাটো সেইমতে লৈ গ'লোঁ, নাটক কৰিও ঘূৰি ফুৰিলোঁ, তেনেকৈ মানে সময়ে সময়ে মই উপলব্ধি কৰি আহিছোঁ, সময়ে সময়ে মোক সন্মান দিছে। মোৰ এই শিল্প চৰ্চাবিলাক মই খুব মনৰ পৰা কৰাৰ যিটো মানসিকতা সৰুতে গঢ় লৈছিলে সেইটোৰ কাৰণে বোধ হয়।
2: খুব ভাল লাগিলে জানিব পাৰি। বৰ্তমানৰ বজাৰত হস্তশিল্পৰ চাহিদা কেনেকুৱা?
0: বহুত ভাল, মানে আজিকালি দেখা গৈছে যে মানুহৰ মানে এই হস্তশিল্প, হাতেৰে নিৰ্মিত বস্তু এটাৰ প্ৰতি আকৰ্ষণ বেছি। আগতে আমাৰ ইয়াত সিমান নাছিলে বুলি ক'ব পাৰি, বাহিৰতহে বোলে আগতে আমাকে কয় যে তই ইয়াত কাম কৰিলাম নাই, তই যদি বাহিৰৰ দেশত যদি থাকিলেহেঁতেন তেতিয়াহ'লে তই বেছি সন্মান পালিহেঁতেন। কিন্তু মই সেইটো কেতিয়াও মই ভবা নাই। আজি আমাৰ ইয়াৰ মানুহেই বিচাৰি বিচাৰি আহে আমাৰ ওচৰত যে এনেকুৱা বস্তু এটা আমাক লাগে, হাতেৰে নিৰ্মিত কিবা উপহাৰ দিবৰ বাবে, হাতৰ কাম দিবৰ কাৰণে বিচাৰে। গতিকে সেইটো বহুত ডাঙৰ কথা, আৰু মানুহে আচলতে বিচাৰে। এতিয়া চাহিদা খুব বাঢ়িছে আৰু কৰিব লাগে, আৰু আৰু হাততে পোৱা বস্তু আমাৰ ইয়াত কাঠ বা মেটেকা ইত্যাদি

0: কলগছৰ পৰাও বহুত কিবা কিবি তৈয়াৰ কৰিব পাৰি। এইবিলাক বস্তু আমাৰ উভৈনদী, আমাৰ অসমখন তাৰমানে শস্য শ্যামলা বুলি কোৱা নহয় জানো, একো আমাৰ ইয়াত নষ্ট নহয়। আমি ধান কাটি ধানখিনি ব্যৱহাৰ কৰাৰ পিছত খেৰকেইডাল গৰুক খোৱাৰ পিছতো খেৰকেইডালেই হওক বা নৰাকেইডালেই হওক আমি কিবা এটা আমি শিল্পৰ সৃষ্টি কৰিব পাৰোঁ আৰু সেইটো দীৰ্ঘম্যাদী কৰি ৰাখিব পাৰোঁ। গতিকে সেইটো বস্তু খুব ভাল কথা, মানুহে আদৰি লোৱাটো এইটো ভাল বিষয়।
1: হস্তশিল্পৰ ক্ষেত্ৰখনত আনুষ্ঠানিক শিক্ষাৰ প্ৰয়োজনীয়তা কিমান বুলি ভাবে?
0: আনুষ্ঠানিক শিক্ষা বুলি ক'বলৈ গ'লে আচলতে পঢ়া শুনা যিটো মানে আমাৰ নিয়ম আছে সৰুৰে পৰা যে আমি পঢ়িব লাগে, পঢ়া শুনা কৰিব লাগে, আমি পঢ়া শুনাটো কৰিবই লাগিব, নহ'লে মানে এই শিল্প চৰ্চাটো স্থান কেতিয়াও নাপায়। গতিকে কিন্তু হস্তশিল্পৰ বিষয়ে বিশেষভাৱে পঢ়িবলৈ গ'লে ট্ৰেইনিংবিলাক নিশ্চয় ল'ব পাৰে, কেনেধৰণৰ সম্ভাৱনাবিলাক জানিবলৈ কোনোবাই নিশ্চয় ক'ব পাৰিব, ধৰণৰ বহুত ব্যৱস্থা কৰিছে, বহুত ট্ৰেইনিঙৰ ব্যৱস্থা আছে, সেই ট্ৰেইনিংখিনি ল'ব পাৰিলে ভাল হয়, বা কোনোবা জনা ব্যক্তিৰ ওচৰত গৈ তেনেকৈ যদি অকণমান যদি শিকি ল'ব পাৰে তেতিয়াহ'লে এইটো ভাল সম্ভাৱনা আছে। এতিয়া আমি যদিও বিশেষভাৱে মই ক'বলৈ গৈছোঁ আমাৰ যিটো অনুষ্ঠান পূৰ্ণ শিল্পম বুলি এতিয়া অনুষ্ঠান আমি গঢ় দি লৈছোঁ, তাতে আমি বিভিন্ন ধৰণৰ শিল্প চৰ্চা আমি কৰি থাকোঁ। আমি এতিয়া বহুতে আমাক আগ্ৰহ কৰে এইবোৰ শিকিবলৈ ক'ত পাম, আপোনালোকে যে কৰে এইবিলাক বস্তু আমি ক'ত শিকিবলৈ পাম, তেতিয়া আমি কওঁ যে আমি যিখিনি জানো আমি সেইখিনি আমি শিকোৱাত কোনো আপত্তি নাই, আপোনালোক আহক আমি শিকাম, আৰু তেওঁলোকে যিখিনি জানে সেইখিনিও আমাক আমি তেনেকৈ শিকিবলৈ পাম, আৰু আমি তেনেদৰে শিকিও আছোঁ শিকায়ো আছোঁ।
1: পূৰ্ণ শিল্পমৰ বিষয়ে অকণমান জানি,
0: পূৰ্ণ শিল্পম আচলতে আমি মই আচলতে বালিত ছবি আঁকিছিলোঁ, মানে ছেণ্ড এনিমেশ্যন মই কৰিছিলোঁ, এইটো এটা লাইভ পাৰফৰ্ম কৰা যায়, মঞ্চত গৈ আমি এনেকৈ বালিৰে ছবি আঁকোঁ, এখন আলেখ্য চলি থাকে আৰু তাৰ মাজেৰে মই বালিৰ ছবি আঁকি যাওঁ, তাৰ গীত মাতেৰে এখন আলেখ্য আমি কৰিছিলোঁ। তেতিয়া যে আমি যে অনুষ্ঠানটো কৰিম, আমাৰ অনুষ্ঠানটোৰ বাবে এটি নামৰ প্ৰয়োজন হৈছিলে, তাৰ আগতে যদিও আমাৰ শিল্পালয় এটি আছিলে, বাকী শিল্পৰ চৰ্চাখিনি আমি কৰি আছিলোঁ, তাৰ আগতে আমাৰ নিগাজী নাম এটা নাছিলে, বা দিগন্ত মাধৱ গোস্বামী বুলিয়ে মানুহে চিনি পাইছিলে। তাৰপিছত ভাবিলোঁ আমি যেতিয়া সকলোৱে লগে ভাগে কৰোঁ এতিয়া নামৰ প্ৰয়োজন আছে, গতিকে তেনেকৈ ভাবোঁতে ভাবোঁতে আৰু মোৰ কথাটো হ'ল যে সকলো পূৰ্ণতা পাব লাগে, আৰু আমি আমি যিবিলাক শিল্পৰ চৰ্চা কৰোঁ গোটেইবিলাক সাঙুৰ খাই থাকিব লাগে, সেই হিচাপেৰে নামটো থোৱা হ'ল পূৰ্ণ শিল্পম।
1: আগন্তুক দিনত অসমৰ হস্তশিল্পৰ উন্নতিৰ বাবে কি কি পদক্ষেপ লোৱা উচিত বুলি ভাবে?
0: এতিয়া মই ভাবোঁ, মই ইতিমধ্যেই কৈছোঁ যে অসমৰ গাঁৱে ভূঞে বহুতো শিল্পী লুকাই আছে, আৰু কি হয় মই বহুকেইজন মানুহৰ সৈতে কথা পাতিছোঁ, তেওঁলোকে আজি অলপতে মোলৈ ফোন কৰে নহয়, মোক দেখি পেলাই ফোন কৰে বোলে দাদা এইটো ক'ত শিকিব পাৰিম কি কৰিব পাৰিম, তেতিয়া এনেকৈ ফোন কৰে, তেতিয়া মই লক্ষ্য কৰিলোঁ যে মই আমুক পঢ়িয়ে

0: চৰকাৰী সুবিধা এটা পাম বা ইজি মানি ক'ৰবাত পাম, কোনোবাই মেছেজ এটা দিব সেইটো দহজনক ফৰৱাৰ্ড কৰি দিলে মই তাক মই কিবা এটা একাউণ্টত পইচা এটা সোমাব, এই এই চিন্তাবিলাকৰ পৰা আঁতৰি আহিব যদি নোৱাৰে তেতিয়াহ'লে আমাৰ যুৱ প্ৰজন্ম মানে তেওঁলোক সফল হ'ব নোৱাৰিব বুলি মই ভাবোঁ। আজিকালি ইজি মানি নহ'লে মানে নোহোৱা হৈছে, কষ্ট পৰিশ্ৰম নকৰা হৈ গৈছে, কাৰণ আমাৰ ইয়াত অসমখন আমাৰ ভোগালী ভোগালী দেশ বুলি ক'ব লাগিব। আমি ইয়াত সকলো পাওঁ, বন এডাল বাৰীৰ পৰা বন এডাল ছিঙি আনিলেই আমাৰ এসাঁজ ভাতৰ কাৰণে মুকলি হৈ যায়। গতিকে সেইকাৰণে দেখা যায় যে আমাৰ ইয়াত যুৱ প্ৰজন্মসকলো লাহে লাহে এলেহুৱা হৈ আহিছে। আজিকালি খেতি বাতি কৰিবলৈ লোৱা ছোৱালীটো নাযায়, চৰকাৰী চাকৰি এটাৰ আশাত বহি থাকে। গতিকে মই ভাবোঁ নিজৰ আগ্ৰহটো ল'ব লাগে, পৰিশ্ৰম কঠোৰ পৰিশ্ৰম কৰিব লাগে। পৰিশ্ৰম মানে কঠোৰ পৰিশ্ৰম কৰিলে নহ'ব, পৰিশ্ৰম কৰাৰ আঁৰত এটা ধুনীয়া সপোন থাকিব লাগিব। সপোন এটা থাকিলেহে পৰিশ্ৰম কৰাৰ ফলটো মিঠা হ'ব। গতিকে মই ভাবোঁ যিসকল শিল্পী কলা কুশলী গাঁৱে ভূঞে আছে তেওঁলোকে পৰিশ্ৰম কৰক আৰু আগ্ৰহ কৰক আৰু তেওঁলোক সফল হ'ব নিশ্চয়। এতিয়া কথাটো হ'ল আগন্তুক দিনকেইটাত হস্তশিল্পৰ উন্নতিৰ বাবে কি কি পদক্ষেপ লোৱা হয়, নহয় জানো? ক'ত কি কি উৎপাদন হয়, অসমৰ কোন কোন ঠাইত কেনেকুৱা ধৰণৰ, ক'ত বাঁহৰ উৎপাদন হয়, ক'ত মৰাপাট কিনিবলৈ পোৱা যায়, কাঠৰ পেলনীয়া সামগ্ৰী ক'ত কোনখন নদীত উঠি আহে, কেনেদৰে আহে, গতিকে সেইসমূহ যোগাৰ কৰি যাৰ যি ইচ্ছা তেনেদৰে কাম কৰি যাব লাগে। যথেষ্ট ট্ৰেইনিং প্ৰগ্ৰেম কিছুমান হৈ থাকে, সেইবিলাক খবৰ খাতি ল'ব লাগে, তেতিয়া নিশ্চয় উন্নতি হ'ব। আৰু ডাঙৰ কথা হৈছে মাৰ্কেটিংটো, মাৰ্কেটিঙৰ দিশটো চাব লাগিব আচলতে, কাৰ মানুহৰ ওচৰ চাপিবৰ কাৰণে, নিজৰ এটা শিল্পকৰ্ম দহজনৰ ওচৰ চাপিবৰ কাৰণে কেনেদৰে যাব লাগিব, নিজে ফিল্ডত ঘূৰিব লাগিব।
1: হয়, খুব ধুনীয়াকৈ বুজাই দিলে আপুনি। এনেকুৱা কিবা বিশেষ হস্তশিল্প আছেনে যিটো আপোনাৰ খুব প্ৰিয় বৰ্তমানলৈ কৰা কামৰ ভিতৰত?
0: মোৰ আটাইতকৈ প্ৰিয় বস্তুটো হৈছে, সকলোবোৰেই বাৰু প্ৰিয়, মোৰ আটাইতকৈ ভাল লগা বিষয়টো হৈছে হস্তশিল্পৰ ভিতৰত মহাপুৰুষীয়া আসন। মহাপুৰুষীয়া আসনখনৰ আচলতে মই ঢেকীয়াখোৱাৰ শ্ৰী শ্ৰী বটাৰগাঁৱৰ সত্ৰত মই এই আসন বনোৱাৰ কৌশল শিকিছিলোঁ, আৰু সেই ডিজাইন আচলতে মহাপুৰুষৰ দিনৰ পৰা চলি অহা ডিজাইন, ইমান নিখুঁত মানে শিল্পকৰ্ম। গতিকে মই এতিয়াও আসন বনাই নামসিংহ বা গৰুড় আসন, বাকী বহুতে ময়ূৰাসনো বনায়, গতিকে এই আসনৰ শিল্পটো মই ভাল পাওঁ, এইটো কৰি মোৰ ভাল লাগে।
1: হয়, আপোনাৰ মতে অসমৰ হস্তশিল্পৰ বিশেষত্বটো কি?
0: অসমৰ বাৰে বৰণীয়া, মানে অনৈক্যৰ মাজৰ ঐক্য বুলি ক'ব লাগিব। অসমত হস্তশিল্পৰ মানে উৎপাদন কৰিবলৈ হ'লে মানে হেৰিৰ অভাৱ নাই, এইটো কি কয় ছাবজেক্টৰ, মানে বিভিন্ন ছাবজেক্টৰ ওপৰত বনাব পাৰি। যেনে আমি মহাপুৰুষীয়া সংস্কৃতি লৈ পেলাই তাতে বহুত কিতাপ সোমাই আছে, মুখা শিল্প, এয়া মই যি ক'লোঁ আসন আদি, বা বিভিন্ন ধৰণৰ শিল্প মহাপুৰুষীয়া শিল্পকলা লুকাই আছে। তাৰপিছতে আহিলে আমাৰ আমাৰ প্ৰতি অসমৰ গৌৰৱ কাজিৰঙা, কাজিৰঙাখনক প্ৰতিনিধিত্ব কৰি কিছুমান শিল্পকৰ্ম কৰি আছে, বহুতে কৰিও আছে। তাৰপিছত বিভিন্ন আমাৰ কাপোৰৰ শৈলীবিলাক লৈ আমি তেনেধৰণৰ তেনেকৈও আগবাঢ়িব পাৰোঁ। গতিকে তেনেধৰণৰ বিভিন্ন ছাবজেক্টৰ ওপৰত কাম কৰি থকা হৈছে আৰু মানুহে বিচাৰি আছে।
1: হয় হয়, বৰ্তমানৰ বজাৰত মেচিনে তৈয়াৰ কৰা বহুত বস্তু পোৱা যায়, গতিকে তাৰে লগত হস্তশিল্পৰে প্ৰতিযোগিতা কৰাটো কিমানখিনি কঠিন?
0: এতিয়া মই এটা কথা কওঁ দেই, মেচিন বস্তুটো এনেকুৱা নহয় আচলতে, এফালে কিবা ভৰাই দিলে এফালে পূৰা প্ৰডাক্টটো হৈ ওলাই গ'ল, আচলতে সেইটো নহয়। মেচিনক আমি আমাৰ লগৰীয়া কৰি ল'ব পাৰোঁ। মই সেইটোৱে কৈছিলোঁ যে এডাল বাঁহ কাটিবৰ কাৰণে আমি আগতে কিহেৰে কাটোঁ? আমি বাঁহ এডাল কাটিবৰ কাৰণে হয় এডাল হেক্সো ব্লেড এখন ল'ম, নহ'লে কৰত এখন ল'ম, বহুত জোৰ কৰি কৰি আমি কাটিম। কাঠ এটুকুৰা কাটিবলৈ হ'লে কৰত এখন লৈ মিস্ত্ৰীবিলাকক দেখিছে গৰমৰ দিনত ঘাম ওলাই যায়, কাটি থাকিব লাগে কাটি থাকিব লাগে। কিন্তু এটা মেচিনে যদি একে ঘাপে যদি আৰু সমানকৈ যদি আমি কাঠডাল যদি কাটিব পাৰোঁ, বাঁহডাল যদি কাটিব পাৰোঁ, তেতিয়াহ'লে আমি সেই মেচিনৰ সহায় নলওঁ কিয়, নহয়নে? গতিকে সেই সুবিধাবিলাক, সেই আহিলাবিলাক নিশ্চয় লোৱাটো বেয়া কথা নহয়, আৰু কৰিবতো নিজে হাতেই লাগিব। এনেকুৱা এতিয়া প্লাষ্টিকৰ কোম্পানীবিলাকত যেনেধৰণে প্ৰডাকশ্যন কৰা হয়, সেই বস্তুবিলাক মানে সেই মেচিনবিলাকৰ দৰে এনেকুৱা মেচিন বনাবও নোৱাৰে নহয়, এইখিনি হাতেৰেই কৰিব লাগিব, নহয়নে বাৰু?

0: গতিকে সেইটো বস্তু বেলেগ বস্তু। আৰু এই আমি যি আমি মেচিনৰ সহায়ত আমি যে দুই এটা কাম আমি সোনকালে খৰতকীয়া কৰি তুলিব পাৰোঁ, সেই কথাটোত কিন্তু মনোযোগ দিব লাগে, ল'ব লাগে। এতিয়া মই কথাটো ক'ব, এতিয়া আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চৰ যুগ। এতিয়া মনত কেতিয়াবা এনেকুৱা খেলাই থাকে যে মই এনেকুৱা ধৰণৰ শিল্পকৰ্ম এটা কৰিম নেকি, কাঠত কাটি কাটি মই এনেকুৱা ধৰণৰ বস্তু এটা বনাম এনেকৈ বুলি পৰিকল্পনা এটা মনতে ভাবি লোৱাৰ পিছতে কৰি ল'ব লাগে। যদি পূৰ্বাভাস এটা ল'বৰ বাবে নিজৰ বনোৱা সৃষ্টিটো কেনেকুৱা হ'ব, ইয়াৰ ভৱিষ্যতৰ ৰূপটো কেনেকুৱা হ'ব, এইটো চাবৰ বাবে যদি এআই অপশ্যন আছে আমি চাব পাৰোঁ, আমি বুজি ল'ব পাৰোঁ, তাৰ পৰা আমি আইডিয়া ল'ব পাৰোঁ, চুৰটো কৰিব নালাগে আচলতে। গতিকে চুৰ কৰা শিল্পই নহয়। গতিকে তেনেধৰণে এই প্ৰযুক্তিৰ সহায় ল'লে ভাল হ'ব,
1: ল'ব লাগে। হয়, আমি জানো যে প্ৰত্যেকটো কামতে ক'ৰবাত নহয় ক'ৰবাৰ পৰা কেনেবাকে কিছুমান সমস্যা দেখা যায় কাম এটা আৰম্ভণি কৰিব ওলাওঁতে বা গোটেই যাত্ৰাটোত। গতিকে আপুনি তেনেকুৱা কিবা সমস্যাৰ সন্মুখীন হৈছিল নেকি?
0: সমস্যা আৰম্ভণিৰ পৰা সমস্যা এতিয়ালৈকে সমস্যাই হৈ থাকে, আৰু সমস্যাই য'ত নাথাকে তাত মানে প্ৰাপ্তিৰ আনন্দনো থাকিব, নহয় জানো তেনেকুৱা কথা। সমস্যা থাকেই, কেতিয়াবা এনেকুৱা হয় কিবা এটা কৰিম বুলি ভাবিয়ে আছিলোঁ, গৈ গৈ শেষ কৰিব লাগে কামটো এই মুহূৰ্তত, কিন্তু কামটো শেষ কৰিব পৰা নাই, তেতিয়াহ'লে একদম মানে জোৰে ঘামি অৱস্থা নাইকিয়া হৈ যায়। গতিকে সমস্যা হৈ থাকে। আৰু কেতিয়াবা এনেকুৱা হয় যে কিবা ৰ মেটেৰিয়েলছ কিবা কিবি প্ৰয়োজন হ'ল, আনিলোঁ, পৰ্যাপ্ত পৰিমাণে নাহিলে বা বিচৰা বস্তুটো নাপালোঁ, তেতিয়া সমস্যাত পৰি যাওঁ। এনেকুৱা বিভিন্ন ধৰণৰ সমস্যা থাকে যিবিলাক মানে এই মুহূৰ্তত হয়তো মই মনত পেলাই ক'বলৈ দিগদাৰ হ'ব, কিন্তু কৰি থাকোঁতে এই সমস্যাবিলাক সন্মুখীন হ'লে গম পোৱা যায়। বহুত কাম বেয়া হৈছে, কাম কৰি থাকোঁতে কৰি থাকে হঠাৎ বেয়া হৈছে। এতিয়া পৰহি দিনটোত মই এটি প্ৰতিমূৰ্তি কাম কৰি মাছ বাটলি লৈ গ'লোঁ, তাত দি থৈ আহিলোঁ, কিন্তু পৰহি ৰাতিপুৱাৰ কথা মূৰ্তিটোৰ মানে হাতখন, তাৰমানে বাওঁ হাতখন বিসংগতি এটা ধৰা দিলে দেখা পালোঁ। ইফালে সকলো চব ৰেডি হৈ আছে নিবৰ বাবে, হেৰি কৰিবৰ বাবে, গতিকে হাতখন মই আকৌ বনাব লগা হ'ল, বহুত মেৰামতি কৰিব লগা হ'ল। গতিকে এইবোৰ আচলতে চেলেঞ্জ, এইবিলাক ল'ব পাৰিব লাগে, আৰু এই চেলেঞ্জটো ৰক্ষা কৰিব পৰাৰ মজাটো বেলেগ।
1: হয় হয়, খুব ভাল লাগিলে জানিব পাৰি। আগন্তুক দিনত আপোনাৰ হস্তশিল্পৰ ব্যৱসায় বা উদ্যোগটো লৈ কেনেকুৱা ধৰণৰ পৰিকল্পনা আছে?
0: পৰিকল্পনা বুলিবলৈ আচলতে আমি কৰি আছোঁ, আৰু অসমৰ বিভিন্ন ঠাইৰ এনেকুৱা উদ্যমী আগ্ৰহী যুৱক যুৱতী আহিছে আমাৰ সৈতে যোগাযোগ কৰি আমাৰ লগতে একেলগে কামো কৰি আছে। গতিকে আমি সকলোৱে এটা টীম কৰিব বিচাৰিছোঁ আচলতে। গতিকে আমি এটা মাউখে উঠিব বিচাৰিছোঁ যাতে গুৰি পৰুৱাৰ ন্যায়টো আমি ধৰি ৰাখিব পাৰোঁ। গতিকে আমি লাহে লাহে বজাৰখনত আমি এতিয়া ঘূৰিবলৈ যত্ন কৰিছোঁ, বজাৰৰ চাহিদাটো আমি বুজিবলৈ চেষ্টা কৰিছোঁ, আৰু লগে লগে আমি আৰু এটা কথা চিন্তা কৰিছোঁ যে আমি জনা হেৰি বুলি আমাৰ শিল্পকৰ্মবিলাক, আৰু আমি কিছুমান টুলছ আহিলা কিছুমান আমি নিজেও তৈয়াৰ কৰিছোঁ, আমি নিজে কিছুমান আমাৰ প্ৰয়োজনীয় মেচিন আমি নিজে তৈয়াৰ কৰিছোঁ, সেই মেচিনতে আমি সৰু সৰু মেচিন আমি যিখিনি আহিলা আচলতে আমি কামটো কৰিলে কামবিলাক খৰতকীয়া হয়, এইবিলাকৰ সৈতে আমি আমাৰ নতুন প্ৰজন্মক পৰিচয় কৰাই দিবৰ বাবেও আমি এটা চিন্তা কৰি আছোঁ, লাহে লাহে আমি কৰি যাম।
1: খুব ভাল লাগিলে, আপুনি আকাশবাণীৰ লগত আগৰ পৰাই জড়িত, মই অকণমান আগতে গম পাইছোঁ, গতিকে সেইখিনি কথা অকণমান আজি ইমান দিন পিছত আহিছে, কেনেকুৱা লাগিলে?
0: নাই, খুব ভাল লাগিছে। মোৰ মানে কি হ'ল, মই প্ৰথম যুৱবাণীত আহি সোমাইছিলোঁ 2007 চনত।
1: হয়,
0: তাৰপিছতে যুৱবাণীৰ পিছতে বাণিজ্যিক প্ৰসাৰ সেৱাটো মানে অডিশ্যন দিলোঁ, তাতো সোমালোঁ, তাতো কৰিলোঁ কিছুকাল। তাৰপিছত আকাশবাণীৰ মানে বাতৰি বিভাগতো অংশকালীন বাতৰি পৰিৱেশক হিচাপে তাত সোমালোঁ, তাতো কিছু বছৰ তেনেকৈ কৰিলোঁ। গতিকে আজি নষ্টালজিক হৈছোঁ, ৰাস্তা ঘাটবিলাক একেই আছে, চিনাকি চেহেৰাবিলাক বিচাৰি ফুৰিছোঁ চুকে কোণে, আৰু বহুত স্মৃতি এই ৱালবিলাকৰ মাজত, এই ষ্টুডিঅ'ৰ মাজত বহুত স্মৃতি লুকাই আছে। গতিকে সেয়া, আজি আহি ভাল লাগিলে, বহুত বহুত ধন্যবাদ আপোনাৰ বাবে। ইমান দিনৰ মূৰত আকৌ ৰেডিঅ'ত সোমাব পাৰিছোঁ। আজি অলপ দিনৰ আগতে মই মোৰ মনত আছে, তাৰমানে আজি কেইদিনমানৰ আগতে মই বেলতলা বজাৰত ইফাল সিফাল কৰি থাকোঁতে এজনে মোক দৌৰি আহিছে, এজন মানে বেপাৰী এজন, তেওঁ দৌৰি দোকানখন এৰি দৌৰি আহি মোক সুধিছে যে আপুনি দিগন্তদা নহয়নে? কৈছোঁ হয়, আগতে আপোনাৰ ৰেডিঅ'ত আপোনাৰ মাতটো শুনোৱে, আপোনাৰ কাৰণে ৰৈ থাকোঁ। আৰু মোলৈ চিঠি পত্ৰবিলাক যে আহে, সেই চিঠি দিয়া এজন মানুহ, মই

0: নামটো মনত আছে, তেওঁক মই সেই তেনেদৰে আজি আজি এমাহৰ ভিতৰৰ কথা তেওঁক লগ পাইছোঁ। তেওঁ যে ইমান দিনে মোক যে মনত ৰাখিছে এইটো ভাল লগা কথা।
1: হয় হয়, আমি প্ৰিয় অনুষ্ঠানৰ শেষত আহি উপনীত হৈছোঁ। শেষত যিসকলে ক্ষেত্ৰখনত আগবাঢ়িবলৈ আগ্ৰহী সেইসকলৰ উদ্দেশ্যে কি ক'ব?
0: মইনো কি ক'ম, ময়ো আচলতে আগ্ৰহীয়ে, আচলতে মই এতিয়াও আগ্ৰহ কৰি আছোঁ, ময়ো ভালকৈ সোমাবলৈ মই চেষ্টাহে কৰি আছোঁ, কৰি ভাল পোৱা কাম। গতিকে মই এইটো কওঁ যে বাহিৰৰ পৰা দেখিবলৈ চব বস্তুৱে ধুনীয়া লাগে, নহয়নে? বাৰু কাণফুলি এপাত যেতিয়া এজনী ছোৱালীয়ে পিন্ধিব, সেই কাণফুলি পাত পিন্ধি ভাল লাগে, কোনোবাই ভাল লাগিছে বুলি ক'লে ভাল লাগে, কিন্তু সেই কাণফুলি পাত বনোৱাৰ আঁৰত যিটো কষ্টটো, সেই কষ্টটো উপলব্ধি কৰিব জানিব লাগিব। এগৰাকী শিল্পীয়ে যেতিয়া আগ্ৰহী শিল্পীয়ে যেতিয়া এনেধৰণৰ কাম কৰিব যাব, তেতিয়াহ'লে ভালদৰে চাব লাগে, মানুহৰ মনটো জানিবলৈ যত্ন কৰিব লাগে, কেনেধৰণৰ চাহিদা আছে তাৰমানে সেই চাহিদা অনুযায়ী মানে শিল্পকৰ্ম সৃষ্টি কৰিব লাগে। তাৰোপৰি আগ্ৰহ আৰু অভ্যাস, বাৰে বাৰে হতাশ হ'বলৈ হৈও নিজে থন্দৰি উঠিব লাগিব। হতাশ প্ৰথম অৱস্থাত হতাশাই আগুৰি ধৰে, গতিকে চেষ্টাৰ অসাধ্য একো নাই বুলি কয়, চেষ্টা কৰি থাকিব লাগে, মন ভালে ৰাখিব লাগে, মন ভালে থাকিলে সকলো ঠিক হৈ থাকিব।
1: খুব ভাল লাগিলে আপোনাৰ সৈতে কথা পাতি, ইমান সুন্দৰকৈ আপুনি প্ৰত্যেকটো বিষয় ইমান ধুনীয়াকৈ বুজাই দিলে, আপোনাক বহুত বহুত ধন্যবাদ। আপোনাৰ ব্যস্ততাপূৰ্ণ সময়ৰ ইমানখিনি সময় আমাৰ বাবে উলিয়ালে আৰু শ্ৰোতাসকলে নিশ্চয়কৈ অনুষ্ঠানটি শুনি উপকৃত হৈছে। প্ৰিয় শ্ৰোতা, অনুষ্ঠানটিৰ বাবে নিৰ্ধাৰিত সময় শেষ হৈ অহাৰ লগে লগে অনুষ্ঠানটিৰ পৰা মই শ্ৰুতি ইমানতে বিদায় লৈছোঁ। নমস্কাৰ।
2: ইমানপৰে শ্ৰোতাসকলে বৃত্তি বিষয়ক বিশেষ অনুষ্ঠান সোপানৰ খণ্ডটিত দিগন্ত মাধৱ গোস্বামীৰ সৈতে হোৱা শ্ৰুতি ডেকাৰ কথোপকথন শুনিবলৈ পালে।
3: আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানটি ইমানতে অন্ত পৰিল। ত্ৰিদিশা বৰাৰ সহযোগত অনুষ্ঠানটি প্ৰযোজনা কৰিলে ইন্দ্ৰ।

বিবিধ ভারতী গুৱাহাটীৰ বিভিন্ন অনুষ্ঠানত ভাগ লবলৈ আপুনি আমালৈ হোৱাটছএপত মেছেজ কৰিব পাৰে। আমাৰ নম্বৰ হৈছে 6003166944। পুৱা প্ৰচাৰিত ফোন ইন অনুৰোধৰ গীতৰ অনুষ্ঠান সুৰধ্বনি আৰু সন্ধিয়া প্ৰচাৰিত সান্ধ্য আলাপ অনুষ্ঠানটিলৈ আলোচিত বিষয় সম্পৰ্কত আপোনাৰ মতামত আদি প্ৰেৰণ কৰিবলৈ আপুনি আমাৰ হোৱাটছএপ নম্বৰটি আজিয়েই টুকি থওক। আমাৰ নম্বৰ হৈছে 6003166944। আপোনাৰ সৈতে আমাৰ যোগাযোগৰ এক নতুন মাধ্যম হৈছে হোৱাটছএপ মেছেজ। আমাৰ নম্বৰ 6003166994।

0: অগ্নিযুগৰ গান।
1: অগ্নিযুগৰ তিৰিঙতে মই নতুন অসম গঢ়িম।
2: ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে আমাৰ দৈনিক আয়োজন অগ্নিযুগৰ গান।
1: ও মোৰ প্ৰিয় জনগণ, মই গাওঁ তোমাৰ গান।
0: প্ৰতি পুৱা 8:15 পৰা 8:25 লৈ সুধাকণ্ঠৰ গীত।
2: বিবিধ ভাৰতে গুৱাহাটীত অগ্নিযুগৰ গান।

এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া 12 বজাত হিন্দীত বাতৰি আৰু 12:05 বজাত আঞ্চলিক বাতৰি শুনিবলৈ পাব।

0: Toi.
1: এয়া আকাশবাণী গুৱাহাটী দুপৰীয়াৰ আঞ্চলিক বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল উত্তৰ পূবৰ আন্তঃগাঁথনি উন্নয়ন আৰু যোগাযোগ সম্পৰ্কীয় কাৰ্যসূচীত অংশগ্ৰহণৰ বাবে কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীৰ আজি শ্বিলং ভ্ৰমণ, ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাৰ 21 জুনত পুনৰ হ'বলগীয়া চিকিৎসা বিজ্ঞানৰ স্নাতক পাঠ্যক্ৰমত নামভৰ্তি পৰীক্ষাৰ প্ৰৱেশ পত্ৰ মুকলি, ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্টেগ আদালতত জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত আজি 4 গৰাকী লোকৰ সাক্ষ্য গ্ৰহণ প্ৰক্ৰিয়া আৰু স্বাধীনতা সেনানী শ্বহীদ কুশল কোঁৱৰৰ স্মৃতি দিৱস উপলক্ষে ৰাজ্যৰ বিভিন্ন প্ৰান্তত শ্ৰদ্ধা নিবেদন। কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীয়ে আজি উত্তৰ পূবৰ আন্তঃগাঁথনি উন্নয়ন আৰু যোগাযোগ সম্পৰ্কীয় কেইবাটাও গুৰুত্বপূৰ্ণ কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে শ্বিলঙলৈ আহিব। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে শ্বিলঙৰ মোকাচিয়াঙৰ লাৰিটি পাৰফৰ্মেন্স কেন্দ্ৰত উত্তৰ পূব ভাৰত আন্তঃগাঁথনি সন্মিলন আৰু প্ৰদৰ্শনী এনি ইনফ্ৰা উদ্বোধন কৰিব। তেওঁ লগতে এই সন্মিলনত মুখ্য কাৰ্যবাহী বিষয়াসকলৰ ঘূৰণীয়া মেজমেলত অংশ ল'ব। এনি ইনফ্ৰাই নীতি নিৰ্মাতা, উদ্যোগিক নেতা, বিনিয়োগকাৰী আৰু ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ অংশীদাৰীসকলৰ একেলগ কৰি আন্তঃগাঁথনিৰ উন্নয়ন, বিনিয়োগৰ সুযোগ আৰু আঞ্চলিক বিকাশৰ আলোচনাৰ বাবে এখন গুৰুত্বপূৰ্ণ মঞ্চ হিচাপে সেৱা আগবঢ়াই আহিছে। দুদিনীয়াকৈ আয়োজিত এই সন্মিলনত মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড কে চাংমাই অংশগ্ৰহণ কৰিব। এই সন্মিলন উত্তৰ পূব ভাৰতৰ আন্তঃগাঁথনিক লৈ সমবেত হোৱা সৰ্ববৃহৎ সন্মিলন হ'ব বুলি আশা কৰা হৈছে। শ্ৰীগাডকাৰীয়ে আজি মেঘালয়ত 3,214 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰিবলগীয়া 6টা ৰাষ্ট্ৰীয় ঘাইপথ প্ৰকল্পৰ আধাৰশিলা স্থাপনৰ উদ্দেশ্যে আয়োজন কৰা এটা অনুষ্ঠানতো ভাগ ল'ব। এই প্ৰকল্পই পথ যোগাযোগ ব্যৱস্থা উন্নত কৰাৰ লগতে প্ৰান্তীয় অঞ্চললৈ যোগাযোগৰ সুবিধা তথা মেঘালয়কে ধৰি উত্তৰ পূৰ্বাঞ্চলৰ আৰ্থ সামাজিক বিকাশত অৰিহণা যোগাব বুলি আশা কৰা হৈছে। ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই অহা 21 জুনত পুনৰ হ'বলগীয়া চিকিৎসা বিজ্ঞানৰ স্নাতক পাঠ্যক্ৰমত নামভৰ্তিৰ প্ৰৱেশ পৰীক্ষা নীটৰ প্ৰৱেশ পত্ৰ মুকলি কৰিছে। পৰীক্ষাৰ্থীসকলে NTAৰ ৱেবছাইট neet.nta.nic.in পৰা তেওঁলোকৰ প্ৰৱেশ পত্ৰসমূহ ডাউনলোড কৰিব পাৰিব। 21 জুনত দিনৰ 2 বজাৰ পৰা 5:15 বজালৈ পৰীক্ষা অনুষ্ঠিত হ'ব। NTAই পৰীক্ষাৰ্থীসকলক প্ৰৱেশ পত্ৰ ডাউনলোডৰ পূৰ্বে ৰিফাণ্ডৰ বাবে তেওঁলোকৰ বেংক একাউণ্টৰ তথ্য পৰীক্ষা কৰিবলৈ পৰামৰ্শ দিছে। ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্টেগ আদালতত জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত আজি 4 গৰাকী লোকৰ সাক্ষ্য গ্ৰহণৰ বাবে দিন ধাৰ্য কৰা হৈছে। আজিৰ দিনটোত সাক্ষ্য গ্ৰহণৰ বাবে ৰাহুল গোস্বামী, গৌতম ভট্টাচাৰ্য, ৰাজ গোস্বামী, দীপাংকৰ ঠাকুৰীয়াক আদালতত উপস্থিত থাকিবলৈ কোৱা হৈছে। অৱশ্যে যোৱা 12 জুনত অনুষ্ঠিত শুনানিত সময়ৰ অভাৱৰ বাবে সাক্ষ্য প্ৰদান কৰিব নোৱাৰা সাক্ষীসকলৰো আদালতে আজি সাক্ষ্য গ্ৰহণৰ সম্ভাৱনা আছে। উল্লেখযোগ্য যে ছিংগাপুৰত জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ঘটনাৰ পাছতে ঘটনাৰ উচিত তদন্ত বিচাৰি ৰাজ্যৰ বিভিন্ন থানাত ভালেসংখ্যক এজাহাৰ দাখিল হৈছিল। যিসকল লোকে এই এজাহাৰ দাখিল কৰিছিল সেইসকল লোকৰে যোৱা 8 জুনৰ পৰা আদালতে সাক্ষ্য গ্ৰহণ প্ৰক্ৰিয়া গ্ৰহণ কৰিছে। অহা 20 জুন পৰ্যন্ত এই এজাহাৰকাৰীসকলৰ আদালতে সাক্ষ্য ল'ব। আমাৰ আগৰ বাতৰিতে কোৱা হৈছে যে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত মুঠ সাক্ষী হৈছে 394 জন। আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইৰাণে 107-দিনীয়া যুদ্ধৰ অৱসান ঘটাই হৰমুজ প্ৰণালী মুকলি কৰাৰ বাবে এখন চুক্তি চূড়ান্ত কৰিছে। আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে সামাজিক মাধ্যমৰ এটা বাৰ্তাত যোৱা নিশা এই কথা সদৰি কৰি কয় যে এই চুক্তিৰ লগে লগে ইৰাণৰ বন্দৰত আমেৰিকাৰ নৌসেনাৰ অৱৰোধৰ অন্ত পৰিব। ছুইজাৰলেণ্ডত অহা 19 জুনত শান্তি চুক্তিত স্বাক্ষৰ কৰা হ'ব। এই চুক্তিত আনুষ্ঠানিকভাৱে স্বাক্ষৰ কৰাৰ পাছতে অহা শুকুৰবাৰে হৰমুজ প্ৰণালী মুকলি কৰা হ'ব বুলি ট্ৰাম্পে প্ৰকাশ কৰিছে। তেওঁ কয় যে এই চুক্তিয়ে সমগ্ৰ মধ্যপ্ৰাচ্য শান্তি আৰু নিৰাপত্তা ঘূৰাই আনিব। এই চুক্তিৰ অধীনত ইৰাণৰ পৰমাণু সংবৰ্ধন আৰু 60 দিনৰ ভিতৰত অত্যাধিক সংবৰ্ধিত ইউৰেনিয়াম নিষ্কাশনৰ বিষয়ে আলোচনা কৰাৰ বাবে দুয়োখন দেশক আহ্বান জনোৱা হৈছে। ইৰাণৰ সৰ্বোচ্চ ৰাষ্ট্ৰীয় নিৰাপত্তা পৰিষদে জনোৱা মতে লেবাননকে ধৰি সকলো খণ্ডৰ যুদ্ধ আৰু সামৰিক অভিযান আজি নিশাৰে পৰা স্থায়ীভাৱে অন্ত পৰিব। বিশ্ব নেতাসকলে আমেৰিকা আৰু ইৰাণে তাৎক্ষণিক আৰু স্থায়ীভাৱে যুদ্ধবিৰতিৰ বাবে শান্তি চুক্তিৰ ক্ষেত্ৰত সন্মতি প্ৰকাশ কৰাৰ ঘোষণাক আদৰণি জনাইছে। নেতাসকলে এই চুক্তিক অতি গুৰুত্বপূৰ্ণ কূটনৈতিক অগ্ৰগতি বুলি উল্লেখ কৰি কয় যে ইয়াৰ জৰিয়তে পশ্চিম এছিয়াত স্থিৰতা ঘূৰাই অনাত সহায়ক হ'ব। ৰাষ্ট্ৰসংঘৰ সাধাৰণ সচিব এণ্টনিঅ গুটেৰেছেও শান্তি চুক্তিৰ ঘোষণাক আদৰণি জনাইছে। উল্লেখযোগ্য যে আমেৰিকা, ইজৰাইল আৰু ইৰাণৰ মাজৰ সংঘৰ্ষত তেহৰাণৰ কেইবাগৰাকী শীৰ্ষ নেতাই প্ৰাণ হেৰুৱাইছে। ইয়াৰ ভিতৰত ইৰাণৰ সৰ্বোচ্চ নেতা আয়াতুল্লাহ আলী খামেনেই, সৰ্বোচ্চ ৰাষ্ট্ৰীয় নিৰাপত্তা পৰিষদৰ সচিব আলী লাৰিজানি, ইছলামিক ৰিভলিউচনেৰী গাৰ্ড কৰৰ কামাণ্ডাৰ মহম্মদ পাকপুৰ, প্ৰতিৰক্ষা মন্ত্ৰী আজিজ নাজিৰজাদে অন্যতম। আপোনালোকে দুপৰীয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা।

0: স্বাধীনতা সেনানী তথা 1942 চনৰ ভাৰতীয় আন্দোলনৰ শ্বহীদ কুশল কোঁৱৰৰ স্মৃতি দিৱস উপলক্ষে আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত শ্ৰদ্ধা নিবেদন কৰা হৈছে। ভাৰতীয় আন্দোলনৰ সময়ত গোলাঘাট জিলাৰ সৰুপথাৰত ৰেল দুৰ্ঘটনাৰ সৈতে জড়িত থকাৰ অভিযোগত স্বাধীনতা সেনানীগৰাকীক ব্ৰিটিছ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি মৃত্যুদণ্ডৰ হুকুম দিছিল। 1943 চনৰ আজিৰ দিনটোতে কুশল কোঁৱৰক যোৰহাট কেন্দ্ৰীয় কাৰাগাৰত ফাঁচি দিয়া হৈছিল। অহিংস নীতিৰে স্বাধীনতা আন্দোলনত যোগ দিয়া সেনানীগৰাকী গোলাঘাট জিলা কংগ্ৰেছৰ সম্পাদকৰ দায়িত্বতো আছিল। আজি স্মৃতি দিৱস উপলক্ষে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই শ্বহীদগৰাকীলৈ শ্ৰদ্ধা নিবেদন কৰিছে। এটা বাৰ্তাত মুখ্যমন্ত্ৰীয়ে অসীম দেশপ্ৰেম আৰু আত্মবলিদানৰ অজেয় প্ৰতীক শ্বহীদ কুশল কোঁৱৰৰ পুণ্যতিথিত তেওঁলৈ গভীৰ শ্ৰদ্ধা জ্ঞাপন কৰে। তেওঁ কয় যে দেশ মাতৃৰ মুক্তিৰ বাবে কুশল কোঁৱৰৰ আত্মোৎসৰ্গৰ গৌৰৱগাথাই আমাৰ জাতীয় চেতনাক চিৰকাললৈ উদ্বুদ্ধ কৰি ৰাখিব। দৰং জিলাৰ দলগাঁও থানাৰ ভাৰপ্ৰাপ্ত বিষয়া নিপু কলিতাৰ নেতৃত্বত কালি বেছিমাৰীত চলোৱা এটা অভিযানত আৰক্ষীয়ে 42 কিলোগ্ৰামতকৈ অধিক পৰিমাণৰ নিচাযুক্ত সামগ্ৰী জব্দ কৰে। এই সামগ্ৰীখিনি চোৰাং বজাৰত বিক্ৰীৰ উদ্দেশ্যে ওদালগুৰি জিলাৰ ৰৌতাৰ পৰা লখিমপুৰলৈ লৈ যোৱাৰ প্ৰস্তুতি চলাই থকাৰ সময়তে আৰক্ষীয়ে দুজনকৈ অভিযুক্তক কৰায়ত্ত কৰে। এই দুয়োজন অভিযুক্ত বগীনদী অঞ্চল নিবাসী আছমত আলী আৰু ওমেদ আলী বুলি আৰক্ষীয়ে চিনাক্ত কৰাৰ লগতে দুয়োজনকে জেৰা অব্যাহত ৰাখিছে। বিশ্বনাথ জিলাৰ বিহালী সমষ্টিৰ বিহমাৰী খেলপথাৰত অনুষ্ঠিত এদিনীয়া আমন্ত্ৰণমূলক ভলীবল প্ৰতিযোগিতাৰ কালি সামৰণি পৰে। এই প্ৰতিযোগিতাত বিশ্বনাথ ছিক্সাৰ ক্লাব, গহপুৰ আৰু কে ভি চি, উদ্দীপ্ত চোৰা, অৰুণাচল প্ৰদেশৰ তাৰাচু, ৰামঘাট ভলীবল দলকে ধৰি কেইবাটাও আগশাৰীৰ দলে অংশগ্ৰহণ কৰে। আই চি চি মহিলা টি টুৱেণ্টি বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাত ভাৰতে যোৱা নিশা বাৰ্মিংহামৰ এছবেষ্টনত অনুষ্ঠিত গ্ৰুপেৰ এখন খেলত পাকিস্তানক 64 ৰাণত পৰাস্ত কৰে। পাকিস্তানে 171 ৰাণৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি 17 অভাৰতে আটাইকেইটা উইকেট হেৰুৱাই 106 ৰাণহে কৰিবলৈ সমৰ্থ হয়। দীপ্তি শৰ্মাই 5টা উইকেট দখল কৰে। ইয়াৰ পূৰ্বে ভাৰতে প্ৰথমে বেট ধৰি নিৰ্ধাৰিত 20 অভাৰত 6টা উইকেটৰ বিনিময়ত 170 ৰাণ সংগ্ৰহ কৰে। দলৰ হৈ স্মৃতি মান্ধানাই সৰ্বাধিক 68 ৰাণ কৰে। দীপ্তি শৰ্মাক প্লেয়াৰ অব দ্য মেচ ঘোষণা কৰা হয়। প্ৰতিযোগিতাৰ কালি আন এখন খেলত বাংলাদেশে নেডাৰলেণ্ডছক 6 উইকেটত পৰাস্ত কৰে। প্ৰতিযোগিতাত কাইলৈ গ্ৰুপ বিৰ এখন খেলত নিউজিলেণ্ড শ্ৰীলংকাৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি নিশা সন্ধিয়া 7 বজাত আৰম্ভ হ'ব। নিশা 11 বজাত আৰম্ভ হ'বলগীয়া আন এখন খেলত ইংলেণ্ড আৰু আয়াৰলেণ্ড মুখামুখি হ'ব। ইংলেণ্ড আৰু ৱেলছত অনুষ্ঠিত মাহজোৰা এই প্ৰতিযোগিতাৰ ফাইনেল অহা 5 জুলাইত লৰ্ডছ ক্ৰিকেট গ্ৰাউণ্ডত অনুষ্ঠিত হ'ব। বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি অনুষ্ঠিত গ্ৰুপ এফৰ এখন খেলত ছুইডেনে টিউনিছিয়াক 5-1 গলৰ ব্যৱধানত পৰাস্ত কৰে। ইয়াৰ পূৰ্বে আজি ভাৰতীয় সময় অনুসৰি পুৱা 4:30 বজাত অনুষ্ঠিত গ্ৰুপ ইৰ এখন খেলত আইভৰি কোষ্টে ইকুৱেডৰক 1-0 গলৰ ব্যৱধানত পৰাস্ত কৰে। ইপিনে গ্ৰুপ ইৰ এখন খেলত জাৰ্মানীয়ে যোৱা নিশা প্ৰথমবাৰৰ বাবে বিশ্বকাপত অৱতীৰ্ণ হোৱা কোৰাচাওক 7-1 গলৰ ব্যৱধানত পৰাস্ত কৰে। ডালাছত অনুষ্ঠিত নেডাৰলেণ্ডছ আৰু জাপানৰ মাজৰ খেলখন 2-2 গলত ড্ৰ হয়। কবি, সমাজ সংস্কাৰক তথা বড়োজাতিৰ অন্যতম পথ প্ৰদৰ্শক ৰূপনাথ ব্ৰহ্মৰ আজি উপজাতিন। বড়োজাতিৰ স্বপ্নদ্ৰষ্টা ৰূপনাথ ব্ৰহ্ম আছিল অসমৰ প্ৰথমগৰাকী জনজাতীয় কেবিনেট মন্ত্ৰী। কোকৰাঝাৰ জিলাত জন্মগ্ৰহণ কৰা ব্ৰহ্মই স্বাধীনতাৰ পূৰ্বৰ তথা স্বাধীনতাৰ পাছতো অসমৰ ৰাজনীতিত সক্ৰিয়ভাৱে জড়িত আছিল। তেওঁ বড়ো ব্ৰহ্মধৰ্মৰ প্ৰতিষ্ঠাপক ৰূপেও জনা যায়। বড়ো ভাষা সাহিত্যৰ বিকাশত বিশেষ অৱদান আগবঢ়োৱা ব্ৰহ্মই ভালেসংখ্যক কবিতাৰ লগতে বড়োজাতিৰ পৰিচয় বড়ো কছাৰিজ এণ্ড দেয়াৰ কালচাৰ নামৰ দুখৰ গ্ৰন্থও ৰচনা কৰিছিল। বড়োজাতিৰ প্ৰবাদ পুৰুষ ৰূপনাথ ব্ৰহ্মৰ 1968 চনত দেহাৱসান ঘটে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ পঢ়ি দিছো। উত্তৰ পূবৰ আন্তঃগাঁথনি উন্নয়ন আৰু যোগাযোগ সম্পৰ্কীয় কাৰ্যসূচীত অংশগ্ৰহণৰ বাবে কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীৰ আজি শ্বিলং ভ্ৰমণ। ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাৰ 21 জুনত পুনৰ হ'বলগীয়া চিকিৎসা বিজ্ঞানৰ স্নাতক পাঠ্যক্ৰমত নামভৰ্তি পৰীক্ষাৰ বাবে প্ৰৱেশ পত্ৰ মুকলি। ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্টট্ৰেক আদালতত জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত আজি 4গৰাকী লোকৰ সাক্ষ্য গ্ৰহণ প্ৰক্ৰিয়া আৰু স্বাধীনতা সেনানী শ্বহীদ কুশল কোঁৱৰৰ স্মৃতি দিৱস উপলক্ষে ৰাজ্যৰ বিভিন্ন প্ৰান্তত শ্ৰদ্ধা নিবেদন। এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি দিনৰ 1:40 শুনিবলৈ পাব।
1: আকাশবাণী গুৱাহাটীৰ মহাবাহু।
2: আকাশত মেঘে গাজ

0: যে চহৰত লাগে ভয়, বাৰিষাৰ বানত বাটপথ নদী যেন হয়।
1: ঘৰত পানী সোমালে চুইচ কৰিব বন্ধ, বিদ্যুতৰ কামত কেতিয়াও নকৰিব দণ্ড,
0: নলাত যাবৰ প্লাষ্টিক নেপেলাব ভাই, ভাবি চিন্তি ফুটপাথত খোজ দিব মেন হল চাই,
1: হঠাৎ বাঢ়িলে পানী ওখ ঠাইলৈ যাব, বেছি পানীত গাড়ী চলে বিপদ মাতি নলব,
0: মাত্ৰ 6 ইঞ্চি পানীটো মানুহ উটি যায়, বাঢ়নী পানী দেখিলে ঘূৰি অহাটোৱে উপায়,
1: বিজুলী খুঁটাৰ পৰা দূৰতে থাকিব, হাতত এডাল লাঠি লৈহে পানীত নামিব,
0: নিজে সজাগ হৈ থাকিলেহে বাচিব আমাৰ প্ৰাণ, নগৰীয়া বানৰ পৰা হওক সদায় সাৱধান।
2: অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষ চমুকৈ ASDMAৰ দ্বাৰা জনহিতাৰ্থে প্ৰচাৰিত।
3: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু, নিবেদন কৰিছো গীত আৰু গজল অনুষ্ঠানটিৰ। অনুষ্ঠানৰ আৰম্ভণিতে এয়া আলকা ইয়াগনিক।

গীত আৰু গজল অনুষ্ঠানটিৰ ইমানতে অন্ত পৰিল। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এইবাৰ শুনাবলৈ লৈছোঁ সুৰৰ কৰণী অনুষ্ঠানটি। অনুষ্ঠানৰ আৰম্ভণিতে শুনক ৰাণী দেৱীৰ কণ্ঠৰ এটি গীত। গীতৰ কথা আনন্দী দাসৰ।

আনন্দী দাসৰ কথাৰে ৰাণী দেৱীৰ কণ্ঠত গীতটি শুনিলে। এতিয়া শুনক নিৰ্মল মজুমদাৰৰ কণ্ঠৰ এটি গীত, গীতিকাৰ ক্ষীৰদা বিষয়া।

সুৰৰ কৰণী অনুষ্ঠানত ইমান পৰে নিৰ্মল মজুমদাৰৰ কণ্ঠৰ গীতটি শুনিলে। গীতৰ কথা আছিল ক্ষীৰোদা বিষয়াৰ। এইবাৰ শুনক নীলকান্ত হাজৰিকাৰ কথাৰে কুমাৰী নিৰুপমা হাজৰিকাৰ কণ্ঠৰ এটি গীত।

নীলকান্ত হাজৰিকাৰ কথাৰে কুমাৰী নিৰুপমা হাজৰিকাৰ কণ্ঠৰ গীতটি শুনিলে। সুৰকৰণী অনুষ্ঠানত এইবাৰ শুনক কুমাৰী বেণু ভট্টাচাৰ্যৰ কণ্ঠৰ এটি গীত।

শ্রোতাসকলে অনুষ্ঠান শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। সুৰৰ কৰণি অনুষ্ঠানত কুমাৰী পেনু ভট্টাচাৰ্যৰ কণ্ঠৰ গীতটি শুনিলে। এইবাৰ শুনক অমিয় মোহন দাসৰ কণ্ঠৰ এটি গীত।

নির্মল প্রভা বৰদলৈৰ কথাৰে তুলিকা দাসৰ কণ্ঠৰ গীতটি শুনিলে। সুৰৰ কৰণি অনুষ্ঠানত এইবাৰ শুনক বীৰেণ দত্তৰ কণ্ঠৰ এটি গীত। গীতৰ কথা নৱ বৰুৱাৰ।

নববৰুৱাৰ ৰচনাৰে বীৰেণ দত্তৰ কণ্ঠৰ গীতটি শুনিলে। সুৰকৰণী অনুষ্ঠানত এইবাৰ শুনক কুমাৰী উষা বৰদলৈৰ কণ্ঠৰ এটি গীত, গীতিকাৰ ক্ষীৰদা বিষয়া।

0: অংকিতা দাসৰ কণ্ঠৰুটি আধুনিক গীত শুনিলে। শিল্পীৰ সৈতে বাদ্যসংগত কৰিলে তবলাত যতীন চেতিয়াই, গীটাৰত দেৱজিৎ কুমাৰ ব্ৰহ্মই আৰু বাঁহীত পৱন ৰাভাই। শিল্পীৰ কণ্ঠৰ আধুনিক গীত পুনৰ শুনিবলৈ পাব আজি সন্ধিয়া 7:45।
1: আমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ। কথাটো কি?
2: নহব কিয়? হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে।
1: তাৰ মানে?
2: মানেটো হল হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
1: তাত কি হয়?
2: হেৰ নহয় কি, যক্ষ্মা ৰোগ ধৰা পেলোৱা, মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ, সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ। আৰু তোৰ যদি BPL কাৰ্ড আছে তেতিয়াহলেতো গাখীৰতে মহৰ খুটি।
1: মানে
2: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই।
1: তেতিয়াহলে ফুটনি মৰাটো তোৰ এক্তিয়াৰ।
3: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।

এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত শুনক অলক চেটাৰ্জীৰ কণ্ঠত খেয়াল ৰাগ বৃন্দাবনী সারাঙ্গ।

0: শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত অলক চেটাৰ্জীৰ কণ্ঠত ৰাগ বৃন্দাবনী সাৰংগ শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া বাতৰি শুনিবলৈ পাব।
1: বাতৰিৰ সৈতে মই জিন্তি ৰাণী ডেকা। এতিয়াৰ ঘাই ঘাই বাতৰিসমূহ হ'ল, আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইৰাণে যুদ্ধৰ অৱসান ঘটাই হৰ্মুজ প্ৰণালী মুকলি কৰাৰ বাবে চুক্তি চূড়ান্ত কৰিছে। চুক্তি অনুসৰি অহা শুকুৰবাৰে হৰ্মুজ প্ৰণালী মুকলি কৰা হ'ব। দেশৰ মধ্যবিত্ত শ্ৰেণীৰ অভিলাষ পূৰণৰ বাবে কাম কৰিবলৈ চৰকাৰ বদ্ধপৰিকৰ বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। উত্তৰ পূবৰ আন্তঃগাঁথনি আৰু যোগাযোগ সম্পৰ্কীয় গুৰুত্বপূৰ্ণ কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে আজি কেন্দ্ৰীয় মন্ত্ৰী

তিনিটাই শ্বিলঙলৈ আহিব। ফ্ৰান্সৰ এভিয়ানত আজিৰে পৰা হ'বলগীয়া 52 সংখ্যক G7 সন্মিলনৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ হৈছে। আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি অনুষ্ঠিত গ্ৰুপ এফৰ এখন খেলত ছুইডেনে টিউনিছিয়াক 5-1 পৰাস্ত কৰে। আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইৰাণে 107-দিনীয়া যুদ্ধৰ অৱসান ঘটাই হৰ্মুজ প্ৰণালী মুকলি কৰাৰ বাবে এখন চুক্তি চূড়ান্ত কৰিছে। আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে সামাজিক মাধ্যমৰ এটা বাৰ্তাত যোৱা নিশা এই কথা সদৰি কৰি কয় যে এই চুক্তিৰ লগে লগে ইৰাণৰ বন্দৰত আমেৰিকাৰ নৌসেনাৰ অৱৰোধৰ অন্ত পৰিব। ছুইজাৰলেণ্ডত অহা 19 জুনত শান্তি চুক্তিত স্বাক্ষৰ কৰা হ'ব। এই চুক্তিত আনুষ্ঠানিকভাৱে স্বাক্ষৰ কৰাৰ পাছতেই অহা শুকুৰবাৰে হৰ্মুজ প্ৰণালী মুকলি কৰা হ'ব বুলি ট্ৰাম্পে প্ৰকাশ কৰিছে। তেওঁ কয় যে এই চুক্তিয়ে সমগ্ৰ মধ্যপ্ৰাচ্যলৈ শান্তি আৰু নিৰাপত্তা ঘূৰাই আনিব। এই চুক্তিৰ অধীনত ইৰাণৰ পৰমাণু সংবৰ্ধন আৰু 60 দিনৰ ভিতৰত অত্যাধিক সংবৰ্ধিত ইউৰেনিয়াম নিষ্কাশনৰ বিষয়ে আলোচনা কৰাৰ বাবে দুয়োখন দেশক আহ্বান জনোৱা হৈছে। ইৰাণৰ সৰ্বোচ্চ ৰাষ্ট্ৰীয় নিৰাপত্তা পৰিষদে জনোৱা মতে লেবাননকে ধৰি সকলো খণ্ডৰ যুদ্ধ আৰু সামৰিক অভিযান আজি নিশাৰে পৰা স্থায়ীভাৱে অন্ত পৰিব। বিশ্ব নেতাসকলে আমেৰিকা আৰু ইৰাণে তাৎক্ষণিকভাৱে আৰু স্থায়ীভাৱে যুদ্ধবিৰতিৰ বাবে শান্তি চুক্তিৰ ক্ষেত্ৰত সন্মতি প্ৰকাশ কৰাৰ ঘোষণাক আদৰণি জনাইছে। নেতাসকলে এই চুক্তিক অতি গুৰুত্বপূৰ্ণ কূটনৈতিক অগ্ৰগতি বুলি উল্লেখ কৰি কয় যে ইয়াৰ জৰিয়তে পশ্চিম এছিয়াত স্থিৰতা ঘূৰাই অনাত সহায়ক হ'ব। ৰাষ্ট্ৰসংঘৰ সাধাৰণ সচিব এণ্টনিঅ গুটেৰেছেও শান্তি চুক্তিৰ ঘোষণাক আদৰণি জনাইছে। উল্লেখযোগ্য যে আমেৰিকা, ইজৰাইল আৰু ইৰাণৰ মাজৰ সংঘৰ্ষত তেহৰাণৰ কেইবাগৰাকী শীৰ্ষ নেতাই প্ৰাণ হেৰুৱায়। ইয়াৰ ভিতৰত ইৰাণৰ সৰ্বোচ্চ নেতা আয়াতুল্লাহ আলী খামেইনে, সৰ্বোচ্চ ৰাষ্ট্ৰীয় নিৰাপত্তা পৰিষদৰ সচিব আলী লাৰিজানী, ইছলামিক ৰিভলিউচনাৰী গাৰ্ড কপ্ছৰ কামাণ্ডাৰ মহম্মদ পাকপুৰ, প্ৰতিৰক্ষা মন্ত্ৰী আজিজ নাছিৰ য়াদে অন্যতম। দেশৰ মধ্যবিত্ত শ্ৰেণীৰ লোকসকলে ৰাষ্ট্ৰ গঢ়াৰ ক্ষেত্ৰত বিশেষভাৱে বৰঙণি যোগাইছে আৰু NDA চৰকাৰে এই লোকসকলৰ অভিলাষ পূৰণৰ বাবে কাম কৰিবলৈ বদ্ধপৰিকৰ বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীমোদীয়ে কয় যে বিগত দশকটোত প্ৰশাসনৰ কাম কাজ সাধাৰণ লোকৰ জীৱনৰ মান উন্নত কৰাৰ দিশত কেন্দ্ৰীভূত হৈছে। তেওঁ কয় যে চৰকাৰে জনসাধাৰণক সহজে সুযোগ সুবিধা প্ৰদান কৰাৰ লগতে উন্নত আন্তঃগাঁথনি, সুলভ জনসেৱা, ব্যয়সাধ্য চিকিৎসা সেৱা, গুণগত মানসম্পন্ন শিক্ষা, পৰিচ্ছন্ন মহানগৰ গঢ়ি তুলি জনসাধাৰণৰ দৈনন্দিন জীৱনৰ বোজা হ্ৰাস কৰিছে। কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰী আজি উত্তৰ পূবৰ আন্তঃগাঁথনি উন্নয়ন আৰু যোগাযোগ সম্পৰ্কীয় কেইবাটাও গুৰুত্বপূৰ্ণ কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে শ্বিলঙলৈ আহিব। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে শ্বিলঙৰ মকাচিয়াঙৰ লাৰিটি পাৰফৰ্মেন্স কেন্দ্ৰত উত্তৰ পূব ভাৰত আন্তঃগাঁথনি সন্মিলন আৰু প্ৰদৰ্শনী নেইনফ্ৰা উদ্বোধন কৰিব। তেওঁ লগতে এই সন্মিলনত মুখ্য কাৰ্যবাহী বিষয়াসকলৰ ঘূৰণীয়া মেজমেলত অংশ ল'ব। নীতি নিৰ্মাণকাৰী, ঔদ্যোগিক নেতা, বিনিয়োগকাৰী আৰু ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ অংশীদাৰীসকলক একেলগ কৰি আন্তঃগাঁথনিৰ উন্নয়ন, বিনিয়োগৰ সুযোগ আৰু আঞ্চলিক বিকাশৰ আলোচনাৰ বাবে এখন গুৰুত্বপূৰ্ণ মঞ্চ হিচাপে সেৱা আগবঢ়াই আহিছে। দুদিনীয়াকৈ আয়োজন কৰা এই সন্মিলনত মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড কে চাংমাই অংশগ্ৰহণ কৰিব। এই সন্মিলন উত্তৰ পূব ভাৰতৰ আন্তঃগাঁথনিক লৈ সমবেত হোৱা সৰ্ববৃহৎ সন্মিলন হ'ব বুলি আশা কৰা হৈছে। শ্ৰীগাডকাৰীয়ে আজি মেঘালয়ত 3,214 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰিবলগীয়া 6টা ৰাষ্ট্ৰীয় ঘাইপথ প্ৰকল্পৰ আধাৰশিলা স্থাপনৰ উদ্দেশ্যে আয়োজন কৰা এটা অনুষ্ঠানত ভাগ ল'ব। এই প্ৰকল্পই পথ যোগাযোগ ব্যৱস্থা উন্নত কৰাৰ লগতে প্ৰান্তীয় অঞ্চললৈ যোগাযোগৰ সুবিধা তথা মেঘালয়কে ধৰি উত্তৰ পূৰ্বাঞ্চলৰ আৰ্থ সামাজিক বিকাশত অৰিহণা যোগাব বুলি আশা কৰা হৈছে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। অযোধ্যাৰ শ্ৰীৰাম জনমভূমি মন্দিৰত অনুদান আৰু প্ৰসাদৰ ক্ষেত্ৰত হোৱা অপপ্ৰয়োগ সন্দৰ্ভত ৰুজু হোৱা এজাহাৰ আৰু ন্যায়ালয়ৰ নিৰীক্ষণত তদন্ত ব্যৱস্থাৰ নিৰ্দেশনা বিচাৰি উচ্চতম ন্যায়ালয়ত প্ৰতিনিধিত্ব দাখিল কৰা হৈছে। উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ সূৰ্যকান্তক উদ্দেশ্যি অধিবক্তা অনুপ প্ৰকাশ অৱস্থীয়ে এই প্ৰতিনিধিত্ব দাখিল কৰে। ইয়াৰ জৰিয়তে উচ্চতম ন্যায়ালয়ৰ প্ৰত্যক্ষ তত্বাৱধানত ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থা CBIৰ দৰে অগ্ৰণী সংস্থাৰ দ্বাৰা স্বতন্ত্ৰ তদন্তৰ নিৰ্দেশ দিবলৈ আদালতত আহ্বান জনায়।
শ্রীরাম জনমভূমি।

মন্দিরক লৈ শেহতীয়াভাৱে উদ্ভৱ হোৱা ধনৰ অনিয়ম অপব্যৱহাৰ বা হৰলুকি হোৱাৰ বাতৰিয়ে দেশ বিদেশৰ ভক্তসকলৰ মাজত উদ্বেগৰ সৃষ্টি কৰিছে আৰু এই বিষয়টো লাখ লাখ ভক্তৰ আস্থা আৰু বিশ্বাসৰ সৈতে জড়িত বুলি প্ৰতিনিধিত্বত উল্লেখ কৰা হৈছে। এই ঘটনাৰ তদন্তৰ বাবে উত্তৰ প্ৰদেশ চৰকাৰে ইতিমধ্যে বিশেষ তদন্তকাৰী দল গঠন কৰি দিছে কিন্তু বিভিন্ন পক্ষই এই সন্দৰ্ভত প্ৰশ্ন উত্থাপন কৰিছে। প্ৰতিনিধিত্বই দাবী উত্থাপন কৰিছে যে এই ক্ষেত্ৰত এছ আই টি নিজেই পৰ্যাপ্ত নহয়। সাংবিধানিক আদালতৰ তত্বাৱধানত ইয়াৰ তদন্ত নহলে ভক্তিপ্ৰাণ ৰাইজৰ এটা বৃহৎ অংশৰ তদন্তৰ স্বাধীনতাক লৈ সন্দেহৰ অৱকাশ থাকিব। সেয়েহে ন্যায়িক হস্তক্ষেপ বিচাৰি প্ৰতিনিধিত্বই উচ্চতম ন্যায়ালয়ৰ প্ৰত্যক্ষ নিৰীক্ষণত চি বি আইৰ তদন্তৰ নিৰ্দেশ দিবলৈ আহান জনায়। ইয়াৰ লগতে দান কৰা ধন সংৰক্ষণ আৰু সুৰক্ষাৰ ব্যৱস্থা বিশেষকৈ মন্দিৰ কৰ্তৃপক্ষই লাভ কৰা ধন অনুদান সংগ্ৰহ আদিৰ হিচাপ নিকাশ তত্বাৱধান পৰিচালনা আৰু বিতৰণৰ সৈতে জড়িত সকলো দিশ পৰীক্ষা কৰিবলৈ আহান জনাইছে।

0: বুনিয়াদী জীৱন ধাৰণৰ সা সুবিধাসমূহ নাগৰিকৰ বাবে সহজলভ্য কৰি তুলিছে বুলি তেওঁ কয়। তদুপৰি প্ৰধানমন্ত্ৰী আৱাস যোজনাই নাগৰিকৰ নিজাকৈ এটা গৃহ নিৰ্মাণৰ সপোন বাস্তৱায়িত কৰাৰ লগতে আয়ুষ্মান ভাৰত যোজনাই স্বাস্থ্য সুৰক্ষাৰ ক্ষেত্ৰত পৰিৱৰ্তন সাধন কৰিছে বুলি তেওঁ উল্লেখ কৰে। বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতিগৰাকীয়ে কয় যে এনেধৰণৰ পদক্ষেপৰ জৰিয়তে চৰকাৰে মধ্যবিত্ত শ্ৰেণীৰ লোকসকলৰ সবলীকৰণ নিশ্চিত কৰি ভাৰতীয় অৰ্থনীতিলৈ বৃহৎ অৰিহণা যোগাইছে আৰু বিকশিত তথা আত্মনিৰ্ভৰ ভাৰতৰ যাত্ৰা শক্তিশালী কৰি তুলিছে। ফ্ৰান্সৰ এভিয়ানত আজিৰে পৰা হ'বলগীয়া 52 সংখ্যক G7 সন্মিলনৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ হৈছে। আমেৰিকা আৰু ইৰাণে 107-দিনীয়া যুদ্ধৰ অন্ত পেলোৱাৰ বাবে চুক্তি সম্পন্ন কৰাৰ লগতে হৰ্মুজ প্ৰণালী পুনৰ মুকলি কৰাৰ সিদ্ধান্ত লোৱাৰ সময়ত এই সন্মিলন গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে। G7ৰ সদস্য ৰাষ্ট্ৰসমূহে এই সিদ্ধান্তক আদৰণি জনাইছে। এটা উমৈহতীয়া বিবৃতিত ফ্ৰান্স, ব্ৰিটেইন, জাৰ্মানী আৰু ইটালীৰ নেতাসকলে কয় যে চৰ্তহীন আৰু কঠোৰ নীতি নিৰ্দেশনা অবিহনে হৰ্মুজ প্ৰণালী শীঘ্ৰে মুকলি কৰাটো অত্যন্ত প্ৰয়োজনীয় হৈ পৰিছে। উল্লেখযোগ্য যে তিনিদিনীয়াকৈ আয়োজন কৰা এই সন্মিলনত G7 সদস্য ৰাষ্ট্ৰ কানাডা, ফ্ৰান্স, জাৰ্মানী, ইটালী, জাপান, ব্ৰিটেইন আৰু ইউৰোপীয় সংঘই অংশগ্ৰহণ কৰিব। এই সদস্য ৰাষ্ট্ৰসমূহৰ উপৰি ফ্ৰান্সে ভাৰত, ব্ৰাজিল, ইজিপ্ত, কেনিয়া, দক্ষিণ কোৰিয়া, কাটাৰ, ছৌদি আৰব, ছিৰিয়া, ইউক্ৰেইন আৰু সংযুক্ত আৰব আমিৰী ৰাষ্ট্ৰক আউটৰিচ অংশীদাৰ দেশ হিচাপে আমন্ত্ৰণ জনাইছে। ভাৰতে G7 সন্মিলনত অংশীদাৰী দেশ হিচাপে এইবাৰ ত্ৰয়োদশবাৰৰ বাবে অংশগ্ৰহণ কৰিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ এই অনুষ্ঠানত অংশ ল'ব। G7 সন্মিলনত প্ৰধানমন্ত্ৰী মোদীৰ অংশগ্ৰহণে গোলকীয় ভূ ৰাজনীতিত ভাৰতৰ গুৰুত্বপূৰ্ণ ভূমিকাকে সূচাইছে। অৰ্থনৈতিক শক্তি, উন্নয়নশীল বিশ্বৰ মাজত কূটনৈতিক সেতু আৰু ভাৰত প্ৰশান্ত মহাসাগৰীয় খণ্ডত কৌশলগত অংশীদাৰ হিচাপে G7 ৰাষ্ট্ৰগোষ্ঠীৰ বাবে ভাৰত অতি গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে। বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি অনুষ্ঠিত গ্ৰুপ এফৰ এখন খেলত ছুইডেনে টিউনিছিয়াক 5-1 গলৰ ব্যৱধানত পৰাস্ত কৰে। ইপিনে গ্ৰুপ ইৰ এখন খেলত জাৰ্মানীয়ে যোৱা নিশা প্ৰথমবাৰৰ বাবে বিশ্বকাপত অৱতীৰ্ণ হোৱা কুৰাচাওক 7-1 গলৰ ব্যৱধানত পৰাস্ত কৰে। ডালাছত অনুষ্ঠিত নেডাৰলেণ্ডছ আৰু জাপানৰ মাজৰ খেলখন 2-2 গলত ড্ৰ হয়। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ। আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইৰাণে যুদ্ধৰ অৱসান ঘটাই হৰ্মুজ প্ৰণালী মুকলি কৰাৰ বাবে চুক্তি চূড়ান্ত কৰিছে। চুক্তি অনুসৰি অহা শুকুৰবাৰে হৰ্মুজ প্ৰণালী মুকলি কৰা হ'ব। ফ্ৰান্সৰ এভিয়ানত আজিৰে পৰা হ'বলগীয়া 52 সংখ্যক G7 সন্মিলনৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ হৈছে। আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি অনুষ্ঠিত গ্ৰুপ এফৰ এখন খেলত ছুইডেনে টিউনিছিয়াক 5-1 গলত পৰাস্ত কৰে। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 3 বজাত শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। আগবঢ়োৱা হৈছে মেনেজা বেগমৰ কণ্ঠৰ লোকগীত।

0: তোৰ লৰাটোক এতিয়া বহুত সুস্থ দেখা গৈছে।
1: হয়, সঠিক চিকিৎসাই সকলো সলনি কৰি দিলে।
0: পিছে এনে যত্ন ক'ত পালি?
1: গুৱাহাটী ভেটাপাৰাৰ হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
0: অঁ, তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
1: নহয় অ, শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
0: অঁ, সঁচাকৈ বৰ ভাল কথা,
1: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যৎ অতি প্ৰয়োজন।
2: হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান ভেটাপাৰা গুৱাহাটী।
3: শ্রোতাসকলে লোকগীত শুনিছে মেনেজা বেগমৰ কণ্ঠত।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক আঞ্চলিক বাতৰি।
1: এয়া আকাশবাণী গুৱাহাটী। বিয়লি 3 বজাৰ আঞ্চলিক বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী। কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীয়ে আজি কিছু সময় পূৰ্বে শ্বিলঙত উত্তৰ পূবৰ আন্তঃগাঁথনি সন্মিলনত ভাষণ দিয়ে। তেওঁ লগতে উত্তৰ পূবৰ উন্নয়ন আৰু যোগাযোগ সম্পৰ্কীয় এখন প্ৰদৰ্শনী মুকলি কৰে। নিজৰ ভাষণত তেওঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নেতৃত্বত কেন্দ্ৰীয় চৰকাৰে উত্তৰ পূৰ্বাঞ্চলৰ আন্তঃগাঁথনি বিকাশৰ ক্ষেত্ৰত দিয়া গুৰুত্বৰ বিষয়ে উল্লেখ কৰে। শ্ৰীগাডকাৰীয়ে এই সন্মিলনত অংশ লোৱাৰ লগতে মুখ্য কাৰ্যবাহী বিষয়াসকলৰ ঘূৰণীয়া মেজমেলত অংশ ল'ব। এই সন্মিলনে নীতি নিৰ্মাতা, ঔদ্যোগিক নেতা, বিনিয়োগকাৰী আৰু ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ অংশীদাৰীসকলক একেলগ কৰি আন্তঃগাঁথনিৰ উন্নয়ন, বিনিয়োগৰ সুযোগ আৰু আঞ্চলিক বিকাশৰ আলোচনাৰ বাবে এখন গুৰুত্বপূৰ্ণ মঞ্চ হিচাপে সেৱা আগবঢ়াই আহিছে। দুদিনীয়াকৈ আয়োজিত এই সন্মিলনত মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড কে চাংমায়ো অংশগ্ৰহণ কৰিছে। এই সন্মিলন উত্তৰ পূব ভাৰতৰ আন্তঃগাঁথনিক লৈ সমবেত হোৱা সৰ্ববৃহৎ সন্মিলন হ'ব বুলি আশা কৰা হৈছে। শ্ৰীগাডকাৰীয়ে আজি মেঘালয়ত 3,214 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ'বলগীয়া 6টা ৰাষ্ট্ৰীয় ঘাইপথ প্ৰকল্পৰ আধাৰশিলা স্থাপনৰ উদ্দেশ্যে আয়োজিত অনুষ্ঠানতো ভাগ ল'ব। এই প্ৰকল্পই পথ যোগাযোগ ব্যৱস্থা উন্নত কৰাৰ লগতে প্ৰান্তীয় অঞ্চললৈ যোগাযোগৰ সুবিধা তথা মেঘালয়কে ধৰি উত্তৰ পূৰ্বাঞ্চলৰ আৰ্থ সামাজিক বিকাশত অৰিহণা যোগাব বুলি আশা কৰা হৈছে। স্বাধীনতা সেনানী তথা 1942 চনৰ ভাৰত ত্যাগ আন্দোলনৰ শ্বহীদ কুশল কোঁৱৰৰ স্মৃতি দিৱস উপলক্ষে আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত শ্ৰদ্ধা নিবেদন কৰা হৈছে। ভাৰত ত্যাগ আন্দোলনৰ সময়ত গোলাঘাট জিলাৰ সৰুপথাৰত ৰেল দুৰ্ঘটনাৰ সৈতে জড়িত থকাৰ অভিযোগত স্বাধীনতা সেনানীগৰাকীক ব্ৰিটিছ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি মৃত্যুদণ্ডৰ হুকুম দিছিল। 1944 চনৰ আজিৰ দিনটোতে কুশল কোঁৱৰক যোৰহাট কেন্দ্ৰীয় কাৰাগাৰত ফাঁচি দিয়া হৈছিল। অহিংস নীতিৰে স্বাধীনতা আন্দোলনত যোগ দিয়া সেনানীগৰাকী গোলাঘাট জিলা কংগ্ৰেছৰ সম্পাদকৰ দায়িত্বও পালন কৰিছিল। আজি স্মৃতি দিৱস উপলক্ষে অসম মুক্তি যুঁজাৰু সন্মিলনৰ উদ্যোগত আৰু ৰাজ্য চৰকাৰৰ সহযোগত গুৱাহাটীৰ ৰূপনগৰত শ্বহীদ কুশল কোঁৱৰৰ স্মৃতি দিৱসৰ অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই অংশগ্ৰহণ কৰে। মুখ্যমন্ত্ৰীয়ে নিজৰ ভাষণত অসীম দেশপ্ৰেম আৰু আত্মবলিদানৰ অজয় প্ৰতীক শ্বহীদ কুশল কোঁৱৰৰ পুণ্যতিথিত তেখেতলৈ গভীৰ শ্ৰদ্ধা জ্ঞাপন কৰে। তেওঁ কয় যে দেশমাতৃৰ মুক্তিৰ বাবে কুশল কোঁৱৰৰ আত্মোৎসৰ্গৰ গৌৰৱগাথাই আমাৰ জাতীয় চেতনাক চিৰকাললৈ উদ্বুদ্ধ কৰি ৰাখিব। আনহাতে মহানগৰীৰ নেহৰু উদ্যানত আয়োজিত অনুষ্ঠানত বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱা উপস্থিত থাকে। ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্টট্ৰেক আদালতত জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত আজি 4গৰাকী লোকৰ সাক্ষ্য গ্ৰহণ কৰা হৈছে। আজিৰ দিনটোত সাক্ষ্য গ্ৰহণৰ বাবে ৰাহুল গোস্বামী, গৌতম ভট্টাচাৰ্য, ৰাজ গোস্বামী, দীপাংকৰ ঠাকুৰীয়া আদালতত উপস্থিত হৈছে। অৱশ্যে যোৱা 12 জুনত অনুষ্ঠিত শুনানিত সময়ৰ অভাৱৰ বাবে সাক্ষ্য প্ৰদান কৰিব নোৱাৰা সাক্ষীসকলৰো আদালতে আজি সাক্ষ্য লোৱাৰ সম্ভাৱনা আছে।

0: আছে। উল্লেখযোগ্য যে সিংগাপুৰত জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ পাছতে ঘটনাৰ উচিত তদন্ত বিচাৰি ৰাজ্যৰ বিভিন্ন থানাত ভালেসংখ্যক এজাহাৰ দাখিল হৈছিল। যিসকল লোকে এই এজাহাৰ দাখিল কৰিছিল সেইসকল লোকৰে যোৱা 8 জুনৰ পৰা আদালতে সাক্ষ্য গ্ৰহণ প্ৰক্ৰিয়া সম্পন্ন কৰিছে। অহা 20 জুন পৰ্যন্ত এই এজাহাৰ দিয়া লোকসকলৰ আদালতে সাক্ষ্য গ্ৰহণ কৰিব। আমাৰ আগৰ বাতৰিতে কোৱা হৈছে যে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত মুঠ সাক্ষী হৈছে 394 জন। আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইৰাণে 107 দিনীয়া যুদ্ধৰ অৱসান ঘটাই হৰমুজ প্ৰণালী মুকলি কৰাৰ বাবে এখন চুক্তি চূড়ান্ত কৰিছে। আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে সামাজিক মাধ্যমৰ এটা বাৰ্তাত এই কথা সদৰি কৰি কয় যে এই চুক্তিৰ লগে লগে ইৰাণৰ বন্দৰত আমেৰিকাৰ নৌসেনাৰ অৱৰোধৰ অন্ত পৰিব। ছুইজাৰলেণ্ডত অহা 19 জুনত শান্তি চুক্তিত স্বাক্ষৰ কৰা হ'ব। এই চুক্তিত আনুষ্ঠানিকভাৱে স্বাক্ষৰ কৰাৰ পাছতেই অহা শুকুৰবাৰে হৰমুজ প্ৰণালী মুকলি কৰা হ'ব বুলি ট্ৰাম্পে প্ৰকাশ কৰিছে। তেওঁ কয় যে এই চুক্তিয়ে সমগ্ৰ মধ্যপ্ৰাচ্যলৈ শান্তি আৰু নিৰাপত্তা ঘূৰাই আনিব। চুক্তিৰ অধীনত ইৰাণৰ পৰমাণু সংবৰ্ধন আৰু 60 দিনৰ ভিতৰত অত্যাধিক সংবৰ্ধিত ইউৰেনিয়াম নিষ্কাশনৰ বিষয়ে আলোচনা কৰাৰ বাবে দুয়োখন দেশক আহ্বান জনোৱা হৈছে। ইৰাণৰ সৰ্বোচ্চ ৰাষ্ট্ৰীয় নিৰাপত্তা পৰিষদে জনোৱা মতে লেবাননকে ধৰি সকলো খণ্ডৰ যুদ্ধ আৰু সামৰিক অভিযান আজি নিশাৰে পৰা স্থায়ীভাৱে অন্ত পৰিব। বিশ্ব নেতাসকলে আমেৰিকা আৰু ইৰাণে তাৎক্ষণিক আৰু স্থায়ীভাৱে যুদ্ধবিৰতিৰ বাবে শান্তি চুক্তিৰ ক্ষেত্ৰত সন্মতি প্ৰকাশ কৰাৰ ঘোষণাক আদৰণি জনাইছে। নেতাসকলে এই চুক্তিক অতি গুৰুত্বপূৰ্ণ কূটনৈতিক অগ্ৰগতি বুলি উল্লেখ কৰি কয় যে ইয়াৰ জৰিয়তে পশ্চিম এছিয়াত স্থিৰতা ঘূৰাই অনাত সহায়ক হ'ব। ৰাষ্ট্ৰসংঘৰ সাধাৰণ সচিব এণ্টনিঅ গুটেৰেছেও শান্তি চুক্তিৰ ঘোষণাক আদৰণি জনাইছে। উল্লেখযোগ্য যে আমেৰিকা, ইজৰাইল আৰু ইৰাণৰ মাজৰ সংঘৰ্ষত তেহৰাণৰ কেইবাগৰাকী শীৰ্ষ নেতাই প্ৰাণ হেৰুৱায়। বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ আজি অনুষ্ঠিত গ্ৰুপ এফৰ এখন খেলত ছুইডেনে টিউনিছিয়াক 5-1 গ'লৰ ব্যৱধানত পৰাস্ত কৰে। ইয়াৰ পূৰ্বে আজি ভাৰতীয় সময় অনুসৰি পুৱা 4:30 বজাত অনুষ্ঠিত গ্ৰুপ ইৰ এখন খেলত আইভৰি কোষ্টে ইকুৱেডৰক 1-0 গ'লৰ ব্যৱধানত পৰাস্ত কৰে। ইপিনে গ্ৰুপ ইৰ এখন খেলত জাৰ্মানীয়ে যোৱা নিশা প্ৰথমবাৰৰ বাবে বিশ্বকাপত অৱতীৰ্ণ হোৱা কোৰাচাওক 7-1 গ'লৰ ব্যৱধানত পৰাস্ত কৰে। ডালাছত অনুষ্ঠিত নেডাৰলেণ্ডছ আৰু জাপানৰ মাজৰ খেলখন 2-2 গ'লত ড্ৰ হয়। এতিয়া আঞ্চলিক বাতৰি ইমানেই। বিয়লি 4 বজাত মুখ্য বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক অশোক ডেকাৰ কণ্ঠৰ আধুনিক গীত।

0: আৰু এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
1: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
0: কোন ঠাই অ?
1: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
0: তাত হেৰো কি কি সুবিধা পোৱা যায়?
1: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
2: তেন্তে মইও এবাৰ যাব লাগিব।
1: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
3: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
4: শ্ৰোতাসকলে আধুনিক গীত শুনিছে অশোক ডেকাৰ কণ্ঠত।

ইমান পৰে শ্ৰোতাসকলে অশোক ডেকাৰ কণ্ঠৰ আধুনিক গীত শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক নেপালী অনুষ্ঠান।

নমস্কাৰ, আকাশবাণী গুৱাহাটীৰ এতিয়াৰ মুখ্য বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী। আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইৰাণে 107 দিনীয়া যুদ্ধৰ অৱসান ঘটাই হৰমুজ প্ৰণালী মুকলি কৰাৰ বাবে এখন চুক্তি চূড়ান্ত কৰিছে। কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীয়ে আজি কিছু সময় পূৰ্বে শ্বিলঙত উত্তৰ পূবৰ আন্তঃগাঁথনি সন্মিলনত ভাষণ দিয়ে। দেশৰ মধ্যবিত্ত শ্ৰেণীৰ লোকসকলে ৰাষ্ট্ৰ গঢ়াৰ ক্ষেত্ৰত বিশেষভাৱে বৰঙণি যোগাইছে আৰু NDA চৰকাৰে এই লোকসকলৰ অভিলাষ পূৰণৰ বাবে কাম কৰিবলৈ বদ্ধপৰিকৰ বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। স্বাধীনতা সেনানী তথা 1942 চনৰ ভাৰতীয় আন্দোলনৰ শ্বহীদ কুশল কোঁৱৰৰ স্মৃতি দিৱস উপলক্ষে আজি গুৱাহাটীৰ ৰূপনগৰত আয়োজিত অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই অংশগ্ৰহণ কৰে। ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্টট্ৰেক আদালতত জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত আজি 4 গৰাকী লোকৰ সাক্ষ্য গ্ৰহণ কৰা হৈছে। ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই অহা 21 জুনত পুনৰ হ'বলগীয়া চিকিৎসা বিজ্ঞানৰ স্নাতক পাঠ্যক্ৰমত নামভৰ্তিৰ প্ৰৱেশ পৰীক্ষা নীটৰ প্ৰৱেশ পত্ৰ মুকলি কৰিছে। ৰাজ্যৰ লোক নিৰ্মাণ বিভাগৰ অধীনত মুখ্যমন্ত্ৰীৰ উন্নত পকী পথ নিৰ্মাণ আঁচনিৰ জৰিয়তে বৰপেটা বিধানসভা সমষ্টিত বিধায়ক দীপক কুমাৰ দাসে আজি 17টা পথৰ নিৰ্মাণ কাৰ্য শুভাৰম্ভ কৰে। আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি অনুষ্ঠিত গ্ৰুপ এফৰ এখন খেলত ছুইডেনে টিউনিছিয়াক 5-1 গ'লৰ ব্যৱধানত পৰাস্ত কৰে। এতিয়াৰ মুখ্য বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি বুলেটিন বিয়লি 5:15 শুনিবলৈ পাব।

0: বড়ো অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক বিয়লিৰ আঞ্চলিক বাতৰি।
1: এয়া আকাশবাণী গুৱাহাটী বিয়লিৰ আঞ্চলিক বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীৰ উপস্থিতিত শ্বিলঙত উত্তৰ পূব ভাৰত আন্তঃগাঁথনি সন্মিলন আৰু প্ৰদৰ্শনী মুকলি, ভাৰত ত্যাগ আন্দোলনৰ শ্বহীদ কুশল কোঁৱৰৰ স্মৃতি দিৱস উপলক্ষে আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিশেষ কাৰ্যসূচী, ৰাজ্যৰ চাৰিবিধ সাংস্কৃতিক আৰু কাৰুশিল্পজাত সামগ্ৰীলৈ জি আই টেগৰ স্বীকৃতি আৰু ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্ট ট্ৰেক আদালতত জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত আজি তিনিগৰাকী লোকৰ সাক্ষ্য প্ৰদান। কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীয়ে আজি শ্বিলঙত উত্তৰ পূব ভাৰত আন্তঃগাঁথনি সন্মিলন আৰু প্ৰদৰ্শনী মুকলি কৰে। এই সন্মিলনৰ পৰাই কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে 3214 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰিবলগীয়া মেঘালয়ৰ 6টা ৰাষ্ট্ৰীয় ঘাইপথ প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে। এই প্ৰকল্পই পথ যোগাযোগ ব্যৱস্থা উন্নত কৰাৰ লগতে প্ৰান্তীয় অঞ্চললৈ যোগাযোগৰ সুবিধা তথা মেঘালয়কে ধৰি উত্তৰ পূৰ্বাঞ্চলৰ আৰ্থ সামাজিক বিকাশত অৰিহণা যোগাব বুলি আশা কৰা হৈছে। সন্মিলনত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত কেন্দ্ৰীয় চৰকাৰে উত্তৰ পূৰ্বাঞ্চলৰ আন্তঃগাঁথনি বিকাশ ক্ষেত্ৰত দিয়া গুৰুত্বৰ বিষয়ে উল্লেখ কৰে। শ্ৰীগাডকাৰীয়ে কয় যে কেন্দ্ৰীয় চৰকাৰে উত্তৰ পূৰ্বাঞ্চলৰ অৰ্থনৈতিক সম্ভাৱনাৰ পূৰ্ণ ব্যৱহাৰ, আঞ্চলিক সংহতি সুদৃঢ়কৰণ আৰু যুৱ প্ৰজন্ম তথা স্থানীয় প্ৰতিষ্ঠানসমূহৰ বাবে সুযোগ সৃষ্টিৰ উদ্দেশ্যে যোগাযোগ আৰু স্থায়ী আন্তঃগাঁথনি প্ৰসাৰৰ লগতে বিনিয়োগকেন্দ্ৰিক বিকাশত গুৰুত্ব আৰোপ কৰি আহিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দূৰদৰ্শী নেতৃত্বত দ্ৰুত আৰু নিৰাপদ যাত্ৰা সুনিশ্চিত কৰাৰ বাবে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলত বিশ্বমানৰ ঘাইপথ আন্তঃগাঁথনি নিৰ্মাণ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰ বদ্ধপৰিকৰ বুলিও তেওঁ মন্তব্য কৰে। শ্ৰীগাডকাৰীয়ে এই সন্মিলনত মুখ্য কাৰ্যবাহী বিষয়াসকলৰ ঘূৰণীয়া মেজমেলত অংশ লোৱাৰ কথা। এই সন্মিলনে নীতি নিৰ্মাতা, ঔদ্যোগিক নেতা, বিনিয়োগকাৰী আৰু ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ অংশীদাৰীসকলক একেলগ কৰি আন্তঃগাঁথনিৰ উন্নয়ন, বিনিয়োগৰ সুযোগ আৰু আঞ্চলিক বিকাশৰ আলোচনাৰ বাবে এখন গুৰুত্বপূৰ্ণ মঞ্চ হিচাপে সেৱা আগবঢ়াই আহিছে। দুদিনীয়াকৈ আয়োজন কৰা এই সন্মিলনত মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড কে চাংমা আৰু নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেইফিঅ' ৰিঅ'ই অংশগ্ৰহণ কৰে। এই সন্মিলন উত্তৰ পূব ভাৰতৰ আন্তঃগাঁথনিক লৈ সমবেত হোৱা সৰ্ববৃহৎ সন্মিলন হ'ব বুলি আশা কৰা হৈছে। স্বাধীনতা সেনানী তথা 1942 চনৰ ভাৰত ত্যাগ আন্দোলনৰ শ্বহীদ কুশল কোঁৱৰৰ স্মৃতি দিৱস উপলক্ষে আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত শ্ৰদ্ধা নিবেদন কৰা হয়। ভাৰত ত্যাগ আন্দোলনৰ সময়ত গোলাঘাট জিলাৰ সৰুপথাৰত ৰেল দুৰ্ঘটনাৰ সৈতে জড়িত থকাৰ অভিযোগত স্বাধীনতা সেনানীগৰাকীক ব্ৰিটিছ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি মৃত্যুদণ্ডৰ হুকুম দিছিল। 1943 চনৰ আজিৰ দিনটোতে কুশল কোঁৱৰক যোৰহাট কেন্দ্ৰীয় কাৰাগাৰত ফাঁচি দিয়া হৈছিল। অহিংস নীতিৰে স্বাধীনতা আন্দোলনত যোগ দিয়া সেনানীগৰাকী গোলাঘাট জিলা কংগ্ৰেছৰ সম্পাদকৰ দায়িত্বতো আছিল বুলি কোৱা হয়। আজি স্মৃতি দিৱস উপলক্ষে অসম মুক্তি যুঁজাৰু সন্মিলনৰ উদ্যোগত আৰু ৰাজ্য চৰকাৰৰ সহযোগত গুৱাহাটীৰ ৰূপনগৰৰ স্বতন্ত্ৰ সেনানী ভৱনত শ্বহীদ কুশল কোঁৱৰৰ স্মৃতি অনুষ্ঠানত অংশ লৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কয় যে শ্বহীদ কুশল কোঁৱৰ এগৰাকী ব্যক্তিয়েই নহয় বৰং দেশপ্ৰেম, ত্যাগ আৰু অপৰিসীম সাহসৰ জীৱন্ত প্ৰতীক আছিল। তেওঁৰ জীৱনগাথাই আজিও প্ৰতিটো প্ৰজন্মক দেশপ্ৰেমৰ অনন্য অনুপ্ৰেৰণা যোগাই আহিছে। তেওঁ কয় যে দেশমাতৃৰ মুক্তিৰ বাবে কুশল কোঁৱৰৰ আত্মোৎসৰ্গৰ গৌৰৱগাথাই আমাৰ জাতীয় চেতনাক চিৰকাললৈ উদ্বুদ্ধ কৰি ৰাখিব।
2: হাঁহিমুখে আত্ম বলিদান কৰি দেশৰ স্বাধীনতা আন্দোলনক এক নতুন মাত্ৰা আৰু শক্তি প্ৰদান কৰিছিল। কুশল কোঁৱৰ এগৰাকী ব্যক্তিয়েই নাছিল, বৰঞ্চ তেওঁ আছিল দেশপ্ৰেম, ত্যাগ আৰু অপৰিসীম সাহসৰ এক জীৱন্ত প্ৰতীক, যিয়ে আজিও প্ৰতিটো প্ৰজন্মক দেশপ্ৰেমৰ অনন্য প্ৰেৰণা যোগাই আহিছে। 1905 চনৰ 21 মাৰ্চ তাৰিখে তেতিয়াৰ শিৱসাগৰ জিলা, বৰ্তমানৰ গোলাঘাট জিলাৰ ঘিলাধাৰী মৌজাৰ অন্তৰ্গত চাওদাং চাৰিআলিৰ এটা মধ্যবিত্ত পৰিয়ালত এইগৰাকী মহান দেশপ্ৰেমিকৰ জন্ম হৈছিল। পিতৃ সোণাৰাম কোঁৱৰ, মাতৃ কনকেশ্বৰী কোঁৱৰৰ 5ম সন্তান কুশল কোঁৱৰ আছিল আহোম ৰাজবংশৰ বিখ্যাত তুংখুঙীয়া ফৈদৰ বংশধৰ।
1: শ্বহীদ কুশল কোঁৱৰৰ স্মৃতি দিৱস উপলক্ষে গুৱাহাটী মহানগৰীৰ নেহৰু উদ্যানত আয়োজিত অনুষ্ঠানত বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই অংশগ্ৰহণ কৰে। ৰাজ্যৰ চাৰিবিধ সাংস্কৃতিক আৰু কাৰুশিল্পজাত সামগ্ৰীয়ে জি আই টেগ অৰ্থাৎ ভৌগোলিক সূচ্যাংক লাভ কৰিছে। শেহতীয়াকৈ ভৌগোলিক সূচ্যাংক পঞ্জীয়ে মহৰ শিঙৰ পেপা, বাঁহ শিল্প, কাৰ্বি আংলঙৰ হস্ততাঁত শিল্প আৰু দেউৰী সম্প্ৰদায়ৰ হস্ততাঁত শিল্পক

0: স্বীকৃতি প্ৰদান কৰিছে। ইয়াৰ লগে লগে ৰাজ্যৰ থলুৱা কাৰুশিল্প আৰু সাংস্কৃতিক পৰিচয়ৰ বৈচিত্ৰপূৰ্ণ দিশসমূহ উদ্ভাসিত হোৱাত সহায়ক হ'ব। নতুনকৈ ভৌগোলিক সূচ্যাংক লাভ কৰা এই চাৰিবিধ সামগ্ৰীয়ে জনজাতি ঐতিহ্য, সংগীত বিজ্ঞান আৰু প্ৰাকৃতিক সম্পদৰ কাৰুশিল্পৰ বৰ্ণাঢ্য দিশ সামৰি লৈছে। এই স্বীকৃতি লাভৰ প্ৰক্ৰিয়াত ৰাষ্ট্ৰীয় কৃষি আৰু গ্ৰামোন্নয়ন বেংক নাবাৰ্ডৰ অসম শাখাই সহায় কৰিছে। নাবাৰ্ডৰ অসম শাখাৰ মুখ্য প্ৰবন্ধক লোকেন দাসে এই সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত কয় যে ঐতিহ্য সংৰক্ষণৰ গুৰুত্বৰ লগতে কাৰুশিল্পীসকলৰ অৰ্থনৈতিক বহন ক্ষমতা নিশ্চিত কৰাৰ বাবে নাবাৰ্ডে ভৌগোলিক সূচ্যাংক প্ৰমাণ পত্ৰ লাভ প্ৰক্ৰিয়াক সক্ৰিয়ভাৱে সমৰ্থন যোগাই আহিছে। এই স্বীকৃতিয়ে সামগ্ৰীসমূহৰ পৰিচয় আৰু নিৰ্ভৰযোগ্যতাক সুদৃঢ় কৰাই নহয় বৰং ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ইয়াৰ বজাৰ লাভৰ সম্ভাৱনা বৃদ্ধি কৰিব বুলি নাবাৰ্ডৰ অসম শাখাৰ মুখ্য প্ৰবন্ধকগৰাকীয়ে জানিবলৈ দিয়ে। উল্লেখযোগ্য যে নাবাৰ্ডৰ সহযোগত অসমৰ ভৌগোলিক সূচ্যাংক লাভ কৰা সামগ্ৰীৰ সংখ্যা 12লৈ বৃদ্ধি পালে। এই স্বীকৃতি পোৱাৰ ফলত এনে সামগ্ৰীসমূহৰ বিনা অনুমতিত অনুকৰণ আৰু অপব্যৱহাৰৰ বিৰুদ্ধে আইনী সুৰক্ষা দিব পৰা যাব। আপোনালোকে বিয়লি আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্টেগ আদালতত জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত আজি তিনিগৰাকী লোকে সাক্ষ্য প্ৰদান কৰে। আজি সাক্ষ্য গ্ৰহণৰ বাবে ৰাহুল গোস্বামী, ৰাজ গোস্বামী, দীপাংকৰ ঠাকুৰীয়া আদালতত উপস্থিত হয়। এই গোচৰৰ প্ৰথমে এজাহাৰকাৰীসকলক সাক্ষ্য গ্ৰহণৰ বাবে মতা হৈছে বুলি চৰকাৰী অধিবক্তা জিয়াউৰ কামাৰে মন্তব্য কৰে। তেওঁ কয় যে পৰৱৰ্তী পৰ্যায়ত চিকিৎসা বিভাগৰ সাক্ষীসকলক মতা হ'ব। তাৰ পৰৱৰ্তী পৰ্যায়ত ছিংগাপুৰৰ প্ৰৱাসী অসমীয়াসকলৰ সাক্ষ্য লোৱা হ'ব বুলি তেওঁ কয়। এই সন্দৰ্ভত সাংবাদিকসকলৰ আগত অধিবক্তাগৰাকীয়ে এইদৰে কয়।
1: আজি আমাৰ চাৰিজন মাতিছোঁ, তিনিজন এতিয়া সাক্ষাৎদান চলি আছে, থাৰ্ড নম্বৰজন আজি ৰাতিপুৱা আমি আৰম্ভ কৰিছিলোঁ দীপাংকৰ, যাৰ কোৰ্টৰ সাক্ষী নম্বৰ 13 আছিল, আৰু 14 নম্বৰ আছিল ৰাহুল গোস্বামী, তেওঁ যোৰহাটৰ বাৰ এছ'চিয়েশ্যনৰ লয়াৰ হয়। এতিয়া ৰাজ গোস্বামী বোলা সাক্ষীজন চলি আছে, চ' সেইটো কাৰণে এতিয়া ৰাহুল গোস্বামীয়ে যিজন উকিল আছিল তেওঁ যথেষ্টখিনি ভাল সাক্ষী দি গৈছে আৰু চব প্ৰশ্নৰ সঠিক উত্তৰ দিছে। এটা কেচ এটা এষ্টাব্লিছ কৰিব হলে প্ৰথমে এজাহাৰকাৰীৰ ভাৰ্চনখিনি সদায় আগে আহি যাব লাগে, কোনো বান্ধা নিয়ম নাই। এইটো আমাৰ প্ৰসিকিউচনটো আমাৰ এটা ষ্ট্ৰেটেজিক মুভমেণ্ট হিচাপে আমি মেপ এখন ড্ৰ কৰি লৈছোঁ।
0: উল্লেখযোগ্য যে ছিংগাপুৰত জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ পাছতে ঘটনাৰ উচিত তদন্ত বিচাৰি ৰাজ্যৰ বিভিন্ন থানাত ভালেসংখ্যক এজাহাৰ দাখিল হৈছিল। যিসকল লোকে এই এজাহাৰ দাখিল কৰিছিল সেইসকল লোকৰে যোৱা 8 জুনৰ পৰা আদালতে সাক্ষ্য গ্ৰহণ প্ৰক্ৰিয়া সম্পন্ন কৰিছে। অহা 20 জুন পৰ্যন্ত এই এজাহাৰকাৰীসকলৰ আদালতে সাক্ষ্য গ্ৰহণ কৰিব। আমাৰ আগৰ বাতৰিতে কোৱা হৈছে যে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত মুঠ সাক্ষী হৈছে 394 জন। আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইৰাণে 107 দিনীয়া যুদ্ধৰ অৱসান ঘটাই হৰমুজ প্ৰণালী মুকলি কৰাৰ বাবে এখন চুক্তি চূড়ান্ত কৰিছে। এই চুক্তিত আনুষ্ঠানিকভাৱে স্বাক্ষৰ কৰাৰ পাছতে অহা শুকুৰবাৰে হৰমুজ প্ৰণালী মুকলি কৰা হ'ব। আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে সামাজিক মাধ্যমৰ এটা বাৰ্তাত এই কথা সদৰি কৰি কয় যে এই চুক্তিৰ লগে লগে ইৰাণৰ বন্দৰত আমেৰিকাৰ নৌসেনাৰ অৱৰোধৰ অন্ত পৰিব। ছুইজাৰলেণ্ডত অহা 19 জুনত শান্তি চুক্তিত স্বাক্ষৰ কৰা হ'ব। তেওঁ কয় যে এই চুক্তিয়ে সমগ্ৰ মধ্যপ্ৰাচ্যলৈ শান্তি আৰু নিৰাপত্তা ঘূৰাই আনিব। এই চুক্তিৰ অধীনত ইৰাণৰ পৰমাণু সংবৰ্ধন আৰু 60 দিনৰ ভিতৰত অত্যধিক সংবৰ্ধিত ইউৰেনিয়াম নিষ্কাশনৰ বিষয়ে আলোচনা কৰাৰ বাবে দুয়োখন দেশক আহ্বান জনোৱা হৈছে। ইৰাণৰ সৰ্বোচ্চ ৰাষ্ট্ৰীয় নিৰাপত্তা পৰিষদে জনোৱা মতে লেবাননকে ধৰি সকলো খণ্ডৰ যুদ্ধ আৰু সামৰিক অভিযান আজি নিশাৰে পৰা স্থায়ীভাৱে অন্ত পৰিব। বিশ্ব নেতাসকলে আমেৰিকা আৰু ইৰাণে তাৎক্ষণিক আৰু স্থায়ীভাৱে যুদ্ধবিৰতিৰ বাবে শান্তি চুক্তিৰ ক্ষেত্ৰত সন্মতি প্ৰকাশ কৰাৰ ঘোষণাক আদৰণি জনাইছে। নেতাসকলে এই চুক্তিক অতি গুৰুত্বপূৰ্ণ কূটনৈতিক অগ্ৰগতি বুলি উল্লেখ কৰি কয় যে ইয়াৰ জৰিয়তে পশ্চিম এছিয়াত স্থিৰতা ঘূৰাই অনাত সহায়ক হ'ব। ৰাষ্ট্ৰসংঘৰ সাধাৰণ সচিব এণ্টনিঅ' গুটেৰেছেও শান্তি চুক্তিৰ ঘোষণাক আদৰণি জনাইছে। উল্লেখযোগ্য যে আমেৰিকা, ইজৰাইল আৰু ইৰাণৰ মাজৰ সংঘৰ্ষত তেহৰাণৰ কেইবাগৰাকীও শীৰ্ষ নেতাই প্ৰাণ হেৰুৱায়। ইয়াৰ ভিতৰত ইৰাণৰ সৰ্বোচ্চ নেতা আয়াতুল্লাহ আলী খামেনেই, সৰ্বোচ্চ ৰাষ্ট্ৰীয় নিৰাপত্তা পৰিষদৰ সচিব আলী লৰিজানী, ইছলামিক ৰিভলিউচনেৰী গাৰ্ড কৰৰ কামাণ্ডাৰ মহম্মদ পাকপুৰ, প্ৰতিৰক্ষা মন্ত্ৰী আজিজ নাছিৰজাদে অন্যতম। ৰাজ্যৰ লোক নিৰ্মাণ বিভাগৰ জৰিয়তে মুখ্যমন্ত্ৰীৰ উন্নত পকীপথ নিৰ্মাণ আঁচনিৰ অধীনত বৰপেটা সমষ্টিত বিধায়ক দীপক কুমাৰ দাসে আজি 17টা পথৰ নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভ কৰে। ইয়াৰে প্ৰথম কাৰ্যসূচী হিচাপে তেওঁ বৰপেটা চহৰৰ ৰাখালথান আৰু ৰামৰাই ষ্টেডিয়াম সংযোগী 2টা পথৰ নিৰ্মাণ কাৰ্য শুভাৰম্ভ কৰে। এই 17টা পথৰ নিৰ্মাণৰ বাবে সৰ্বমুঠ 8,60,00,000 টকা ধাৰ্য কৰা হৈছে। কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীৰ উপস্থিতিত শ্বিলঙত উত্তৰ পূব ভাৰত আন্তঃগাঁথনি সন্মিলন আৰু প্ৰদৰ্শনী মুকলি। ভাৰতীয় আন্দোলনৰ শ্বহীদ কুশল কোঁৱৰৰ স্মৃতি দিৱস উপলক্ষে আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিশেষ কাৰ্যসূচী। ৰাজ্যৰ 4বিধ সাংস্কৃতিক আৰু কাৰুশিল্পজাত সামগ্ৰীলৈ GI টেগৰ স্বীকৃতি। আৰু ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্টেগ আদালতত

0: জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত আজি তিনিগৰাকী লোকৰ সাক্ষ্য প্ৰদান। এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি সন্ধিয়া 6 বজাত শুনিবলৈ পাব।
1: মিডিয়াম ৱেভৰ 411.5 মিটাৰত 729 কিলোহাৰ্টজত, এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্টজত আৰু নিউজ অন এআইআৰ মোবাইল এপত এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। আমাৰ এতিয়াৰ বিভিন্ন দায়িত্বত আছে ডিউটি ৰুমত জুলি দেৱী, নিয়ন্ত্ৰণ কক্ষত অপূৰ্ব কৃষ্ণ বুঢ়াগোহাঁই, ফটিক চন্দ্ৰ বৰ্মন, ধ্ৰুৱজ্যোতি তালুকদাৰ আৰু আনোৱাৰ আলী, ট্ৰান্সমিটাৰত ধ্ৰুৱজ্যোতি বৰ্মন আৰু আছিফ আহমেদ, এফ এম ট্ৰান্সমিটাৰত কৌস্তভ দাস আৰু ষ্টুডিঅ'ত মই জুৰি মদাহী। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া আগবঢ়াইছোঁ গয়া শ্ৰোতাৰ অনুষ্ঠান। সমূহ গয়া শ্ৰোতাক নমস্কাৰ জনাই আজিৰ অনুষ্ঠান মুকলি কৰিছোঁ। আজিৰ অনুষ্ঠানত আগবঢ়াইছোঁ হাজো অঞ্চলৰ বিজুলীঘাটত বাণীবদ্ধ কৰা এটি অনুষ্ঠান।
2: প্ৰথমতে আপোনাৰ নামটো কওকচোন বাৰু।
3: মোৰ নাম শ্ৰী দিগন্ত দাস।
2: দিগন্ত দাস, আপোনাৰ মা দেউতাৰ নাম কথা কওক।
3: মোৰ দেউতাৰ নাম শ্ৰী শান্তৰাম দাস, মাৰ নাম দৈৱকী দাস।
2: গাঁওখনৰ নাম?
3: গাঁও বিজুলীঘাট চৰাবৰী।
2: চৰাবৰীখন কিমান ডাঙৰ গাঁও?
3: চৰাবৰীখনতো মোটামুটি 1000 ঘৰ মানুহ আছে, মোটামুটি বহুত ডাঙৰ এৰিয়া এটা।
2: চৰাবৰীত যে ক'লে 1000 ঘৰৰ মানুহ আছে, গতিকে বহুত জনসংখ্যা বহুত
3: বহুত বেছি আছে, জনসংখ্যা বহুত বেছি
2: আপোনাৰ। তাৰপিছত আপোনাৰ কি কি ধৰণৰ মানুহ আছে ইয়াতে?
3: আমাৰ ইয়াতে চব অসমীয়া মানুহেই আছে। আমাৰ ইয়াত মোটামুটি যিখিনি আছে আমাৰ এইটো এৰিয়া চৰাবৰী কথা লোপায়নকে মিলি গোটেইখিনি অসমীয়া মানুহ আছে।
2: প্ৰায়ঘৰ মানুহে চাগে খেতি কৰে?
3: প্ৰায় খেতি কৰে আছে, 199 ঘৰে খেতি কৰে। আকৌ আমাৰতে চাকৰি কৰা মানুহতো আমাৰ গাঁৱত নাই, এক ঘৰ নাই, আমাৰ চাকৰি চব খেতি কৰি খাই হাজিৰা কৰে, সেনেকুৱা চলি আছে কিবা এটা খাই মেলি।
2: খেতিৰ মাটিৰটো কেনেকুৱা, মাটিৰ গুণাগুণ?
3: মাটিৰ গুণাগুণটো আমাৰ ইয়াতে সিমান বেয়া নহয়, গোটেই ভালো নহয়, তথাপি জেগা লৈ লৈ ভাল আছে। অলপ চলপ ইফাল সিফাল আৰু সাৰ চাৰ দিব লাগে, খেতি কৰিলে ধান নিদিলে খেতিত সিমান এটা হেৰি নহয়। আগতে মাটিবিলাক ভাল আছিল, কিছু সংখ্যক মানুহে তাৰমানে মাটিটো সাৰ মাৰি নষ্ট কৰি দিছে। একদম মাটি আছে দোৱা পথাৰত, দৈত কাপত খোৱাত অলপ চলপ আছে, ঠিকে
2: তথাপি খেতি হৈ আছে, ভালে
3: খেতি হৈ আছে আছে। এতিয়াও আমি যোৱাবাৰ 18 মোন 20 মোনকৈ বিঘাত কাটছোঁ, জেগালৈ 30 মোনো হৈছে, চাইছে
2: গোটেই বেয়া নহয়,
3: বেয়া নহয়, মোটামুটি কৰিব পাৰিলে ভাল আৰু। যত্ন কৰিব লাগিব, খেতি কৰিলে মানে অলপ লাগে চেষ্টা কৰিব লাগে,
2: খেতি কৰিলে যত্ন কথাটো আহে,
3: যত্ন কৰিবই লাগিব। বোলে খালি ৰুলি ঘন ঘনকৈ দিব দিছে, আলি আলি নেদলি তোৰ খালিৰ কোনো সেই নাই,
2: গতিকে খেতি কৰোঁতে যিখিনি যত্নৰ প্ৰয়োজন সেইখিনি কৰিব লাগিব,
3: সেইখিনি কৰিব লাগিব, সেইখিনি আমাৰ কৰিব লাগিব। বা আজিকালি বহুতেই নাঙল নাই কাৰোবাৰ ঘৰত কিবা নাই, আমাৰ কিন্তু আমাৰ এতিয়াও আছে নাঙল আছে, মোৰ বিধা আছে, খেতিৰ সঁজুলি গোটেইখিনি আছে, ট্ৰেক্টৰ ব্যৱহাৰ কৰি আছোঁ আৰু মই ভাড়াত আনো, আনি মাটি ময়াওঁ,
2: মাটি মৰে ন,
3: মাটি মৰাই লওঁ।
2: কিমান বিঘাত কাম কৰি আছে?
3: মইতো মোটামুটি 18-20 বিঘাত গ'লে খেতি কৰোঁ।
2: এই যে 18-20 বিঘাত আপুনি খেতি কৰি কি ধান দিছে?
3: তাতে ৰঞ্জিত ধান আছে, বাচপিঠি আছে।
2: এই ৰঞ্জিত ধানৰ বীজটো ক'ৰ পৰা আনে?
3: আমি কিনি আনো দোকানৰ পৰা কিনি আনো, কেজি বীজত আপোনাৰ এনে 5 কেজি থাকে, 750 টকালৈ পেকেটটোত, তেনেকুৱাকৈ আমি কিনি
2: আনো। মানে চাৰ্টিফাইড দোকানৰ পৰা কিনি আনে?
3: আমাৰ ইয়াতে দোকান আছে, লোকেল দোকান, ইহঁতে কি কৰে নাজানো। যোৱাবাৰ কিন্তু আমাক বহুত ঠগ দিছে মানুহখিনি, কিছুমানে ধান কাটিব নাপায়,
2: তাৰমানে বীজটোৰ কাৰণে,
3: বীজটোৰ কাৰণে তাৰমানে চব মৰি গৈছে। আমিও যোৱাবাৰ 2-3 বিঘা মাটি কাটিব নোৱাৰিলোঁ, পথাৰখনত প্ৰায় 100-180 বিঘাই কাটিব পৰা নাই, মানে ক'ৰবাত দি 2-1 বিঘা কাটিছে, তাৰমানে বীজটো ঠগাই দিছে দোকানীগিলাখনে।
2: এই কথাটো যে বীজৰ কাৰণে হৈছে কেনেকৈ গম পালে?
3: এইটো বীজৰ কাৰণে মানে আপোনাৰ দোকানীগিলাক সোধা গ'ল, তাৰপিছত পৰীক্ষা পেকেট তাৰমানে আপোনাৰ এখন দোকানৰ পৰা আমি 2 জাতৰ বীজ আনিছোঁ, যিটো জাত জাত বেয়া বেয়া হৈছে, তাৰমানে সেইটো জাতটো কাৰো তাতে খেতি হোৱা নাই,
2: ভালে হোৱা নাই,
3: ভালটো তাৰমানে ভালেই হৈছে, সেইটো জাতৰ বীজটোৰ ক'তো ধান হোৱা নাই। আমাৰ এই পথাৰখন বুলি নহয়, চৰাবৰী বুল্লুটো এইখন দি গোটেইখিনিতে এনেকুৱা হৈছে, বীজ বেয়া, আমাক ঠগাইছে। 700-800 পেকেট লৈছে, লৈ পেলাই আমি কেজি লৈছিল, 1 কেজি ধানত 700-760 টকা এনেকৈ লৈছিল,
2: দামো দামো ঠিকে লৈছে,
3: দামো পূৰা লৈছে, লৈ পেলাই ইহঁতে আমাক এইটো কৰিছে। বহুত খেতিয়কে নানিলাক, 100 বিঘা মাটিৰ 80 বিঘা এই কাটছে, কাটিব পৰা নাই, 20 বিঘা ধানি কাটছে।
2: এই কথাটো কৃষি বিভাগ জনাইছিলে নেকি?
3: নিউজ কৰিছিলোঁ, নিউজ কৰি আকৌ ফলাফল নাপালোঁ আমি।
2: এই যে আপুনি বীজখিনি আনে কিনে, সেই শোধন কৰি লয় নে নলয়?
3: সিহঁতেতো কৈছে এইটো আমাৰ গাত দোষ নাই, কোম্পানীৰ দোষ আছে।
2: এইবাৰ বীজটো চাই চিতি লৈছেনে?
3: এইবাৰতো সিহঁতে কৈছে যে গেৰাণ্টি আছে, সিহঁতে কি কৰে নাজানো। বীজ হেৰি কৰিছোঁ আমি, সিহঁতে কৈছে যে চিন্তা কৰিব নালাগে, যোৱাবাৰৰ দৰে তেনেকুৱা নহয়।
2: এতিয়াতো ডাঙৰ হ'লেই,
3: এতিয়াতো ধান মোটামুটি গোটাব আৰু, এইবাৰ গ'লে গোটাব।
2: আপুনি

0: কি ধান লগালে রঞ্জিত লগালে
1: রঞ্জিত আর বাসমতি অল্প জহা করছে দুই বিঘা মান ঘর খাবার কারণে অল্প লাগে
0: ধানের বাইরে বেলেগ খেতেও লগাইছি না আপনার
1: বেলেগ খেতে মই ধনিয়া করো বেহার করো এবার আর মাকৈ আর আলু করিম বলে ভাবি আছে তারমানে ভাবা তাহলে মাকৈ করিম কবার 30 বিঘা মান আর একটা লগ লইছে মাকৈ নকলি তারমানে বেলেগ খেতে লাভবান হ্যাঁ খেয়াব না মাকৈ তো অল্প লাভ আছে
0: মাকৈ কেউ লাভ হবে
1: মাকৈ আপনার পার বিঘা 10 কুইন্টাল দামো আছে ভাল দাম
0: বজাৰখন আছে
1: সেইকাৰণে ঘৰ 7 টকা মাকৈটোত লাভ আছে সেইকাৰণে অলপ মাকৈ কৰিম বুলি ভাবিছোঁ যোৱাবাৰ আলু কৰিছিলোঁ 20 বিঘা মাটি
0: আলু কেনে পাইছিলে
1: আলু লছ হোৱা নাই আমি লাষ্ট টাইমত অলপ দামটো কমি গ'ল তথাপি আমাৰ লছ হোৱা নাই বেয়া হোৱা নাই ভালেই হৈছে বিঘাত 120 বস্তা 120 বস্তা এনেকুৱা ওলাইছে এবাৰ কমিব মাটিটোৰ বলটো কমি গ'লতো এইবাৰ হয়তো কমিব অলপ
0: বৰষুণৰ পৰিমাণটো ঠিকে আছিলে নে খেতিৰ বাবে এইবাৰ
1: এইবাৰ বৰষুণৰ পৰিমাণটো নাই আমাৰ মাটি 18 বিঘামান চনে ৰল ন শুকান
0: মাটি
1: পৰি গৈছে পানীৰ অভাৱত মই চৰকাৰকো কৈছিলোঁ যে জলসিঞ্চন অফিচে তাৰ ব্যৱস্থা কৰিব লাগে ইতিমধ্যে মই হাজো চাব ডিভিজনতো জনাইছিলোঁ
0: ৰবি শস্যৰ কিবা ব্যৱস্থা
1: এতিয়া কৰিম বুলি ভাবিয়ে আছোঁ আৰু এইটো
0: কি ভাবিছে কি কি ৰুব লাহে লাহে আহিলে আপুনি বতৰ আহিব
1: কবি অলপ কৰিম পালেং শাক এনেকৈ খাই অলপ অলপ কিবা মূলা চোলা অলপ অলপ কৰিম আৰু আর বেশি করবেন না কমকে এলো করবো লাগে
0: এই ধানের হেঁটে করবো না বেলেগ আরো আছে মাটি
1: ধানের হেঁট না বেলেগ মাটি আছে
0: রেডি করেছিল
1: রেডি মানে হাল মারছো দিয়েছি না মানে হাল মারছো
0: আগে পিছে তো করে রবি
1: পিছে আগে পিছে করো
0: কেন কি উৎপাদন পাই
1: নাই ইমান বেয়া নহয় আৰু ভালেই হয় লাগি থাকিব পাৰিলে ভালেই ৰবি শস্যটো নিজে লাগি থাকিব লাগিব ৰাতিপুৱাৰ পৰা গধূলি গ'লে সৰু বাচ্ছা ছোৱালীৰ দৰে কাম কৰিব লাগিব নহ'লে সেই বস্তুটো উঠি নাই বাচ্ছা এটাই যেনেকৈ পালন পালন কৰিব লাগে ৰবি শস্যটো তেনেকুৱা কৰিব লাগে নহ'লে তাৰ হেৰি নহয় ফল নহয় খেতি কৰিলে আপোনাৰ ৰবি শস্য কৰিলে ৰাতিপুৱা উঠি প্ৰথম খেতিৰ ওচৰতে যাব লাগিব বাচ্ছাটাৰ ওচৰত মাকে ৰাতিপুৱা যেনেকৈ যায় খেতিৰ ওচৰত তেনেকুৱা যাব লাগিব তে সেই খেতি তাৰমানে গৃহস্থৰ ফালে চাব বুলি কয়
0: এইবোৰ ভাল কথা ক'লে আপুনি আপুনি নিজে কিমান সময়ত ৰাতিপুৱা কিমান কেতিয়া উঠে
1: মই ৰাতিপুৱা এনেই ৰাতিপুৱা উঠো মোটামুটি 4:10 4:20
0: সূৰ্যোদয়ৰ পিছতে উঠি উঠো
1: উঠি পেলাই অলপ গৰু ছাগল আছে ওলাই মেলি পথাৰত একবাৰ যাওঁ আৰু যাই চাই মিলে কাম নকৰিলেও দুই এডাল বন হ'লেও টানি দিছোঁ দি একবাৰ ঘূৰণি মাৰি চাই আৰু সেয়ে তো ভাল লাগে সেইটো মই সৰুৰ পৰাই মই খেতি বহুত সৰুৰ পৰাই খেতি কৰিছোঁ মই আপোনাৰ আজিৰ তাৰিখ বুলি কৰি আছোঁ তো মই মোটামুটি 13 বছৰমান বয়সতে আমাৰ ডাঙৰ হাউলা গৰু আছিল মই শিং লাগ নাপাওঁ এনেকৈ লৰু পেলাই দিওঁ লৰুডাল পেলাই দিয়াৰ লগে লগে মাথা তলকত দে দিয়াৰ পিছত দৰাখ লগাওঁ মোৰ আছে আপোনাক মই দেখাওঁ মোৰ ভিডিঅ' আছে মই এইবাৰ মহেদি অকল মহেদি মাটি ময়ে মই খেতি কৰিছোঁ
0: মহেদি কৰিছে
1: মহেদি মাটি ময়ে খেতি
0: কৰিছোঁ মহল ক'ৰ পৰা আনিলে
1: মহল ভাড়াত আনিছোঁ মই
0: কেনেকুৱাকৈ ভাড়া লয় মহৰ
1: ভাড়া আপোনাৰ 1 বিঘা মাটিত আপোনাৰ 300 দিব লাগে
0: তাৰমানে ট্ৰেক্টৰৰ ভাড়া মহৰ ভাড়া একে সমানে প্ৰায়
1: একে সমানে কষ্ট হয় কষ্ট কৰিলোঁ ভালকৈ সেই কৰিলে আৰু খেতি তাৰমানে হেৰি নহয় আৰু লছ নহয় মানে নিজে লাগি থাকিব লাগিব কিছুমানে খেতি কৰি খেতিক পিছ দিয়ে সেইখন খেতিৰ কোনো কাম নাই
0: এতিয়া আপোনালোকৰ আপুনি ধৰক এতিয়া যুৱ আপোনাৰ বেছি বয়স হোৱা নাই এতিয়া হয় নহয়
1: মোৰ এতিয়া বয়স 43 চলি
0: আছে বেছি বয়স নহয় 43 বছৰ আপোনাৰ তো আপোনাৰ লগৰ যিসকল আছে যুৱক তেওঁলোকৰ খেতিত লাগিছেনে বাৰু
1: মোৰ লগৰ গোটেইকেইটাই খেতিয়ে কৰে মোটামুটি আমি এনেকৈ আলোচনা কৰি খেতি কৰাৰ এটা হেৰি লৈছোঁ এইবাৰ আৰু আমি 10 জন ল'ৰা লগ লাগি আছোঁ তাৰমানে প্ৰায় এই বড়ো ধানটো আমি তাৰমানে ইটাৰ পৰা প্ৰচেছ কৰি আছোঁ মোটামুটি 200 বিঘামান কৰিম বুলি তাৰমানে এটা আমাৰ আলোচনা চলি আছে এতিয়া কি হয় নাজানো আৰু বতৰ বা সময় হেই ক'ব এইটো কথা
0: 10 জনে একেলগে লগ হৈ পাৰে
1: লগ হৈ কৰিলে অলপ পইচা পাতি ৰেহাই হ'ব ধৰক এতিয়া মোৰো অকলে ইমান পইচা নাপায় আমাৰ নাথাকে
0: 200 বিঘাত আপোনাৰ কিমান উৎপাদন হ'ব পাৰে কিবা
1: 200 বিঘাত আপোনাৰ প্ৰায় বিঘাত মোটামুটি 25 বা 28 মোন ধান হয় এয়া মই নিজে মই দি মাটি মই
0: আপুনি আমাৰ দেখিছোঁ আপোনাৰ সেই যিটো আমাৰ সামাজিক মাধ্যম তাতে আপোনাৰ নিজৰ ভিডিঅ' দিছে নহয় জানো সামাজিক মাধ্যমত মহেদি আপুনি মাটি চহাই আছে নহয় মাটি চহাই আছে পানী পানী দিয়াত কিবা দিগদাৰ হৈছিল নহয় বৰষুণৰ
1: পানী কৰি আছে
0: মেচিনেদি পানী দিছে
1: লগাইছে লগাই পেলাই মই এনেকৈ কৰি
0: আছোঁ এই যে আপুনি এটা ভিডিঅ' হেৰি কৰিলে নিজে তৈয়াৰ কৰি পেলাই আপুনি ছ'চিয়েল মিডিয়াত বা আমাৰ সামাজিক মাধ্যমত দিছে সেইটো এটা আনন্দৰ কথা নহয় জানো
1: সেইটোতো এটা নিজৰ গৌৰৱ এনেকুৱা কাম আজিৰ যুগত দেখা চামে কৰিব নোৱাৰে আমি যিটো কাম কৰোঁ ৰাতিপুৱা কোদালখন লৈ পথাৰত যাব বহুত ল'ৰাই খা নকৰে সেইটো এটা কথা মানুহে কোদাল লৈ কোদাল খাই বা আজিকালি ল'ৰাইটো পথাৰত কোদাল মাৰিব নোৱাৰে আমি কিন্তু এতিয়াও সমানে কামলা বুলি আমি নকওঁ কোনোদিন আমি একচুয়ালি নিজে ঘরের মানুষদের ব্যবহার করে যে দুই চারটা কাম করা মানুষ রাখো।

0: খোৱালৈ একেলগে বহি খাম, যদি পথাৰত খাইছো পথাৰতো একেলগে, ঘৰতো একেলগে খাম। আমি কামলাক কোনোদিন কামলা বুলি ব্যৱহাৰ নকৰোঁ, সেইটো নাই। সি কাম কৰে মানে খাব নাপায় পেলাই কাম কৰে, পইচাও আমি গধূলি যদি পইচা দিব নোৱাৰোঁ, মই কাম কৰা মানুহ নামাতো তাৰমানে। মানে এইটো সৰুৰ পৰা নিয়ম, তাৰমানে মানুহে যদি কাম কৰে আপুনি গধূলি পইচাটো দিলে গাৰ ফাগাৰ মৰে বুলি কয়, যদি নিদিয়ে একো নাখায়, কিন্তু বেয়া লাগে অলপমান। ল'ৰা ছোৱালী গেলি কিবা এটাতো কিবা এটা কিনি নিব লাগিব, গতিকে সেইকাৰণে মই পইচা হাতত লৈহে কামলা লগা নাই, কিন্তু কামলা নালাগে।
1: সেইটো এটা বৰ আপুনি বৰ মানে প্ৰয়োজনীয় কথা ক'লে, যিসকলে ধৰক আপোনাৰ কাম কৰা মানুহ নিজে ৰাখে, নিজৰ খেতি পথাৰত তেওঁলোকে কাম কৰে, তেওঁলোকে যিখিনি মানুহ নিয়ে সেইখিনি সময়মতে সন্ধিয়া দিব পাৰিলে ভাল,
0: সন্ধিয়া দিব পাৰিলে খুবেই ভাল, আনন্দ। সিহঁতৰ ল'ৰা ছোৱালী কিবা দুটা আহিব, কিবা এটা খোৱা বস্তু আনিব, পইচাটো নাপালেতো নানে, পইচা দিয়াৰ পিছত সিহঁতেও বজাৰ কৰি নিব, আৰাম পাই শান্তি পাব। সেইকাৰণে মই কামলা লগালে গধূলি পইচা এটা মানে ৰেডি, নহ'লে কামলা নলগাওঁ মই।
1: এতিয়া আপুনি কৈছে যে আপুনি খেতি পথাৰত যিহেতু সাৰ দিয়ে, সাৰটো ক'ৰ পৰা আনে?
0: সাৰটো দোকানৰ
1: কি কি সাৰ দিয়ে?
0: মই ডি এ পিটো দিওঁ, পটাছ দিওঁ, ইউৰিয়া দিওঁ আৰু আপোনাৰ চুপাৰটো দিওঁ। আপোনাৰ ইউৰিয়া
1: কি কি পৰিমাণত দিয়ে কওকচোন?
0: ইউৰিয়াটো দিয়া যায় গছডাল অলপ শক্তি পাবৰ কাৰণে, বাকী আপোনাৰ পটাছ চুপাৰটো সিয়াৰো কাম কৰে আৰু ডি এ পিটো ফলৰ কাম কৰে। সেই হিচাপে পৰিমাণ আমাৰ ইয়াত অলপ বেছিকৈ দিয়া যায়, পাৰ বিঘাত ইউৰিয়া মোটামুটি 25 কেজিমানকৈ দিয়া যায়, ডি এ পি 10 কেজিমানকৈ দিয়া যায় আৰু এই চুপাৰে পটাছে মিলি পেলাই 5 কেজিমানকৈ দিয়া যায়।
1: আটাইবিলাকে এই ধৰণে ব্যৱহাৰ কৰিছেনে?
0: আটাইবিলাকে কৰে, আমাৰ ইয়াত তাৰমানে সাৰ দিবই লাগিব, গোটেইগিলাই এনেকুৱা ব্যৱহাৰ কৰে।
1: তেনে জৈৱিক সাৰৰ ব্যৱস্থা অকণমান নাই নেকি?
0: নাই নাই।
1: ৰবি শস্যত আপুনি জৈৱিক সাৰ দিব পাৰে?
0: ৰবি শস্যত মই একচুৱেলি সিমান সাৰ ব্যৱহাৰ নকৰোঁ, আমি বিক্ৰী বাকলি বৰ বেছি নকৰোঁ, ঘৰুৱা হিচাপে কৰোঁ, গোবৰ সাৰে ব্যৱহাৰ কৰোঁ। অলপ স্বাস্থ্য বেয়া হৈ হ'লেও খাই মজা আছে, সেইকাৰণে আমি সেনেকৈ কৰোঁ। বাকী মোৰ ওচৰত যিগিলাখানে কৰে সাৰ মাৰে, বহুত দেখাত ভাল দেখে, কিন্তু সেই বস্তুটো নেক্সট দিনা আপোনাৰ পানী ওলাই যায় বা ডিছকালাৰ হয়। আমাৰ এইটো বস্তু দেখাত ডিছকালাৰ হ'লেও খাই মজা আছে।
1: বাকী আপুনি যিখিনি ধান উৎপাদন কৰে এখন বজাৰখন ক'ত আপোনাৰ কিমান দূৰ?
0: চৰকাৰতকৈ আমি 40 টকা কম পাইছো, তাৰমানে ইহঁতে ভাড়া চাৰা মেকআপ কৰি আনি মিলাই লৈছে, 40 টকাকে কম দিছে, বা আমি বেচিব নিয়া নাই আৰু বজাৰত নিলে আমাৰ এইটো খৰচ হ'ব
1: আৰু হাজাৰ খৰচ,
0: সেইকাৰণে মিলাই পেলাই ইয়াতে ঘৰতে দি দিছো। এইবাৰ সিহঁতে দিছে প্ৰায় 200 মোনমান দিছে, মই জুখি মিলি হিচাপ কৰি দিছোঁ, ঘৰৰ পৰাই দিছে। এনে বাকী বেচা চেচা আমাৰ এটা সুবিধা আছে, বেপাৰী ঘৰত আহে, ইমান এটা সেই নাই, কিন্তু খেতিটো কৰা অলপ টান, সেইটো কিন্তু আমাৰ কাৰণে টান নহয়, যিটো নতুন চাম ওলাইছে সিহঁতে কয় ইমান কষ্ট পথাৰত যাব নোৱাৰি, ৰ'দ ৰ'দ যিমানে খাব আপোনাৰ সেনে নিজৰ দেহাৰ কাৰণে ভাল, এক নম্বৰ কথা। আৰু ৰ'দৰ লগত বৰষুণত তেতিয়াতো সেই এটা মজা আছে, আমি কিন্তু আপোনাৰ শাওন মাহৰ বতৰত বৰষুণত জিকি ভাল পাওঁ, সেইটো আমি বৰষুণ যিমানে পথাৰৰ পৰা উঠি নহয় তাৰ মজাটো বেলেগ, যদি কোদালখন লৈ হাতত ওলাই যাব পাৰিছে তাৰ মজা আৰু বহুত বেলেগ। বৰষুণ মাৰি আছে, কোদাল চলি আছে, কোনো দুভাগাৰ আহি নাপায় আৰু এইটো।
1: আপুনিতো এতিয়া আপুনি ধুনীয়াকৈ ভিডিঅ' বনালে নহয় জানো, আৰু আপুনি মই দেখিছোঁ যে আপুনি খুব আনন্দ কৰে মানে খেতি কৰি পেলাই, খুবেই আনন্দিত।
0: পথাৰৰ ফটো ভিডিঅ' গোটেইবিলাক আছে।
1: আজৰি সময়খিনি কেনেকৈ কটায়?
0: আজৰি সময় মানে মোৰ বিশেষকৈ মই কিবা কিবি অলপ চলপ ব্যৱসায় কৰোঁ, ৰাতিপুৱা ফাৰ্ষ্ট টাইম উঠি গৰু ওলাওঁ, তাৰপিছত পথাৰত যাব যায়, আৰু বাবু এটা আছে মোৰ, মাইনাৰটো হায়াৰ ছেকেণ্ডেৰী পৰা ফাৰ্ষ্ট ইয়াৰ, তাক পিজিত থৈছোঁ মই, আৰু বাবুটোক ৰাতিপুৱা স্কুল অনা নিয়া কৰি আৰু পথাৰত যায়, পথাৰৰ পৰা আহি গৰু ছাগল সামৰি মোৰ অলপ কিবা ব্যৱসায় আছে, বাহিৰত ওলাই যায় আৰু 7টা বজাত আহি গৰু ছাগলৰ লগত লাগি যায়।
1: ব্যৱসায়খিনি কৃষিৰ লগত জড়িত নে?
0: কৃষিৰ লগত নাই, মই অলপমান কিবা কিবি
1: বেলেগ ধৰণৰ
0: ব্যৱসায় কিবা নাই, অলপ চলপ ব্যৱসায় চলাৰ কাৰণে উপায় নাই, অকল খেতি কৰি আপুনি নৰে মিলাম আজিকালি, বা মাইনাটোক পৰা খৰচ বহুত লগা হৈছে, বাবুটোকো খৰচ লাগে, অকল খেতি দি মিলাব নোৱাৰে, সেইকাৰণে অলপ
1: কিবা সামাজিক অনুষ্ঠানৰ লগত জড়িত নে?
0: সামাজিক অনুষ্ঠানৰ লগত সেনেকুৱা আমি সময় খুব কম পাওঁ, এনে গাঁৱত এনে আমি অনুষ্ঠান দুই এটা নিজে কৰোঁ আৰু আলোচনা কৰি পেলাই।
1: কি ধৰণৰ
0: বিহু চিহু এনেকৈ কিবা কিবি পাতোঁ আৰু গাঁৱত, আৰু বেলেগ বিশেষ আমি
1: নামঘৰ আদি
0: নামঘৰ আদি এনেকৈ হেৰি কৰোঁ আৰু, বিশেষ আমাৰ সোমাও নাই সেনেকৈ, খোজৰ লগত খোজ মিলাই কিবাকে চলি আছে।
1: ধন্যবাদ, আপুনি বহুতখিনি কথাই ক'লে, আপুনি আমি আশা কৰিছোঁ আপোনাৰ যি কৃষি কৰ্ম সেইটো আপুনি আগবাঢ়ি যাওক আৰু এই বছৰো আপোনাৰ খুব উৎপাদন খুবেই ভাল হওক, আপুনি চেষ্টা কৰিয়ে আছে আপুনি, আপোনাৰ যিখিনি
0: আমাৰ কৰ্ম কৰা দায়িত্ব, ফল দিয়া দায়িত্ব ভগৱানৰ, আমাৰ নহয়। আমি
1: এতিয়া আপুনি যিখিনি প্ৰয়োজনীয় কথা ক'লে, কেইবাটাও অতি গুৰুত্বপূৰ্ণ কথা কৈছে, আমি আশা কৰিছোঁ আপোনাৰ কথাখিনিৰ পৰা যিসকল আমাৰ কৃষক বন্ধু আছে বা নৱপ্ৰজন্ম আছে তেওঁলোকে নিশ্চয় উৎসাহিত হ'ব।

0: ইমানপুৰে শ্ৰোতাসকলে স্বাৱলম্বী কৃষক দিগন্ত দাসৰ সৈতে হোৱা সাক্ষাৎকাৰ শুনিলে। সাক্ষাৎ গ্ৰহণ কৰিলে প্ৰবাল কুমাৰ শৰ্মাই। অনুষ্ঠানটি হাজোৰ বিজুলীঘাটত বাণীবদ্ধ কৰা হ'ল। আমাৰ আজিৰ গয়া শ্ৰোতাৰ অনুষ্ঠানটি ইমানতেই সামৰা হ'ল। কংকিতা ভৰদ্বাজৰ সহযোগত অনুষ্ঠানটিৰ প্ৰযোজনা কৰিলে উৎপল বৰাই।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু অনুষ্ঠান পৰিচিতি।

প্ৰথমে শুনক আজি প্ৰচাৰ হ'বলগীয়া অনুষ্ঠানসূচী সম্পৰ্কে। নিশা 9:30 বজাত ইনলি ফাউণ্ডেশ্যনৰ শিল্পীসকলৰ দ্বাৰা পৰিৱেশিত নাট চিলনী চোৰ, নাটখনি ৰচনা শুভেশ্বৰ দাসৰ, পৰিচালনা মনজিৎ ৰাজখোৱাৰ আৰু প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। 8:02 বজাত পৰিয়াল কল্যাণ অনুষ্ঠানত জাপানীজ এনকেফেলাইটিছ সদৃশ ৰোগ আৰু সজাগতা, এই বিষয়ে ডাক্তৰ হেমেন দাসৰ সৈতে হোৱা এটি সাক্ষাৎকাৰ শুনিবলৈ পাব। সাক্ষাৎ গ্ৰহণ আৰু প্ৰযোজনা সীমান্ত বাৰ্মাৰ। 7:45 বজাত অংকিতা দাসৰ কণ্ঠৰ আধুনিক গীত।

7:05 বৃন্দগান, 7:20 আকৌ শুনোৱা হওক। 7:30 ফিফা বিশ্বকাপ ফুটবল 2026 বতৰা দিল্লী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব। 7:35 পূবালী সুৰ অনুষ্ঠানত মিত্ৰদেৱ তেৰণ আৰু সংগীসকলৰ কণ্ঠৰ কাৰ্বি গীত। নিশা 8:30 অসমীয়া শ্ৰব্য সফুৰাৰ গীতৰ অনুষ্ঠান আৰু 9:00 চিত্ৰগীত।

এতিয়া শুনক কাইলৈ মহাবাহুযোগে প্ৰচাৰ হ'বলগীয়া কেইটিমান অনুষ্ঠানৰ বিষয়ে। নিশা 8:02 খেল আৰু খেলুৱৈ অনুষ্ঠানত ফিফা ৱৰ্ল্ড কাপ ফুটবল 2026ৰ প্ৰথম খণ্ড আলোচনাত ভাগ ল'ব বিধান দাস, গণেশ ৰয় আৰু সুসীম ঘোষে। প্ৰযোজনা প্ৰবাল কুমাৰ শৰ্মাৰ। সন্ধিয়া 6:10 কৃষিজগত অনুষ্ঠানত গ্ৰীষ্মকালত হাঁহ কুকুৰাৰ যতন, এই বিষয়ত ডাক্তৰ শ্বাহজাহান আলী আৰু ডক্টৰ অনিল শইকীয়াৰ সৈতে কথা পাতিব ভাস্কৰজ্যোতি আচাৰ্যই। প্ৰযোজনা উৎপল বৰাৰ। 5:20 চাহ গছৰ মাজে মাজে অনুষ্ঠানত তুলন তাছাৰ স্বৰচিত কবিতা পাঠ আৰু প্ৰতিমা দিগালৰ স্বৰচিত চুটি গল্পপাঠ শুনিবলৈ পাব। আগবঢ়াব অঞ্জু দাসে।

দিনৰ ডেৰ বজাৰ বাদ্য সংগীতৰ অনুষ্ঠানত প্ৰসেনজিক ফাংচুৰ তত্বাৱধানত সুৰ সমলয়। দিনৰ 12:30 বজাৰ আইদেউৰ বোলনি অনুষ্ঠানত বামুনি মৈদাম জ্যোতিনগৰৰ জ্যোতিনগৰ শতদল সাহিত্য সভাৰ সদস্যসকলে পৰিৱেশন কৰা বিচিত্ৰানুষ্ঠান। 12:15 মিনিটৰ মূৰ সংগীত যাত্ৰা অনুষ্ঠানত গুণীন্দ্ৰনাথ ওজাৰ সংগীত যাত্ৰাৰ

0: কাৰ্যসূচী। ডিব্ৰুগড়ত ব্ৰহ্মপুত্ৰৰ পাৰত অবৈধভাৱে ঘৰ সাজি বাস কৰি থকা কেইবাটাও পৰিয়ালৰ বাসগৃহত জিলা প্ৰশাসনৰ উচ্ছেদ অভিযান আৰু ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্টেক আদালতত জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত আজি তিনিগৰাকী লোকৰ সাক্ষ্য প্ৰদান। বিজেপিৰ ৰাজ্য সভাপতি দিলীপ শইকীয়াই আজি শিৱসাগৰত চৰাইদেউ আৰু শিৱসাগৰ জিলা বিজেপিৰ বিশেষ সাংগঠনিক সভাত অংশগ্ৰহণ কৰি দলৰ ভৱিষ্যৎ কাৰ্যসূচীৰ ৰূপৰেখা দাঙি ধৰে। নিৰ্বাচনত লাভ কৰা জনাদেশৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যিকৰ পৰা বুথ পৰ্যায়লৈকে কাৰ্যকৰ্তাসকলোৰে সৈতে মত বিনিময় কৰা হৈছে বুলি তেওঁ সভাত প্ৰকাশ কৰে। দলীয় কাৰ্যকৰ্তাসকলক অধিক সক্ৰিয় কৰাৰ উদ্দেশ্যে দলটোৱে মণ্ডল আৰু জিলা পৰ্যায়ত প্ৰশিক্ষণৰ ব্যৱস্থা কৰিব বুলি তেওঁ কয়। সাংগঠনিক সভাৰ পাছত ৰাজ্যিক সভাপতিগৰাকীয়ে শিৱসাগৰ নগৰৰ কালীপ্ৰসাদ সোঁৱৰণী সভাগৃহত এখন সংবাদমেল সম্বোধন কৰে। প্ৰধানমন্ত্ৰী মোদীৰ 12 বছৰীয়া কাৰ্যকাল উপলক্ষে 10 জুলাইৰ পৰা এলানি কাৰ্যসূচী গ্ৰহণ কৰা হ'ব বুলি তেওঁ সংবাদমেলত প্ৰকাশ কৰে। এই কাৰ্যসূচীসমূহৰ ভিতৰত গছপুলি ৰোপণ, যোগ দিৱস পালন আৰু ৰাইজৰ সৈতে ব্যাপক সংযোগ অভিযান অন্তৰ্ভুক্ত হ'ব বুলি তেওঁ কয়।
1: আমি বিগত বিধানসভা নিৰ্বাচনৰ পাছত অসমৰ জনগণে যি জনাদেশ দিলে বা ব্যাপক জনাদেশ দিলে, ঐতিহাসিক যি আমাৰ সফলতা, সেই সফলতাৰ পিছত আমি আমাৰ দলীয় সংগঠন তৃণমূল পৰ্যায়ত বুথৰ পৰা আৰম্ভ কৰি ৰাজ্যিক স্তৰলৈকে আৰু অধিক জনমুখী শক্তিশালী কৰাৰ বাবে আমি জিলাই জিলাই বা 2-3খন জিলাক সামৰি একোখন বিশেষ সাংগঠনিক বৈঠকৰ আমি আয়োজন কৰিছো। আৰু এই সাংগঠনিক বৈঠকৰ যি আৰম্ভণি আমি উজনি অসমৰ পৰা আৰম্ভ কৰিছো।
0: মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই চৰকাৰী চাকৰি বা পেঞ্চন লাভ নকৰা মুক্তি যুঁজাৰুসকলৰ পৰিয়ালবৰ্গলৈ ৰাজ্য চৰকাৰে সহায় আগবঢ়াব বুলি আশ্বাস প্ৰদান কৰে। কুশল কোঁৱৰৰ স্মৃতি দিৱস উপলক্ষে অসম মুক্তি যুঁজাৰু সন্মিলনৰ উদ্যোগত আৰু ৰাজ্য চৰকাৰৰ সহযোগত আজি গুৱাহাটীৰ ৰূপনগৰৰ স্বতন্ত্ৰ সেনানী ভৱনত শ্বহীদ কুশল কোঁৱৰৰ স্মৃতি অনুষ্ঠানত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে এই আশ্বাস দিয়ে। ডঃ হিমন্ত বিশ্ব শৰ্মাই কয় যে শ্বহীদ কুশল কোঁৱৰ এগৰাকী ব্যক্তিয়েই নহয়, বৰং দেশপ্ৰেম, ত্যাগ আৰু অপৰিসীম সাহসৰ জীৱন্ত প্ৰতীক আছিল। তেওঁৰ জীৱনগাথাই আজিও প্ৰতিটো প্ৰজন্মক দেশপ্ৰেমৰ অনন্য অনুপ্ৰেৰণা যোগাই আহিছে। তেওঁ কয় যে দেশমাতৃৰ মুক্তিৰ বাবে কুশল কোঁৱৰৰ আত্মোৎসৰ্গৰ গৌৰৱগাথাই আমাৰ জাতীয় চেতনাক চিৰকাললৈ উদ্বুদ্ধ কৰি ৰাখিব। ইপিনে মহানগৰীৰ নেহৰু উদ্যানত আয়োজিত অনুষ্ঠানত বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱা উপস্থিত থাকে। স্বাধীনতা সেনানী তথা 1942 চনৰ ভাৰতীয় আন্দোলনৰ শ্বহীদ কুশল কোঁৱৰৰ স্মৃতি দিৱস উপলক্ষে আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত শ্ৰদ্ধা নিবেদন কৰা হৈছে। ভাৰতীয় আন্দোলনৰ সময়ত গোলাঘাট জিলাৰ সৰুপথাৰত ৰেল দুৰ্ঘটনাৰ সৈতে জড়িত থকাৰ অভিযোগত স্বাধীনতা সেনানীগৰাকীক ব্ৰিটিছ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি মৃত্যুদণ্ডৰ হুকুম দিছিল। 1943 চনৰ আজিৰ দিনটোতে কুশল কোঁৱৰক যোৰহাট কেন্দ্ৰীয় কাৰাগাৰত ফাঁচি দিয়া হৈছিল। অহিংস নীতিৰে স্বাধীনতা আন্দোলনত যোগ দিয়া সেনানীগৰাকী গোলাঘাট জিলা কংগ্ৰেছৰ সম্পাদকৰ দায়িত্ব পালন কৰিছিল। ৰাজ্যৰ বিভিন্ন প্ৰান্তত জিলা প্ৰশাসনসমূহে অবৈধ দখলকাৰীৰ বিৰুদ্ধে উচ্ছেদ অভিযান অব্যাহত ৰাখিছে। ডিব্ৰুগড় জিলা প্ৰশাসনে আজি ব্ৰহ্মপুত্ৰৰ পাৰত অবৈধভাৱে ঘৰ সাজি বাস কৰি থকা কেইবাটাও পৰিয়ালৰ বাসগৃহত উচ্ছেদ চলায়। এই অভিযানৰ ফলত অঞ্চলবোৰত সঘনাই সংঘটিত হৈ থকা অসামাজিক কাৰ্যকলাপ আৰু মাদক দ্ৰব্যৰ প্ৰচলন ৰোধ হ'ব বুলি স্থানীয় লোকসকলে আশা প্ৰকাশ কৰিছে। গুৱাহাটী মহানগৰীৰ বৰঝাৰ বিমানবন্দৰৰ সমীপতো আজি জিলা প্ৰশাসনে উচ্ছেদ অভিযান চলায়। প্ৰশাসনে চৰকাৰী ভূমিত অবৈধভাৱে গঢ়ি উঠা প্ৰায় 50খন ব্যৱসায়িক স্থান উচ্ছেদ কৰে। ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্টট্ৰেক আদালতত জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত আজি তিনিগৰাকী লোকে সাক্ষ্য প্ৰদান কৰে। আজি সাক্ষ্য গ্ৰহণৰ বাবে ৰাহুল গোস্বামী, ৰাজ গোস্বামী, দীপাংকৰ ঠাকুৰীয়া আদালতত উপস্থিত হয়। এই গোচৰত প্ৰথমে এজাহাৰকাৰীসকলক সাক্ষ্য গ্ৰহণৰ বাবে মতা হৈছে বুলি চৰকাৰী অধিবক্তা জিয়াউৰ কামাৰে মন্তব্য কৰে। তেওঁ কয় যে পৰৱৰ্তী পৰ্যায়ত চিকিৎসা বিভাগৰ সাক্ষীসকলক মতা হ'ব। তাৰ পৰৱৰ্তী পৰ্যায়ত ছিংগাপুৰৰ প্ৰৱাসী অসমীয়াসকলৰ সাক্ষ্য লোৱা হ'ব বুলিও তেওঁ কয়। এই সন্দৰ্ভত সাংবাদিকসকলৰ আগত অধিবক্তাগৰাকীয়ে এইদৰে
2: আজি আমাৰ 4জন মাতিছো, 3জন এতিয়া সাক্ষাৎদান চলি আছে, 3rd নম্বৰজন আজি ৰাতিপুৱা আমি আৰম্ভ কৰিছিলো দীপাংকৰ, যাৰ কোৰ্টৰ সাক্ষী নম্বৰ 13 আছিল, আৰু 14 নম্বৰ আছিল ৰাহুল গোস্বামী, তেওঁ যোৰহাটৰ বাৰ এছ'চিয়েচনৰ লয়াৰ হয়। এতিয়া ৰাজ গোস্বামী বোলা সাক্ষীজন চলি আছে, চ' সেইটো কাৰণে এতিয়া ৰাহুল গোস্বামীয়ে যিজন উকিল আছিল তেওঁ যথেষ্টখিনি ভাল সাক্ষী দি গৈছে আৰু চব প্ৰশ্নৰ সঠিক উত্তৰ দিছে। এটা কেছ এটা এষ্টাব্লিছ কৰিব হলে প্ৰথমে এজাহাৰকাৰীৰ ভাৰ্চনখিনি সদায় আগে আহি যাব লাগে, কোনো বান্ধা নিয়ম নাই। এইটো আমাৰ প্ৰসিকিউচনটো আমাৰ এটা ষ্ট্ৰেটেজিক মুভমেণ্ট হিচাপে আমি মেপ এখন ড্ৰ কৰি লৈছো।
0: উল্লেখযোগ্য যে ছিংগাপুৰত জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ পাছতে ঘটনাৰ উচিত তদন্ত বিচাৰি ৰাজ্যৰ বিভিন্ন থানাত ভালেসংখ্যক এজাহাৰ দাখিল কৰা হৈছিল, যিসকল

কে এজাহাৰ দাখিল কৰিছিল সেইসকল লোকৰে যোৱা 8 জুনৰ পৰা আদালতে সাক্ষ্য গ্ৰহণ প্ৰক্ৰিয়া সম্পন্ন কৰি আহিছে। অহা 20 জুন পৰ্যন্ত এই এজাহাৰকাৰীসকলৰ আদালতে সাক্ষ্য গ্ৰহণ কৰিব। আমাৰ আগৰ বাতৰিতে উল্লেখ কৰা হৈছে যে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত মুঠ সাক্ষী হৈছে 394 জন। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। ৰাজ্যৰ চাৰিবিধ সাংস্কৃতিক আৰু কাৰুশিল্পজাত সামগ্ৰীয়ে জি আই টেক অৰ্থাৎ ভৌগোলিক সূচাংক লাভ কৰিছে। শেহতীয়াকৈ ভৌগোলিক সূচক পঞ্জীয়ে মহৰ শিঙৰ পেপা, বাঁহ শিল্প, কাৰ্বি আংলঙৰ হস্ততাঁত শিল্প আৰু দেউৰী সম্প্ৰদায়ৰ হস্ততাঁত শিল্পক স্বীকৃতি প্ৰদান কৰিছে। ইয়াৰ লগে লগে ৰাজ্যৰ থলুৱা কাৰুশিল্প আৰু সাংস্কৃতিক পৰিচয়ৰ বৈচিত্ৰপূৰ্ণ দিশসমূহ উদ্ভাসিত হোৱাত সহায়ক হৈ পৰিব। নতুনকৈ ভৌগোলিক সূচাংক লাভ কৰা এই চাৰিবিধ সামগ্ৰীয়ে জনজাতীয় ঐতিহ্য, সংগীত বিজ্ঞান আৰু প্ৰাকৃতিক সম্পদৰ কাৰুশিল্পৰ বৰ্ণাঢ্য দিশ সামৰি লৈছে। এই স্বীকৃতি লাভৰ প্ৰক্ৰিয়াত ৰাষ্ট্ৰীয় কৃষি আৰু গ্ৰামোন্নয়ন বেংক নাবাৰ্ডৰ অসম শাখাই সহায় কৰিছে। নাবাৰ্ডৰ অসম শাখাৰ মুখ্য প্ৰবন্ধক লোকেন দাসে এই সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত কয় যে ঐতিহ্য সংৰক্ষণৰ গুৰুত্বৰ লগতে কাৰুশিল্পীসকলৰ অৰ্থনৈতিক বহন ক্ষমতা নিশ্চিত কৰাৰ বাবে নাবাৰ্ডে ভৌগোলিক সূচাংক প্ৰমাণ পত্ৰ লাভ প্ৰক্ৰিয়াক সমগ্ৰভাৱে সমৰ্থন যোগাই আহিছে। এই স্বীকৃতিয়ে সামগ্ৰীসমূহৰ পৰিচয় আৰু নিৰ্ভৰযোগ্যতা সুদৃঢ় কৰাই নহয় বৰং ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ইয়াৰ বজাৰ লাভৰ সম্ভাৱনা বৃদ্ধি কৰিব বুলি নাবাৰ্ডৰ অসম শাখাৰ মুখ্য প্ৰবন্ধকগৰাকীয়ে প্ৰকাশ কৰে। উল্লেখযোগ্য যে নাবাৰ্ডৰ সহযোগত অসমৰ ভৌগোলিক সূচাংক লাভ কৰা সামগ্ৰীৰ সংখ্যা 12লৈ বৃদ্ধি পালে। এই স্বীকৃতি পোৱাৰ ফলত এনে সামগ্ৰীসমূহৰ বিনা অনুমতিত অনুকৰণ আৰু অপব্যৱহাৰৰ বিৰুদ্ধে আইনী সুৰক্ষা লাভ কৰিব। কামৰূপ মহানগৰ জিলা দুৰ্যোগ প্ৰশমন প্ৰাধিকৰণে ইতিপূৰ্বে ভূমিস্খলন প্ৰৱণ এলেকা হিচাপে চিনাক্ত কৰা 366টা স্থানৰ বাসিন্দাসকলৰ বাবে জৰুৰী সতৰ্কবাণী জাৰি কৰিছে। প্ৰাধিকৰণে এনে স্থানৰ নাগৰিকসকলক আগতীয়াকৈ সাৱধানতা অৱলম্বন কৰাৰ বাবে সামাজিক মাধ্যমৰ জৰিয়তে পাহাৰীয়া অঞ্চলৰ জনসাধাৰণক আহান জনাইছে। বিশেষকৈ নৰকাহুৰ পাহাৰক অন্যতম স্পৰ্শকাতৰ স্থান হিচাপে চিহ্নিত কৰি তাৰ বাসিন্দাসকলক সতৰ্ক হৈ থাকিবলৈ কোৱা হৈছে। দুৰ্যোগ প্ৰশমন বিভাগে চিনাক্ত কৰা অঞ্চলভিত্তিক ভূমিস্খলন প্ৰৱণ স্থানসমূহৰ ভিতৰত ফতাহিলৰ 5টা স্থান, গৰভাংগা 9টা, গোটানগৰৰ 7টা, হেঙেৰাবাৰীৰ 30টা, জালুকবাৰীৰ লংকেশ্বৰৰ 2টা, কাহিলিপাৰাৰ 25টা, কালাপাহাৰৰ 7টা, কামাখ্যা নীলাচলৰ 5টা, খানাপাৰাৰ 30টা, খাৰখুলিৰ 37টা, কইনাধৰৰ 5টা, মালিগাঁৱৰ 8টা, নৱগ্ৰহৰ 6টা, নৰকাহুৰৰ 14টা, নাৰেংগীৰ 31টা, নুনমাটিৰ 40টা, শান্তিপুৰৰ 20টা, হৰণীয়াৰ 5টা, শুক্ৰেশ্বৰৰ 1টা আৰু সোণচালিৰ 77টা স্থান আছে। যিকোনো জৰুৰীকালীন পৰিস্থিতি বা ভূমিস্খলনৰ খবৰ দিবলৈ জিলা দুৰ্যোগ প্ৰশমন বিভাগৰ বিনামূলীয়া নম্বৰ 1077 পোনপটীয়াকৈ যোগাযোগ কৰিবলৈ কোৱা হৈছে। প্ৰশাসনে যিকোনো পৰিস্থিতিৰ মুখামুখি হবলৈ ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনীৰ দলসমূহক সাজু কৰি ৰাখিছে। শোণিতপুৰ জিলা আৰু ছেছন আদালতে আজি 2টাকৈ গোচৰৰ গুৰুত্বপূৰ্ণ ৰায়দান কৰে। ন্যায়াধীশ কৌশিক হাজৰিকাই হত্যাৰ গোচৰত মিলন কৰ্মকাৰ নামৰ এজন লোকক যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কৰে। আনহাতে ধৰ্ষণৰ গোচৰত জিতেন কুমাৰক 4 বছৰৰ সশ্ৰম কাৰাদণ্ড বিহে। অসম প্ৰশাসনিক সেৱাৰ বিষয়া দামোদৰ বৰ্মনে আজি অসম কৃষি বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক হিচাপে যোগদান কৰে। বিশ্ববিদ্যালয়খনৰ উপাচাৰ্যৰ সভাগৃহত আয়োজিত এটি অনুষ্ঠানত উপাচাৰ্যসহ বিশ্ববিদ্যালয় কৰ্তৃপক্ষই পঞ্জীয়কগৰাকীক শুভেচ্ছা জনায়। ৰাজ্যৰ লোক নিৰ্মাণ বিভাগৰ জৰিয়তে মুখ্যমন্ত্ৰীৰ উন্নত পকীপথ নিৰ্মাণ আঁচনিৰ অধীনত বৰপেটা সমষ্টিত বিধায়ক দীপক কুমাৰ দাসে আজি 17টা পথৰ নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভ কৰে। ইয়াৰে প্ৰথম কাৰ্যসূচী হিচাপে তেওঁ বৰপেটা চহৰৰ ৰাখালথান আৰু ৰামৰাই ষ্টেডিয়াম সংযোগী 2টা পথৰ নিৰ্মাণ কাৰ্যৰ উদ্বোধন কৰে। বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াৰ উপস্থিতিত শিৱসাগৰত চৰাইদেউ আৰু শিৱসাগৰ জিলা বিজেপিৰ বিশেষ সাংগঠনিক সভা। ভাৰতীয়াক আন্দোলনৰ শ্বহীদ কুশল কোঁৱৰৰ স্মৃতি দিৱস উপলক্ষে আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিশেষ কাৰ্যসূচী। ডিব্ৰুগড়ত ব্ৰহ্মপুত্ৰৰ পাৰত অবৈধভাৱে ঘৰ সাজি বাস কৰি থকা কেইবাটাও পৰিয়ালৰ বাসগৃহত জিলা প্ৰশাসনৰ উচ্ছেদ অভিযান আৰু ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্ট ট্ৰেক আদালতত জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত আজি 3গৰাকী লোকৰ সাক্ষ্য প্ৰদান। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি বুলেটিন সন্ধিয়া 6:45 নমস্কাৰ।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু কৃষি জগত। সমূহ কৃষক ৰাজ্যলৈ নমস্কাৰ জনাই আজিৰ অনুষ্ঠান মুকলি কৰিছো। আজিৰ অনুষ্ঠানত আগবঢ়াইছো কৃষি আৰু বন্য প্ৰাণীৰ সংঘাতৰ পৰা সহৱস্থানলৈ এই বিষয়ে এটি আলোচনা।
1: কৃষি জগতৰ প্ৰতিজন শ্ৰোতালৈ প্ৰীতি আৰু সম্ভাষণ জনাই আৰম্ভ কৰিবলৈ লৈছো আজিৰ অনুষ্ঠানটি। শ্ৰোতা বন্ধু,

0: কুশলে আছে নিশ্চয়। আজি আমি আপোনালোকৰ মাজলৈ এটি অন্যতম গুৰুত্বপূৰ্ণ আৰু সময় উপযোগী বিষয়বস্তু লৈ আহিবলৈ যত্ন কৰিছোঁ। আজি আমাৰ বিষয়টি হৈছে কৃষি আৰু বন্যপ্ৰাণী সংঘাতৰ পৰা সহৱস্থানলৈ। আজি এই বিষয়ে আলোচনা কৰিবৰ বাবে আমাৰ মাজত উপস্থিত আছে ৰাণীস্থিত পশ্চিম অসম জেনেটিক ৰেঞ্জৰ আঞ্চলিক বন বিষয়া প্ৰিয়ংকা হাতীমতা বাইদেউ। বাইদেউ, আপোনাক স্বাগতম জনাইছোঁ।
1: ধন্যবাদ।
0: আজি আমাৰ মাজত উপস্থিত আছে গুৱাহাটীস্থিত বশিষ্ঠ বন্যপ্ৰাণী সংমণ্ডলৰ আঞ্চলিক বন বিষয়া সুৰশ্ৰী পাটোৱাৰী বাইদেউ। আপোনাক স্বাগতম জনাইছোঁ।
2: ধন্যবাদ।
0: হয়, যিহেতু আমি আজি কৃষি আৰু বন্যপ্ৰাণীৰ বিষয়ে আমি আলোচনা কৰিম, প্ৰথমতে আমি প্ৰিয়ংকা হাতীমতা বাইদেউৰ পৰা জানিব বিচাৰিম যে মানুহ আৰু বন্যপ্ৰাণী সংঘাত বুলি ক'লেনো আমি আচলতে কি বুজি পাওঁ আৰু ইয়াৰ কাৰণসমূহ কি কি, আপুনি অলপমান বুজাই কওকচোন।
1: হয়, মানুহ আৰু বন্যপ্ৰাণী দুয়োটাই প্ৰাকৃতিৰ অংশ হয়, কিন্তু মানুহৰ জনসংখ্যা বৃদ্ধি আৰু বন্যপ্ৰাণী সুৰক্ষা আইনৰ জৰিয়তে বন্যপ্ৰাণীৰো জনসংখ্যা বৃদ্ধি হৈ গৈ আছে, যাৰ ফলত সঘনাই বন্যপ্ৰাণী আৰু মানুহৰ মাজত সংঘাত হোৱা পৰিলক্ষিত হৈছে। যিহেতু জনসংখ্যা বাঢ়িলেও বাসস্থান বৃদ্ধি কৰাটো সম্ভৱ নহয়, গতিকে এই ক্ষেত্ৰত যেতিয়া বন্যপ্ৰাণীয়ে নিজৰ এলেকাৰ পৰা বাহিৰলৈ ওলাই গৈ জনবসতি অঞ্চলত প্ৰৱেশ কৰে তেতিয়াই সংঘাতৰ সৃষ্টি হয়। ইয়াৰ কাৰণসমূহ বিভিন্ন হ'ব পাৰে, যেনে ধৰক নগৰীকৰণৰ ফলত বনাঞ্চল ধ্বংস কৰা হৈছে, যাৰ ফলত বন্যপ্ৰাণী বাসস্থান ধ্বংস হৈছে আৰু বন্যপ্ৰাণীয়ে মানুহ থকা বসতি অঞ্চলত প্ৰৱেশ কৰিছে। দুই নম্বৰতে আহিলে বন্যপ্ৰাণী খাদ্যৰ অভাৱ, যাৰ ফলত খেতিপথাৰলৈ গৈ খাদ্য নষ্ট কৰে বন্যপ্ৰাণীয়ে। তাৰ পাছত আহিছে কৰিডৰ অঞ্চলসমূহ। কৰিডৰ মানে হৈছে বন্যপ্ৰাণী সঘনাই যিবিলাক ৰাস্তাত অহা যোৱা কৰে সেইবিলাকক কৰিডৰ বুলি কোৱা হয়, আৰু সেই কৰিডৰ অঞ্চলসমূহত মানুহে বসতি কৰিবলৈ লৈছে। লগতে যিবিলাক ৰেলৱে লাইনবিলাকতো মানুহে ঘৰ সাজিবলৈ লৈছে, তাৰ ফলত সঘনাই মানুহৰ লগত সংঘাত পৰিলক্ষিত হয়। তদুপৰি অসম হৈছে বানপানী অধ্যুষিত ৰাজ্য, গতিকে বানপানীৰ সময়ত জীৱ জন্তুৱে যেতিয়া বাট পথ হেৰুৱাই পেলাই জনবসতি অঞ্চলত প্ৰৱেশ কৰে তেতিয়া সংঘাতৰ সৃষ্টি হয়। আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কাৰণটো হৈছে আজিকালি মানুহৰ সহনশীলতাৰ অভাৱ। যেতিয়া বন্যপ্ৰাণী মানুহে বসতি কৰা অঞ্চলত প্ৰৱেশ কৰে তেতিয়াই মানুহে ধৰক শিলগুটি দলিওৱা বা বিভিন্ন ধৰণে ভয় ভাবুকিৰ সৃষ্টি কৰা, এইবিলাক কৰাৰ কাৰণে বন্যপ্ৰাণীবিলাকে কি কৰে, ঘৰ ধ্বংস কৰাৰ লগতে খেতি বাতি অনিষ্ট কৰে।
0: হয়, খুব সুন্দৰকৈ আপুনি গোটেই কথাখিনি অৱতাৰণা কৰিলে। এতিয়া মই সুৰশ্ৰী বাইদেউৰ ওচৰলৈ আহিব বিচাৰিছোঁ। মানুহ আৰু বন্যপ্ৰাণী সংঘাতৰ ক্ষেত্ৰত আমাৰ কৃষকসকলে বা সাধাৰণ জনসাধাৰণে আচলতে কেনেকুৱা ধৰণৰ ব্যৱস্থা ল'ব পাৰে বা তেওঁলোক কেনেধৰণে সাৱধান হ'ব পাৰে?
2: হয়, এতিয়া যিহেতু আমি অলৰেডি প্ৰিয়ংকা বাইদেউ ক'লে যে আমি যিটো হিউমেন এনিমেল কনফ্লিক্ট হয় বা বন্যপ্ৰাণী আৰু মানুহৰ মাজত যিটো সংঘাত হয়, তাত যিহেতু এইটো এটা গুৰুত্বপূৰ্ণ সমস্যা, ইয়াত অকল আমাৰ ফৰেষ্ট ডিপাৰ্টমেণ্টৰে বন বিভাগৰেই দায়িত্ব নাথাকে। তাত আমি যিখিনি ক্ষতিগ্ৰস্ত হোৱা মানুহ, কমন পিপল, যিখিনি জেনেৰেল পিপল, তাহাঁতৰ অকণমান দায়িত্ব থাকে। তেওঁলোকৰ দায়িত্ব পোনপ্ৰথমতে আমি যেতিয়া এনেকুৱা ধৰণৰ সংঘাতৰ কথা পাতোঁ তেতিয়া আমি সচৰাচৰতে আচলতে আমি যিটো এটা সচেতনতাৰ অভাৱ যিটো বা ধৰক প্ৰশিক্ষণৰ অভাৱ, তেনেকুৱা ধৰণৰ আমি কথা কিছুমান গুৰুত্ব দিয়া উচিত। সচেতনতা বুলি ক'লে এতিয়া বিভিন্ন মাধ্যমেৰে সচেতনতা হেৰি প্ৰচাৰ কৰা হয়, মানুহে কি কৰিব লাগিব, তেওঁলোকে কেনেদৰে সহায় কৰিব পাৰে আমাৰ বিভাগক। ধৰক এতিয়া মানুহে বনাঞ্চল সংৰক্ষণৰ কাৰণে সহায় কৰিব লাগিব, যেনে আমি ধৰক অবৈধ গছ কটা বা বন ধ্বংস কৰা, তেনেকুৱা ধৰণৰ কামবোৰ বন্ধ হ'ব লাগিব। মানুহে সেইখিনি কথাত গুৰুত্ব দিব লাগিব আৰু নিজেই নকৰিও আনকো আমি সজাগ কৰিব লাগিব মানুহখিনিয়ে, বা ধৰক বন্যপ্ৰাণীক উত্তেজিত নকৰিব লাগিব। যিধৰণে প্ৰিয়ংকা বাইদেউ অলৰেডি ক'লে যে বন্যপ্ৰাণী যিহেতু জনবসতি অঞ্চললৈ সোমাই আহিছে, সেইখিনি সময়ত মানে বহু ক্ষেত্ৰত মানে পৰিলক্ষিত হয় যে মানুহে খুব হাই উৰুমিৰ সৃষ্টি কৰে বিভাগক জনোৱাৰ লগতে তেওঁলোকে কি কৰে, আপোনালোকৰ ধৰক শিলগুটি দলিয়াইছে বুলি কৈছে, বা আজিকালি খুব এটা হেৰি হৈছে যে মানুহ মানে প্ৰশাসন অহাৰ আগতেই তেওঁলোকে বস্তুবোৰ নিজে মেনেজ কৰিবলৈ চেষ্টা কৰে। ধৰক ফোনটো উলিয়াই পিনি ভিডিঅ' কৰিবলৈ ষ্টাৰ্ট কৰিলে, বা ধৰক এটা ঘেৰাও কৰে। চ' সেই যিখিনি বন্যপ্ৰাণী আছে তেওঁলোকে মুভ কৰিবলৈ দিগদাৰি পায়। চ' তেওঁলোকে আমাক এইধৰণে সহায় কৰিব পাৰে বিভাগক, কাৰণ বিভাগৰ যিহেতু আমাৰ প্ৰধান প্ৰব্লেম এটা হৈছে কি আমাৰ মানুহ কম, সেইটো কাৰণে আমাক ধৰক এতিয়া যিখিনি পাব্লিক আছে পাব্লিকৰ খুব প্ৰয়োজন আমাক, তেওঁলোকে এনেকুৱা ধৰণৰ প্ৰব্লেম যেতিয়া সৃষ্টি হয় মানে বন্যপ্ৰাণী হাতীয়ে হওক বা বেলেগ ধৰণৰ

0: ধৰক বনৰীয়া জীৱ জন্তু যদি খেতি পথাৰলৈ সোমাই আহিছে বা জনবসতি অঞ্চললৈ সোমাই আহিছে, তেতিয়া মানুহখিনিয়ে সজাগতাৰ লগতে তেওঁলোকে এটা যিমান পাৰে এটা ছেফ ডিষ্টেন্স মেইনটেইন কৰিব লাগে, যিমান পাৰে আঁতৰলৈ গৈ দূৰৰ পৰা আমাক সহায় সহযোগিতা কৰিব লাগে। লগতে তেওঁলোকে আৰু যিহেতু আমাৰ মই যিহেতু ক'লো যে মানুহ কম আমাৰ ডিপাৰ্টমেণ্টৰ,
1: তেতিয়া
0: যোগাযোগটো কৰিবই লাগে। লগতে আপোনাৰ তথ্য দিয়া, এতিয়া আমাৰ এটা ইনফৰ্মাৰ নেটৱৰ্ক এটা বনিব লাগে, মানে কেনেকুৱা হয় আমাৰ বিভাগক যিখিনি লোকেল মানুহ আছে তেওঁলোকে আমাক ইনফৰ্ম কৰে, এনেকুৱা ধৰণৰ হ'লে তাৎক্ষণিকভাৱে যে তেওঁলোকে আমাক ইনফৰ্ম কৰে। লগতে বিভিন্ন ধৰক এতিয়া কৃষকসকলে তেওঁলোকে কি কৰিব পাৰে, তেওঁলোকে তেওঁলোকৰ যিটো কৃষিৰ পদ্ধতি অকণমান সলনি কৰিব পাৰে, তেওঁলোকে ধৰক বিভিন্ন ধৰণৰ কৃষি অল্টাৰনেটিভ চ'ৰ্চ, যেনে ধৰক যিবোৰে জীৱ জন্তুক মানে আকৰ্ষিত নকৰে তেনেকুৱা ধৰণৰ, যেনে ধৰক এতিয়া জলকীয়াৰ খেতি হওক বা যিবোৰ আমি চিট্ৰাচি ফ্ৰুটছ যিবোৰ আছে ধৰক নেমুজাতীয় বা যিবোৰ কাইটিয়া, তেনেকুৱা ধৰণৰ কিছুমান ক্ৰপছ তেওঁলোকে লগাব পাৰে, যিটোৰ থ্ৰু মানে এলিফেণ্টছ হওক বা তেনেকুৱা ধৰণৰ হাতী হওক বা তেনেকুৱা জীৱ জন্তু যাতে এট্ৰেক্ট নহয় আৰু আঁতৰি থাকে। লগতে আমাৰ বিভাগৰ সৌৰ ফেন্সিঙৰ সুবিধাটোও আছে।
1: খুব সুন্দৰকৈ আপুনি কথাখিনি অৱতাৰণা কৰিছে। এতিয়া আমি সততে শুনি থকা এটা ঘটনা হৈছে বান্দৰৰ উপদ্ৰৱ। আমাৰ অসমৰ বিভিন্ন গাঁওসমূহৰ চুকে কোণে এতিয়া আমি বান্দৰৰ উপদ্ৰৱৰ কথা শুনিবলৈ পাওঁ। বান্দৰৰ উপদ্ৰৱৰ কাৰণে বহু কৃষকে ৰবি শস্যৰ পৰা লাহে লাহে তেওঁলোকে মন আঁতৰাই পেলাই খাৰিফ বা অন্যান্য শস্যৰ ওপৰতে নিৰ্ভৰশীল হৈ থাকিব লগা হৈছে। এই ক্ষেত্ৰত বান্দৰৰ উপদ্ৰৱৰ পৰা বাচিবৰ কাৰণে কৃষকসকলে কেনেধৰণে আগবাঢ়িব পাৰে বা কি কি কাৰ্যপন্থা আছে অলপমান জনাওকচোন।
2: আপুনি এটা অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন কৰিছে। গাঁও অঞ্চলতেই নহয় নগৰ বা আজিকালি প্ৰায়বোৰ অঞ্চলতে বান্দৰৰ উপদ্ৰৱ দেখা পোৱা গৈছে। ই এক ভয়াৱহ পৰ্যায়লৈ গতি কৰিছে। কিন্তু বান্দৰৰ উপদ্ৰৱ ৰোধ কৰিবলৈ যিকোনো এটা উপায়েৰে কেতিয়াও ইয়াক ৰোধ কৰিব নোৱাৰি। ইয়াৰ কাৰণে বিভিন্ন উপায় ল'ব লগা হয়। যেনে ধৰক আমি কিছুমান বান্দৰে নোখোৱা খেতি কৰিব পাৰোঁ, জলকীয়া হওক, আদা, হালধি এইবিলাকৰ খেতি। দুই নম্বৰতে আহিলে আমি কম বিদ্যুৎ চালিত যিবিলাক ফেন্সিং, সেই ফেন্সিঙৰ ব্যৱস্থা কৰিব পাৰি। বান্দৰক ভয় দেখাবৰ কাৰণে কিছুমান মানুহৰ আকৃতিৰ পুতলা, টিন, ড্ৰাম বা ৰিফ্লেক্টিভ টেপ ব্যৱহাৰ কৰিব পাৰি। কিছুমান জৈৱিক উপায় যেনে ধৰক নিম তেল বা জলকীয়াৰ গুড়ি, এইবিলাক যদি বান্দৰ অহা যোৱা কৰা ৰাস্তাত ব্যৱহাৰ কৰা হয় তেতিয়া অহা যোৱাটো কিছু পৰিমাণে কম হয়। আৰু তদুপৰি যিখিনি গাঁৱৰ মানুহ থাকে তেওঁলোকৰ যিটো কমিউনিটি এফৰ্ট, তেওঁলোক একেলগ হৈ পেলাই পহৰা দিয়া কামটো কৰিব পাৰে। লগতে বিকল্প খাদ্য হিচাপে মানে বান্দৰৰ কাৰণে হাবি জংঘলত কিছুমান আমি ফল মূলৰ খেতি কৰিব পাৰোঁ। তদুপৰি ৱাইল্ড লাইফ প্ৰটেকশ্যন এক্ট 1972ৰ আধাৰত বান্দৰৰ ৰিচাৰ্চ মেকাক, যিটো আমাৰ অসমীয়া বান্দৰ, তাক শ্বেডিউল 2 অন্তৰ্ভুক্ত কৰা হৈছে। ইয়াক হত্যা কৰাটো অফেন্স এগেইনষ্ট ৱাইল্ড লাইফ বুলি গণ্য কৰা হয় আৰু ইয়াৰ বাবে জৰিমনাৰ লগতে কাৰাদণ্ড হিচাপত 3-7 বছৰ পৰ্যন্ত জেইল হ'ব পাৰে। বেছি বান্দৰে যদি বেছি অনিষ্ট কৰে তেতিয়াহ'লে তেওঁ মানুহে বন বিভাগৰ অনুমতি লৈ বান্দৰৰ ৰিলোকেশ্যন, যেনে ধৰক বাসস্থান স্থানান্তৰকৰণ বা ষ্টেৰিলাইজেশ্যনৰ ব্যৱস্থা কৰিব পাৰে। কিন্তু স্বেচ্ছাই বান্দৰক হত্যা কৰাটো একেবাৰে অবৈধ।
1: হয়, খুব সুন্দৰকৈ কৈছে। আচলতে আমাৰ কৃষক ৰাইজো এই ক্ষেত্ৰত যথেষ্ট সচেতন হ'ব লগা আছে। আপুনি খুব সুন্দৰকৈ উল্লেখ কৰিলে যে আমি যিখিনি বিকল্প খেতি যেনেকৈ ভূত জলকীয়া বা আমি বিভিন্ন ধৰণৰ কাঁইটীয়া গছসমূহৰ বিষয়ে ক'লে সেইসমূহৰ খেতিলৈ আমি যাব পাৰোঁ, যিসমূহ আচলতে বান্দৰে নিজৰ খাদ্য হিচাপে গ্ৰহণ নকৰে। এতিয়া অন্য এটা সচৰাচৰ শুনি থকা কথা হৈছে হাতীৰ উপদ্ৰৱ। অসম যিহেতু এখন অসমৰ বনাঞ্চলৰ সংখ্যা যথেষ্ট বেছি, তেনে এটা প্ৰেক্ষাপটত অসমত হাতীৰ উপদ্ৰৱৰ কথাও বিভিন্ন সময়ত শুনিবলৈ পোৱা যায়। এই ক্ষেত্ৰত হাতীৰ উপদ্ৰৱৰ পৰা ৰক্ষা পাবৰ বাবে আপোনালোকে কেনেকুৱা ধৰণৰ কাৰ্যপন্থা হাতত ল'ব বা আমাৰ কৃষক ৰাইজক কেনেধৰণে আপোনালোকে আগবাঢ়ি যাবলৈ উপদেশ প্ৰদান কৰিব?
2: হাতী আৰু মানুহৰ সংঘাটো এক এৰাব নোৱাৰা সমস্যা। যেনেদৰে আমি মাহৰ মূৰত বা সপ্তাহত হোটেলত গৈ এসাঁজ খাই আহোঁ, ঠিক তেনেদৰে বন্য জীৱ জন্তুবিলাকেও নিজৰ জেগাৰ পৰা, নিজৰ এলেকাৰ পৰা বাহিৰত মানুহ থকা বসতি অঞ্চলত প্ৰৱেশ কৰে। তাৰ ফলত সঘনাই মানুহৰ লগত সংঘাত পৰিলক্ষিত হয়। গতিকে এই হাতী আৰু মানুহৰ যি সংঘাত, এইটো দিনক দিনে বৃদ্ধি পাবলৈ গৈছে, যিহেতু হাতীৰ সংখ্যাও যথেষ্ট পৰিমাণে বৃদ্ধি পাইছে। এই হাতী মানুহৰ সংঘাত কিছু পৰিমাণে একেবাৰে নিৰ্মূল কৰিব নোৱাৰি আচলতে, কিন্তু কিছু পৰিমাণে ৰোধ কৰিব পাৰি। তাৰ কাৰণে আমি কিছুমান ব্যৱস্থা হাতত ল'ব পাৰোঁ। যেনে ধৰক আমি জনসাধাৰণক, আমাৰ বন বিভাগে জনসাধাৰণক

0: সচেতন আৰু সজাগ কৰিব লাগে যাতে তেওঁলোকে হাতীৰ লগত সহাৱস্থান কৰিব পাৰে। দুই নম্বৰতে আহিলে ইলেক্ট্ৰিক বা ছলাৰ ফেন্সিং। ই এক বিজ্ঞানসন্মত কাৰ্যকৰী ব্যৱস্থা যাৰ দ্বাৰা ইতিমধ্যে বহু পৰিমাণে সংঘাত কম কৰিব পৰা গৈছে। তাৰপাছতে আহিলে ক্ষেত্ৰৰ চাৰিওফালে মৌচাক বা বী হাইভ ফেন্সিং। মৌ পালন কৰিলে কি হয়, হাতীয়ে সাধাৰণতে মৌৰ যিটো কুণকুণনি সেই কুণকুণনিত বহুত বিৰক্তি পায়। লগতে
1: মৌমাখিয়ে আচলতে হাতীৰ আগমনৰ পৰা তেওঁলোকক আঁতৰাই ৰাখে।
0: হয় হয়। তাৰপিছতে আহিছে কাঁইটীয়া কিছুমান গছ, যেনেকে ধৰক নেমু টেঙা খেতি বা জলকীয়াৰ খেতি, এইবিলাক কৰিলে সেই জেগালৈ হাতী প্ৰৱেশ নকৰে। হাতী খেদিবৰ কাৰণে টিন, ড্ৰাম বা চিলি পাউডাৰ, মানে জলকীয়াৰ যিটো গুড়ি, সেইটো ব্যৱহাৰ কৰিব পাৰি। আৰু বিকল্প হিচাপে বন বিভাগে হাতীৰ কাৰণে কিছুমান খাদ্য যেনে ধৰক কুঁহিয়াৰ, কলগছৰ খেতি ইত্যাদি কৰিব পাৰে।
1: হয়, সেই যিখিনি বিকল্প খাদ্যৰ কথা ক'লে সেইখিনি চৰকাৰীভাৱে বন বিভাগে আচলতে তেনেকুৱা ধৰণৰ খেতি কৰি যাতে হাতী বা অন্যান্য জীৱ জন্তুসমূহে খাদ্য লাভ কৰিব পাৰে, যাতে কৃষক ৰাইজৰ খাদ্য শস্যসমূহ অনিষ্ট নকৰি আচলতে তেওঁলোকে তেওঁলোকৰ বাবে প্ৰস্তুত কৰা খাদ্য শস্যসমূহৰ ওপৰতে নিৰ্ভৰ হ'ব পাৰে। গতিকে খুব সুন্দৰ পদক্ষেপৰ বিষয়ে আপুনি উল্লেখ কৰিলে। এতিয়া আমি সচৰাচৰ দেখা পাওঁ যে যিসমূহ বনাঞ্চলৰ প্ৰান্তীয় কৃষক, য'ত বনাঞ্চলৰ কাষত তেওঁলোকে খেতি কৰি জীৱিকা নিৰ্বাহ কৰি আছে, তেওঁলোকৰ ক্ষেত্ৰত বিভিন্ন সময়ত তেওঁলোকৰ পশুধন অথবা বিভিন্ন ধৰণৰ খেতি বাতি অনিষ্ট কৰা দেখা পোৱা যায়। গতিকে তেনে পশুধন বা খেতি বাতি অনিষ্ট কৰা এটা পৰ্যায়ত কৃষকজনে বিভাগৰ পৰা বা প্ৰশাসনৰ পৰা কিবা তেনেকুৱা ধৰণৰ ক্ষতিপূৰণ পোৱাৰ ব্যৱস্থা আছে নেকি, সেই বিষয়ে অলপ জনাওক।
2: হয়, অসমত বন্যপ্ৰাণীৰ ফলত হোৱা যিবোৰ ক্ষতি আছে তাৰ বাবে আমাৰ বিভাগৰ ফালৰ পৰা কিছু ব্যৱস্থা আছে, ক্ষতিপূৰণৰ ব্যৱস্থা কিছু কৰা হৈছে, যিটো বহু সময়ত কি হয় কৃষক সমাজ অৱগতও নহয় বা হয়তো বহুত সময়ত তেওঁলোকে নোপোৱা এচিষ্টেঞ্চৰ বাবে তেওঁলোকে এইবোৰৰ পৰা অকণমান তেওঁলোক আঁতৰি থাকে। হয়, বন বিভাগে এনেকুৱা ধৰণৰ কিছুমান ক্ষতিপূৰণ পৰিচালনা কৰি আহিছে যাতে মানুহে ক্ষতিৰ পিছতো কিছু হ'লেও অন্ততঃ আৰ্থিক সহায় পায়। যেনে ধৰক এতিয়া কেতিয়াবা কি হয়, মানে মানুহ কৃষি লগতে আপোনাৰ ক্ৰপ ডেমেজটো হৈছে, লগতে কি হয় মানুহৰ মৃত্যুও হৈছে, তেনেকুৱা হৈছে। এতিয়া বহু ক্ষেত্ৰত কি হয়, আমাৰ যিখিনি ফৰেষ্ট এৰিয়া আছে, যিখিনি বনাঞ্চল আছে, তাত বহু সময়ত ৰেষ্ট্ৰিকশ্যন থাকে, যোৱাটো নিষেধ থাকে। বহু সময়ত কি হয়, তেনেকৈ যিখিনি পশুধন থাকে তেওঁলোক ধৰক ঘাঁহ খাবলৈ হওক বা চৰিবলৈ হওক তেনেকৈ ৰেষ্ট্ৰিক্টেড এৰিয়াত গুচি যায়। আৰু তেনেকুৱা ক্ষেত্ৰতো কেতিয়াবা তেনেকুৱা ধৰণৰ পশুধন মৃত্যুমুখত পৰে। তেনেকুৱা ক্ষেত্ৰত মৃত্যুৰ ক্ষেত্ৰতো কিছু পৰিয়ালক আৰ্থিক সহায় দিয়া হয়। এনেকুৱা ক্ষেত্ৰত যেতিয়া তেনেকুৱা ক্ৰপ ডেমেজেই হওক বা পশুধনেই ধৰক আপোনাৰ বিনষ্ট হৈছে, তেতিয়া লগে লগে তাৎক্ষণিকভাৱে 24 hours ভিতৰত, এদিনৰ ভিতৰতে দেৰি নকৰি তেওঁলোকে যিটো নিয়াৰেষ্ট যোনটো মানে
1: স্থানীয়
2: বন বিষয়াৰ লগতে মানে যিকোনো ধৰণৰ হয়তো ৰেঞ্জ অফিচ হ'ব পাৰে বা বিট অফিচ হ'ব পাৰে, যিকোনো তেনেকুৱা এজন অফিচাৰক তেওঁলোকে কণ্টেক্ট কৰিব লাগে। আৰু ইয়াতো এটা আপোনাৰ ক্ৰাইটেৰিয়া আছে যে তেওঁলোকে সেই যিমান সোনকালে জনাইছে তাৰপিছত এটা ভেৰিফিকেশ্যন কৰা হয়। ইয়াত বিভিন্ন ধৰণৰ বিভাগ মানে জড়িত হৈ থাকে, তেওঁলোক কোঅৰ্ডিনেট কৰে। যেনে ধৰক এতিয়া আমাৰ বন বিভাগ থাকিবই, লগতে কৃষি বিভাগো থাকিলে, আৰু লগতে আপোনাৰ ভেটেনেৰি ডিপাৰ্টমেণ্টো থাকিব ধৰক এতিয়া যদি পশুধন মৃত্যুমুখত পৰে তেনে ক্ষেত্ৰত। চ' সেনেকুৱা আছে। এতিয়া ফচলৰ কাৰণে তেওঁলোকে কিছু ক্ষতিপূৰণ পায়, লগতে ঘৰ বাৰী যদি আপোনাৰ যেনে আমি দেখিবলৈ পাওঁ ধৰক এই গড়ভঙা অঞ্চলতেই হওক বা এনেকুৱা ধৰণৰ যিখিনি আমাৰ গুৱাহাটীতে যিখিনি আছে, হাতীৰ উপদ্ৰৱ খুব বেছি এইটো কাৰণেই, কাৰণ আমি আগতে আলোচনা কৰি আহিছোঁ যে হাতী হওক বন্যপ্ৰাণীখিনি এতিয়া বৰ্তমান বাসস্থানলৈ গতি কৰিছে, কাৰণ পপুলেশ্যন বাঢ়িছে বা তেওঁলোকৰ হেবিটেটটো ফ্ৰেগমেণ্ট হৈছে, খাদ্য বিচাৰি তললৈ আহে। তেতিয়া আমি মানুহখিনিয়ে কি কৰিব লাগিব, এতিয়া ধৰক এনেকুৱা ধৰণৰ ঘৰ বাৰীও বিনষ্ট হৈছে, এনেকুৱা ক্ষেত্ৰতো তেওঁলোকৰ ধৰক ডিপেণ্ডছ আপন কিমানখিনি ক্ষতি হৈছে তাৰ ওপৰত ভেৰিফিকেশ্যন কৰাৰ পিছত আপোনাৰ খেতি নষ্টই হওক বা পশুধনেই হওক তাৰ ওপৰত ভিত্তি কৰি ডিপেণ্ড কৰে। 10,000ৰ পৰা আদি কৰি আপোনাৰ 4-5 lakh পৰ্যন্ত এককালীন সাহাৰ্য দিয়াৰ কম্পেনচেশ্যন হয়, যিটো ক্ষতিপূৰণ দিয়াৰ এটা ব্যৱস্থা আছে। কিন্তু তেওঁলোকে তাৎক্ষণিকভাৱে বিভাগক জনাব লাগিব,
1: জনাব লাগিব। খুব সুন্দৰকৈ আপুনি আচলতে কথাখিনি ক'লে। এতিয়া আমাৰ আজিৰ আলোচনাৰ মাজতে এটা খুব সুন্দৰ কথা

0: প্ৰেৰণা হৈছিলে যে আমাৰ বন্যপ্ৰাণীসকলৰ বাবে আমি পৃথককৈ বিকল্প খেতি কৰা, সেই বিকল্প খেতিৰ জৰিয়তে বন্যপ্ৰাণীসকলৰ যাতে আমাৰ কৃষক ৰাইজৰ খেতি নষ্ট নকৰাকৈয়ে তেওঁলোকে জীয়াই থাকিব পাৰে, গতিকে সেই দিশত আগবঢ়া। আৰু তাৰ লগত সামঞ্জস্য থকা এটা বিষয় হৈছে যে কৃষি বনানীকৰণ, যে যিসমূহ বনাঞ্চলৰ প্ৰান্তীয় ঠাই আছে সেই ঠাইসমূহত তাৰ কৃষিজাত সামগ্ৰীসমূহৰ লগতে অন্যান্য বজাৰত মূল্য থকা বৃক্ষসমূহ, যিসমূহৰ ধৰি লওক শাল, চেগুন, বনচুম, তিতাচপা এনেকুৱা ধৰণৰ গছসমূহৰ যথেষ্ট বজাৰ মূল্য আছে। গতিকে কৃষি আৰু বন দুয়োটা বিষয়ক একত্ৰিত কৰি কৃষক ৰাইজে আগবাঢ়ি গ'লে তেওঁলোকে কেনেধৰণে আগবাঢ়ি যাব পাৰিব তাৰ বিষয়ে অলপমান জনাওকচোন।
1: কৃষি বনানীকৰণ হৈছে এক লাভজনক আৰু স্থায়ী ব্যৱস্থা। যেতিয়া এজন কৃষকে একেডৰা মাটিতে কৃষি শস্য, বহুমূলীয়া গছ ৰোপণ আৰু পশুপালন কৰে, তেতিয়া তেওঁ কি হয়, ধীৰে ধীৰে স্বাৱলম্বী হ'বলৈ ধৰে। ই এক কম খৰচী আৰু বহুমুখী আয় ল'ব পৰা এক ব্যৱস্থা, আৰু লগতে ই পৰিৱেশ সুৰক্ষিত কৰে। ধৰি লওক, এডৰা মাটিত এজন কৃষকে আম গছ, শাক পাচলি আৰু পশুধন একেলগে পালন কৰিছে, তো তেওঁ তাৰ ফলত কি হ'ব, যদি তেওঁৰ এটা খেতি লোকচানো হয় তেতিয়াহ'লে আনটো কিন্তু লাভ হ'ব। এই পদ্ধতিৰ জৰিয়তে বছৰৰ সকলো সময়তে আয় পাব পাৰে। যেনে ধৰক, শস্য মৌচুমী হ'লেও গছ গছনি বা পশুধনৰ পৰা বছৰি আয় লাভ কৰিব পাৰে এজন কৃষকে। লগতে ই এক কম খৰচী আৰু মাটিৰ উৰ্বৰা শক্তি বৃদ্ধি কৰিব পৰা পদ্ধতি। দীৰ্ঘম্যাদী বিনিয়োগ কৰিব পাৰে, যেনে ধৰক কিছুমান মূল্যৱান গছ, শাল, চেগুন, গমাৰি ইত্যাদি ৰোপণৰ ফলত তেওঁলোকে দীৰ্ঘম্যাদী বিনিয়োগ কৰিব পাৰে। তদুপৰি এই পদ্ধতিৰ জৰিয়তে গছৰ সংখ্যা বাঢ়ে, বন্যপ্ৰাণীৰ কাৰণে বাসস্থানৰ সৃষ্টি হয় আৰু ই জলবায়ু পৰিৱৰ্তনৰ প্ৰত্যক্ষভাৱে প্ৰভাৱ পেলায়।
0: হয়, খুব সুন্দৰকৈ আপুনি কথাখিনি অৱতাৰণা কৰিছে। এতিয়া আমাৰ ধৰি লওক এজন সচৰাচৰ কৃষকে তেওঁ ভাবিছে যে তেওঁ বনাঞ্চলৰ ওচৰত তেওঁ যিহেতু খেতি বাতি কৰি জীৱিকা নিৰ্বাহ কৰি আছে, তেওঁ বিভিন্ন উন্নত জাতৰ বৃক্ষসমূহ তেওঁ ৰোপণ কৰিব বিচাৰিছে, তেওঁ কেনেধৰণে আগবাঢ়িব, তেওঁ প্ৰথমতে কাৰ লগত যোগাযোগ কৰিব, আৰু উচ্চ মানদণ্ডৰ উচ্চ ক্ষমতা সম্পন্ন এই গছসমূহৰ যিসমূহ পুলি, সেই পুলিসমূহ তেওঁলোকে ক'ত পাব তাৰ বিষয়ে অলপমান জনাওকচোন।
1: বন বিভাগৰ ওচৰত আচলতে যিবিলাক নাৰ্চাৰী থাকে, সেই নাৰ্চাৰীবিলাকত আমাৰ উন্নত মানদণ্ডৰ গছপুলি থাকেই। গতিকে যেতিয়া এজন কৃষকে সেই গছপুলিখিনি পাবলৈ বিচাৰে, তেওঁলোকে আবেদন কৰিলে হয় স্থানীয় বন বিভাগক, বন বিষয়াক তেওঁলোকে যদি আবেদন কৰে, তেওঁলোকে বিনামূলীয়াকৈ এই গছপুলিসমূহ লাভ কৰিব পাৰে।
0: হয়, ইয়াৰ ক্ষেত্ৰত কিবা প্ৰশিক্ষণৰ ব্যৱস্থা আছে নেকি, কৃষকসকলে কেনেধৰণে সেই কৃষিৰ লগতে উন্নত পদ্ধতিৰে তেওঁলোকে উন্নত মানসম্পন্ন বৃক্ষসমূহ ৰোপণ কৰিবৰ কাৰণে কিবা প্ৰশিক্ষণৰ ব্যৱস্থা আছে নেকি, আপোনালোকে আপোনালোকৰ বিভাগৰ পৰা তেনেকুৱা ধৰণৰ কিবা প্ৰশিক্ষণৰ ব্যৱস্থা আছে নেকি? ধৰি লওক কিবা সংস্থা আছে, বিভিন্ন ধৰণৰ আপোনালোকৰ ট্ৰেইনিং ইনষ্টিটিউটসমূহ আছে, প্ৰশিক্ষণ প্ৰতিষ্ঠানসমূহ আছে, তিনিচুকীয়াতো প্ৰশিক্ষণ প্ৰতিষ্ঠান আছে, হয়তো আমাৰ গুৱাহাটীতো বিভিন্ন ধৰণৰ প্ৰশিক্ষণ প্ৰতিষ্ঠান আছে, সেইসমূহৰ জৰিয়তে কৃষকে প্ৰশিক্ষণ লাভ কৰিব পাৰে নেকি যদি কোনোবা কৃষক ইচ্ছুক হয়?
1: আচলতে আমাৰ যিবিলাক ইক' ডেভেলপমেণ্ট কমিটি বনোৱা যায় আমাৰ বন বিভাগৰ জৰিয়তে, তেওঁলোকে গাঁৱৰ মানুহখিনিক এই ক্ষেত্ৰত অন্তৰ্ভুক্ত কৰে গছপুলি ৰোপণ বা বনানীকৰণৰ কাৰণে। এই ক্ষেত্ৰত সেই স্থানীয় মানুহখিনি সেই পদ্ধতিৰ লগত প্ৰত্যক্ষভাৱে জড়িত হৈ পৰে আৰু তেওঁলোকে সেই প্ৰশিক্ষণ নহয় আচলতে, তেওঁলোকে সেই পদ্ধতিৰ জৰিয়তে তেওঁলোকে নিজৰ বাবেও কিছুমান আৰম্ভ কৰিব পাৰে।
0: হয়, খুব সুন্দৰকৈ ক'লে। এতিয়া যিহেতু আমি ইতিমধ্যে প্ৰান্তীয় কৃষকসকলৰ, বনাঞ্চলৰ প্ৰান্তীয় কৃষকসকলে কৃষি আৰু বনানীকৰণৰ জৰিয়তে তেওঁলোকৰ স্বাৱলম্বিতাৰ দিশটোৰ কথা আমি আলোচনা কৰি আছোঁ, এই ক্ষেত্ৰত এজন কৃষকে সেই বনানীকৰণৰ জৰিয়তে কেনেধৰণে লাভান্বিত হ'ব পাৰে তাৰ বিষয়ে অলপমান জনাওকচোন।
1: হয়, কৃষকজনে তেওঁলোকৰ মূল্যৱান যিবিলাক গছপুলি লাগে, তেওঁলোকে বন বিভাগৰ অনুমতি লৈ পেলাই তেওঁ ঘৰত ৰোপণ কৰিব পাৰে। ঘৰত হওক বা তেওঁ নিজৰ যিখিনি মাটি আছে, দূৰত হ'লেও সেই মাটিত তেওঁলোকে ৰোপণ কৰিব পাৰে। মূল্যৱান গছ হ'লে যেতিয়া কাটিবৰ সময় হয়, যদি নিজৰ ঘৰৰ মাটিত আছে, সেই গছজোপা কাটি পেলাই বেলেগ জেগাত নিব লগা নহয়, নিজৰ ঘৰতে ব্যৱহাৰ কৰিছে, তেতিয়াহ'লে তেওঁ কোনো অনুমতি ল'ব নালাগে বন বিভাগৰ পৰা।
0: হয়, লগতে তেওঁলোকৰ নিজৰ দৈনন্দিন জীৱন জীৱিকাৰ বাবেও আচলতে তেওঁলোকে এই সমলসমূহক ব্যৱহাৰ কৰিব পাৰে, নিশ্চয় নহয়নে? হয়, গতিকে এই ক্ষেত্ৰত আমি দেখা পালোঁ যে কৃষি আৰু বনানীকৰণ দুয়োটা বিষয় যেতিয়া একত্ৰিত হৈ পেলাই আগবাঢ়ি যায়, তেনেহ'লে কৃষকসকলৰ স্বাৱলম্বিতা আৰু অৰ্থনৈতিক উৎকৰ্ষ সাধনৰ দিশটোত তেওঁলোকে যথেষ্টখিনি ধনাত্মক প্ৰভাৱ ইয়াৰ পৰা পৰিব পাৰে। ইতিমধ্যে আপুনি উল্লেখ কৰিলে বনাঞ্চলৰ বিভিন্ন ধৰণৰ সম্পদসমূহ লোৱাৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ

0: আইনী ব্যৱস্থা আছে। গতিকে এই আইনী ব্যৱস্থাসমূহৰ বিষয়ে আমাৰ বহু কৃষক হয়তো অৱগত নহয়। এই ক্ষেত্ৰত আজিৰ অনুষ্ঠানটোৰ পৰা আপোনালোকে অলপমান কৃষকসকলৰ উদ্দেশ্যে এই আইনী ব্যৱস্থাসমূহৰ বিষয়ে কওকচোন।
1: হয়, কৃষি আৰু বন্যপ্ৰাণীৰ মাজত যিটো এটা সম্পৰ্ক, সেইটো বিশেষকৈ আমি আজি যিটো আমাৰ মুখ্য যিটো বিষয়, আমাৰ মানুহ বন্যপ্ৰাণী সংঘাতৰ বিষয়ে আমি আচলতে পাতিছোঁ। এই সংক্ৰান্তত বিভিন্ন ধৰণৰ নিয়ন্ত্ৰণ হওক বা সংৰক্ষণৰ বাবে আমাৰ ভাৰত চৰকাৰে ভাৰতত আমাৰ কিছুমান গুৰুত্বপূৰ্ণ আইন আছে। যেনে আমি প্ৰমুখ্যে প্ৰথমতে আমি পাতিছিলোঁ যে ৱাইল্ড লাইফ প্ৰটেকশ্যন এক্ট, যিটোৰ কথা আমি জানো 1972, এইটো ভাৰতৰ এটা মুখ্য বন্যপ্ৰাণী সংৰক্ষণৰ আইন। আৰু ইয়াত আমি ইয়াৰ অধীনত আমি বন্যপ্ৰাণী হত্যা হওক বা কোনো ধৰণৰ ক্ষতি বা আমাৰ বনাঞ্চল তাত যিকোনো ধৰণৰ ক্ষতিৰ ক্ষেত্ৰত আমি কিছু আমি নিয়ন্ত্ৰণমূলক ব্যৱস্থা আমি প্ৰদান কৰা হয় এই এক্ট, ৱাইল্ড লাইফ প্ৰটেকশ্যন এক্ট 1972ৰ অধীনত। তাৰ লগতে আমাৰ আৰু এটা এক্ট আছে, যেনে ফৰেষ্ট কনজাৰ্ভেশ্যন এক্ট 1980। এইটোত আমি কি কৰোঁ, ফৰেষ্ট কনজাৰ্ভেশ্যন এক্ট যিহেতু নামতে আমি গম পাইছোঁ, আমাৰ যিখিনি আমাৰ ফৰেষ্ট লেণ্ড আছে সেই ফৰেষ্ট লেণ্ডখিনি যাতে কোনো ধৰণৰ নন ফৰেষ্ট কামৰ কাৰণে ব্যৱহাৰ নহওক। ধৰক এতিয়া আমি বহু ক্ষেত্ৰত দেখোঁ আমাৰ ফৰেষ্ট লেণ্ড ডাইভাৰ্ট কৰা হয় ৰাস্তা বনোৱাৰ কাৰণে হওক বা বিভিন্ন ধৰণৰ তেনেকুৱা কাৰ্যৰ কাৰণে। চ' এই ফৰেষ্ট কনজাৰ্ভেশ্যন এক্টৰ থ্ৰুৱেদি বনাঞ্চলসমূহ সংৰক্ষণ কৰা হয় আৰু বনভূমি যিখিনি আছে আমাৰ অন্য কামত যাতে ব্যৱহাৰ হ'লেও তাক আমি নিয়ন্ত্ৰণ কৰিব পাৰোঁ, সেইটোৰ বাবে এই এক্টখন আছে। আৰু লগতে আমাৰ আৰু এটা এক্ট আছে, বায়'লজিকেল ডাইভাৰ্চিটি এক্ট 2002, যিটোৰ থ্ৰুৱেদি আমি আমাৰ যিখিনি বায়'ডাইভাৰ্চিটি জৈৱ বৈচিত্ৰ তাৰ সংৰক্ষণৰ প্ৰতি আমি গুৰুত্ব দিব পাৰোঁ, আমি নিয়ন্ত্ৰণ কৰিব পাৰোঁ। আৰু লগতে এনেকুৱাও আছে যে আমাৰ যিটো আমাৰ কিছুমান যিখিনি আমাৰ ফৰেষ্ট ডুৱেলাৰ্ছ থাকে তেওঁলোকৰ কাৰণে আমাৰ ফৰেষ্ট ৰাইটছ এক্টটো আছে, সেইখন আচলতে আমাৰ হেৰি হৈ অহা নাই, তাত কিছু মানে তাত কাম কৰিবলগীয়া আছে ফৰেষ্ট ৰাইট এক্টৰ অধীনত। মানুহখিনিয়ে ৰাইটছখিনি এতিয়ালৈকে সম্পূৰ্ণভাৱে নাই পোৱা। তাৰ বাহিৰেও আমাৰ যিখন মষ্ট ইম্পৰ্টেণ্ট এক্ট, আমাৰ ইণ্ডিয়ান ফৰেষ্ট এক্ট 1927, সেইখনো আছে। সেইখনৰ থ্ৰুৱেদিও আমি বন আৰু বন সম্পদ ব্যৱস্থাপনাৰ প্ৰতি মানে আমি নিয়ন্ত্ৰণ কৰিব পাৰোঁ, আমি মানুহক সজাগ কৰিব পাৰোঁ আৰু এই বন্যপ্ৰাণী হওক বা আমাৰ যিখিনি আমাৰ বন সম্পদ আমি সংৰক্ষণ কৰিব পাৰোঁ। লগতে আমাৰ সময়ে সময়ে কি হয়, আমাৰ ফৰেষ্ট ডিপাৰ্টমেণ্টে বন বিভাগেই হওক আমাৰ কিছুমান SOP মানে উলিয়াই থকা হয়, তেওঁলোকে উলিয়ায়। এতিয়া ধৰক যিখিনি আমি আজি পাতিছোঁ যে বন্যপ্ৰাণী মানুহ যিখিনি হিউমেন এনিমেল কনফ্লিক্ট আছে তাৰ কাৰণেও আচলতে যদিও ই এটা দুৰ্যোগ নহয়, প্ৰাকৃতিক দুৰ্যোগ নহয়, যদিও ইয়াক মানে সময়ে সময়ে আচলতে ইয়াক দুৰ্যোগৰ নিচিনা মানে আচলতে ট্ৰিট কৰা হয়। সেইটো কাৰণে যিটো মই অলপ আগতে কোৱা আমাৰ যিটো ক্ষতিপূৰণৰ ব্যৱস্থা, সেইটো কাৰণে যিমান পাৰে মানে ফাষ্ট ট্ৰেক কৰা হৈছে যাতে মানুহখিনি, যিটো আমি অলৰেডি প্ৰিয়ংকা বাইদেউ কৈছে যে মানুহখিনিৰ সহনশীলতা কমিছে, সেইটোকে যাতে কম্পেনচেশ্যনটো ক্ষতিপূৰণটো যিমান পাৰোঁ সোনকালে দিয়া হয়, সেইটোৰ কাৰণে আচলতে সময়ে সময়ে বিভাগে কামবোৰ কৰি যায়। আৰু ইয়াত মানুহখিনিৰ যিখিনি পাব্লিক আছে, যিখিনি কৃষি ৰাইজ আছে, কৃষি সমাজ আছে, লগতে যিখিনি বনৰ ওচৰে পাজৰে থকা ফৰেষ্টৰ ওচৰে পাজৰে থকা যিখিনি মানুহ আছে, তেওঁলোকে যাতে সময়ে সময়ে বিভাগৰ লগত মানে একেলগ হৈ যাতে কামখিনি কৰে, তেওঁলোকে বিভিন্ন ধৰণৰ ইনফৰ্মেশ্যন দিয়াই হওক, লগে লগে অৱগত কৰোৱাই হওক বা বিভিন্ন ধৰণৰ মানে সহযোগ কৰাই হওক, সেই কামখিনি যাতে তেওঁলোকে কৰে, সেইটোৱে মই ক'ব বিচাৰোঁ। আৰু তেওঁলোকে আচলতে এই যিখিনি আমাৰ এক্ট আছে, বিভিন্ন এক্টৰ প্ৰতি তেওঁলোকে লক্ষ্য ৰাখি তেওঁলোকে এইখিনিৰ প্ৰতি আচলতে অৱগত হ'ব লাগে, সজাগ হ'ব লাগে আৰু আনকো কৰাব লাগে সজাগ, তেনেকৈ ভাবোঁ।
2: ইয়াৰ লগতে মই আৰু এটা কথা যোগ কৰিব বিচাৰোঁ, বায়'ডাইভাৰ্চিটি এক্ট 2002ৰ অধীনত আচলতে কৃষকসকল বহুত লাভান্বিত হয়। ইয়াত বনজ যিবিলাক উদ্ভিদ আছে সেই উদ্ভিদবিলাকৰ ৰক্ষণাবেক্ষণত গুৰুত্ব দিয়া হয়।
0: হয়, খুব সুন্দৰকৈ আচলতে কথাখিনি কৈছে। ইয়াৰ লগতে আৰু এটা গুৰুত্বপূৰ্ণ বিষয় হৈছে আধুনিক প্ৰযুক্তি। এতিয়া বন্যপ্ৰাণী আৰু মানুহ বিশেষকৈ খেতিপথাৰৰ ক্ষেত্ৰত অনিষ্ট কৰাৰ দিশটোলৈ যদি আমি লক্ষ্য কৰোঁ, বন্যপ্ৰাণীৰ সংঘাত ৰোধ কৰিবৰ কাৰণে আধুনিক প্ৰযুক্তি কেনেকুৱা ধৰণৰ এতিয়া আমাৰ সমাজলৈ আহিছে তাৰ বিষয়ে জনাওকচোন।
1: হয়, সময়ে সময়ে আমি মানুহ আৰু বন্যপ্ৰাণীৰ যিখিনি কো এক্সিষ্টেঞ্চ সেইখিনি আমি নিশ্চিত কৰিবলৈ আমি সচৰাচৰতে আমি আচলতে বন বিভাগেও আমি ইউজ কৰি আহিছোঁ, আমি ব্যৱহাৰ কৰি আহিছোঁ বিভিন্ন ধৰণৰ প্ৰযুক্তি, যেনে আমি পেট্রোলিং আমি যেটো করো আমি ডেইলি পেট্রোলিং করা হয় পেট্রোলিংয়ের ক্ষেত্রে আমি বিভিন্ন ধরনের আমার অ্যাপ আছে এম স্ট্রাইপস নামের অ্যাপ এটা আছে আমি সেই অ্যাপটো ইউজ করো পেট্রোলিংয়ের কারণে যেটে বিভাগক সহায় করে তাত আসলে সেই অ্যাপটোত আমি পেট্রোলিং

0: কৰাৰ সময়ত আমি কি দেখিছোঁ, আমি পেট্ৰলিং কৰা ৰাস্তাটোত আমি কি দেখিছোঁ আৰু কিমানখিনি আমি আচলতে ভালকৈ পেট্ৰলিং কৰিছোঁ, সেই গোটেইখিনি আচলতে সেই এপটোত আমি গম পাওঁ। সেইটোত আচলতে আমি ইনপুট দিব লাগে, তেনেকুৱা এটা এপ আছে। লগতে আমি এনেকুৱা ধৰণৰ যিটো কো এক্সিষ্টেঞ্চৰ কাৰণে আমাৰ আৰ্লি ৱাৰ্নিং ছিষ্টেমৰ সুবিধা আছে, যাতে যিহেতু আমি গম পাওঁ, আমি শুনিবলৈ পাওঁ, আমাৰ গুৱাহাটীতে আমি শুনিবলৈ পাওঁ, আমি আমাৰ যিহেতু ৰেলৱে ট্ৰেকছ আছে আমাৰ পামহি অঞ্চলত, আমাৰ যিটো ৰেল লাইন আছে, তো সেইফালেদি আমি তাত আমাৰ আচলতে আমাৰ 5টা এলিফেণ্ট কৰিডৰ্ছ আছে, চ' সেইফালেদি হাতী প্ৰায় অহা যোৱা কৰে। চ' সেইকাৰণে কি হয়, সচৰাচৰ কি হয়, আপোনাৰ হাতী প্ৰায় আপোনাৰ দুৰ্ঘটনা পতিত হয়, লগতে আপোনাৰ মৃত্যুমুখতো পৰে। সেয়েহে আমাৰ আৰ্লি ৱাৰ্নিং ছিষ্টেমৰ সুবিধা আছে। লগতে আমি ৰেলৱে ডিপাৰ্টমেণ্টৰ লগত আমি অনবৰতে আমি সংযোগ বনাই ৰাখোঁ। আমাৰ এছ এম এছ এলাৰ্টৰ থ্ৰুইদিয়ে হওক বা বিভিন্ন ধৰণৰ গ্ৰুপৰ থ্ৰুইদি হওক, আমি এইবোৰ ৱাৰ্নিং ছিষ্টেম আমি হেৰি কৰোঁ। আৰু ছ'লাৰ ফেঞ্চিঙৰ সুবিধা আমি আগতে পাতিছিলোঁ, ছ'লাৰ ফেঞ্চিঙৰ সুবিধাও আছে। আমি ছ'লাৰ ফেঞ্চিং যিটো থ্ৰুইদি ছ'লাৰ ফেঞ্চিং মানে কি, আমাৰ এতিয়া এনেকুৱা নহয় যে ইলেক্ট্ৰিক খুব এটা হাই ভল্টৰ ইলেক্ট্ৰিচিটি আমি ইউজ কৰি আছোঁ, তাত আমি খুব এটা কম যাতে পালছৰ নিচিনাকৈ মানে এটা সৰু হেৰি মানে আপোনাৰ পালছিফাই হোৱা, যাতে মানে হাতীটো আপোনাৰ ক্ষতিও নহওক অথচ তেওঁলোক সেই মানে ৱাৰ্ণো হওক, তেনেকুৱা ধৰণৰ সুবিধা এটা আছে। বা বাইদেউ কোৱাৰ নিচিনা যিটো বি হাইভৰ কথা কৈছিলে, মৌমাখি ব্যৱহাৰ কৰি, তেনেকুৱা ধৰণৰো আছে। আমি মুঠৰ ওপৰত আমি কমিউনিটি পাৰ্টিচিপেশ্যন খুব এটা ইম্পৰ্টেণ্ট বিষয় এই ক্ষেত্ৰত। আমি টেকন'লজি ইউজ কৰোঁ, আমি আৰু আমাৰ যি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আছে তাত আমি দুটা ধৰণৰ টেকন'লজিৰ কথা আমি জানিবলৈ পাইছিলোঁ। এটা হৈছিলে আমি ই আই নামৰ এটা টেকন'লজি তেওঁলোকে ইউজ কৰে, যিটো থ্ৰুইদি তেওঁলোকে বহুত এটা ডাঙৰ এৰিয়া তেওঁলোকে কাভাৰ কৰে আৰু যিটো থ্ৰুইদি তেওঁলোকে নজৰ দিব পাৰে যাতে বহু বন্যপ্ৰাণী ক'ৰবাত ক্ষতি হৈছে নেকি বা কোনো ধৰণৰ মানে ইনট্ৰুডাৰ সোমাইছে নেকি। লগতে আমি যিটো দেখি পাওঁ, আমি কাজিৰঙাৰ যেতিয়া আমি এলিফেণ্ট সেইটোতো কৰিডৰ হয়, এনিমেল কৰিডৰ হয়, নেশ্যনেল হাইৱেৰে আমি যাওঁ, যাওঁতে আমি দেখোঁ যে তাত কিছুমান জেগাই জেগাই স্পীড লিমিট লগোৱা আছে। অকল স্পীড লিমিট লগোৱাই নহয়, তাত আচলতে আমাৰ থাৰ্মেল কেমেৰাৰো সুবিধা আছে, যিটো থ্ৰুইদি মানে যাতে এক্সিডেণ্ট নহওক, মানে হাতী হওক বা জীৱ জন্তুৰ হওক, সেইটো এটা
1: গুৰুত্ব প্ৰদান কৰা হৈছে। হয়, আচলতে খুব সুন্দৰকৈ আজি এই আলোচনাটোত আপোনালোকে বিভিন্ন ধৰণৰ কাৰিকৰী দিশসমূহ, বিশেষকৈ বন্যপ্ৰাণী সংৰক্ষণ আৰু কৃষিখণ্ডত আমি আগবাঢ়ি যাবৰ কাৰণে কেনেধৰণে বন্যপ্ৰাণীয়ে কৃষিখণ্ডত আচলতে বিভিন্ন ধৰণৰ সংঘাত বা অপকাৰ বা অনিষ্ট আদি নকৰিবৰ কাৰণে কি কি কাৰ্যপন্থা ল'ব লাগে, কি কি আইন আছে আৰু কেনেকৈ ধৰণে আমাৰ কৃষকসকল আগবাঢ়ি যাব, এই বিষয়ে খুব সুন্দৰকৈ আৰু সাৱলীলভাৱে আপোনালোকে আমাৰ কৃষক ৰাইজৰ উদ্দেশ্যে জনালে। দুয়োগৰাকী সমল ব্যক্তিলৈকে আজিৰ এই অনুষ্ঠানটোৰ পৰা আমি আন্তৰিক কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু কৃষক ৰাইজক পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিৰ অনুষ্ঠানটো আমি ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।
2: ইমান পৰে শ্ৰোতাসকলে, কৃষি আৰু বন্যপ্ৰাণী সংঘাতৰ পৰা সহ অৱস্থানলৈ এই বিষয়ে আলোচনাটি শুনিলে। আলোচনাটিত ভাগ ল'লে ৰাণীস্থিত পশ্চিম অসম জেনেটিক ৰেঞ্জৰ আঞ্চলিক বন বিষয়া প্ৰিয়ংকা হাতীমাতা আৰু গুৱাহাটীস্থিত বশিষ্ঠ বন্যপ্ৰাণী সংমণ্ডলৰ সঞ্চালক বন বিষয়া সুৰশ্ৰী পাটোৱাৰীয়ে। অনুষ্ঠানটিৰ আঁত ধৰিলে খানাপাৰাস্থিত কৃষি সঞ্চালকালয়ৰ কৃষি উন্নয়ন বিষয়া মানসজ্যোতি বৰাই। আমাৰ আজিৰ কৃষি জগত অনুষ্ঠানটি ইমানতেই সামৰা হ'ল। কংকিতা ভৰদ্বাজৰ সহযোগত অনুষ্ঠানটিৰ প্ৰযোজনা কৰিলে উৎপল বৰাই।

0: নমস্কাৰ। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আঞ্চলিক বাতৰি বিভাগৰ সাপ্তাহিক ক্ৰীড়া বাৰ্তাৰ সৈতে মই প্ৰজন্মা চহৰীয়া। বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি অনুষ্ঠিত গ্ৰুপ এফৰ এখন খেলত ছুইডেনে টিউনিছিয়াক 5-1 গলৰ ব্যৱধানত পৰাস্ত কৰে। ইয়াৰ পূৰ্বে আজি ভাৰতীয় সময় অনুসৰি পুৱা 4:30 বজাত অনুষ্ঠিত গ্ৰুপ ইৰ এখন খেলত আইভৰি কষ্টে ইকুৱেডৰক 1-0 গলৰ ব্যৱধানত পৰাস্ত কৰে। ইপিনে গ্ৰুপ ইৰ এখন খেলত জাৰ্মানীয়ে যোৱা নিশা প্ৰথমবাৰৰ বাবে বিশ্বকাপত অৱতীৰ্ণ হোৱা কুৰাচাওক 7-1 গলৰ ব্যৱধানত পৰাস্ত কৰে। ডালাছত অনুষ্ঠিত নেডাৰলেণ্ডছ আৰু জাপানৰ মাজৰ খেলখন 2-2 গলত ড্ৰ হয়। ICC মহিলা T20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাত ভাৰতে যোৱা নিশা বাৰ্মিংহামৰ এছবেষ্টনত অনুষ্ঠিত গ্ৰুপ এৰ এখন খেলত পাকিস্তানক 64 ৰাণত পৰাস্ত কৰে। পাকিস্তানে 171 ৰাণৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি 17 অভাৰতে আটাইকেইটা উইকেট হেৰুৱাই 106 ৰাণহে কৰিবলৈ সমৰ্থ হয়। ভাৰতে প্ৰথমে বেট ধৰি নিৰ্ধাৰিত 20 অভাৰত 6টা উইকেটৰ বিনিময়ত 170 ৰাণ সংগ্ৰহ কৰে। দলৰ হৈ স্মৃতি মান্ধানাই সৰ্বাধিক 68 ৰাণ কৰে। 5টা উইকেট দখল কৰা দীপ্তি শৰ্মাক প্লেয়াৰ অব দ্য মেচ ঘোষণা কৰা হয়। প্ৰতিযোগিতাৰ কালি আন এখন খেলত বাংলাদেশে নেডাৰলেণ্ডছক 6 উইকেটত পৰাস্ত কৰে। বাংলাদেশে নেডাৰলেণ্ডছে নিৰ্ধাৰণ কৰি দিয়া 138 ৰাণৰ লক্ষ্য 19 অভাৰ 1 বলত 4 উইকেটৰ বিনিময়ত অতিক্ৰম কৰে। দলৰ হৈ সৰ্বাধিক 50 ৰাণ কৰা জুৱেলিয়া ফিৰডোছক প্লেয়াৰ অব দ্য মেচ ঘোষণা কৰা হয়। প্ৰতিযোগিতাত কাইলৈ গ্ৰুপ বিৰ এখন খেলত নিউজিলেণ্ড শ্ৰীলংকাৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি নিশা 7 বজাত আৰম্ভ হ'ব। নিশা 11 বজাত আৰম্ভ হ'বলগীয়া আন এখন খেলত ইংলেণ্ড আৰু আয়াৰলেণ্ড মুখামুখি হ'ব। ইংলেণ্ড আৰু ৱেলছত অনুষ্ঠিত মাহজোৰা এই প্ৰতিযোগিতাৰ ফাইনেল অহা 5 জুলাই লৰ্ডছ ক্ৰিকেট গ্ৰাউণ্ডত অনুষ্ঠিত হ'ব। অসমৰ ঈশাৰাণী বৰুৱাই এছিয়ান গেমছৰ বাবে ঘোষণা কৰা ভাৰতীয় দলটোত স্থান লাভ কৰিবলৈ সমৰ্থ হৈছে। প্ৰতিভাৱান খেলুৱৈগৰাকীয়ে 19 ছেপ্টেম্বৰৰ পৰা 4 অক্টোবৰলৈ জাপানত হ'বলগীয়া প্ৰতিযোগিতাখনত ৰাজ্যৰ একমাত্ৰ খেলুৱৈ হিচাপে স্থান লাভ কৰিছে। দেশৰ আগশাৰীৰ বেডমিণ্টন খেলুৱৈ PV সিন্ধু আৰু সাত্বিক ছাইৰাজ ৰাণকী ৰেড্ডী আৰু চিৰাগ ছেট্টীৰ যুটীটোৱে প্ৰতিযোগিতাত ভাৰতীয় দলক নেতৃত্ব দিব। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আঞ্চলিক বাতৰি বিভাগৰ সাপ্তাহিক ক্ৰীড়া বাৰ্তা শুনিলে। যুগুতালে প্ৰজন্মা চহৰীয়াই প্ৰযোজনা কৰিলে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আঞ্চলিক বাতৰি বিভাগে। সহযোগিতা আগবঢ়ালে অপূৰ্ব মালীয়ে। পৰৱৰ্তী ক্ৰীড়া বাৰ্তা শুনিবলৈ পাব অহা সপ্তাহৰ এই একেটা দিনৰ একে সময়তে। নমস্কাৰ।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। আমাৰ পাছৰ অনুষ্ঠানৰ ঘোষণা এতিয়াই শুনিবলৈ পাব। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। খন্তেক পাছতে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিবলৈ পাব।
2: মোৰ এজন জেডি চুবুৰী আছে। গোটেই চুবুৰীটোৱে চলাৰ পেনেল লগাই ললে, কিন্তু তেওঁ কোনোমতে বিশ্বাস কৰিব খোজা নাছিল যে সঁচাকৈ বিজুলী বিল শূন্য হব পাৰে। মই কলো, বোপা, আঁচনিখনৰ নামেই হল PM সূৰ্য ঘৰ মুফ্ত বিজুলী যোজনা। তাৰপিছত যেতিয়া এজন এজনকৈ সকলোৰে বিজুলী বিল শূন্য আহিবলৈ ধৰিলে, তেতিয়াই কলে এতিয়া লগাই দিওঁ তেন্তে। PM সূৰ্য ঘৰ মুফ্ত বিজুলী যোজনা যোগদান কৰিবলৈ পঞ্জীয়ন কৰক PM সূৰ্যঘৰ.gov.in।
3: বেগেতে টিফিন পেক করা, রাজু মোবাইল এরা।
4: আরে বাইদেউ, ব্যাংকর নম্বর লাগে, রিফান্ড অহাই নাই। পাই গলো, এতিয়াই কল করো বাইদেউ।
3: নম্বর পরীক্ষা নকরাকৈ প্রবঞ্চকে প্রায় ব্যাংকর ভুয়া ওয়েবসাইট আর জাল নম্বরের হইতে পয়সার কারণে ঠকবাজি করে।
4: তেন্তে সঠিক নম্বর তো
3: ব্যাংকর অফিসিয়াল ওয়েবসাইট বা কার্ডত।
4: আপনি তো বসাই দিলে বাইদেউ,
3: কামর পড়া নহয়।
4: RBI কয়
3: সঠিক বিত্তীয় আচরণে আপনাকে বসাই রাখে।

0: জাত সামগ্রী জিআই টেক। কেন্দ্রীয় মন্ত্রী নীতিন গাডকারীর শিলংত 3214 কোটি টাকা ব্যয় সাপেক্ষ 6টা রাষ্ট্রীয় ঘাইপথ প্রকল্পর উদ্বোধন আর আধারশিলা স্থাপন। ন্যায়াধীশ শর্মিলা ভূঁইয়ার ফাস্টেক আদালতত জুবিন গার্গর মৃত্যুর গোচরত আজি তিনগী লোকর সাক্ষ্য প্রদান। আর বিশ্বকাপ ফুটবল প্রতিযোগিতা টিউনিশিয়ার বিরুদ্ধে সুইডেনের 5-1 গোলত জয়লাভ। নমস্কার, বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী আৰু মোৰ সৈতে আছে অৰূপ কুমাৰ শৰ্মা। এতিয়া শুনক বিতং বাতৰি। মুখ্যমন্ত্রী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই চৰকাৰী চাকৰি অথবা পেঞ্চন লাভ নকৰা মুক্তিযুঁজাৰুসকলৰ পৰিয়ালবৰ্গলৈ ৰাজ্য চৰকাৰে সহায় আগবঢ়াব বুলি আশ্বাস দিছে। শ্বহীদ কুশল কোঁৱৰৰ স্মৃতি দিৱস উপলক্ষে অসম মুক্তিযুঁজাৰু সন্মিলনৰ উদ্যোগত আৰু ৰাজ্য চৰকাৰৰ সহযোগত আজি গুৱাহাটীৰ ৰূপনগৰৰ স্বতন্ত্ৰ সেনানী ভৱনত শ্বহীদ কুশল কোঁৱৰৰ স্মৃতি দিৱসৰ অনুষ্ঠানত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে এই আশ্বাস দিয়ে। তেওঁ কয় যে শ্বহীদসকলৰ শোক সন্তপ্ত পৰিয়ালবৰ্গলৈ সহায় আগবঢ়োৱাৰ বিষয়টো লৈ নিৰন্তৰ আলোচনা অব্যাহত আছে। ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কয় যে শ্বহীদ কুশল কোঁৱৰ এগৰাকী ব্যক্তিয়েই নহয় বৰং দেশপ্ৰেম, ত্যাগ আৰু অপৰিসীম সাহসৰ জীৱন্ত প্ৰতীক আছিল। তেওঁৰ জীৱনগাথাই আজিও প্ৰতিটো প্ৰজন্মক দেশপ্ৰেমৰ অনন্য অনুপ্ৰেৰণা যোগাই আহিছে বুলি মুখ্যমন্ত্ৰীয়ে কয়। দেশমাতৃৰ মুক্তিৰ বাবে কুশল কোঁৱৰৰ আত্মোৎসৰ্গৰ গৌৰৱগাথাই আমাৰ জাতীয় চেতনাক চিৰকাললৈ উদ্বুদ্ধ কৰি ৰাখিব বুলি তেওঁ মন্তব্য কৰে। শ্বহীদসকলৰ আদৰ্শৰাজি বৰ্তাই ৰাখিবলৈ যুৱ প্ৰজন্মৰ প্ৰতি আহ্বান জনাই মুখ্যমন্ত্ৰীয়ে কয় যে বৰ অসমৰ প্ৰগতিৰ ক্ষেত্ৰত তেওঁলোকৰ ঐতিহ্য আৰু অৱদানৰ সংৰক্ষণে ৰাষ্ট্ৰৰ স্বাধীনতাৰ হকে প্ৰাণাহুতি দিয়াসকলৰ প্ৰতি প্ৰকৃত শ্ৰদ্ধাঞ্জলি হ'ব।
1: হাঁহিমুখে আত্মবলিদান কৰি দেশৰ স্বাধীনতা আন্দোলনক এক নতুন মাত্ৰা আৰু শক্তি প্ৰদান কৰিছিল। কুশল কোঁৱৰ এগৰাকী ব্যক্তিয়ে নাছিল, বৰঞ্চ তেওঁ আছিল দেশপ্ৰেম, ত্যাগ আৰু অপৰিসীম সাহসৰ এক জীৱন্ত প্ৰতীক, যিয়ে আজিও প্ৰতিটো প্ৰজন্মক দেশপ্ৰেমৰ অনন্য প্ৰেৰণা যোগাই আহিছে। 1905 চনৰ 21 মাৰ্চ তাৰিখে তেতিয়াৰ শিৱসাগৰ জিলা, বৰ্তমানৰ গোলাঘাট জিলাৰ ঘিলাধাৰী মৌজাৰ অন্তৰ্গত চাউদাং চাৰিআলিৰ এটা মধ্যবিত্ত পৰিয়ালত এইগৰাকী মহান দেশপ্ৰেমিকৰ জন্ম হৈছিল। পিতৃ সোণাৰাম কোঁৱৰ, মাতৃ কনকেশ্বৰী কোঁৱৰৰ পঞ্চম সন্তান কুশল কোঁৱৰ আছিল আহোম ৰাজবংশৰ বিখ্যাত টুংখঙীয়া ফৈদৰ বংশধৰ।
0: কুশল কোঁৱৰৰ পুণ্য স্মৃতি দিৱস উপলক্ষে কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ উদ্যোগত মহানগৰীৰ নেহৰু উদ্যানত আয়োজিত অনুষ্ঠানত বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই শ্বহীদগৰাকীলৈ শ্ৰদ্ধা জ্ঞাপন কৰে। অনুষ্ঠানত মন্ত্ৰীগৰাকীয়ে কয় যে কুশল কোঁৱৰৰ আত্মবলিদানে সকলোকে অতুলনীয় স্বদেশপ্ৰেমৰ প্ৰেৰণা দিয়ে। স্বাধীনতা সংগ্ৰামীসকলৰ আত্মবলিদানৰ বাবে আমি স্বাধীন ভাৰতত আত্মমৰ্যাদাৰে জীয়াই আছো বুলি তেওঁ উল্লেখ কৰে। মন্ত্ৰীগৰাকীয়ে কয় যে কুশল কোঁৱৰৰ দৰে স্বাধীনতা সংগ্ৰামীসকলে যিধৰণে সজাব বিচাৰিছিল সেইধৰণে দেশক আগবঢ়াই নিয়াৰ বাবে সকলোৱে সংকল্পবদ্ধ হোৱা উচিত। উল্লেখযোগ্য যে 1942 চনৰ ভাৰত ত্যাগ আন্দোলনৰ সময়ত গোলাঘাট জিলাৰ সৰুপথাৰত ৰেল দুৰ্ঘটনাৰ সৈতে জড়িত থকাৰ অভিযোগত স্বাধীনতা সেনানীগৰাকীক ব্ৰিটিছ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি মৃত্যুদণ্ডৰ হুকুম দিছিল। 1943 চনৰ আজিৰ দিনটোতে কুশল কোঁৱৰক যোৰহাট কেন্দ্ৰীয় কাৰাগাৰত ফাঁচি দিয়া হৈছিল। ৰাজ্যৰ চাৰিবিধ সাংস্কৃতিক আৰু কাৰুশিল্পজাত সামগ্ৰীয়ে জিআই টেগ অৰ্থাৎ ভৌগোলিক সূচ্যাংক লাভ কৰিছে। শেহতীয়াকৈ ভৌগোলিক সূচক পঞ্জীয়ে মহৰ শিঙৰ পেপা, বাঁহ শিল্প, কাৰ্বি আংলঙৰ হস্ততাঁত শিল্প আৰু দেউৰী সম্প্ৰদায়ৰ হস্ততাঁত শিল্পক স্বীকৃতি প্ৰদান কৰিছে। ইয়াৰ লগে লগে ৰাজ্যৰ থলুৱা কাৰুশিল্প আৰু সাংস্কৃতিক পৰিচয়ৰ বৈচিত্ৰপূৰ্ণ দিশসমূহ উদ্ভাসিত হোৱাত সহায়ক হ'ব। নতুনকৈ ভৌগোলিক সূচ্যাংক লাভ কৰা এই চাৰিবিধ সামগ্ৰীয়ে জনজাতীয় ঐতিহ্য, সংগীত, বিজ্ঞান আৰু প্ৰাকৃতিক সম্পদৰ কাৰুশিল্পৰ বৰ্ণাঢ্য দিশ সামৰি লৈছে। স্বীকৃতি লাভৰ প্ৰক্ৰিয়াত ৰাষ্ট্ৰীয় কৃষি আৰু গ্ৰামোন্নয়ন বেংক নাবাৰ্ডৰ অসম শাখাই সহায় কৰিছে। নাবাৰ্ডৰ অসম শাখাৰ মুখ্য প্ৰবন্ধক লোকেন দাসে এই সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত কয় যে ঐতিহ্য সংৰক্ষণৰ গুৰুত্বৰ লগতে কাৰুশিল্পীসকলৰ অৰ্থনৈতিক বহন ক্ষমতা নিশ্চিত কৰাৰ বাবে নাবাৰ্ডে ভৌগোলিক সূচ্যাংক প্ৰমাণপত্ৰ লাভ প্ৰক্ৰিয়াক সক্ৰিয়ভাৱে সমৰ্থন যোগাই আহিছে। এই স্বীকৃতিয়ে সামগ্ৰীসমূহৰ পৰিচয় আৰু নিৰ্ভৰযোগ্যতাক সুদৃঢ় কৰাই নহয় বৰং ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ইয়াৰ বজাৰ লাভৰ সম্ভাৱনা বৃদ্ধি কৰিব বুলি তেওঁ প্ৰকাশ কৰে। উল্লেখযোগ্য যে নাবাৰ্ডৰ সহযোগত অসমৰ ভৌগোলিক সূচ্যাংক লাভ কৰা সামগ্ৰীৰ সংখ্যা 12লৈ বৃদ্ধি পাইছে। এই স্বীকৃতি পোৱাৰ ফলত এনে সামগ্ৰীসমূহৰ বিনা অনুমতিত অনুকৰণ আৰু অপব্যৱহাৰৰ বিৰুদ্ধে আইনী সুৰক্ষা লাভ কৰিব। শক্তিপীঠ কামাখ্যাধামত অহা 22 জুনৰ পৰা হ'বলগীয়া অম্বুবাচী মেলাৰ বাবে ৰাজ্য চৰকাৰ আৰু কামৰূপ মহানগৰ জিলা প্ৰশাসনে যাৱতীয় প্ৰস্তুতি গ্ৰহণ কৰিছে। মেলাৰ বাবে ইতিমধ্যে কামাখ্যা মন্দিৰলৈ দেশৰ ভিন্ন প্ৰান্তৰ সাধু সন্যাসীসকলৰ আগমন হৈছে। মন্দিৰৰ মুখ্য দলৰ কবীন্দ্ৰ প্ৰসাদ শৰ্মাই প্ৰকাশ কৰা মতে 22 জুনৰ নিশা 9:08:42 প্ৰবৃত্তি হ'ব। প্ৰবৃত্তিৰ লগে লগে পৰম্পৰা অনুসৰি 3 দিনৰ বাবে কামাখ্যা

এয়া আকাশবাণী গুৱাহাটী সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিৰ ভিতৰত আছে চৰকাৰী চাকৰি অথবা পেঞ্চন লাভ নকৰা মুক্তিযুঁজাৰুসকলৰ পৰিয়াললৈ ৰাজ্য চৰকাৰে সহায় আগবঢ়াব বুলি মুখ্যমন্ত্ৰীৰ আশ্বাস ৰাজ্যৰ চাৰিবিধ সাংস্কৃতিক আৰু কাৰুশিল্প

0: মন্দিৰৰ দুৱাৰ ভক্তৰ বাবে বন্ধ ৰখা হ'ব। 26 জুনৰ পুৱা পূজা দেৱী স্নানৰ পাছত ভক্তৰ বাবে মন্দিৰৰ দুৱাৰ পুনৰ মুকলি কৰি দিয়া হ'ব। ভক্তৰ ভিৰৰ প্ৰতি লক্ষ্য ৰাখি মন্দিৰলৈ পৰিবহণৰ কোনো ব্যৱস্থা নাথাকিব বুলি মুখ্য দলৈগৰাকীয়ে অৱগত কৰে। ভক্তসকলে নাৰ্চাৰী পইণ্টত জোতা চেণ্ডেল থৈ পদপথে কামাখ্যা মন্দিৰলৈ যাব পাৰিব। স্বচ্ছতাৰ দিশটোৰ প্ৰতি লক্ষ্য ৰাখি নীলাচল পাহাৰত ভক্তৰ বাবে কোনো থকা খোৱাৰ ব্যৱস্থা নাথাকিব। ইয়াৰ বিপৰীতে প্ৰশাসনে ভক্তসকলৰ বাবে মালিগাঁও, পাণ্ডু, বৰিপাৰা আদি অঞ্চলত থকা খোৱাৰ ব্যৱস্থা কৰা বুলি দলৈগৰাকীয়ে জানিবলৈ দিয়ে।
1: মহাযোগৰ 2026 বৰ্ষৰ অতি সোনকালে আমাৰ 22 জুন তাৰিখে ৰাতি 9:08 যোৱাত প্ৰবৃত্তি হ'ব আৰু সেই সময়ৰ পৰা মাৰ দুৱাৰ বন্ধ হ'ব।

0: আমাৰ দেৱী নিত্য পূজা স্নান আদি কৰাৰ পিছত মন্দিৰৰ দ্বাৰ আমি তীৰ্থাদিকে খুলি দিম। আৰু কামাখ্যা মন্দিৰ পৰিচালনা কমিটি আৰু মেলা পৰিচালনা কমিটিৰ সহযোগত আমি যিসকল যাত্ৰী ভক্ত মা কামাখ্যাৰ দুৱাৰলৈকে সেই সময়ছোৱাত আহিব তেওঁলোকৰ অহা যোৱা ব্যৱস্থা আমি সুন্দৰ নিয়াৰিকৈ যাতে পৰিচালনা কৰিব পাৰোঁ সেই উদ্দেশ্যে আঁতৰত ৰাখি আমি মেলা পৰিচালনা কমিটিখনে বিভিন্ন ধৰণৰ পদক্ষেপ লৈছে অহা যোৱা ৰাস্তাত খোৱা পানীৰ ব্যৱস্থা চিকিৎসাৰ ব্যৱস্থা।
1: আপোনালোকে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পৰৱৰ্তী বাতৰি শুনক অৰূপ কুমাৰ শৰ্মাৰ পৰা।
2: কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীয়ে আজি শ্বিলঙত উত্তৰ পূব ভাৰত আন্তঃগাঁথনি সন্মিলন আৰু প্ৰদৰ্শনী মুকলি কৰে। এই সন্মিলনৰ পৰাই কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে 3214 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰিবলগীয়া মেঘালয়ৰ ছটা ৰাষ্ট্ৰীয় ঘাইপথ প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে। এই প্ৰকল্পৰ পথ যোগাযোগ ব্যৱস্থা উন্নত কৰাৰ লগতে প্ৰান্তীয় অঞ্চললৈ যোগাযোগৰ সুবিধা তথা মেঘালয়কে ধৰি উত্তৰ পূৰ্বাঞ্চলৰ আৰ্থ সামাজিক বিকাশত অৰিহণা যোগাব বুলি আশা কৰা হৈছে। সন্মিলনত মন্ত্ৰীগৰাকীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত কেন্দ্ৰীয় চৰকাৰে উত্তৰ পূৰ্বাঞ্চলৰ আন্তঃগাঁথনি বিকাশৰ ক্ষেত্ৰত দিয়া গুৰুত্বৰ বিষয়ে উল্লেখ কৰে। শ্ৰীগাডকাৰীয়ে কয় যে কেন্দ্ৰীয় চৰকাৰে উত্তৰ পূৰ্বাঞ্চলৰ অৰ্থনৈতিক সম্ভাৱনাৰ পূৰ্ণ ব্যৱহাৰ আঞ্চলিক সংহতি সুদৃঢ়কৰণ আৰু যুৱ প্ৰজন্ম তথা স্থানীয় প্ৰতিষ্ঠানসমূহৰ বাবে সুযোগ সৃষ্টিৰ উদ্দেশ্যে যোগাযোগ আৰু স্থায়ী আন্তঃগাঁথনিৰ প্ৰসাৰৰ লগতে বিনিয়োগ কেন্দ্ৰিক বিকাশত গুৰুত্ব আৰোপ কৰি আহিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দূৰদৰ্শী নেতৃত্ব দ্ৰুত আৰু নিৰাপদ যাত্ৰা সুনিশ্চিত কৰাৰ বাবে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চল বিশ্বমানৰ ঘাই পথ আন্তঃগাঁথনি নিৰ্মাণ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰ বদ্ধপৰিকৰ বুলি তেওঁ মন্তব্য কৰে। জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত আজি ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্ট্ৰেক আদালতত তিনিগৰাকী লোক ক্ৰমে ৰাহুল গোস্বামী, ৰাজ গোস্বামী আৰু দীপাংকৰ ঠাকুৰীয়াই সাক্ষ্য প্ৰদান কৰে। অৱশ্যে আদালতে চমন জাৰি কৰাৰ পাছতো গৌতম ভট্টাচাৰ্য নামৰ সাক্ষীগৰাকী সাক্ষ্য প্ৰদানৰ বাবে আদালতত উপস্থিত নহল। এই গোচৰত প্ৰথমে এজাহাৰকাৰীসকলক সাক্ষ্য গ্ৰহণ কৰাৰ বাবে মতা হৈছে বুলি চৰকাৰী অধিবক্তা জিয়াউৰ কামাৰে মন্তব্য কৰে। তেওঁ কয় যে পৰৱৰ্তী পৰ্যায়ত চিকিৎসা বিভাগৰ সাক্ষীসকলক মতা হ'ব। তাৰ পৰৱৰ্তী পৰ্যায়ত ছিংগাপুৰৰ প্ৰৱাসী অসমীয়া সকলৰ সাক্ষ্য লোৱা হ'ব বুলি তেওঁ কয়। এই সন্দৰ্ভত সাংবাদিকসকলৰ আগত অধিবক্তাগৰাকীয়ে এইদৰে কয়।
3: আজি আমাৰ চাৰিজন মাতিছোঁ, তিনিজন এতিয়া সাক্ষাৎদান চলি আছে, থাৰ্ড নম্বৰজন আজি ৰাতিপুৱা আমি আৰম্ভ কৰিছিলোঁ দীপাংকৰ, যাৰ কোৰ্টৰ সাক্ষী নম্বৰ 13 আছিল আৰু 14 নম্বৰ আছিল ৰাহুল গোস্বামী, তেওঁ যোৰহাটৰ বাৰ এছ'চিয়েশ্যনৰ লয়াৰ হয়। এতিয়া ৰাজ গোস্বামী বোলা সাক্ষীজন চলি আছে, চ' সেইটো কাৰণে এতিয়া ৰাহুল গোস্বামীয়ে যিজন উকিল আছিল তেওঁ যথেষ্টখিনি ভাল সাক্ষী দি গৈছে আৰু চব প্ৰশ্নৰ সঠিক উত্তৰ দিছে।
2: উল্লেখযোগ্য যে ছিংগাপুৰত জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ পাছতে ঘটনাৰ উচিত তদন্ত বিচাৰি ৰাজ্যৰ বিভিন্ন থানাত ভালেসংখ্যক এজাহাৰ দাখিল হৈছিল। যিসকল লোকে এই এজাহাৰ দাখিল কৰিছিল সেইসকল লোকৰ যোৱা 8 জুনৰ পৰা আদালতে সাক্ষ্য গ্ৰহণ কৰিছে। আদালতে অহা 20 জুন পৰ্যন্ত এই এজাহাৰকাৰীসকলৰ সাক্ষ্য গ্ৰহণ কৰিব। আমাৰ আগৰ বাতৰিতে উল্লেখ কৰা হৈছে যে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত মুঠ সাক্ষী হৈছে 394 জন। কামৰূপ মহানগৰ জিলা দুৰ্যোগ প্ৰশমন প্ৰাধিকৰণে ইতিপূৰ্বে ভূমিস্খলন প্ৰৱণ এলেকা হিচাপে চিনাক্ত কৰা 366টা স্থানৰ বাসিন্দাসকলৰ বাবে জৰুৰী সতৰ্কবাণী জাৰি কৰিছে। প্ৰাধিকৰণে আগতীয়াকৈ সাৱধানতা অৱলম্বন কৰাৰ বাবে সামাজিক মাধ্যমৰ জৰিয়তে পাহাৰীয়া অঞ্চলৰ জনসাধাৰণক আহ্বান জনাইছে। বিশেষকৈ নৰকাহুৰ পাহাৰক অন্যতম স্পৰ্শকাতৰ স্থান হিচাপে চিহ্নিত কৰি ইয়াৰ বাসিন্দাসকলক সতৰ্ক হৈ থাকিবলৈ কোৱা হৈছে। দুৰ্যোগ প্ৰশমন বিভাগে চিনাক্ত কৰা অঞ্চলভিত্তিক ভূমিস্খলন প্ৰৱণ স্থানসমূহৰ ভিতৰত ফটাহিলৰ 5টা স্থান, গড়ভাংগাৰ 9টা, গোটানগৰৰ 6টা, হেঙেৰাবাৰীৰ 30টা, জালুকবাৰীৰ লংকেশ্বৰৰ 2টা, কাহিলিপাৰাৰ 25টা, কালাপাহাৰৰ 7টা, কামাখ্যা নীলাচলৰ 5টা, খানাপাৰাৰ 30টা, খাৰগুলিৰ 37টা, কইনাধাৰাৰ 5টা, মালিগাঁৱৰ 8টা, নৱগ্ৰহৰ 6টা, নৰকাহুৰৰ 14টা, নাৰেংগীৰ 31টা, নুনমাটিৰ 40টা, শান্তিপুৰৰ 20টা, হৰণীয়াৰ 5টা, শুক্ৰেশ্বৰৰ 1টা আৰু সোণচালিৰ 77টা স্থান আছে। যিকোনো জৰুৰীকালীন পৰিস্থিতি বা ভূমিস্খলনৰ খবৰ দিবলৈ জিলা দুৰ্যোগ প্ৰশমন বিভাগৰ বিনামূলীয়া নম্বৰ 1077 পোনপটীয়াকৈ যোগাযোগ কৰিবলৈ কোৱা হৈছে। প্ৰশাসনে যিকোনো পৰিস্থিতিৰ মুখামুখি হবলৈ ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনীৰ দলসমূহক সাজু কৰি ৰাখিছে। আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইৰাণে 107 দিনীয়া যুদ্ধৰ অৱসান ঘটাই হৰমুজ প্ৰণালী মুকলি কৰাৰ বাবে এখন চুক্তি চূড়ান্ত কৰিছে। এই চুক্তিত আনুষ্ঠানিকভাৱে স্বাক্ষৰ কৰাৰ পাছতে অহা শুকুৰবাৰে হৰমুজ প্ৰণালী মুকলি কৰা হ'ব। আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে সামাজিক মাধ্যমৰ এটা বাৰ্তাত যোৱা নিশা এই কথা সদৰি কৰি কয় যে এই চুক্তিৰ লগে লগে ইৰাণৰ

0: আৰু বন্দৰত আমেৰিকাৰ নৌসেনাৰ অগ্ৰধৰ অন্ত পৰিব। ছুইজাৰলেণ্ডত অহা শুকুৰবাৰে শান্তি চুক্তি স্বাক্ষৰ কৰা হ'ব। তেওঁ কয় যে এই চুক্তিয়ে সমগ্ৰ মধ্যপ্ৰাচ্যলৈ শান্তি আৰু নিৰাপত্তা ঘূৰাই আনিব। এই চুক্তিৰ অধীনত ইৰাণৰ পৰমাণুৰ সংবৰ্ধন আৰু 60 দিনৰ ভিতৰত অত্যধিক সংবৰ্ধিত ইউৰেনিয়াম নিষ্কাশনৰ বিষয়ে আলোচনা কৰাৰ বাবে দুয়োখন দেশক আহ্বান জনোৱা হৈছে। ইৰাণৰ সৰ্বোচ্চ ৰাষ্ট্ৰীয় নিৰাপত্তা পৰিষদে জনোৱা মতে লেবাননকে ধৰি সকলো খণ্ডৰ যুদ্ধ আৰু সামৰিক অভিযান আজি নিশাৰে পৰা স্থায়ীভাৱে অন্ত পৰিব। বিশ্ব নেতাসকলে আমেৰিকা আৰু ইৰাণে তাৎক্ষণিক আৰু স্থায়ীভাৱে যুদ্ধবিৰতিৰ বাবে শান্তি চুক্তিৰ ক্ষেত্ৰত সন্মতি প্ৰকাশ কৰাৰ ঘোষণাক আদৰণি জনাইছে। নেতাসকলে এই চুক্তিক অতি গুৰুত্বপূৰ্ণ কূটনৈতিক অগ্ৰগতি বুলি উল্লেখ কৰি কয় যে ইয়াৰ জৰিয়তে পশ্চিম এছিয়াত স্থিৰতা ঘূৰাই অনাত সহায়ক হ'ব। ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধান এণ্টনিঅ' গুটেৰেছেও শান্তি চুক্তিৰ ঘোষণাক আদৰণি জনাইছে। উল্লেখযোগ্য যে আমেৰিকা, ইজৰাইল আৰু ইৰাণৰ মাজৰ সংঘৰ্ষত তেহৰাণৰ কেইবাগৰাকী শীৰ্ষ নেতাই প্ৰাণ হেৰুৱায়। ইয়াৰ ভিতৰত ইৰাণৰ সৰ্বোচ্চ নেতা আয়াতুল্লাহ আলী খামেইনী, সৰ্বোচ্চ ৰাষ্ট্ৰীয় নিৰাপত্তা পৰিষদৰ সচিব আলী লাৰিজানি, ইছলামিক ৰিভলিউচনাৰী গাৰ্ড কৰৰ কামাণ্ডাৰ মহম্মদ পাকপুৰ, প্ৰতিৰক্ষা মন্ত্ৰী আজিজ নাছিৰজাদে অন্যতম।
1: মন্ত্ৰী অশোক সিংহলে আজি গুৱাহাটীত চিকিৎসা শিক্ষা আৰু গৱেষণা বিভাগৰ অধীনস্থ বিভিন্ন প্ৰতিষ্ঠান, সংস্থা আৰু সঞ্চালকালয়সমূহৰ কাম কাজৰ অগ্ৰগতি, চলি থকা প্ৰকল্পসমূহৰ ৰূপায়ণ আৰু ভৱিষ্যত কৰ্মপন্থা সন্দৰ্ভত এখন গুৰুত্বপূৰ্ণ পৰ্যালোচনা বৈঠকত অংশগ্ৰহণ কৰে। বৈঠকত শ্ৰীমন্ত শংকৰদেৱ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয়খনৰ শৈক্ষিক পৰীক্ষা আৰু গৱেষণামূলক কাৰ্যকলাপ সন্দৰ্ভত বিস্তৃতভাৱে আলোচনা কৰা হয়। ইয়াৰ লগতে চিকিৎসা শিক্ষা সঞ্চালকালয়ৰ অধীনৰ ৰাজ্যৰ চিকিৎসা মহাবিদ্যালয়সমূহত চলি থকা আন্তঃগাঁথনি উন্নয়ন, শিক্ষক কৰ্মচাৰী নিয়োগ আৰু চিকিৎসা শিক্ষাৰ মান উন্নয়নৰ ক্ষেত্ৰত গ্ৰহণ কৰা ব্যৱস্থাসমূহৰ বিষয়েও আলোচনা কৰা হয়। অটল অমৃত অভিযান ছচাইটিৰ পৰ্যালোচনাৰ সময়ত স্বাস্থ্য বীমা আঁচনিৰ সুবিধা হিতাধিকাৰীৰ ওচৰলৈ লৈ যোৱাৰ ক্ষেত্ৰত তেওঁ বিশেষ গুৰুত্ব আৰোপ কৰে। মন্ত্ৰীগৰাকীয়ে আঁচনিখনৰ ৰূপায়ণ অধিক গতিশীল আৰু স্বচ্ছ কৰাৰ বাবে প্ৰয়োজনীয় নিৰ্দেশ দিয়ে। অসম কেন্সাৰ কেয়াৰ ফাউণ্ডেচনৰ দ্বাৰা ৰাজ্যজুৰি কৰ্কট ৰোগৰ চিকিৎসা সেৱা সম্প্ৰসাৰণ আৰু ৰোগীসকলক উন্নত চিকিৎসা সুবিধা প্ৰদানৰ ক্ষেত্ৰত গ্ৰহণ কৰা পদক্ষেপসমূহৰ বিষয়েও বৈঠকত আলোচনা কৰা হয়। বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি অনুষ্ঠিত গ্ৰুপ এফৰ এখন খেলত ছুইডেনে টিউনিছিয়াক 5-1 ব্যৱধানত পৰাস্ত কৰে। ইয়াৰ পূৰ্বে আজি ভাৰতীয় সময় অনুসৰি পুৱা 4:30 বজাত অনুষ্ঠিত গ্ৰুপ ইৰ এখন খেলত আইভৰি কোষ্টে ইকুৱেডৰক 1-0 ব্যৱধানত পৰাস্ত কৰে। ইপিনে গ্ৰুপ ইৰ এখন খেলত জাৰ্মানীয়ে যোৱা নিশা প্ৰথমবাৰৰ বাবে বিশ্বকাপত অৱতীৰ্ণ হোৱা কোৰাচাওক 7-1 ব্যৱধানত পৰাস্ত কৰে। ডালাছত অনুষ্ঠিত নেডাৰলেণ্ডছ আৰু জাপানৰ মাজৰ খেলখন 2-2 ড্ৰ হয়। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰবাৰ। চৰকাৰী চাকৰি অথবা পেঞ্চন লাভ নকৰা মুক্তিযুঁজাৰুসকলৰ পৰিয়াললৈ ৰাজ্য চৰকাৰে সহায় আগবঢ়াব বুলি মুখ্যমন্ত্ৰীৰ আশ্বাস। ৰাজ্যৰ 4 সাংস্কৃতিক আৰু কাৰুশিল্পজাত সামগ্ৰীলৈ GI Tag। কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীৰ শ্বিলঙত 3,214 কোটি টকা ব্যয় সাপেক্ষ 6 ৰাষ্ট্ৰীয় ঘাইপথ প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন। ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্টেক আদালতত জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত আজি 3 লোকৰ সাক্ষ্য প্ৰদান। আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত টিউনিছিয়াৰ বিৰুদ্ধে ছুইডেনৰ 5-1 জয়লাভ। এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 7:10 শুনিবলৈ পাব।

0: এই কাহিনী হল এগৰাকী গৃহিণীৰ আৰু তেওঁৰ অন্তৰাত্মাৰ। বিজুলীৰ বিল, গেলামাল, স্কুলৰ ফিজ সকলো হৈ গল।
1: হৈ গল বাজেট?
0: অঁ,
1: 5000 বাচি গল। নতুন মেখেলা চাদৰ লৈ লোৱা?
0: নলওঁ। যোৱা মাহত হেতু লৈছিলোঁ।
1: আৰু এযোৰ?
0: নলওঁ। প্ৰথমে বাজেট বনাওক, তাৰপিছত কম কমকৈ বস্তুধন বেংকত জমা কৰক আৰু পইচা কেনেকৈ বাঢ়িছে চাওক।
1: বৰ জ্ঞানী।
0: এতিয়া যোৱা।
2: আৰবিআই কয়
0: বিত্তীয় বুদ্ধিমত্তা সমৃদ্ধ মহিলা।
3: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু নিয়োগ বাতৰি। আগবঢ়াইছে উৎপল বৰাই।
4: ভাৰত সঞ্চাৰ নিগম লিমিটেডত খালি হোৱা 100টা জুনিয়ৰ টেলিকম অফিচাৰ পদৰ বাবে আবেদন বিচৰা হৈছে। দৰমহাৰ নিৰিখ মাহে 16,400 টকাৰ পৰা 40,500 টকালৈ, লগত অন্যান্য বানচ থাকিব। প্ৰাৰ্থী টেলিকমিউনিকেশ্যনছ, ইলেক্ট্ৰনিকছ, কম্পিউটাৰ, ইনফৰ্মেশ্যন টেকনলজি, ইনষ্ট্ৰুমেণ্টেশ্যন, ৰেডিঅ' ইঞ্জিনিয়াৰিং আৰু ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং, ইয়াৰে যিকোনো এটা শাখাত বি ই বা বি টেক ডিগ্ৰী থকা হ'ব লাগিব, নাইবা ইলেক্ট্ৰনিক

0: বা কম্পিউটার সায়েন্স বিষয়ত এম এস সি ডিগ্রি থকা হব লাগিব। প্রার্থীর বয়স 18 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে BSNL.co.in এই ওয়েবসাইট চাব পাৰে। আবেদনৰ শেষ তাৰিখ 4 জুলাই। ইণ্ডিয়ান এয়াৰফোর্সে ফ্লাইং ব্ৰাঞ্চ, গ্ৰাউণ্ড ডিউটি টেকনিকেল ব্ৰাঞ্চ আৰু গ্ৰাউণ্ড ডিউটি নন টেকনিকেল ব্ৰাঞ্চত খালি হোৱা পদ পূৰাবৰ বাবে এফকেট 2026 এই পৰীক্ষাৰ আয়োজন কৰিছে। পদৰ সবিশেষ, প্ৰয়োজনীয় শিক্ষাগত অৰ্হতা আৰু বয়স আদি বিতং তথ্য তথা আবেদনৰ বাবে ৱেবছাইট indianairforce.nic.in। আবেদনৰ শেষ তাৰিখ 19 জুন। কৰ্মচাৰী চয়ন আয়োগে ভাৰত চৰকাৰৰ বিভিন্ন বিভাগত খালি হোৱা 12,256টা গ্ৰুপ বি আৰু গ্ৰুপ চি পদ পূৰাবৰ বাবে কম্বাইণ্ড গ্ৰেজুৱেট লেভেল এক্সামিনেশ্যন 2026 এই পৰীক্ষাৰ আয়োজন কৰিছে। জুনিয়ৰ ষ্টেটিষ্টিকেল অফিচাৰ পদৰ বাবে প্ৰাৰ্থী মেথমেটিক্স বিষয়ত উচ্চতৰ মাধ্যমিক পৰ্যায়ত কমেও 60% নম্বৰ পাই উত্তীৰ্ণ হোৱাৰ উপৰিও স্নাতক হ'ব লাগিব নাইবা ষ্টেটিষ্টিক্স বিষয়লৈ স্নাতক হ'ব লাগিব। ষ্টেটিষ্টিকেল ইনভেষ্টিগেটৰ গ্ৰেড 2 এই পদৰ ক্ষেত্ৰত প্ৰাৰ্থী ষ্টেটিষ্টিক্স, মেথমেটিক্স, ইকনমিক্স, ডেম'গ্ৰাফি, পপুলেশ্যন ষ্টাডিজ, অপাৰেশ্যনছ ৰিচাৰ্চ, ইনফৰ্মেশ্যন টেকন'লজি, কম্পিউটাৰ চায়েন্স, কম্পিউটাৰ ইঞ্জিনিয়াৰিং, কম্পিউটাৰ টেকন'লজি, কম্পিউটাৰ এপ্লিকেশ্যনছ, ডেটা চায়েন্স বা আৰ্টিফিচিয়েল ইণ্টেলিজেন্স ইয়াৰে যিকোনো বিষয়লৈ স্নাতক হ'ব লাগিব। আনবোৰ পদৰ ক্ষেত্ৰত প্ৰাৰ্থী স্নাতক হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট ssc.nic.in। আবেদনৰ শেষ তাৰিখ 22 জুন। নিয়োগ বাতৰি ইমানেই।
1: বিবি ভাৰতী গুৱাহাটীৰ বিভিন্ন অনুষ্ঠানত ভাগ ল'বলৈ আপুনি আমালৈ হোৱাটছএপত মেছেজ কৰিব পাৰে। আমাৰ নম্বৰ হৈছে 6003166944। পুৱা প্ৰচাৰিত ফোন ইন অনুৰোধৰ গীতৰ অনুষ্ঠান সুৰধ্বনি আৰু সন্ধিয়া প্ৰচাৰিত সান্ধ্য আলাপ অনুষ্ঠানটিলৈ আলোচিত বিষয় সম্পৰ্কত আপোনাৰ মতামত আদি প্ৰেৰণ কৰিবলৈ আপুনি আমাৰ হোৱাটছএপ নম্বৰটি আজিয়েই টুকি থওক। আমাৰ নম্বৰ হৈছে 6003166944। আপোনাৰ সৈতে আমাৰ যোগাযোগৰ এক নতুন মাধ্যম হৈছে হোৱাটছএপ মেছেজ। আমাৰ নম্বৰ 6003166994।

এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। শ্ৰোতাসকল, এতিয়া শুনক এটি বৃন্দগান। গীতৰ কথা নিৰ্মল প্ৰভা বৰদলৈৰ।

0: শ্রোতাসকলে নির্মল প্রভা বরদলৈ রচিত বৃন্দগান্তি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। খন্তেক পাছতে বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী। বাতৰিৰ সৈতে মই প্ৰজন্মা চহৰীয়া। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু শ্লোভাকিয়াৰ প্ৰধানমন্ত্ৰী ৰবাৰ্ট ফিকোৱে আজি প্ৰতিনিধি পৰ্যায়ৰ আলোচনাত মিলিত হয়। ফ্ৰান্সৰ এভিয়ানত আজিৰে পৰা হ'বলগীয়া 52 সংখ্যক G7 সন্মিলনৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ হৈছে। ৰেল মন্ত্ৰালয়ে উত্তৰ ৰেলৱে আম্বালা সংমণ্ডলৰ বাবে 201 কোটি টকা কবচ প্ৰকল্পত অনুমোদন জনাইছে। কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীয়ে আজি শ্বিলঙত উত্তৰ পূব ভাৰত আন্তঃগাঁথনি সন্মিলন আৰু প্ৰদৰ্শনী মুকলি কৰে আৰু অসমৰ 4বিধ সাংস্কৃতিক আৰু কাৰুশিল্পজাত সামগ্ৰীয়ে GI-TAG অৰ্থাৎ ভৌগোলিক সূচাংক লাভ কৰিছে। এতিয়া শুনক বিতং বাতৰি। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু শ্লোভাকিয়াৰ প্ৰধানমন্ত্ৰী ৰবাৰ্ট ফিকোৱে আজি প্ৰতিনিধি পৰ্যায়ৰ আলোচনাত মিলিত হয়। আলোচনাৰ অন্তত যৌথ সংবাদমেল সম্বোধন কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে ভাৰত আৰু শ্লোভাকিয়াই সম্পৰ্কক সৰ্বাংগীন অংশীদাৰিত্বৰ মৰ্যাদাৰে উন্নীত কৰাৰ সিদ্ধান্ত লৈছে।

কয় যে দুয়োখন ৰাষ্ট্ৰৰ মাজত প্ৰতিৰক্ষা সহযোগিতাই গভীৰ পাৰস্পৰিক বিশ্বাসক আৰু কৌশলগত অভিসৰণক প্ৰতিফলিত কৰে। শ্ৰীমোদীয়ে উল্লেখ কৰে যে দুয়োখন দেশে প্ৰতিৰক্ষা খণ্ডৰ ক্ষেত্ৰত উল্লেখযোগ্য চুক্তিপত্ৰতো স্বাক্ষৰ কৰে। তেওঁ লগতে কৃত্ৰিম বুদ্ধিমত্তাৰ ভৱিষ্যত কেৱল উদ্ভাৱনৰ ওপৰত নহয় বৰঞ্চ বিশ্বাস, দায়িত্ব আৰু মানৱ মৰ্যাদাৰ ওপৰতো ভিত্তি কৰি হ'ব লাগে বুলি প্ৰকাশ কৰে। উল্লেখযোগ্য যে ডিজিটেল প্ৰযুক্তি সন্দৰ্ভত দুয়োখন দেশৰ মাজত স্বাক্ষৰিত হোৱা চুক্তিপত্ৰই সহযোগিতাৰ নতুন পথ মুকলি কৰিব বুলিও প্ৰধানমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। এই সন্দৰ্ভত ভাষণ দি শ্লোভাকিয়াৰ প্ৰধানমন্ত্ৰী ৰবাৰ্ট ফিকুৱে ভাৰতৰ দ্ৰুত অৰ্থনৈতিক বিকাশ, ডিজিটেল ৰূপান্তৰ আৰু কৃত্ৰিম বুদ্ধিমত্তাৰ অগ্ৰগতিৰ প্ৰশংসা কৰি কয় যে দেশখনে গুৰুত্বপূৰ্ণ খণ্ডত বহু উন্নত ৰাষ্ট্ৰক চেৰ পেলাইছে। তেওঁ লগতে কয় যে ভাৰতক ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য হিচাপে অন্তৰ্ভুক্ত কৰাটো অতিকৈ প্ৰয়োজনীয়। সামাজিক মাধ্যমৰ এটা পোষ্টযোগে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে ভাৰত আৰু শ্লোভাকিয়াৰ গুৰুত্বপূৰ্ণ বন্ধুত্বপূৰ্ণ সম্পৰ্কৰ বাবে এয়া বিশেষ মুহূৰ্ত। অটোমোবাইল, ৰেলপথ, সেউজ প্ৰযুক্তি আদি বিষয়ত দুয়োগৰাকী নেতাই আলোচনা কৰা বুলি প্ৰধানমন্ত্ৰী মোদীয়ে প্ৰকাশ কৰে। তেওঁ কয় যে ভাৰত আৰু শ্লোভাকিয়াৰ সম্পৰ্কৰ সম্ভাৱনা বিবেচনা কৰি দুয়োখন দেশে নিজৰ সম্পৰ্ক উল্লেখযোগ্য অংশীদাৰিত্বলৈ উন্নীত কৰিছে। ভাৰত আৰু ইউৰোপীয় সংঘৰ মুক্ত বাণিজ্য চুক্তিয়ে ভাৰত শ্লোভাকিয়াৰ অংশীদাৰিত্বত বিশেষ ভূমিকা গ্ৰহণ কৰিব বুলি প্ৰধানমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে। ফ্ৰান্সৰ এভিয়ানত আজিৰে পৰা হ'বলগীয়া 52 সংখ্যক G7 সন্মিলনৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ হৈছে। আমেৰিকা আৰু ইৰাণে 107-দিনীয়া যুদ্ধৰ অন্ত পেলোৱাৰ বাবে চুক্তি সম্পন্ন কৰাৰ লগতে হৰমুজ প্ৰণালী পুনৰ মুকলি কৰাৰ সিদ্ধান্ত লোৱাৰ সময়ত এই সন্মিলন গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে। G7ৰ সদস্য ৰাষ্ট্ৰসমূহে এই সিদ্ধান্তক আদৰণি জনাইছে। এটা উমৈহতীয়া বিবৃতিত ফ্ৰান্স, ব্ৰিটেইন, জাৰ্মানী আৰু ইটালীৰ নেতাসকলে কয় যে চৰ্তহীন আৰু কঠোৰ নীতি নিৰ্দেশনা অবিহনে হৰমুজ প্ৰণালী শীঘ্ৰে মুকলি কৰাটো অত্যন্ত প্ৰয়োজনীয় হৈ পৰিছে। উল্লেখযোগ্য যে তিনিদিনীয়াকৈ আয়োজন কৰা এই সন্মিলনত G7 সদস্য ৰাষ্ট্ৰ কানাডা, ফ্ৰান্স, জাৰ্মানী, ইটালী, জাপান, ব্ৰিটেইন আৰু ইউৰোপীয় সংঘই অংশগ্ৰহণ কৰিব। এই সদস্য ৰাষ্ট্ৰসমূহৰ উপৰি ফ্ৰান্সে ভাৰত, ব্ৰাজিল, ইজিপ্ত, কেনিয়া, দক্ষিণ কোৰিয়া, কাটাৰ, ছৌদি আৰৱ, ছিৰিয়া, ইউক্ৰেইন আৰু সংযুক্ত আৰৱ আমিৰি ৰাষ্ট্ৰক আউটৰিচ অংশীদাৰ দেশ হিচাপে আমন্ত্ৰণ জনাইছে। ভাৰতে G7 সন্মিলনত অংশীদাৰ দেশ হিচাপে এইবাৰ ত্ৰয়োদশবাৰৰ বাবে অংশগ্ৰহণ কৰিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ এই অনুষ্ঠানত অংশ ল'ব। G7 সন্মিলনত প্ৰধানমন্ত্ৰী শ্ৰীমোদীৰ অংশগ্ৰহণে গোলকীয় ভূ ৰাজনীতিত ভাৰতৰ গুৰুত্বপূৰ্ণ ভূমিকা সূচাইছে। অৰ্থনৈতিক শক্তি, উন্নয়নশীল বিশ্বৰ মাজত কূটনৈতিক সেতু আৰু ভাৰত প্ৰশান্ত মহাসাগৰীয় খণ্ডত কৌশলগত অংশীদাৰ হিচাপে G7 ৰাষ্ট্ৰগোষ্ঠীৰ বাবে ভাৰত অতি গুৰুত্বপূৰ্ণ দেশ হিচাপে বিবেচিত হৈছে। ৰেল মন্ত্ৰালয়ে উত্তৰ ৰেলৱে আম্বালা সংমণ্ডলৰ বাবে 201 কোটি টকাৰ কৱচ প্ৰকল্পত অনুমোদন জনাইছে। কৱচ প্ৰণালী হৈছে কাৰ্যকৰী সুৰক্ষা বৃদ্ধিৰ বাবে ডিজাইন কৰা থলুৱাভাৱে বিকশিত অট'মেটিক ৰেল সুৰক্ষা ব্যৱস্থা। ৰেল মন্ত্ৰালয়ে জনাইছে যে এই প্ৰকল্পটিয়ে 211 কিলোমিটাৰ পথ সামৰি লৈছে। এই প্ৰকল্পই আম্বালা কেণ্টনমেণ্ট লুধিয়ানা, লুধিয়ানা ধুৰী জাখলখণ্ডকে ধৰি আম্বাল সংমণ্ডল সামৰি ল'ব। এই পথসমূহে হাৰিয়ানা, পঞ্জাব আৰু হিমাচল প্ৰদেশ ৰাজ্যসমূহক সংযোগ কৰাৰ মূল ৰেল কৰিডৰ হিচাপে কাম কৰে। কৰিডৰসমূহে বহু সংখ্যক যাত্ৰী আৰু মালবাহী যাতায়াত পৰিচালনা কৰাৰ লগতে সমগ্ৰ অঞ্চলটোৱে জনসাধাৰণ আৰু সামগ্ৰীৰ চলাচলত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। আমাৰ সংবাদদাতাই জনোৱা মতে কৱচ প্ৰকল্পই বিপদৰ সময়ত ছিগনেল পাছিং ৰোধ কৰাত সহায় কৰে, অসুৰক্ষিত পৰিস্থিতি ৰোধ কৰিবলৈ প্ৰয়োজন হলে স্বয়ংক্ৰিয় ব্ৰেক প্ৰয়োগ কৰে, জটিল পৰিস্থিতিত ৰেলৰ গতি নিয়ন্ত্ৰণ কৰাৰ লগতে সংঘৰ্ষৰ আশংকা বহু পৰিমাণে হ্ৰাস কৰে। উল্লেখযোগ্য যে উচ্চ ঘনত্ব আৰু কৌশলগতভাৱে গুৰুত্বপূৰ্ণ পথসমূহত সুৰক্ষা, নিৰ্ভৰযোগ্যতা আৰু উন্নত ক্ষমতা উন্নত কৰাৰ বাবে চলি থকা প্ৰচেষ্টাৰ অংশ হিচাপে ৰেলৱে নিজৰ ক্ষমতাত কৱচ প্ৰণালীক ক্ৰমান্বয়ে সম্প্ৰসাৰণ কৰি আছে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীয়ে আজি শ্বিলঙত উত্তৰ পূব ভাৰত আন্তঃগাঁথনি সন্মিলন আৰু প্ৰদৰ্শনী মুকলি কৰে। এই সন্মিলনৰ পৰাই কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে 3,214 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰিবলগীয়া মেঘালয়ৰ 6টা ৰাষ্ট্ৰীয় ঘাইপথ প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে। এই প্ৰকল্পই ৰেল
পথৰ যোগাযোগ ব্যৱস্থা উন্নত কৰাৰ লগতে প্ৰান্তীয় অঞ্চললৈ যোগাযোগৰ সুবিধা তথা মেঘালয়কে ধৰি উত্তৰ পূৰ্বাঞ্চলৰ আৰ্থ সামাজিক বিকাশত অৰিহণা যোগাব বুলি আশা কৰা হৈছে।

0: কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত কেন্দ্ৰীয় চৰকাৰে উত্তৰ পূৰ্বাঞ্চলৰ আন্তঃগাঁথনি বিকাশ ক্ষেত্ৰত দিয়া গুৰুত্বৰ বিষয়ে উল্লেখ কৰে। শ্ৰীগাডকাৰীয়ে কয় যে কেন্দ্ৰীয় চৰকাৰে উত্তৰ পূৰ্বাঞ্চলৰ অৰ্থনৈতিক সম্ভাৱনাৰ পূৰ্ণ ব্যৱহাৰ, আঞ্চলিক সংহতি সুদৃঢ়কৰণ আৰু যুৱ প্ৰজন্ম তথা স্থানীয় প্ৰতিষ্ঠানসমূহৰ বাবে সুযোগ সৃষ্টিৰ উদ্দেশ্যে যোগাযোগ আৰু স্থায়ী আন্তঃগাঁথনিৰ প্ৰসাৰৰ লগতে বিনিয়োগ কেন্দ্ৰিক বিকাশত গুৰুত্ব আৰোপ কৰি আহিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দূৰদৰ্শী নেতৃত্বত দ্ৰুত আৰু নিৰাপদ যাত্ৰা সুনিশ্চিত কৰাৰ বাবে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলত বিশ্বমানৰ ঘাইপথ আন্তঃগাঁথনি নিৰ্মাণ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰ বদ্ধপৰিকৰ বুলি তেওঁ মন্তব্য কৰে। শ্ৰীগাডকাৰীয়ে এই সন্মিলনত মুখ্য কাৰ্যবাহী বিষয়াসকলৰ ঘূৰণীয়া মেজমেলতো অংশ লোৱাৰ কথা। এই সন্মিলনে ঔদ্যোগিক নেতা, বিনিয়োগকাৰী আৰু ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ অংশীদাৰসকলক একেলগ কৰি আন্তঃগাঁথনিৰ উন্নয়ন, বিনিয়োগৰ সুযোগ আৰু আঞ্চলিক বিকাশৰ আলোচনাৰ বাবে এখন গুৰুত্বপূৰ্ণ মঞ্চ হিচাপে সেৱা আগবঢ়াই আহিছে। দুদিনীয়াকৈ আয়োজন কৰা এই সন্মিলনত মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড কে চাংমা আৰু নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেইফিউ ৰিঅ'ই অংশগ্ৰহণ কৰে। এই সন্মিলন উত্তৰ পূব ভাৰতৰ আন্তঃগাঁথনিক লৈ সমবেত হোৱা সৰ্ববৃহৎ সন্মিলন হ'ব বুলি আশা কৰা হৈছে। অসমৰ চাৰিবিধ সাংস্কৃতিক আৰু কাৰুশিল্পজাত সামগ্ৰীয়ে জি আই টেক অৰ্থাৎ ভৌগোলিক সূচাংক লাভ কৰিছে। শেহতীয়াকৈ ভৌগোলিক সূচক পঞ্জীয়ে বিহু পেপা, বাঁহ শিল্প, কাৰ্বি আংলঙৰ হস্ততাঁত শিল্প আৰু দেউৰী সম্প্ৰদায়ৰ হস্ততাঁত শিল্পক স্বীকৃতি প্ৰদান কৰিছে। ইয়াৰ লগে লগে ৰাজ্যৰ থলুৱা কাৰুশিল্প আৰু সাংস্কৃতিক পৰিচয়ৰ বৈচিত্ৰপূৰ্ণ দিশসমূহ উদ্ভাসিত হোৱাত সহায়ক হৈ পৰিব। নতুনকৈ ভৌগোলিক সূচাংক লাভ কৰা এই চাৰিবিধ সামগ্ৰীয়ে জনজাতীয় ঐতিহ্য, সংগীত, বিজ্ঞান আৰু প্ৰাকৃতিক সম্পদৰ কাৰুশিল্পৰ বৰ্ণাঢ্য দিশ সামৰি লৈছে। উল্লেখযোগ্য যে নাবাৰ্ডৰ সহযোগত অসমৰ ভৌগোলিক সূচাংক লাভ কৰা সামগ্ৰীৰ সংখ্যা 12লৈ বৃদ্ধি পালে। এই স্বীকৃতি পোৱাৰ ফলত এনে সামগ্ৰীসমূহৰ বিনা অনুমতিত অনুকৰণ আৰু অপব্যৱহাৰৰ বিৰুদ্ধে আইনী সুৰক্ষা লাভ কৰিব। কেন্দ্ৰীয় বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰী জিতেন্দ্ৰ সিঙে আজি কয় যে বিগত 12 বছৰত বিজ্ঞান আৰু প্ৰযুক্তিয়ে ভাৰতৰ উন্নয়ন যাত্ৰাৰ মূল চালক হিচাপে আত্মপ্ৰকাশ কৰিছে। নতুন দিল্লীত আজি এখন বিজ্ঞান বিষয়ক সংবাদমেল সম্বোধন কৰি মন্ত্ৰীগৰাকীয়ে কয় যে চৰকাৰে বিজ্ঞান মাতৃত্বাধীন উন্নয়নৰ প্ৰতি গুৰুত্ব দিয়াৰ বাবে প্ৰযুক্তি প্ৰধান ৰাষ্ট্ৰীয় অভিযান আৰু ফ্লেগশ্বিপ কাৰ্যসূচীৰ অবিচ্ছেদ্য অংগ হিচাপে পৰিগণিত হৈছে। তেওঁ কয় যে এই খণ্ডত উদ্যোগৰ অধিক অংশগ্ৰহণ, উদ্ভাৱন আৰু ৰাজহুৱা তথা ব্যক্তিগত সহযোগিতাৰ বিশদ পৰিৱৰ্তন হৈছে। তেওঁ লগতে ভাৰতৰ জৈৱ প্ৰযুক্তি খণ্ডৰ বৃদ্ধি সন্দৰ্ভত আলোকপাত কৰি কয় যে বিগত দশকত দেশৰ জৈৱ অৰ্থনীতিত যথেষ্ট সম্প্ৰসাৰণ ঘটিছে। মন্ত্ৰীগৰাকীয়ে লগতে বৈজ্ঞানিক প্ৰতিষ্ঠানসমূহেও যোৱা কিছু বছৰত বিশ্বব্যাপী স্বীকৃতিপ্ৰাপ্ত কেইবাটাও সফলতাৰ কাহিনী উল্লেখ কৰে। তেওঁ জৈৱ প্ৰযুক্তি, কোষ চিকিৎসাৰ উন্নতি, জম্মু কাশ্মীৰৰ বেগুনীয়া বিপ্লৱ, হাইড্ৰজেন ইন্ধন কোষ, প্ৰযুক্তি আৰু উন্নত বতৰৰ পূৰ্বাভাস ব্যৱস্থাক নাগৰিকৰ বাবে স্পষ্ট সুবিধালৈ পৰিণত হোৱাটোৱে বিজ্ঞানৰ এক বিশেষ উদাহৰণ বুলি উল্লেখ কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰি কেইটা আকৌ এবাৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু শ্লোভাকিয়াৰ প্ৰধানমন্ত্ৰী ৰবাৰ্ট ফিকোৱে আজি প্ৰতিনিধি পৰ্যায়ৰ আলোচনাত মিলিত হয়। ফ্ৰান্সৰ এভিয়ানত আজিৰে পৰা হ'বলগীয়া 52 সংখ্যক G7 সন্মিলনৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ হৈছে। ৰেল মন্ত্ৰালয়ে উত্তৰ ৰেলৱে আম্বালা সংমণ্ডলৰ বাবে 201 কোটি টকাৰ কৱচ প্ৰকল্পত অনুমোদন জনাইছে আৰু অসমৰ চাৰিবিধ সাংস্কৃতিক আৰু কাৰুশিল্পজাত সামগ্ৰীয়ে জি আই টেক অৰ্থাৎ ভৌগোলিক সূচাংক লাভ কৰিছে। আমাৰ এতিয়া বাতৰি মানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি 8 বজাত শুনিবলৈ পাব। নমস্কাৰ।
1: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ। কথাটো কি?
2: নহব কিয়, হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে।
1: তাৰ মানে?
2: মানেটো হল হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
1: তাত কি হয়?
2: হেৰ নহয় কি, যক্ষ্মা ৰোগ ধৰা পেলোৱা, মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ, সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ। আৰু তোৰ যদি BPL কাৰ্ড আছে তেতিয়াহলেতো গাখীৰতে মহৰ খুটি।
1: মানে
2: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই।
1: তেতিয়াহলে ফুটনি মৰাটো তোৰ এক্তিয়াৰ।
3: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
4: মিডিয়াম ৱেভৰ 411.5 মিটাৰত 729 কিলোহাৰ্জত, FM বেণ্ডৰ 101.6 মেগাহাৰ্জত, লগতে নিউজ অন এআইৰ মোবাইল এপত। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। শ্ৰোতাসকল, এতিয়া আগবঢ়াইছো আকৌ শুনোৱা হওক অনুষ্ঠানত পুনতে এয়া মৃণাল শৰ্মাৰ কণ্ঠৰ এটি গীত। গীতৰ কথা তৰুণ শৰ্মাৰ।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু।
1: আকাশত মেঘে গাজে, চহৰত লাগে ভয়, বাৰিষাৰ বানত বাটপথ নদী যেন হয়।
2: ঘৰত পানী সোমালে চুইচ কৰিব বন্ধ, বিদ্যুতৰ কামত কেতিয়াও নকৰিব দণ্ড।
1: নলাত যাবৰ প্লাষ্টিক নেপেলাব ভাই, ভাবি চিন্তি ফুটপাথত খোজ দিব মেন হল চাই।
2: হঠাৎ বাঢ়িলে পানী ওখ ঠাই লৈ যাব, বেছি পানীত গাড়ী চলে বিপদ মাতি নলব।
1: মাত্ৰ 6 ইঞ্চি পানীতো মানুহ উটি যায়, বাঢ়নী পানী দেখিলে ঘূৰি অহাটোৱে উপায়।
2: বিজুলী খুঁটাৰ পৰা দূৰতে থাকিব, হাতত এডাল লাঠি লৈহে পানীত নামিব।
1: নিজে সজাগ হৈ থাকিলেহে বাচিব আমাৰ প্ৰাণ, নগৰীয়া বানৰ পৰা হওক সদায় সাৱধান।
3: অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষ চমুকৈ ASDMAৰ দ্বাৰা জনহিতাৰ্থে প্ৰচাৰিত।

শ্রোতাসকলে আকৌ শুনোৱা হওক অনুষ্ঠানটি শুনি আছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। শ্রোতাসকল অনুষ্ঠানত এইবাৰ শুনক ৰাজেন গুহাৰ কণ্ঠত এটি গীত, গীতৰ কথা হেমন্ত দত্তৰ।

সম্ভৰে শ্ৰোতাসকলে আকৌ শুনোৱা হওক অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া ফিফা বিশ্বকাপ ফুটবল 2026ৰ বতৰা দিল্লী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব।

0: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্রোতার কাক চাপক।
1: Our voice gets you heard everywhere.
0: বিজ্ঞাপন জনসাধারণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
1: 6900453528।
0: আকাশবাণী গুৱাহাটী সর্বক্ষণ সর্বত্র আপোনাৰ সৈতে।
2: কাহিনী পঢ়ি আপুনি নিশ্চয় ভাল পায়, উপন্যাস বা গল্পৰ প্ৰতি আপোনাৰ নিশ্চয় আগ্ৰহ আছে। বিবিধ ভাৰতী গুৱাহাটীয়ে আপোনাৰ বাবে লৈ আহিছে উপন্যাস পাঠৰ এটি মনোৰম অনুষ্ঠান। প্ৰতি পুৱা 9 বজাত এতিয়াৰ পৰা শুনিবলৈ পাব ধাৰাবাহিক উপন্যাস পাঠৰ অনুষ্ঠান। ধাৰাবাহিক উপন্যাস পাঠ বিবিধ ভাৰতী গুৱাহাটীত প্ৰতি পুৱা 9 বজাত FM 100.1।

এটি ঘোষণা আজি নিশা 9:30 বজাত ইন্নি ফাউণ্ডেশ্যনৰ শিল্পীসকলৰ দ্বাৰা পৰিৱেশিত নাট চিলনী সুৰ শুনিবলৈ পাব। নাটখনিৰ ৰচনা শুভেশ্বৰ দাসৰ, পৰিচালনা মঞ্জিত ৰাজখোৱাৰ আৰু প্ৰযোজনা ঋতুপৰ্ণ দাসৰ।

মিডিয়াম ৱেভৰ 411.5 মিটাৰত 729 কিলোহাৰ্টজত এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্টজত লগতে নিউজ অন এআইৰ মোবাইল এপত এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু শ্ৰোতাসকল এতিয়া আগবঢ়াইছো পুৱালীৰ সুৰ অনুষ্ঠানত আজি মিত্ৰদেৱ তেৰণ আৰু সংগীবিন্দৰ কণ্ঠৰ কাৰ্বি গীত আগবঢ়াইছোঁ।

0: তোৰ লৰাটোক এতিয়া বহুত সুস্থ দেখা গৈছে।
1: হয়, সঠিক চিকিৎসাই সকলো সলনি কৰি দিলে।
0: পিছে এনে যত্ন ক'ত পালি?
1: গুৱাহাটী ভেটাপাৰাৰ হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
0: অঁ, তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
1: নহয়ও, শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
0: অঁ, সঁচাকৈ বৰ ভাল কথা,
1: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যৎ অতি প্ৰয়োজন।
2: হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান ভেটাপাৰা গুৱাহাটী।
3: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া আগবঢ়াইছো অংকিতা দাসৰ কণ্ঠৰ আধুনিক গীত।

শ্রোতাসকলে অঙ্কিতা দাসৰ কণ্ঠত সত্যেন শৰ্মা ৰচিত গীতটি শুনিলে। শ্রোতাসকল, শিল্পীৰ কণ্ঠত এইবাৰ শুনক ইদ্ৰিছ আলী ৰচিত এটি গীত।

0: শ্ৰোতাসকলে অংকিতা দাসৰ কণ্ঠত ইদ্ৰিছ আলী ৰচিত গীতটি শুনিলে।
1: আকাশত মেঘে গাজে, চহৰত লাগে ভয়, বাৰিষাৰ বানত বাট পথ নদী যেন হয়।
2: ঘৰত পানী সোমালে চুইচ কৰিব বন্ধ, বিদ্যুতৰ কামত কেতিয়াও নকৰিব দণ্ড।
1: নলাত যাবৰ প্লাষ্টিক নেপেলাব ভাই, ভাবি চিন্তি ফুটপাথত খোজ দিব মেন হল চাই।
2: হঠাৎ বাঢ়িলে পানী ওখ ঠাই লৈ যাব, বেছি পানীত গাড়ী চলে বিপদ মাতি নলব।
1: মাত্ৰ 6 ইঞ্চি পানীতো মানুহ উটি যায়, বাঢ়নী পানী দেখিলে ঘূৰি অহাটোৱে উপায়।
2: বিজুলী খুঁটাৰ পৰা দূৰতে থাকিব, হাতত এডাল লাঠি লৈহে পানীত নামিব।
1: নিজে সজাগ হৈ থাকিলেহে বাচিব আমাৰ প্ৰাণ, নগৰীয়া বানৰ পৰা হওক সদায় সাৱধান।
3: অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষ চমুকৈ ASDMAৰ দ্বাৰা জনহিতাৰ্থে প্ৰচাৰিত।
0: শ্ৰোতাসকলে অংকিতা দাসৰ কণ্ঠত আধুনিক গীত শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। শিল্পী কণ্ঠত এইবাৰ শুনক হীৰেণ ভট্টাচাৰ্য ৰচিত এটি গীত।

পৰে শ্ৰোতাসকলে অংকিতা দাসৰ কণ্ঠ দাধনী গীত শুনিলে। গীতৰ কথা আছিল ক্ৰমে সত্যেন শৰ্মা, ইদ্ৰিছ আলী আৰু হীৰেণ ভট্টাচাৰ্যৰ। শিল্পীৰ লগত বিভিন্ন বাদ্যযন্ত্ৰত সংগত কৰিলে তবলাত যতীন চেতিয়া, গীটাৰত দেৱজিৎ কুমাৰ ব্ৰহ্ম আৰু বাঁহীত পৱন ৰাভায়।

0: এটি ঘোষণা। আজি নিশা 9:30 বজাত ইমলি ফাউণ্ডেশ্যনৰ শিল্পীসকলৰ দ্বাৰা পৰিৱেশিত নাট চিলনী চোৰ, নাটখনিৰ ৰচনা শুভেশ্বৰ দাসৰ, পৰিচালনা মঞ্জিৎ ৰাজখোৱাৰ আৰু প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া মুখ্য বাতৰি শুনিবলৈ পাব।
1: নমস্কাৰ, আকাশবাণী গুৱাহাটীৰ নিশা 8 বজাৰ মুখ্য বাতৰি পঢ়িছো ঋতুস্মিতা তামুলীয়ে। কুশল কোঁৱৰৰ স্মৃতি দিৱস উপলক্ষে অসম মুক্তি যুঁজাৰু সন্মিলনৰ উদ্যোগত আৰু ৰাজ্য চৰকাৰৰ সহযোগত আজি গুৱাহাটীৰ ৰূপনগৰৰ স্বতন্ত্ৰ সেনানী ভৱনত শ্বহীদ কুশল কোঁৱৰৰ স্মৃতি অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই অংশগ্ৰহণ কৰে। বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই আজি শিৱসাগৰত চৰাইদেউ আৰু শিৱসাগৰ জিলা বিজেপিৰ বিশেষ সাংগঠনিক সভাত অংশগ্ৰহণ কৰি দলৰ ভৱিষ্যৎ কাৰ্যসূচীৰ ৰূপৰেখা দাঙি ধৰে। কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীয়ে আজি শ্বিলঙত উত্তৰ পূব ভাৰত আন্তঃগাঁথনি সন্মিলন আৰু প্ৰদৰ্শনী মুকলি কৰে। ৰাজ্যৰ চাৰিবিধ সাংস্কৃতিক আৰু কাৰুশিল্প সামগ্ৰী ক্ৰমে মহৰ শিঙৰ পেপা, বাঁহ শিল্প, কাৰ্বি আংলঙৰ হস্ততাঁত শিল্প আৰু দেউৰী সম্প্ৰদায়ৰ হস্ততাঁত শিল্পই জিআই টেগ অৰ্থাৎ ভৌগোলিক সূচ্যাংক লাভ কৰিছে। কামৰূপ মহানগৰ জিলা দুৰ্যোগ প্ৰশমন প্ৰাধিকৰণে ইতিপূৰ্বে ভূমিস্খলন প্ৰৱণ এলেকা হিচাপে চিনাক্ত কৰা 366টা স্থানৰ বাসিন্দাসকলৰ বাবে জৰুৰী সতৰ্কবাণী জাৰি কৰিছে। আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইৰাণে 107-দিনীয়া যুদ্ধ অৱসান ঘটাই হৰ্মুজ প্ৰণালী মুকলি কৰাৰ বাবে এখন চুক্তি চূড়ান্ত কৰিছে। এই চুক্তিত আনুষ্ঠানিকভাৱে স্বাক্ষৰ কৰাৰ পাছতেই অহা শুক্ৰবাৰে হৰ্মুজ প্ৰণালী মুকলি কৰা হ'ব। ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্টেক আদালতত জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত আজি 3 গৰাকী লোকে সাক্ষ্য প্ৰদান কৰে আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি অনুষ্ঠিত গ্ৰুপ এফৰ এখন খেলত ছুইডেনে টিউনিছিয়াক 5-1 গ'লৰ ব্যৱধানত পৰাস্ত কৰে। এতিয়াৰ মুখ্য বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি নিশা 9:25 বজাত শুনিবলৈ পাব।

0: নমস্কাৰ আদৰৰ শ্ৰোতা, পৰিয়াল কল্যাণ অনুষ্ঠানৰ আন এটি নতুন খণ্ডলৈ আপোনালোকক আন্তৰিক স্বাগতম জনাইছোঁ। আদৰৰ শ্ৰোতা, আজি আমি কথা পাতিম বাহকজনিত ৰোগ, যাক আমি ইংৰাজীত কওঁ ভেক্টৰ বৰ্ণ ডিজিজেছ। আৰু এই বিষয়ে কথা পাতিবলৈ আমাৰ ষ্টুডিঅ'ত উপস্থিত হৈছে অসম চৰকাৰৰ জ্যেষ্ঠ স্বাস্থ্য বিষয়া তথা ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ ষ্টেট এপিডেমিঅ'লজিষ্ট ডাক্তৰ হেমেন দাস ডাঙৰীয়া।
1: নমস্কাৰ
0: ডাক্টৰ দাস, স্বাগত জনাইছোঁ।
1: ধন্যবাদ
0: আমাৰ ষ্টুডিঅ'লৈ। আজি আমি এই বিষয়ে কথা পাতিব লৈছোঁ এইকাৰণেই যে বৰ্তমান সময়ত আমি দেখিবলৈ পাইছোঁ এনেকুৱা বাহকজনিত ৰোগ, সেই ৰোগৰ প্ৰাদুৰ্ভাৱ বহুত বেছি হৈছে, আৰু বিশেষকৈ জাপানিজ এনকেফেলাইটিছ ৰোগৰ প্ৰাদুৰ্ভাৱ এইবাৰ দেখিবলৈ পাইছোঁ।
1: এতিয়া আমি প্ৰথমতে ৰোগটোৰ বিষয়ে অকণমান মই আহাৰ কৰি লৈছোঁ। জাপানিজ এনকেফেলাইটিছ বুলি যিটো বেমাৰ, সেইটো এটা ভাইৰাছজনিত ৰোগ, বেক্টেৰিয়া নহয়, এইটো এটা ভাইৰাছজনিত ৰোগ। আৰু এইটো আমালৈ মানুহলৈ বিয়পায় মস্কুইটোৰ দ্বাৰা। আমাৰ যিটো কমন মহ মস্কুইটো, আমাৰ যিটো কওঁ কিউলেক্স প্ৰজাতিৰ মস্কুইটো, যিটো আমাৰ সকলোফালে সৰ্বাধিক পৰিমাণে ঘূৰি ফুৰে, যিটো কমন মস্কুইটো, নুইচেন্স মস্কুইটো আমি যদি দেখোঁ কোনকুনি মহৰ লেখিয়া, ঠিক সেইটোৰে আমাৰ এই ভাইৰাছটো মানুহলৈ বিয়পে। আৰু আমাৰ অতি গুৰুত্বপূৰ্ণ কথা যে আমাৰ অসম ৰাজ্যখনত প্ৰতি বছৰে আমি মন কৰিব পাৰোঁ যে যেতিয়াই আমাৰ অসমত বৰ্ষা ঋতু আৰম্ভ হয়, বাৰিষাটো আৰম্ভ হয়, আমাৰ অসমীয়া মানুহখিনি যেতিয়াই কৃষিভিত্তিক কামত জড়িত হয়, ঠিক সেই সময়তে প্ৰতি বছৰ জাপানিজ এনকেফেলাইটিছ বা এনকেফেলাইটিছ সদৃশ ৰোগ, একিউট এনকেফেলাইটিক চিনড্ৰম, এইখিনি ৰোগৰ প্ৰাদুৰ্ভাৱ আমি প্ৰতি বছৰে দেখিছোঁ।
0: যিহেতু প্ৰতি বছৰে অসমত এনেকুৱা ৰোগ আমি দেখিবলৈ পাওঁ, অকল জাপানিজ এনকেফেলাইটিছে নহয়, ধৰক মেলেৰিয়া আছে, ডেংগি আছে, অন্যান্য বাহকজনিত ৰোগ আছে, প্ৰতি বছৰে এনেকুৱা হয় আৰু বিশেষকৈ এই সময়খিনিত হয়। গতিকে ইয়াৰ কাৰণ মহৰ বংশ বৃদ্ধি বা মহৰ পৰা আপুনি ইতিমধ্যে ক'লে যে মহৰ দ্বাৰাই সংক্ৰমণ হয় এটা ভাইৰাছজনিত ৰোগ।
1: হয়, আমি এনকেফেলাইটিছ, বিশেষকৈ জাপানিজ এনকেফেলাইটিছ বুলি ক'লে আমি এইটোও বুজিব লাগিব, যিটো কমন মস্কুইটো কৰে বুলি কৈছোঁ, এইটো সাধাৰণতে জুনটিক ডিজিজ অৰিজিনেলি। আচলতে ক'বলৈ গ'লে অকল জীৱ জন্তুৰ মাজত থকা এটা ভাইৰাছ। এই জীৱ জন্তু বিশেষকৈ আমাৰ বনৰীয়া চৰাই কিছুমান, যিখিনি পানীৰ ওচৰে পাজৰে থাকে, যেনে কণামুচৰি হওক, বগলী হওক, এনেকুৱা চৰাই গাত এই ভাইৰাছটো থাকে। আৰু আমাৰ এটা অতি সঘনাই আমি পোৱা এটা এনিমেল জন্তু, আমাৰ যিটো আমি গাহৰি বুলি কওঁ, তেওঁলোকৰ গাটো এই ভাইৰাছটো থাকে। আৰু এই জন্তুবিলাকৰ মাজত কোনো চিম্পটমছ নাই, এইবিলাক নিজে আক্ৰান্ত নহয়, তাতে ভাইৰাছটো বিয়পি থাকে, মাল্টিপ্লাই কৰে, তাৰ প্ৰাদুৰ্ভাৱটো বাঢ়ি যায়, সংখ্যাটো বাঢ়ি যায়। আৰু মানুহে কিবা কাৰণত মেন মস্কুইটো কণ্টেক্ট হয়, কি কাৰণত হয়, আমাৰ প্ৰতি বছৰে অসমত যেতিয়া এই মনচুন ছিজনটো আহে, বাৰিষা ছিজনটো আহিব, তেতিয়া পানী সকলোফালে বিয়পি যায়। আমাৰ ইমান দিন থকা পুখুৰীবোৰ ডাঙৰ হৈ যায়, আৰু ৰাইচ ফিল্ড, যিটো আমাৰ খেতি পথাৰ, য'ত ধাননি পথাৰ আমাৰ পানীত হয় এইটো খেতিটো, তাতে মহে খুব সহজতে বংশ বৃদ্ধি কৰিবলৈ ঢেৰ পৰিমাণৰ আমাৰ জেগাটো পায়, স্পেচ পাই যায়, ব্ৰিডিং প্লেচ। আৰু তেতিয়া মানুহ কণ্টেক্টটো বাঢ়ি যায়, কি কাৰণত বাঢ়ি যায়, আমি খেতি কৰিব বাহিৰলৈ ওলাই যাওঁ। সেইকাৰণে আমাৰ বিশেষ সজাগতাৰ প্ৰয়োজন আছে যে আমাৰ এইখিনি সময়ত আমি গম পাওঁ যে আমাৰ এইখিনি বেমাৰ হয়, কি কাৰণত হয়, কেনেকৈ হয় ভাইৰাছে। আজিকালি যথেষ্টভাৱে মানুহে এইখিনি ভাষা জানে, কিন্তু আমি অকণমান বেছি সজাগ এইকাৰণে হ'ব লাগে যাতে আমি যিটো মেন মস্কুইটো কণ্টেক্ট, আমাক কামুৰিব নোৱাৰে মানুহখিনিক, বাইটিং যিটো হেবিট, সেইটো যাতে আমি নিজে বুজি লওঁ, অকণমান নিজকে প্ৰটেকশ্যন কৰি ৰাখিব পাৰোঁ,
0: মহৰ পৰা যাতে আমি আঁতৰাই ৰাখিব
1: পাৰোঁ, মেন মস্কুইটো কণ্টেক্ট সংস্পৰ্শটো আমাৰ অকণমান কমাই দিব পৰা সজাগতাটো ৰাইজৰ মাজত লাগিব
0: লাগে। আৰু সেয়া আমাৰ উদ্দেশ্য এই অনুষ্ঠানত, যাতে আমি অধিক সজাগ কৰিব পাৰোঁ।
1: আমাৰ জাপানিজ এনকেফেলাইটিছ মই আগতে উল্লেখ কৰিছোঁ,
0: সমগ্ৰ ৰাজ্যতে এনে ধৰক কিবা
1: আপুনি ঠিকেই কৈছে, আমাৰ জাপানিজ এনকেফেলাইটিছ বেমাৰটো এটা সময় আছিলে যে উজনিৰ অমুক জিলাত, লখিমপুৰত, শিৱসাগৰ, ডিব্ৰুগড়ত আমাৰ এইখিনি ভাইৰাছটো বেছিকৈ ধৰা পৰিছে, বেমাৰটো তাতে বেছিকৈ হৈছে। কিন্তু আজিকালি লক্ষ্য কৰিব, আমাৰ যিটো মাইগ্ৰেশ্যন, মানুহ সকলোফালে বিয়পি গ'ল, বাই ট্ৰেড হওক, বেপাৰ বাণিজ্য, বিভিন্ন কাৰণ মানুহ বিয়পি গৈছে, মাইগ্ৰেশ্যন যিটো হৈছে, পপুলেশ্যন যিটো মবিলিটি মবিলাইজেশ্যন হৈছে, সেইকাৰণে এতিয়া লাহেকৈ গোটেই অসম যদি আমি ভাইৰাছটো মানে চিনাক্তকৰণ কৰিব পাৰিছোঁ, সকলো ধৰণৰ মানুহে আক্ৰান্ত হৈছে। আৰু এতিয়া অকল কেইখনমান জিলা বুলি আমি কৈ থাকিব পৰা হৈ নাই, অসমত আমি প্ৰতি বছৰ বাৰিষাৰ ছিজনত এই আমি জাপানিজ এনকেফেলাইটিছৰ সংক্ৰমণ হোৱা দেখা পাইছোঁ। জাপানিজ এনকেফেলাইটিছ এটা বৰ জটিল ৰোগ আচলতে, আৰু আমি এইটো মন কৰিব লাগিব যে যিমানখিনি মানুহ আক্ৰান্ত হয়, তেওঁলোকৰ বেছিভাগৰে কিন্তু চিম্পটমছ নাহে, তেওঁলোকে ছিৰিয়াছ

0: ৰোগত আক্ৰান্ত নহয়, তো আমাৰ প্ৰায় 300 জনৰ মাজত এজনৰ চিমটমেটিক বেমাৰটো আহি ওলায়। তো আক্ৰান্ত হ'লে কিন্তু এইটো অকণমান ছিৰিয়াছ, কাৰণ এইটো এনকেফেলাইটিছ শব্দটোৰ অৰ্থ হৈছে আমাৰ মগজুত আক্ৰমণ কৰে,
1: মগজুত আক্ৰমণ হয়।
0: সেইকাৰণে আমাৰ সকলোফালে আমাৰ ইয়াৰ কাৰণে আগধৰি সজাগতামূলক ব্যৱস্থা কৰা হৈছিলে আৰু আমাৰ ৰোগীসকলকো চিনাক্ত কৰি হস্পিটেলত কৰা হৈছে। কিন্তু বেমাৰটোৰ ধৰণেই এনেকুৱা যে আমি এইটো বুজিব লাগে যে অত্যন্ত জটিল, যিখিনিৰ মাজত লক্ষণটো ফুটি উঠে, গতিকে তেওঁলোকৰ মাজত আমাৰ মৃত্যুৰ হাৰ এটা থাকে প্ৰতি বছৰ, এইটো আমি দেখি আহিছোঁ। এইবছৰ আমাৰ এইখিনি সময়তে ভালেমান জিলা, বিশেষকৈ এইবাৰ নামনি অসমৰ কিছুমান জিলাত আমাৰ এইটো বেমাৰ নতুনকৈ বিয়পি যোৱা আমি দেখিলোঁ।
1: যিহেতু আপুনি ডাক্তৰ দাস কৈছে যে এটা জটিল বেমাৰ জাপানিজ এনকেফেলাইটিছ, তাৰ যাতে আমাৰ ৰাইজে বুজি পায় সহজে, ইতিমধ্যে জনা হৈছে, তথাপিতো কেনেধৰণৰ লক্ষণে দেখা দিয়ে যাতে সজাগ হ'ব পাৰে লোক?
0: হয়, মই ৰাইজলৈ আপুনি খুব জৰুৰী প্ৰশ্ন এটা সুধিছে, মই খুব ভাল পাইছোঁ, আমাৰ এইখিনি মুহূৰ্তত প্ৰয়োজন। কাৰণ মই এটা কথা বাৰে বাৰে কৈছোঁ যে আমাৰ অসমত সৰ্বাধিক জাপানিজ এনকেফেলাইটিছ কেচেছ ধৰা পৰে ভাৰতবৰ্ষৰ ভিতৰত। আপোনালোক আটাই বুজিব এইটো ভাইৰাছজনিত ৰোগ, সেইকাৰণে এণ্টিবায়'টিক্সৰ পোনে পোনে ৰোল নাই, যিখিনি এণ্টিভাইৰেল মেডিচিনো আমি দিব নোৱাৰোঁ। আৰু আপোনাৰ অকণমান পিছত মই জাপানিজ এনকেফেলাইটিছ যিটো ভেকচিন তাৰ বিষয়ে আমি নিশ্চয় কথা পাতিম। আমাৰ এটা অকণমান সকাহৰ বিষয়ে যে ভেকচিন আমাৰ আছে এই বেমাৰটোৰ বিৰুদ্ধে যুঁজিবলৈ, কিন্তু ৰাইজে এইটো অকণমান আমি আটাই বুজিব লাগিব যিহেতু এইটো এটা ভাইৰেল বেমাৰ আৰু যিখিনি মানুহ আক্ৰান্ত হয় যাৰ বেমাৰটোৰ লক্ষণ দেখা দিয়ে, জ্বৰ, মূৰৰ বিষ, অতিপাত মূৰৰ বিষ, মূৰ ঘূৰাই পৰি যোৱা, মূৰ্চা যোৱা, আৰু বহুত সময়ত আমি কনভালচন বুলি যিটো কওঁ, আমাৰ মিৰ্গী ৰোগীৰ লেখীয়া যিটো তেওঁলোকৰ কনভালচন আহিব, চিজাৰ আহিব, বেহুচ হৈ যাব পাৰে, তো সেইখিনি ভমিটিং কৰিছে, বাৰে বাৰে বমি কৰিছে। চ' যিখিনি এইখিনি আমাৰ জটিল ৰোগী দেখা যায় তেওঁলোকক অনতিঅলমে চিকিৎসাৰ প্ৰয়োজন। আমাৰ যদিও এণ্টিভাইৰেল মেডিচিন পোনে পোনে নাই, কিন্তু আমি ছাপৰ্টিভ কেয়াৰ যদি সোনকালে দিব পাৰোঁ, ৰোগীটোক উপযুক্ত চিকিৎসা আমি দিব পাৰোঁ। অসমৰ প্ৰতিখন চৰকাৰী হস্পিটেলত সম্পূৰ্ণ বিনামূলীয়া কৰিছে চৰকাৰে এইটো চিকিৎসা সমস্তখিনি এনকেফেলাইটিছ ৰোগৰ। তো আমি সোনকালে যদি আৰোগ্যৰ কাৰণে তেওঁক ছাপৰ্টিভ কেয়াৰ দিব পাৰোঁ, ছাপৰ্টিভ এণ্ড চিমটমেটিক কেয়াৰ, তেনেহ'লে মানুহজনৰ আমি আৰোগ্য হয় অট'মেটিক, তেখেত তেওঁৰ নিজৰ ইমিউনিটিৰ কাৰণেই হওক, আমাৰ ছাপৰ্টিভ ট্ৰিটমেণ্টৰ কাৰণে হওক, আৰোগ্যৰ হাৰটো বাঢ়ে। সেইকাৰণে আমি এইটো বিষয়ত সজাগ হ'ব লাগিব যে অকণমান আমি জ্বৰ হ'লে সাধাৰণ ঔষধ খাই থাকি আমি যাতে সময়টো নষ্ট কৰিব নোখোজোঁ, আমি সোনকালে চিকিৎসা কেন্দ্ৰত গৈ আচলতে প্ৰয়োজনীয় চিকিৎসাটো গ্ৰহণ কৰিব পাৰিলে মৃত্যুৰ হাৰ বা জটিলতাৰ হাৰ বহুতখিনি কম হ'ব পৰাৰ সম্ভাৱনা আছে।
1: আপুনি এতিয়া যেতিয়া কৈছে যে চৰকাৰী যিবিলাক হস্পিটেল আছে তাত বিনামূলীয়াকৈ কৰা হৈছে অসমৰ সকলো চৰকাৰী হস্পিটেলত, এতিয়া আমাৰ জিলা পৰ্যায়ৰ যিবিলাক হস্পিটেল আছে, জি এম চি এইচৰ কথাটো সুকীয়া, তাততো হ'বই চিকিৎসা হয়, বা ডিব্ৰুগড় মেডিকেল কলেজত হ'ব বা শিলচৰ মেডিকেল কলেজত হ'ব, কিন্তু জিলা পৰ্যায়ৰ যিবিলাক হস্পিটেল আছে বা স্বাস্থ্যকেন্দ্ৰ আছে সেইবিলাকত এই জাপানী এনকেফেলাইটিছৰ চিকিৎসা হয়নে?
0: হ'ব,
1: হয়।
0: জাপানিজ এনকেফেলাইটিছৰ যিখিনি আমাৰ ছিৰিয়াছ লক্ষণ আমি দেখা পাওঁ, মগজুৰ সংক্ৰমণ হোৱাৰ কাৰণে অতিবাদ বিষ, ৰোগী মূৰ্চা যোৱা, আনকনচিয়াছ হৈ গ'ল, কনভালচন্স আহিলে, সেইখিনি আমাৰ ডিষ্ট্ৰিক্ট হস্পিটেলখিনি যদি ট্ৰিটমেণ্ট কৰিবলৈ সক্ষম, আমাৰ গোটেইখিনিতে স্পেচিয়েলিষ্ট ডক্টৰখিনিও আছে। আৰু মই আগতেও কৈছোঁ আমি এণ্টিভাইৰেল মেডিচিন নিদিওঁ, আমাৰ যিখিনি ছাপৰ্টিভ কেয়াৰ দিব পৰা প্ৰয়োজনীয় ব্যৱস্থা আমাৰ ডিষ্ট্ৰিক্ট হস্পিটেলখিনিতো আছে। আৰু আমাৰতো ইতিমধ্যে গম পাইছে মেডিকেল কলেজ ফাংচনেল হৈছে 14খন, গতিকে আমি চিকিৎসাটো অকল আমাৰ ফালৰ পৰা এটাই হ'ব লাগে, সোনকালে আমি গৈ ৰেফাৰ, অতি সময়মতে যদি আমি ৰোগীগৰাকীক ভৰ্তি কৰিব পাৰোঁ লক্ষণ দেখা দিয়াৰ পিছত, তেনেহ'লে আমাৰ আৰোগ্যৰ সম্ভাৱনাটো থাকে। আৰু এইটো জটিল ৰোগ, মই আগতেও কৈছোঁ মগজুৰ সংক্ৰমণ ডাঙৰ কথা, সেইকাৰণে কেছ ফেটালিটি থাকিব, অৰ্থাৎ মৃত্যুৰ হাৰ যথেষ্ট বেছি। কিতাপৰ মতে এইটো 20% up to 30% এফেক্টেড মানুহৰ মাজত হ'ব পাৰে,
1: 30 জন
0: আমাৰ আক্ৰান্ত মানুহৰ মৃত্যু হ'ব পৰা সম্ভাৱনা থাকে। সেইকাৰণে আমি এইটো সোনকালে চিকিৎসাটো ল'ব লাগে, আৰু এইটো চিকিৎসা আমাৰ প্ৰতিখন জিলাত সম্ভৱ। আৰু এই ক্ষেত্ৰত আৰু এটা কথা মই খবৰ এটা দিব খুজিছোঁ, ৰাইজে নিশ্চয় সজাগ, যদি আমাৰ চৰকাৰী সকলো চিকিৎসালয়ত বিনামূলীয়াকৈ হৈ আছে চিকিৎসাটো, ইয়াৰ লগতে প্ৰাইভেট হস্পিটেলতো যদি ICU ভৰ্তি হৈ আছে এনকেফেলাইটিছ ৰোগী, তেনেহ'লে আমাৰ চৰকাৰী স্বাস্থ্যকেন্দ্ৰৰ পৰা বা স্বাস্থ্য বিভাগৰ পৰা তেখেতসকলৰ আৰ্থিক সাহাৰ্যৰ ব্যৱস্থা আছে 1,00,000 টকালৈকে।
1: হয়, এতিয়া ধৰক এই পৰীক্ষাটো যে এনকেফেলাইটিছ হৈছে সেইটো কেনেকৈ পৰীক্ষা কৰে, আপুনি তেজ পৰীক্ষাৰ দ্বাৰা ওলায় কথাটো, আৰু এইটো সকলো ঠাইতে হয়, যিবিলাক আমাৰ ধৰক সাধাৰণ যিবিলাক লেবৰেটৰী আছে তাত কৰিব পৰা যায়?
0: আপুনি খুব জৰুৰী প্ৰশ্ন এটা সুধিছে, আমাৰ যিখিনি একিউট এনকেফেলাইটিছ চিণ্ড্ৰম অৰ্থাৎ এনকেফেলাইটিছ সদৃশ ৰোগ, জ্বৰ উঠিলে, অতিপাত জ্বৰ নতুনকৈ হৈছে, যোৱা 7 দিনৰ ভিতৰত হঠাতে অতিপাত জ্বৰ, মূৰৰ বিষ, বাৰে বাৰে বমি, মূৰ্চা গৈছে, কনভালচন্স আহিছে, চিজাৰ আহিছে, তেনেকুৱা ৰোগী আমি লেবৰেটৰীত চিনাক্ত নকৰালৈকে আমি কি কওঁ, একিউট এনকেফেলাইটিছ চিণ্ড্ৰম। তো এনেকৈ যেতিয়া আমাৰ

0: ডায়গনোসিছ হ'ব যে এইজন এনকেফেলাইটিছ সদৃশ আমি লক্ষণ দেখিছোঁ, তেতিয়াহ'লে আমি তেওঁলোকৰ ব্লাডত পৰীক্ষা কৰিম জাপানিজ এনকেফেলাইটিছৰ কাৰণে। আৰু চিৰেব্ৰস্প্লাইনেল ফ্লুইড বুলি যিটো কয় CSF, যিটো আমাৰ লাম্বাৰ পাংচাৰ কৰে, আমাৰ ৰাজহাড়ে যাতে পানী উলিয়াই ব্ৰেইনত থকা CSF বুলি যিটো কওঁ, তাতে আমি IGM ELISA টেষ্ট কৰিব লাগে। এইটো আমাৰ অসমত বৰ্তমান গোটেইখন মেডিকেল কলেজত হৈ আছে আৰু 32 নাম্বাৰ অফ ডিষ্ট্ৰিক্ট পাব্লিক হেল্থ লেবৰেটৰী আছে IDSP আণ্ডাৰত। অসমত 32খন জিলাতে আমাৰ DPHL আছে আৰু মেডিকেল কলেজখিনি আছেই। তো এইখিনি আমাৰ এইটো খুব সহজতে আমাৰ পৰীক্ষা নিৰীক্ষা হৈ আছে।
1: নিশ্চয়। এতিয়া ধৰক চিকিৎসা পদ্ধতিটো কেনেকুৱা, ভৰ্তি হৈ ৰোগী জনাৰ পিছত ভৰ্তি হ'বই লাগিব, কাৰণ যিহেতু জটিল বেমাৰ বুলি আপুনি কৈছে অলপ দীঘলীয়া হয়।
0: হয় হয়, আমাৰ এইটো চিকিৎসাটো আমাৰ যদি আমাৰ
1: ঘৰতে থাকিম বুলি কোনোবাই যদি ভাবে, সি কিমান সুৰক্ষিত?
0: আচলতে এইটো বহুত জৰুৰী কথা আপুনি এটা বাৰ্তা এটা দিব খুজিছে। মই ক'ব খুজিছোঁ যে আমি যেতিয়াই ব্ৰেইন মগজুৰ সংক্ৰমণৰ লক্ষণ দেখা পাম, একিউট এনকেফেলাইটিছ, সেইটো জাপানিজ এনকেফেলাইটিছ হয় নে মেলেৰিয়া হয়, আমি পিছলৈ পৰীক্ষা নিৰীক্ষা কৰিম। কিন্তু যদি আমি দেখিছোঁ অত্যন্ত জ্বৰ, খুব জ্বৰ উঠিছে, মূৰৰ বিষ, বেহুচ হৈ গৈছে, এইবিলাক লক্ষণ যদি আমি দেখিছোঁ, বাৰে বাৰে বমি কৰিছে, আমি দেখিলেই গম পাম ৰোগীসকলক, সেই ৰোগী আমাৰ সোনকালে ৰেফাৰেল হ'ব লাগে, উপযুক্ত পৰিচৰ্যা পাব লাগে আৰু ট্ৰিটমেণ্টটো সোনকালে পালে মই আগতে কোৱাৰ লেখীয়া আমি যথেষ্ট পৰিমাণে পৰীক্ষা নিৰীক্ষাৰ ভিত্তিত চিকিৎসা আমি আগবঢ়াব পাৰিম।
1: হয় নিশ্চয়। আৰু আপুনি কৈছিল যে ভেকচিনেশ্যনৰ কথাটো ক'ব অতি গুৰুত্বপূৰ্ণ কথা, যে এটা সকাহ বুলি কৈছে আপুনি, যে এটা জটিল ৰোগ তাৰ কিন্তু ভেকচিন আছে আৰু শিশুৰ পৰা বয়োজ্যেষ্ঠ লোকৰ কাৰণে আছে, এবাৰ ভেকচিনৰ বিষয়ে জনাওকচোন।
0: হয় হয়, এনেই ভেকচিনটো আপোনালোকে জানেই, ভেকচিন আমাৰ ৰোগ প্ৰতিৰোধৰ কাৰণে আমি শিশুসকলক জন্মৰ পৰাই আছে, আমাৰ চিডিউল নেশ্যনেল ইমিউনাইজেশ্যন চিডিউল বুলি আছে, আমি সেইটোত আমি আমাৰ জন্মৰ পৰা নৱজাতকৰ পৰা আৰম্ভ কৰিছোঁ। আৰু জাপানিজ এনকেফেলাইটিছ ৰোগৰ বিৰুদ্ধে দুটা ভেকচিন আমি দি আছোঁ, যিটো আমাৰ ৰুটিন ইমিউনাইজেশ্যন চলি আছে। যেতিয়া 10 মাহত আমি বাচ্চা সৰু ল'ৰা ছোৱালীক যিটো ভেকচিন দিওঁ, 9 মাহ কমপ্লিট কৰিছে, 10 মাহত এটা ভেকচিন পায়। আপোনালোকে আটাই জানে বোধ হয় মিজিলছ ৰুবেলা বসন্তজাতীয় ৰোগৰ কাৰণে এটা দিয়া যায়, সেইটোৰ লগতে একেলগে যেই ভেকচিনো দিয়া যায় ফাৰ্ষ্ট ড'জ জাপানিজ এনকেফেলাইটিছ, এইটো আমাৰ সকলো চাব চেণ্টাৰত গৈ আছে। আৰু ইয়াৰ এটা দ্বিতীয় ড'জ বুষ্টাৰ ড'জ মানে আগৰটোক ষ্ট্ৰেংথেন কৰিবলৈ আমাৰ ছেকেণ্ড ড'জ আমি দি আছোঁ, আমাৰ 1.5 বছৰ বয়সৰ পৰা 2 বছৰৰ ভিতৰত। তো এইটো আমাৰ যেই ভেকচিন আমাৰ সকলো ল'ৰা ছোৱালী পাই আছে। মই আপোনালোকৰ আজি অনুষ্ঠান আহিছোঁ কাৰণে অনুৰোধ কৰিব খুজিছোঁ, আমাৰ যিখিনি অসমৰ সমগ্ৰ অসমজুৰি বিয়পি আছে চাব চেণ্টাৰ বা আজিকালি আমি আয়ুষ্মান আৰোগ্য মন্দিৰ বুলি কওঁ, আপগ্ৰেডেড কৰা হৈছে আয়ুষ্মান আৰোগ্য মন্দিৰ, HWC বুলিও কৈছিলোঁ, হেলথ এণ্ড ৱেলনেছ চেণ্টাৰ। তো আয়ুষ্মান আৰোগ্য মন্দিৰত থকা আমাৰ যিটো হেলথ টীম আছে, স্বাস্থ্যৰ দল আছে, তাত ANM থাকিব, MBW, CHO এতিয়া আছে, সেই প্ৰতিটোতে এই ভেকচিনৰ সুন্দৰ ব্যৱস্থা আছে সম্পূৰ্ণ বিনামূলীয়াকৈ। মই আমাৰ যিহেতু শিশুসকলো আক্ৰান্ত হয়, সকলো বয়সৰ মানুহে আক্ৰান্ত হৈছে জাপানিজ এনকেফেলাইটিছত, কিন্তু শিশুসকলৰ ভয় সৰ্বাধিক, আমি জানো হাই ৰিস্ক গ্ৰুপৰ ভিতৰত আমি তেওঁলোকক ৰাখিছোঁ। সেইকাৰণে 100% আমাৰ মানুহ আগুৱাই আহিব লাগে যাতে আমাৰ ভেকচিনটো ল'বলৈ এইটো সক্ষম হয় তেওঁলোকে, দুটা ড'জ শিশুসকলৰ কাৰণে আৰু এডাল্টৰ কাৰণেও ভেকচিনটো আছে
1: জ্যেষ্ঠসকলৰ কাৰণে।
0: হয়, জ্যেষ্ঠসকলৰ কাৰণে ভেকচিনটো আমাৰ এইবছৰ ভাৰত চৰকাৰৰ ফালৰ পৰা ইতিমধ্যে আমাৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈছে। শ্ৰীভূমি অৰ্থাৎ কৰিমগঞ্জ জিলাত এতিয়া আমি শ্ৰীভূমি কৈছোঁ আৰু ধুবুৰী জিলাতে এইটো আমাৰ আৰম্ভ কৰা হ'ব অক্টোবৰত। আমাৰ ইতিমধ্যে সমগ্ৰ ছিষ্টেমটো ৰেডি হৈছে এডাল্ট ভেকচিনৰ কাৰণে। এই দুখন জিলাত বাহিৰেও অসমৰ আৰু কেইবাখনো জিলাত আমাৰ মানে পৰিকল্পনা চলি আছে আৰু তাৰ সময়মতে আমি নিশ্চয় জনাম। ইতিমধ্যে 4খন জিলাত আমাৰ যিখন ভাৰত চৰকাৰে দিলে 2খন জিলা আৰু আমি বাকী 4খন, তাৰ বাহিৰেও আৰু কেইখনমান নতুনকৈ সংক্ৰমণ এইবাৰ দেখা পোৱা জিলা আমাৰ ফালৰ প্ৰস্তুতি চলাই থকা হৈছে যদি ভেকচিনটো দিব পাৰিব। তো আপোনালোকক এতিয়াই মই আমি ভেকচিনটো ওচৰ চাব চেণ্টাৰ গৈ ল'ব পাৰিব, তো আমি জ্যেষ্ঠসকলৰ কাৰণে নকওঁ, ইয়াত যথেষ্টখিনি নীতি নিয়ম ফ'ল' কৰিব লাগিব। কেৱল আমাৰ শিশুসকলৰ যিটো অনগয়িং ভেকচিনেশ্যন চলি আছে সেইটো যেন আমাৰ 100% হৈ উঠে। আৰু যিকেইখন জিলাত আমি ইতিমধ্যে প্ৰস্তুতি সম্পূৰ্ণ কৰিছোঁ, মাইক্ৰ' প্লেনিং বুলি কথা এটা আছে, কোনে ভেকচিনটো দিব এইটো এটা আমাৰ ডাঙৰ ছিষ্টেম, ডাঙৰ প্ৰচিডিউৰ এটা আছে। তো আমি সেইধৰণেহে ভেকচিনটো আমি আগবঢ়াম।
1: নিশ্চয়। আৰু এতিয়া ধৰক আন দুটা ৰোগ, সেই দুটা আমি সাধাৰণতে ভয় লগা বুলিয়ে ক'বলৈ, ডেংগি, ডেংগিত বহু লোক আক্ৰান্ত হয় আৰু এটা ছিৰিয়াছ কণ্ডিশ্যনলৈ গুচি যায় ডেংগি আক্ৰান্ত, ধৰক ব্লিডিং হোৱা এনেকুৱা কথা আমি শুনি আছোঁ, লগতে মেলেৰিয়া, এই দুটা ৰোগ। মেলেৰিয়া ৰোগটো বাৰু আমাৰ অসমৰ মানুহে জানে, কম বেছি পৰিমাণে মেলেৰিয়াৰ সৈতে আমি অলপ জানো, কিন্তু ডেংগি ৰোগটোৰ কথা অকণমান কওকচোন, কেনেকুৱা ৰোগ, কেনেকৈ বিয়পে, লক্ষণ কি?
0: বাহকজনিত ৰোগ একেই মস্কুইটো, মহৰ পৰা, মহৰ কামোৰৰ পৰা বিয়পিছে। আমাৰ মেলেৰিয়া হওক

0: জাপানিজ এনকেফেলাইটিছ কৈছো, ডেংগি বেমাৰটো, আৰু এটা আপোনালোকে শুনিছে চিকুনগুনিয়া বুলি বেমাৰ আছে, ফাইলেৰিয়া বুলি এটা আছে, ফাইলেৰিয়াছিছ হয়, লিম্ফেটিক ফাইলেৰিয়াছিছ, চ' মস্কুইটো বিয়পাই এইখিনি আমাৰ। তো ডেংগি বেমাৰটোৰ ক্ষেত্ৰত কি হয়, জাপানিজ এনকেফেলাইটিছত যেনেকৈ মই ক'লোঁ যে আমাৰ 300 মানুহৰ কামুৰিলেহে এজনৰ চিম্পটমেটিক লক্ষণ দেখা দিব পাৰে, কিন্তু ডেংগিত আমাৰ আক্ৰান্তৰ সংখ্যা বহুত বেছি, মানে ইয়াৰ মস্কুইটো যিটো এডিছ মস্কুইটো সেইটো বহুত, মানে এতিয়া নাৰ্ভাছ ফিডাৰ বুলি কয়, মানে বহুত বেছিকৈ কামোৰে মানুহক। সেইকাৰণে যেতিয়াই ডেংগিৰ আমাৰ ভয় লগা কথা এটাই প্ৰথমতেই কৈছোঁ যে ডেংগিত যেতিয়া হয় নাম্বাৰ অফ কেচেছ আক্ৰান্ত ৰোগীৰ সংখ্যা বহুতখিনি
1: বহুত বেছি হয়,
0: কেৱল ইয়াতে এটা আকৌ ভয় খাব নালাগে যে গোটেইখিনি আক্ৰান্ত মানুহৰে এই সমানে ছিৰিয়াছ আকৃতি ল'ব, সেইটো ভয় আচলতে নাই। এটা সময়ত যিমান আমি ডেংগু বুলি ক'লে যেনেকৈ প্ৰতিজন ৰোগীৰ কাৰণে এটা ভয়ৰ কাৰণ, কিন্তু সেইটো আমাৰ সাৱধানতা নিশ্চয় লাগিব যাতে অন্তত ভুল চিকিৎসা কৰা নাযায়। ডেংগি এটা ভয় কাৰণ মহৰ দ্বাৰা বিয়পা ৰোগ, আৰু খুব সংখ্যাৰে বেছিকৈ এইটো একেলগে দেখা দিব পাৰে ইন ক্লাষ্টাৰিং কেচেছ, কিন্তু ইয়াতে গোটেইখিনি ছিৰিয়াছ অৱস্থালৈ সাধাৰণতে যোৱা দেখা নাযায়। যদি আমি অকণমান সজাগতা অৱলম্বন কৰিব পাৰোঁ বা আমাৰ প্ৰয়োজনীয় চিকিৎসাখিনিহে আমি লওঁ, ডেংগিৰ এইটো বৰ গুৰুত্বপূৰ্ণ কথা এটা আছে।
1: হয়, আৰু সাধাৰণতে ডেংগিৰ লগত আমি শুনো যে ধৰক ব্লাড প্লেটলেটটো কমি গৈছে, কিছুমানে প্লেটলেট দিবলগীয়া হয়, সেইটো অকল ডেংগিৰ ক্ষেত্ৰতে হয় নেকি? অকণমান কওকচোন আমাৰ শ্ৰোতা বা যিয়ে শুনি আছে অনুষ্ঠানটো, তেওঁ নিশ্চয় লাভ হ'ব।
0: আমাৰ ডেংগি এতিয়া মই সেইটো ক'লোঁ অতিপাত কমন ডিজিজ এটা, আমাৰ এতিয়া যিমানে আৰ্বানাইজেশ্যন বাঢ়িছে পানীৰ পৰা, আপোনাৰ শ্ৰোতাসকলক আকৌ মই এটা কৈছোঁ মাজতে, এই গোটেইখিনি বেমাৰ আমাৰ যি নামেই নকওঁ আমি যিকেইটা আজি আলোচনাৰ কাৰণে লৈছোঁ, মস্কুইটোৰ পৰা বিয়পে, মহৰ পৰা বিয়পে। আৰু আটাই মন কৰিব মহ আমাৰ ব্ৰিডিং প্লেচ ক'ত, মহে ক'ত কণী পাৰিব, কেৱল পানীত,
1: পানীত ঘৰৰ আশে পাশে থকা পানী
0: হয়। ডেংগিৰ কাৰণে এইটো বহুত ইম্পৰ্টেণ্ট, ঘৰৰ আশে পাশে থকা পানীত য'ত মানে ক্লিন আমাৰ পানী জমা হয় তাতে কণী পাৰিব। তো মস্কুইটোৰ এগেইনষ্টে আমি ডেফিনেটলি ব্যৱস্থা ল'ব লাগিব। আৰু ডেংগি এটা, ডেংগি চিকুনগুনিয়া আমাৰ মহৰ পৰা বিয়পে, আৰু এই ডেংগিত মই অলপ আগতেও কৈছিলোঁ যে আক্ৰান্ত সকলো ৰোগীৰে সমানে ছিৰিয়াছ অৱস্থালৈ নাযায়, অৰ্থাৎ মই প্লেটলেটৰ কথাই কৈছোঁ। কিছুমানৰ আছে বহুতখিনিৰ এ চিম্পটমেটিক, তেওঁলোকৰ ডেংগি আক্ৰান্ত হৈছে কিন্তু কোনো ধৰণৰ জ্বৰ পৰ্যন্ত নুঠিব পাৰে, আৰু মেজৰিটি তাৰ পিছৰ একাংশ থাকিব যিটো ক্লাছিকেল জ্বৰ, যে গাৰ বিষ, গাঁঠিৰ বিষ, মূৰৰ বিষ, চকুৰ পিছফালে বিষ, অত্যন্ত বিষ আৰু জ্বৰ, তেওঁৰ সিমানখিনিতে সীমাবদ্ধ থাকি বেমাৰটো সাধাৰণতে আৰোগ্য হৈ যায়, তেওঁৰ প্লেটলেট কমি নাহে। কেৱল প্লেটলেট কমি আহিলে আমাৰ বিভিন্ন বাকীখিনি চিকিৎসাৰ প্ৰয়োজন আহিব, যে প্লেটলেট কমিলে আমাৰ ব্লিডিং টেণ্ডেঞ্চি এটা আহিব পাৰে, যিটো ব্লিডিং অকণমান স্কিনৰ তলত দেখাৰ পৰা আৰম্ভ কৰি নাকৰ পৰা হোৱা ব্লিডিং, ইণ্টাৰনেল অৰ্গেনৰ ব্লিডিং, এইবিলাক কমপ্লিকেশ্যন আহিব, হুইচ ইজ ইউজুৱেলি ৰেয়াৰ। মেজৰিটিয়ে আপুনি মন কৰিব, ৰাইজক মই কমন ভাষাৰে কৈছোঁ, আমাৰ কৈছে পিৰামিডটো যেনেকুৱা, ঠিক তেনেকৈ আমাৰ তলৰ ফালে যেন বেচটোৰ ফালে মেজৰিটি কেছে থাকিব এ চিম্পটমেটিক বা অতি সাধাৰণ জ্বৰ, তেওঁ ডেংগি বুলি গমেই নাপাওঁতে ভাল পাব পাৰে। আৰু অতি জটিলখিনি যিখিনি আপুনি ক'লে, প্লেটিলেট কমি গ'ল, ডেংগি হিমৰ্জিক চিনড্ৰম হ'ল, ব্লিডিং হ'বলৈ ধৰিছে, চকুত গুচি গৈছে, প্ৰেছাৰ কমি গৈছে, চাৰ্কুলেশ্যনটো বন্ধ হৈ গৈছে, সেই ডিফিকাল্ট চিটুৱেশ্যনবিলাক খুব কমখিনি মানুহৰেই হ'ব। আৰু সেইকাৰণে আমি সাৱধান হ'ব লাগে, আৰম্ভণি যিখিনি মেজৰিটি কেছ আছে তাতে যাতে আমি প্ৰয়োজনীয় চিকিৎসা আগবঢ়াব পাৰোঁ।
1: নিশ্চয়কৈ। এতিয়া মেলেৰিয়াৰ কথাটো অকণমান কওক।
0: আমাৰ মেলেৰিয়া প্লাজমনিয়াম বুলি যিটো আমাৰ পেৰাচাইটৰ পৰা হয়, তাৰ চাৰিটা ভেৰাইটি আছে জানে, প্লাজমনিয়াম ভাইভেক্স, অভেল, ফেলচিপাৰাম। তো আমাৰ মেলেৰিয়া এতিয়া আমাৰ অসমত কেইখনমান জিলাত নতুনকৈ প্ৰাদুৰ্ভাৱ হৈছে, সংখ্যাটো বাঢ়িছে। আৰু কি মেলেৰিয়াত কেৱল এটা অইন যিকেইটা আমি বেমাৰ ক'লোঁ, এইমাত্ৰ কথা পাতিলোঁ, জাপানিজ এনকেফেলাইটিছ বা ডেংগি, এই দুটা ভাইৰেল ডিজিজ, চিকুনগুনিয়া এটা ভাইৰাছৰ ডিজিজ, যাৰ এগেইনষ্টে আমি পোনে পোনে মেডিচিন দিব নোৱাৰোঁ, অকল ছাপৰ্টিভ কেয়াৰ ল'ম মানুহজনক বচাই ৰাখিবলৈ। কিন্তু মেলেৰিয়াত ৰাইজলৈ এটা খবৰ দিওঁ, আমাৰ যদিও মেলেৰিয়াটো ভয় লগা বেমাৰ, আমাৰ মেলেৰিয়া চিকিৎসা সম্পূৰ্ণ বিনামূলীয়াকৈ আৰু খুব সহজ চিকিৎসা, এটা আমাৰ ট্ৰিটমেণ্ট ৰেজিমেন ইজ ৰেডিলি এভেইলেবল, ফ্ৰীলি এভেইলেবল ইন অল দ্য পাব্লিক হেল্থ কেয়াৰ ছিষ্টেম। সেইকাৰণে আমি মেলেৰিয়াৰ ক্ষেত্ৰত আমাৰ কি কৰিব লাগে, যিকোনো জ্বৰ হ'লেই আমাৰ মেলেৰিয়া টেষ্ট অন্তত কৰি লোৱাটো বাধ্যতামূলক হ'ব লাগে, ৰোগীসকলৰ পাৰৰ পৰা আমাৰ চিকিৎসা যিখিনি জড়িত স্বাস্থ্যকৰ্মী তেখেতসকললৈ আমাৰ মানে এইটো এটা নিয়ম অনুৰোধ বা ক'ব পাৰোঁ। কাৰণ ধৰা পৰিলে আমি এটা চিকিৎসা কৰিবলৈ আমাৰ সহজ, খুব সহজতে 100% ইফেক্টিভ মেডিচিন ফ্ৰীলি এভেইলেবল আছে মেলেৰিয়াৰ কাৰণে। সেইকাৰণে আমাৰ মেলেৰিয়া কেছেছ বাঢ়িছে, বিশেষকৈ আপুনি কোকৰাঝাৰ, চিৰাং, এনেকৈ বাক্সা এইটো এৰিয়াত, আমি অসমৰ বেছিখিনি জিলাতে আমি এটা দুটা কেছ পাই আছোঁ। কাৰণ বহুত সময়ত মই অলপ আগত মেনশ্যন কৰিছিলোঁ, উল্লেখ কৰিছিলোঁ যে মাইগ্ৰেশ্যন যিটো মানুহ বেলেগৰ পৰা আহিলেও তেওঁৰ গাত ভাইৰাছ বেক্টেৰিয়াটো লৈ আহিব পাৰে। কেতিয়াবা মস্কুইটো ইভেন কৈছে যে কিউলেক্স মস্কুইটো কেইবা কিলোমিটাৰ

0: দূরলৈকে উৰি যাব পাৰে। সেইকাৰণে ৰখিনি বিয়পিছে এটা জিলাতে, আমাৰ কিয় নাই, কিন্তু সৰ্বাধিক মেলেৰিয়া আমাৰ হৈ আছে আমি কোকৰাঝাৰত দেখিছোঁ, চিৰাঙত। কিন্তু সকলোবোৰ জিলা মানুহে সাৱধান হোৱাটো উচিত, যাতে আমি যিটো মস্কিটো কণ্টেক্ট, মস্কিটো বাইটিং, সেইটো আমি এৰাই চলিব পাৰোঁ যিমানখিনি পৰিমাণে পাৰি। আৰু এই ক্ষেত্ৰত চৰকাৰী বিভাগে আমাৰ যিখিনি ব্যৱস্থা লৈ আছে তাতো ৰাইজে একটিভলি ডেফিনেটলি সহযোগ কৰিব লাগিব, কাৰণ মেলেৰিয়াৰ কাৰণে বা যিকোনো মস্কিটোৰ কাৰণে মাত্ৰ এটা ব্যৱস্থাৰে আমি কণ্ট্ৰল কৰিব নোৱাৰোঁ, নিয়ন্ত্ৰণ কৰিব নোৱাৰোঁ। সকলো দিশেৰে যদি আমি বস্তুটোৰ ওপৰত আমি নিয়ন্ত্ৰণৰ কাৰণে চেষ্টা কৰোঁ, তেতিয়া সফল কাম হ'ব পৰা যায়।
1: আমি মেলেৰিয়া, জাপানীজ এনকেফেলাইটিছ, ডেংগিৰ বিষয়ে কথা পাতিলোঁ, লগতে চিকেনগুনিয়াৰ কথা আপুনি কৈছে। এতিয়া সাধাৰণতে আমাৰ এনেকুৱা হয় যে এজন মানুহৰ জ্বৰ হৈছে, মানুহে ঘৰতে দুদিন তিনিদিন চাব বিচাৰে, বা দুদিন দুদিন নিজে পেৰাচিটামল এটা খালে বা তেনেকুৱা, আৰু সেইটো অভ্যাস মানুহৰ হৈছে। এতিয়া কিমান দিন পাছত আমি জ্বৰটো, সাধাৰণ জ্বৰ ধৰক পানী লগা জ্বৰ এনেকৈ কয়, বা ভাইৰেল জ্বৰ হৈছে এনেকৈ কয় সাধাৰণতে কথাটো, গতিকে ধৰক যদি তিনিদিনলৈকে সাধাৰণতে নকমে, তেনেকুৱা কোৱা শুনো যে আমি ডক্টৰৰ ওচৰলৈ যাব লাগে, আমি তিনিদিন অপেক্ষা কৰিব পাৰোঁ নে নোৱাৰোঁ? যিহেতু আপুনি এই বিষয়ে গৱেষণা কৰি আছে, বেমাৰৰ ৰোগৰ যিটো পেটাৰ্ণ সেই বিষয়ে ষ্টাডি কৰি আছে, কি কয় আপুনি?
0: চাওক, আমাৰ ৰোগৰ বেমাৰৰ ক্ষেত্ৰত বিশেষকৈ আমি আজি জ্বৰৰ কথাই পাতিছোঁ, যিকেইটা আমি বাহকজনিত বেমাৰ ইয়াত আলোচনা কৰিছে, ভেক্টৰবৰ্ণ ডিজিজ, চবৰে লক্ষণ, প্ৰথম লক্ষণ হ'ল জ্বৰ, যি গ্ৰেডৰে নহওক জ্বৰ। তো ইয়াত আমাৰ আচলতে নিজে নিজে চিকিৎসা নলৈ তিনিদিনৰ নৰখি পেলাই, আমাৰ যিহেতু চিকিৎসা ব্যৱস্থা সকলো ফালে আছে, আমি তাতে অকণমান অংশগ্ৰহণ কৰি এটা পৰামৰ্শ ল'ব লাগে। মই আটাইলৈ এটা অতি মানে চিম্পল মেছেজ দিব খুজিছোঁ যে জ্বৰ হ'লে মেলেৰিয়া টেষ্ট আমি কৰিব লাগে। আটাই এইটো আকৌ এবাৰ এইকাৰণে উল্লেখ কৰিলোঁ, কাৰণ যদি মেলেৰিয়া পজিটিভ আছে তেনেহ'লে ভয় খোৱাৰ প্ৰয়োজন নাই, আৰু আমাৰ 100% ইফেক্টিভ মেডিচিনছ আৰ ফ্ৰীলি এভেইলেবল, সম্পূৰ্ণ বিনামূল্য উপলব্ধ আছে, আমি বেমাৰটো বচাই দিব
1: পাৰোঁ,
0: নিৰাময় হয়, কেৱল আমি গম পাব লাগিব। কিন্তু যদি আমি ৰৈ থাকোঁতে পলম হৈ যায়, বেমাৰটো গৈ চিৰেবেল মেলেৰিয়া হওক বা আন কমপ্লিকেটেড মেলেৰিয়ালৈ ই যাব পাৰে। আৰু এটা ইয়াৰ ক্ষেত্ৰত মই আকৌ কেলেই ৰৈ থাকিবলৈ নকওঁ, ডেংগি আমাৰটোৱে কওক, মই কৈছোঁ যে মেজৰিটি বেমাৰ নিজে নিজে ভাল হয়, আমি জাষ্ট তেওঁলোকক আমি হাইড্ৰেশ্যনটো মেইনটেইন কৰিব লাগে, ORS খাব লাগে, চিম্পল পেৰাচিটামল খা আমি প্ৰেছক্ৰাইব কৰিলে তেওঁ ভাল পাব। এই ক্ষেত্ৰত কি হ'ব পাৰে, ভুলতে যদি তেওঁ নিজে ছেল্ফ মেডিকেশ্যন লৈছে, ওচৰত লৈছে, ডক্টৰক সোধা নাই, ডেংগিৰ ক্ষেত্ৰত তেওঁ ডেংগি হৈছিলে পৰীক্ষা কৰা নাই, কিন্তু তেওঁ এটা শক্তিশালী পেইন কিলাৰ খালে ধৰি লওক, তেনেহ'লে কমপ্লিকেশ্যনটো বাঢ়িব পাৰে। আৰু ষ্টেৰইড বুলি একবিধ মেডিচিন ইউজ হ'ব পাৰে ভুলতে, যদি তেওঁ ছেল্ফ মেডিকেশ্যন লৈছে বা আমাৰ আনঅথৰাইজ প্ৰেক্টিচনাৰ বা এনেকুৱা ধৰণৰ লৈছে, সেই ভুলতে যিটো নিজে নিজে ভাল হ'লহেঁতেন তাতো কিন্তু কমপ্লিকেশ্যন আহি যোৱাৰ ভয়টো থাকি যায়। সেইকাৰণে মই চাই থাকিবলৈ নকৈ আমাৰ যিখিনি স্বাস্থ্যকেন্দ্ৰ বা স্বাস্থ্যকৰ্মী তেখেতসকলক যোগাযোগ কৰিবলৈ মই কিন্তু পৰামৰ্শ দিওঁ।
1: নিশ্চয়কৈ আপুনি দুটা বৰ গুৰুত্বপূৰ্ণ কথা কৈছে, এটা হৈছে আমি অপেক্ষা কৰিব নালাগে, চাই থাকিব নালাগে, দুটা কথা কৈছে নিজে চিকিৎসা কৰিব নালাগে, ছেল্ফ মেডিকেশ্যন যিটো কথা কৈছে,
0: কাৰণ ইয়াতে ৰিয়েল থ্ৰেট আছে, আমাৰ অকণমান মিষ্টেক হ'লে এটা যিটো বেমাৰ নিজে কমিলেহেঁতেন সেইটো কমপ্লিকেটেড অৱস্থালৈ যাব পাৰে, আমি দেখিছোঁ সেইখিনি সময়ত। আৰু এই মজতে মোৰ মনলৈ আৰু এটা কথা আহিছে, আমি যেতিয়া যিখিনি হাই ৰিস্ক গ্ৰুপ বুলি কওঁ, যে যিখিনি আমাৰ প্ৰেগনেণ্ট উইমেন, ডাঙৰ পাৰ্চেণ্টেজ এটা আছে ছ'চাইটিত, যিখিনি 5 বছৰ তলৰ শিশু বহুতখিনি সংখ্যাত আছে, আৰু এল্ডাৰলি বয়সস্থ মানুহ মোৰ দেন 65 ইয়াৰ্ছ তেওঁলোক আছে, এই তিনিটা কেটেগৰী আছে। তাত বাহিৰেও আৰু এটা কৈছোঁ আমি, যাৰ কোমৰবিডিটিছ আছে, ডায়েবেটিছ, হাইপাৰটেনশ্যন আৰু ৰিনেল ডিজিজ, এনেকুৱা ধৰণৰ যাৰখিনি আছে, তো আপুনি মন কৰিব এতিয়া এই ইমানখিনি মানুহ যদি আমাৰ হাই ৰিস্ক গ্ৰুপ আমাৰ কমিউনিটিত আছে, তাৰমানে আমাৰ মানুহখিনি কিমান ভাল নাৰিবল। সেইকাৰণে আমাৰ সজাগতা হোৱাটো অত্যন্ত প্ৰয়োজন। 1% যদি আমাৰ কিবা এটা বেমাৰত আমি কমপ্লিকেশ্যন কোৰ্চ ফেচিলিটি দেখোঁ, তেনেহ'লে আচলতে সংখ্যাটো বহুত ডাঙৰ হৈ যাব। সেইকাৰণে আমাৰ সাৱধানটো বৰ প্ৰয়োজন বুলি ভাবিছোঁ।
1: আৰু চিকেনগুনিয়াটোৰ বিষয়ে এখন কথা আপুনি উল্লেখ কৰিছে, তথাপিতো এইটো ধৰক তুলনামূলকভাৱে আমি কমকৈ শুনো
0: বাকীকেইটাতকৈ,
1: সেই বিষয়ে অকণমান ক'লে নিশ্চয় ৰাইজ সজাগ হ'ব।
0: চিকেনগুনিয়া বুলি ক'লে যিহেতু আমি নতুন বুলি ভাবিছোঁ, অকণমান ভয়ৰ কাৰণ এটা থাকে, কিন্তু ডেংগিতকৈ এইটো অকণমান কম ভয়ৰ কাৰণ বুলি মই ক'ব খোজোঁ। একে ধৰণৰ ভাইৰাছৰ জনিত ভাইৰেল ডিজিজ, একেই মস্কিটো বিয়পাই, একেই ধৰণৰ, আৰু লক্ষণটো ছেম, ছিভিয়াৰ হেডেক, আৰ্থ্ৰাইটিছ, গাঁঠিৰ বিষ, গাৰ বিষ, জ্বৰ, এইবিলাক থাকিব, আৰু ভয় খাব নালাগে, সজাগতা গোটেইকেইটা বেমাৰতে লাগিব, বিশেষকৈ মেলেৰিয়াৰ বাহিৰে আটাইকেইটা ভাইৰেল ডিজিজ, সেইকাৰণে সজাগতাটো লাগিব যাতে আমি সোনকালে কেয়াৰ ল'ব পাৰোঁ, মস্কিটো কণ্টেক্টৰ পৰা আঁতৰিব পাৰোঁ। তো চিকেনগুনিয়া আমি মন কৰিম যে ডেংগিৰ লেখীয়া বুলি বুজি লওক, ডেংগি সদৃশ এটা ভাইৰাছ, ডেংগিৰ যিটো মস্কিটো আমাৰ এডিছ গ্ৰুপৰ মস্কিটোবিলাক সিহঁতে বিয়পাবাৰিত, আৰু চিকিৎসাও একেধৰণে আমি কৰিম, ছাপৰ্টিভ কেয়াৰ।
1: নিশ্চয়কৈ আমি আহি আজি আলোচনাৰ প্ৰায় শেষ পৰ্যায়ত উপনীত হৈছোঁ আমাৰ যি নিৰ্ধাৰিত সময়।

0: শেষ হ'ব ওলাইছে ডক্টৰ দাস। গতিকে শেষত আপুনি এগৰাকী বিশেষজ্ঞ হিচাপে আমাৰ ৰাইজক, আমাৰ যিয়ে এই অনুষ্ঠান শুনি আছে শ্ৰোতাক কি বুলি অনুৰোধ জনাব?
1: হয়, মই এইটো অনুৰোধে জনাব খুজিছোঁ যে আমাৰ যিকোনো ডিজিজ আক্ৰান্ত হ'লে আমাৰ যিটো মানুহৰ নিজৰ ইনেট ইমিউনিটি আছে, আমাৰ যি ইমিউনিট ছিষ্টেম, ৰোগ প্ৰতিৰোধ ক্ষমতা, সেইটো মানুহ আৰোগ্য কৰিবলৈ চেষ্টা কৰি থাকিব বডিটো। আমাৰ ফালৰ পৰা ভুল হ'ব নালাগে, ডেংগুৰ ক্ষেত্ৰত কি ভুল হ'ব নালাগে, আমি যদি ছেল্ফ মেডিকেশ্যনটো লওঁ, জ্বৰৰ কাৰণে এটা মেডিচিন খাওঁ, সেইটো অপ্ৰয়োজনীয় বা ক্ষতিকাৰক, কিবা পেইন কিলাৰ হ'ব পাৰে, ষ্টেৰইড হ'ব পাৰে, যদি আমি প্ৰেছক্ৰিপশ্যন বা উপযুক্ত পৰামৰ্শ লোৱা নাই, চিকিৎসকৰ পৰা যদি আমি লোৱা নাই, তেতিয়া ভুল হ'ব পাৰে, তেতিয়াহে কমপ্লিকেশ্যন বাঢ়িব। আৰু যদি এইটো মেলেৰিয়া হৈ আছে, তেতিয়া আমি পৰীক্ষা কৰি ধৰা পৰিব, মেলেৰিয়া নহয় ঠিক আছে, যদি হয় আমি চিকিৎসা কৰিব পাৰিম, কাৰণ ঔষধটো ফ্ৰীলি আছে। এনকেফেলাইটিছৰ ক্ষেত্ৰতো আমি ক'ব লাগিব যে যিখিনি আমাৰ মগজুৰ সংক্ৰমণজাতীয় লক্ষণ দেখা দিয়ে, তেনেহ'লে আমি অতি সোনকালে যদি চিকিৎসা, যিখিনি আমাৰ বিনামূলীয়াকৈ উপলব্ধ আছে চিকিৎসালয়বিলাক আছে, স্বাস্থ্যকেন্দ্ৰবিলাক আছে, তাত গৈ আমি সোনকালে যদি আমি চিকিৎসাৰ ব্যৱস্থা কৰিব পাৰোঁ, তেনেহ'লে যিটো কেছ ফেটেলিটি ৰেট, যিমানখিনি মানুহ কমপ্লিকেটেড ষ্টেজলৈ গুচি যায়, কিছুমান ঢুকাই যায়, সেইটো আমি নিশ্চয় পৰিত্ৰাণ পাব পাৰিম। আৰু মই এটা বিশেষ অনুৰোধ, যিটো আমাৰ মস্কুইটো কণ্টেক্ট, মস্কুইটো বাইট নহ'বলৈ আমি নিজে যিখিনি পাৰ্চনেলি কৰিব পাৰোঁ, প্ৰতিজন মানুহে নিজৰ পাৰ্চনেল প্ৰফাইলেক্সিছ নিজক বচাই ৰাখিব পাৰোঁ, যে আমাৰ ঘৰৰ ওচৰত পানী জমা হ'ব নিদিওঁ, পৰিষ্কাৰ পৰিচ্ছন্নতা ৰাখিম, এইটো বহুত গুৰুত্বপূৰ্ণ, তেতিয়া আমাৰ ব্ৰিডিংটো কমিব, মস্কুইটোৰ সংখ্যাটো কমিব, তো তেতিয়া আমি একেলগে আহিলে মই ভাবোঁ আমি বেমাৰখিনিৰ পৰা বচাই ৰাখিব পৰা যাব,
0: হাত সাৰিব পাৰিম। আমি সেই আশা কৰিছোঁ এই ৰোগসমূহ নহওক, আৰু যদি হয়ো সোনকালে যাতে আৰোগ্য হ'ব পাৰে তাৰ বাবে চিকিৎসকৰ ওচৰত যাব লাগিব, আপোনাৰ ওচৰত থকা হাস্পাতালত যাব লাগিব, সকলো চিকিৎসা যেনেকৈ কৈছে জাপানীজ এনকেফেলাইটিছে হওক, মেলেৰিয়াই হওক, ডেংগিয়ে হওক, চিকেনগুনিয়াই হওক, বিনামূলীয়াকৈ আপোনাৰ ওচৰৰ চৰকাৰী হাস্পাতাল, স্বাস্থ্য কেন্দ্ৰ এইবিলাকত আপুনি পাব। গতিকে যদি তেনেকুৱা ধৰণৰ জ্বৰৰ কিবা লক্ষণ দেখে, ততালৈকে যাওক, পৰীক্ষা কৰাওক আৰু নিজকে স্বাস্থ্যৱান কৰি ৰাখক, নিজকে বচাই ৰাখক। আমি শেষত ধন্যবাদ জ্ঞাপন কৰিব লাগিব ডাক্তৰ হেমেন দাস ডাঙৰীয়া, জ্যেষ্ঠ স্বাস্থ্য বিষয়া অসম চৰকাৰ, লগতে তেখেত ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসমৰ ষ্টেট এপিডেমিঅলজিষ্ট, আৰু এই ৰোগৰ বিষয়ে তেখেতে আমাক বিতংকৈ জনালে। আমাৰ যি শ্ৰোতা আছে নিশ্চয় উপকৃত হৈছে, তেখেতক আমি পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰি আজিৰ এই অনুষ্ঠানৰ পৰা আমি ইমানতে বিদায় মাগিছোঁ। নমস্কাৰ,
1: ধন্যবাদ।

0: আৰু এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
1: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
0: কোন ঠাই?
1: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
0: তাত হেৰো কি কি সুবিধা পোৱা যায়?
1: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
2: তেন্তে মই এবাৰ যাব লাগিব।
1: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
3: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
4: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। শ্ৰোতাসকল, এতিয়া আগবঢ়াইছো অসমীয়া শ্ৰব্য সফুৰাৰ গীতৰ অনুষ্ঠান। অনুষ্ঠানত পুনতে এয়া বৰষা তুমি শ্ৰব্য সংকলনটিৰ পৰা গোপা গোস্বামী বৰুৱাৰ কণ্ঠৰ এই গীতটি।

শ্ৰোতাসকলে গোপা গোস্বামী বৰুৱাৰ কণ্ঠৰ গীতটি শুনিলে। অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছোঁ দেৱকন্যা শ্ৰব্য সংকলনটিৰ পৰা পুলক বেনাৰ্জীৰ কণ্ঠৰ এটি গীত।

0: শ্রোতাসকলে পুলক বেনার্জীর কণ্ঠর গীতটি শুনিলে।
1: আকাশত মেঘে গাজে, চহৰত লাগে ভয়, বাৰিষাৰ বানত বাটপথ নদী যেন হয়,
2: ঘৰত পানী সোমালে চুইচ কৰিব বন্ধ, বিদ্যুতৰ কামত কেতিয়াও নকৰিব দণ্ড,
1: নলাত যাবৰ প্লাষ্টিক নেপেলাব ভাই, ভাবি চিন্তি ফুটপাথত খোজ দিব মেন হল চাই,
2: হঠাৎ বাঢ়িলে পানী ওখ ঠাই লৈ যাব, বেছি পানীত গাড়ী চলে বিপদ মাতি নলব,
1: মাত্ৰ ছয় ইঞ্চি পানীতো মানুহ উটি যায়, বাঢ়নী পানী দেখিলে ঘূৰি অহাটোৱে উপায়,
2: বিজুলী খুটাৰ পৰা দূৰতে থাকিব, হাতত এডাল লাঠি লৈহে পানী।

0: নিজে সজাগ হৈ থাকিলেহে বাচিব আমাৰ প্ৰাণ। নগৰীয়া বানৰ পৰা হওক সদায় সাৱধান।
1: অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষ চমুকৈ ASDMAৰ দ্বাৰা জনহিতাৰ্থে প্ৰচাৰিত।
2: শ্ৰোতাসকলে অসমীয়া শ্ৰব্য সফুৰাৰ গীত অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। শ্ৰোতাসকল, অনুষ্ঠানত এইবাৰ শুনক চয়নিকা শ্ৰব্য সংকলনটিৰ পৰা আশা ভোচলেৰ কণ্ঠৰ এই গীতটি।

0: শ্ৰোতাসকলে শূন্য চিনেমাখনৰ পৰা দীপেন বৰুৱা আৰু নমিতা ভট্টাচাৰ্যৰ কণ্ঠৰ গীতটি শুনিলে।
1: তোৰ ল'ৰাটো কেতিয়া বহুত সুস্থ দেখা গৈছে।
2: হয়,
1: সঠিক চিকিৎসাই সকলো সলনি কৰি দিলে।
2: পিছে এনে যত্ন ক'ত পালি?
1: গুৱাহাটী ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
2: অঁ,
1: তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
2: নহয় অ,
1: শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
2: অঁ, সঁচাকৈ বৰ ভাল কথা,
1: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যত অতি প্ৰয়োজন।
3: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
0: শ্ৰোতাসকলে চিত্ৰগীত অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। শ্ৰোতাসকল, অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছোঁ চামেলি মেমচাব চিনেমাখনৰ পৰা ভূপেন হাজৰিকাৰ কণ্ঠ আৰু কথাৰে এটি গীত।

0: শ্ৰোতাসকলে চামিনী নেমচাব চিনেমাখনৰ পৰা ভূপেন হাজৰিকাৰ কণ্ঠৰ গীতটি শুনিলে।
1: সুস্থ হৈ থাকক, সজাগ হৈ থাকক। এপ'লো এক্সেল কেয়াৰ হস্পিটেলৰ বিশেষজ্ঞ চিকিৎসকৰ তত্ত্বাৱধানত এপ'লো প্ৰো হেল্থ প্ৰিভেণ্টিভ হেল্থ চেকআপ পেকেজ, শিশুৰ পৰা জ্যেষ্ঠ নাগৰিক সকলোৰে বাবে। উচ্চ ৰক্তচাপ, হৃদৰোগ, ডায়েবেটিছ, থাইৰয়ড, কেন্সাৰ, আৰ্থৰাইটিছ আদি ৰোগ আগতেই চিনাক্ত কৰাৰ সুবিধা।
2: বুকিংৰ বাবে আজি ফোন কৰক 9957568450-ত।
3: এপ'লো এক্সেল কেয়াৰ হস্পিটেল, পশ্চিম বৰাগাঁও, গুৱাহাটী। সুস্থ জীৱনৰ বিশ্বস্ত লগৰী।
0: শ্ৰোতাসকলে চিত্ৰগীত অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। শ্ৰোতাসকল, অনুষ্ঠানত এইবাৰ শুনক সোণৰ হৰিণ চিনেমাখনৰ পৰা দেৱযানী বৰাৰ কণ্ঠৰ এটি গীত, গীতৰ কথা তফজুল আলীৰ।

শ্ৰোতাসকল, অনুষ্ঠানত এইবাৰ শুনক ৰাজা চিনেমাখনৰ পৰা নমিতা গোস্বামীৰ কণ্ঠৰ এটি গীত, গীতৰ কথা কেশৱ মহন্তৰ।

0: শ্ৰোতাসকলে ৰাজা চিনেমাখনৰ পৰা নমিতা গোস্বামীৰ কণ্ঠৰ গীতটি শুনিলে।
1: আকাশত মেঘে গাজে, চহৰত লাগে ভয়, বাৰিষাৰ বানত বাটপথ নদী যেন হয়,
2: ঘৰত পানী সোমালে চুইচ কৰিব বন্ধ, বিদ্যুতৰ কামত কেতিয়াও নকৰিব দণ্ড,
1: নলাত যাবৰ প্লাষ্টিক নেপেলাব ভাই, ভাবি চিন্তি ফুটপাথত খোজ দিব মেন হল চাই,
2: হঠাৎ বাঢ়িলে পানী ওখ ঠাই লৈ যাব, বেছি পানীত গাড়ী চলে বিপদ মাতি নলব,
1: মাত্ৰ ছয় ইঞ্চি পানীতো মানুহ উটি যায়, বাঢ়নী পানী দেখিলে ঘূৰি অহাটোৱে উপায়,
2: বিজুলী খুটাৰ পৰা দূৰতে থাকিব, হাতত এডাল লাঠি লৈহে পানীত নামিব,
1: নিজে সজাগ হৈ থাকিলেহে বাচিব আমাৰ প্ৰাণ, নগৰীয়া বানৰ পৰা হওক সদায় সাৱধান।
3: অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষ চমুকৈ ASDMA।

জন্ম হিতার্থে প্রচারিত। শ্রোতাসকলে চিত্রগীত অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। শ্রোতাসকল, অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছো শূন্য চিনেমাখনৰ পৰা দীপেন বৰুৱাৰ কণ্ঠৰ এটি গীতৰ কথা কেশৱ মহন্তৰ।

0: ইমান পৰে শ্ৰোতাসকলে চিত্ৰগীত অনুষ্ঠানটি শুনিলে।
1: বিবিধ ভাৰতী গুৱাহাটীৰ বিভিন্ন অনুষ্ঠানত ভাগ ল'বলৈ আপুনি আমালৈ হোৱাটছএপত মেছেজ কৰিব পাৰে। আমাৰ নম্বৰ হৈছে 6003166944। পুৱা প্ৰচাৰিত ফোন ইন অনুৰোধৰ গীতৰ অনুষ্ঠান সুৰধ্বনি আৰু সন্ধিয়া প্ৰচাৰিত সান্ধ্য আলাপ অনুষ্ঠানটিলৈ আলোচিত বিষয় সম্পৰ্কত আপোনাৰ মতামত আদি প্ৰেৰণ কৰিবলৈ আপুনি আমাৰ হোৱাটছএপ নম্বৰটি আজিয়েই টুকি থওক। আমাৰ নম্বৰ হৈছে 6003166944। আপোনাৰ সৈতে আমাৰ যোগাযোগৰ এক নতুন মাধ্যম হৈছে হোৱাটছএপ মেছেজ। আমাৰ নম্বৰ 6003166994।

0: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্রোতার কাষ চাপক।
1: Our voice gets you heard everywhere.
0: বিজ্ঞাপন জনসাধারণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
1: 6900453528।
0: আকাশবাণী গুৱাহাটী সর্বক্ষণ সর্বত্র আপোনাৰ সৈতে।

এটি ঘোষণা। আজি নিশা 9:30 বজাত ইন্দি ফাউণ্ডেশ্যনৰ শিল্পীসকলৰ দ্বাৰা পৰিৱেশিত নাট চিলনী চুৰ শুনিবলৈ পাব। নাটখনিৰ ৰচনা শুভেশ্বৰ দাসৰ, পৰিচালনা মঞ্জিত ৰাজখোৱাৰ আৰু প্ৰযোজনা ঋতুপৰ্ণ দাসৰ।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক নিশাৰ আঞ্চলিক বাতৰি।
1: এয়া আকাশবাণী গুৱাহাটী নিশাৰ আঞ্চলিক বাতৰিৰ সৈতে মই ঋতুস্মিতা তামুলী। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই চৰকাৰী চাকৰি অথবা পেঞ্চন লাভ নকৰা মুক্তি যুঁজাৰুসকলৰ পৰিয়ালবৰ্গলৈ ৰাজ্য চৰকাৰে সহায় আগবঢ়াব বুলি আশ্বাস প্ৰদান কৰে। কুশল কোঁৱৰৰ স্মৃতি দিৱস উপলক্ষে অসম মুক্তি যুঁজাৰু সন্মিলনৰ উদ্যোগত আৰু ৰাজ্য চৰকাৰৰ সহযোগত আজি গুৱাহাটী ৰূপনগৰৰ স্বতন্ত্ৰ সেনানী ভৱনত শ্বহীদ কুশল কোঁৱৰৰ স্মৃতি অনুষ্ঠানত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে এই আশ্বাস দিয়ে। তেওঁ কয় যে শ্বহীদসকলৰ শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সহায় আগবঢ়োৱাৰ বিষয়টো লৈ নিৰন্তৰ আলোচনা অব্যাহত আছে। ৰাজ্যৰ চাৰিবিধ সাংস্কৃতিক আৰু কাৰুশিল্পজাত সামগ্ৰীয়ে জিআই টেগ অৰ্থাৎ ভৌগোলিক সূচ্যাংক লাভ কৰিছে। শেহতীয়াকৈ ভৌগোলিক সূচক পঞ্জীয়ে মোহৰ শিঙৰ পেপা, বাঁহ শিল্প, কাৰ্বি আংলঙৰ হস্ততাঁত শিল্প আৰু দেউৰী সম্প্ৰদায়ৰ হস্ততাঁত শিল্পক স্বীকৃতি প্ৰদান কৰিছে। ইয়াৰ লগে লগে ৰাজ্যৰ থলুৱা কাৰুশিল্প আৰু সাংস্কৃতিক পৰিচয়ৰ বৈচিত্ৰ্যপূৰ্ণ দিশসমূহ উদ্ভাসিত হোৱাত সহায়ক হৈ পৰিব। নতুনকৈ ভৌগোলিক সূচ্যাংক লাভ কৰা এই চাৰিবিধ সামগ্ৰীয়ে জনজাতীয় ঐতিহ্য, সংগীত বিজ্ঞান আৰু প্ৰাকৃতিক সম্পদৰ কাৰুশিল্পৰ বৰ্ণাঢ্য দিশ সামৰি লৈছে। এই স্বীকৃতি লাভৰ প্ৰক্ৰিয়াত ৰাষ্ট্ৰীয় কৃষি আৰু গ্ৰামোন্নয়ন বেংক নাবাৰ্ডৰ অসম শাখাই সহায় কৰিছে। নাবাৰ্ডৰ অসম শাখাৰ মুখ্য প্ৰবন্ধক লোকেন দাসে এই সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত কয় যে ঐতিহ্য সংৰক্ষণৰ গুৰুত্বৰ লগতে কাৰুশিল্পীসকলৰ অৰ্থনৈতিক বহন ক্ষমতা নিশ্চিত কৰাৰ বাবে নাবাৰ্ডে ভৌগোলিক সূচাংক প্ৰমাণপত্ৰ লাভ প্ৰক্ৰিয়াক সক্ৰিয়ভাৱে সমৰ্থন যোগাই আহিছে। এই স্বীকৃতিয়ে সামগ্ৰীসমূহৰ পৰিচয় আৰু নিৰ্ভৰযোগ্যতাক সুদৃঢ় কৰাই নহয় বৰং ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ইয়াৰ বজাৰ লাভৰ সম্ভাৱনা বৃদ্ধি কৰিব বুলি নাবাৰ্ডৰ অসম শাখাৰ মুখ্য প্ৰবন্ধকগৰাকীয়ে প্ৰকাশ কৰে। উল্লেখযোগ্য যে নাবাৰ্ডৰ সহযোগত অসমৰ ভৌগোলিক সূচাংক লাভ কৰা সামগ্ৰীৰ সংখ্যা 12 বৃদ্ধি পালে। এই স্বীকৃতি পোৱাৰ ফলত এনে সামগ্ৰীসমূহৰ বিনা অনুমতিত অনুকৰণ আৰু অপব্যৱহাৰৰ বিৰুদ্ধে আইনী সুৰক্ষা লাভ কৰিব। ৰাজ্যৰ বিত্তমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই আজি গুৱাহাটী কৰভৱনত আয়োজিত এখন পৰ্যালোচনা বৈঠকত অংশগ্ৰহণ কৰে। এই বৈঠকত নিয়মিত কৰদাতাসকলৰ অসুবিধা নোহোৱাকৈ উন্নত প্ৰযুক্তি আৰু প্ৰশাসনিক দক্ষতাৰ জৰিয়তে ৰাজহ সংগ্ৰহ বৃদ্ধি কৰাৰ কৌশল সন্দৰ্ভত আলোচনা কৰে। বৈঠকত বিভিন্ন ঠাইৰ কৰ বিভাগৰ জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে। ৰাজ্যৰ বিভিন্ন প্ৰান্তত জিলা প্ৰশাসনসমূহে অবৈধ দখলকাৰীৰ বিৰুদ্ধে উচ্ছেদ অভিযান অব্যাহত ৰাখিছে। ডিব্ৰুগড় জিলা প্ৰশাসনে আজি ব্ৰহ্মপুত্ৰৰ পাৰত অবৈধভাৱে ঘৰ সাজি বাস কৰি থকা কেইবাটাও পৰিয়ালৰ বাসগৃহত উচ্ছেদ চলায়। এই অভিযানৰ ফলত অঞ্চলবোৰত সঘনে সংঘটিত হৈ থকা অসামাজিক কাৰ্যকলাপ আৰু মাদক দ্ৰব্যৰ প্ৰচলন ৰোধ হ'ব বুলি স্থানীয় লোকসকলে আশা প্ৰকাশ কৰিছে। আনহাতে গুৱাহাটী মহানগৰীৰ বৰজাৰ বিমানবন্দৰৰ সমীপতো আজি জিলা প্ৰশাসনে উচ্ছেদ অভিযান চলায়। প্ৰশাসনে চৰকাৰী ভূমিত অবৈধভাৱে গঢ়ি উঠা প্ৰায় 50 ব্যৱসায়িক প্ৰতিষ্ঠান উচ্ছেদ কৰিছে।

0: রাজ্যৰ লোক নির্মাণ বিভাগৰ জৰিয়তে মুখ্যমন্ত্ৰীৰ উন্নত পকী পথ নির্মাণ আঁচনিৰ অধীনত বৰপেটা সমষ্টিৰ বিধায়ক দীপক কুমাৰ দাসে আজি 17টা পথৰ নির্মাণ কাৰ্যৰ শুভাৰম্ভ কৰে। ইয়াৰে প্ৰথম কাৰ্যসূচী হিচাপে তেওঁ বৰপেটা চহৰৰ ৰাখান থান আৰু ৰামৰায় ষ্টেডিয়াম সংযোগী দুটা পথৰ নির্মাণ কাৰ্য উদ্বোধন কৰে। এই 17টা পথৰ নিৰ্মাণৰ বাবে সর্বমুঠ 8,60,00,000 টকা ধাৰ্য কৰা হৈছে। পথবোৰৰ নিৰ্মাণ কাৰ্য অহা ডিচেম্বৰৰ ভিতৰত সম্পূৰ্ণ হ'ব বুলি বিধায়কগৰাকীয়ে প্ৰকাশ কৰে। অসম প্ৰশাসনিক সেৱাৰ বিষয়া দামোদৰ বৰ্মনে আজি অসম কৃষি বিশ্ববিদ্যালয়ৰ পঞ্জক হিচাপে যোগদান কৰে। বিশ্ববিদ্যালয়খনৰ উপাচাৰ্যৰ সভাগৃহত আয়োজিত এটি অনুষ্ঠানত উপাচাৰ্যসহ বিশ্ববিদ্যালয় কৰ্তৃপক্ষই পঞ্জকগৰাকীক শুভেচ্ছা জনায়। শোণিতপুৰ জিলা আৰু ছেছন আদালতে আজি দুটা গোচৰৰ গুৰুত্বপূৰ্ণ ৰায়দান কৰে। ন্যায়াধীশ কৌশিক হাজৰিকাই মিলন কৰ্মকাৰ নামৰ এজন লোকক হত্যাৰ গোচৰত যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কৰে। আনহাতে ধৰ্ষণৰ গোচৰত জিতেন কুমাৰক 4 বছৰ সশ্ৰম কাৰাদণ্ড বিহে। বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই আজি শিৱসাগৰত চৰাইদেউ আৰু শিৱসাগৰ জিলা বিজেপিৰ বিশেষ সাংগঠনিক সভাত অংশগ্ৰহণ কৰি দলৰ ভৱিষ্যত কাৰ্যসূচীৰ ৰূপৰেখা দাঙি ধৰে। নিৰ্বাচনত লাভ কৰা জনাদেশৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যিকৰ পৰা বুথ পৰ্যায়লৈকে কাৰ্যকৰ্তাসকলৰে সৈতে মত বিনিময় কৰা হৈছে বুলি তেওঁ সভাত প্ৰকাশ কৰে। নিশাৰ আঞ্চলিক বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি পুৱা 7:05 শুনিবলৈ পাব।
1: আকাশবাণী গুৱাহাটী আজিৰ নাট্যানুষ্ঠানৰ নিবেদন চিলনী চোৰ। ৰচনা শুভেশ্বৰ দাসৰ, পৰিচালনা মনজিৎ ৰাজখোৱাৰ, প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। নাটখন পৰিৱেশন কৰিছে ইনলি ফাউণ্ডেশ্যনৰ শিল্পীসকলে। এয়া শুনক চিলনী চোৰ।
2: নদাই মোৰ পিছে পিছে আহি থাক।
3: সদায়
2: ক
3: আৰু কিমান যাব লাগিব?
2: বেছি দূৰ নাই, এই ৱালৰ কাষে কাষে গৈ মূল গেট পাম।
3: আই
2: এন্ধাৰ, ভালকৈ খোজ দিবি।
3: গেটটো ওখ নে চাপৰ?
2: ওখ হ'লেও গেটটো পাৰ হ'ব পৰা যাব। আহি থাক, আহি থাক,
3: বল। সদায়
2: কি হলো? গোন্ধ পোৱা নাই?
3: কিহৰ গোন্ধ?
2: এই ভৰিখন আউটলেটত সোমাই গ'ল।
3: বনত ভৰিখন মোহাৰিল।
2: মোহাৰিলো, বল
3: বল। সদায় কেইটা বাজিলো?
2: কেলে 12 বাজিল আকৌ?
3: মানুহবিলাক শুৱাই নাইচোন। সেয়া কাষৰ বিল্ডিংটোত লাইট জ্বলি আছে চা।
2: এই চহৰৰ মানুহ শোৱাত পলম হয়। চুপি চুপি আহি থাক।
3: বল।
2: চি চি চি। নদাই তোৰ আকৌ কি চিচি হ'ল?
3: গোটেই গা মোৰ তিতি গ'লো ভদাই।
2: গা মোৰ তিতিবলৈ বৰষুণ ক'ত পৰিলনো?
3: বৰষুণ নহয় অ।
2: তেনেহ'লে
3: ওপৰৰ বিল্ডিঙৰ পৰা চুৱা পানী পেলাই দিলে, মোৰ মূৰতে পৰিল।
2: ভালে হ'ল দে, গংগাজল বুলি মুখত ল।
3: এই ৰ, গংগাজল হোৱা হ'লে ভালেই আছিল, এইসোপা গেলা চুৱা পানী।
2: হ'ব দে, তোৰ গাৰ চোলাটোৰে গা মোৰ মোহাৰি ল।
3: ললো, বল।
2: সেইটো গেট
3: হেৰ, গেটত দেখোন লাইট জ্বলি আছে। লাইটৰ পোহৰত যদি আমাক কোনোবাই দেখা পায়?
2: তাৰ ব্যৱস্থা কৰিম ৰ।
3: সেই ব্যৱস্থাটো দিনতেই কৰি থ'ব লাগিছিল, সেইকাৰণে তোক দিনতেই পঠিয়াইছিলো।
2: এই মই আহিছিলো।
3: তেনেহ'লে
2: চি চি কেমেৰাৰ কানেকশ্যনটো কাটিলো, কিন্তু এই গেটৰ লাইটৰ কানেকশ্যনটো কাটিবলৈ সুবিধা নাপালো।
3: পিছে টকাখিনিৰ কথা গম পালি নে নাই?
2: পালো।
3: গম পালি?
2: শুন ক, মালিকে টকাখিনি বেংকৰ পৰা উলিয়াই

0: ঘর পালে মই পিস ললো।
1: তারপিছত
0: তারপিছত মালিক আহি ঘর সুমার আগতে মই আহি মালিকর গেটর আগত ইগিল সিগিল করে রই থাকিলো।
1: তারপিছত কি হল?
0: তারপিছত হব আর কি, মালিকে মোক তেনেকৈ রই থকা দেখি কাম বন বিচরা মানুষ বলে টপক কই কুদিলে।
2: ওই তুই কি কাম করো?
3: মই ঘরের সকল কামে করো স্যার।
2: আমার বাথরুম তো সাফা করব লাগে, পারিবি?
3: পারিম স্যার।
2: আহ তেনে হলে মোর লগতে আ।
3: বলক স্যার।
0: বুঝছই নদাই ক, এনে বুড়ি নাচনি তাতে এক নাতিয়েকর বিয়া।
1: মানে
0: মানে মই মালিকর ঘরলৈ কেনেকৈ সোমাব পাৰো চল চাই থাকুতে মালিকে আহি মোক নিজে নিজৰ ঘৰৰ ভিতৰলৈ মাতি নিলেই নহয়।
1: তাৰ পিছৰখিনি ক, ঘৰলৈ সোমাই যাওঁতে সকলোফালে মই চাই গলো, ভিতৰলৈ সোমাই বাথৰুম চফা কৰা নাটক কৰিলো, কাম দুখন থিয় কৰি ৰাখিলো, মালিক মালিকনীয়ে কোৱা কথাবোৰ শুনিলো।
2: লৰাটোৰ
4: পৰীক্ষা, এই সময়ত নিজে আজি নগলে নহয়নে?
2: নহয় হে, আজি চাইটলৈ ইঞ্জিনিয়াৰ আহিব, মই যাবই লাগিব। তুমি লৰাক সম্ভালিবা, মই কাইলৈ আহিমেই নহয়।
4: মই এই বেমাৰী মানুহজনীয়ে অকলে পৰীক্ষাৰ সময়ত ল'ৰাক চম্ভালি ঘৰ চম্ভালাটো কিমান কষ্ট সেইটো মইহে জানিম। তাতে টকাখিনিও আনি ঘৰত থৈ যাব ওলাইছে, যিহে দিনকাল হৈছে।
2: সেইবিলাক একো চিন্তা নকৰিবা, গেটত দুটা তলা মাৰি থবা, নিশা গেটৰ লাইটটো জ্বলাই ৰাখিবা।
0: গেটৰ সেই লাইটৰ কানেকশ্যন ক'ত কাটিব লাগে মই সকলো চাই থৈ গৈছো।
1: নদাই ক,
0: তই ইয়াতে ৰ, মই গেটলৈ গৈ লাইটৰ কানেকশ্যনটো কাটি দিওঁ, অন্ধকাৰ হলে তই যাবি।
1: হ'ব,
0: প্লাষ্টাৰ দেচোন
1: ল।
0: শুন অনুদাই
1: ক,
0: মই লাইটৰ কানেকশ্যনটো কাটি দুবাৰ ফেঁচাৰ মাত মাতিম, তেতিয়াহে তই যাবি। যোৱাৰ আগতে তই তিনিবাৰ ফেঁচাৰ মাত মাতিবি, যাব নোৱাৰিলে এবাৰ ফেঁচাৰ মাত মাতিবি, আৰু মই যদি এবাৰ মাত মাতো তই গম পাবি যাব নেলাগে বুলি, বুজিলি?
1: বুজিলো।
0: মই আহিলো,
1: যা।

0: মতির সময়।
1: এই ভাত খুমতিতেই আমি মালিকৰ ঘৰত সোমাব লাগিব, বুঝিছ পাদাৰি? এক লাখ টকা জীৱনত কেতিয়াও চুই পোৱা নাই,
0: আজি চুই পাওঁ। এতিয়া আমি প্ৰথমতে সন্মুখৰ দুৱাৰৰ ফালে সোমোৱাৰ চেষ্টা কৰিম।
1: সেইফালে নোৱাৰিলে পিছফালৰ দুৱাৰেদি সোমাম। পিছফালে দুৱাৰ আছে নহয়?
2: আছে আছে আছে। আহ, মোৰ পিছে পিছে আহিতা।
1: তাকেইতো
2: ভাবিছো, এই সন্মুখৰ ফালে তলা ভাঙিব ধৰিলে কোনোবাই দেখিব।
0: বেছি ডাঙৰ শব্দ হলে মালিকনীও সাৰ পাব।
1: তেতিয়াহলে
2: পিছফালৰ দুৱাৰখন চাই লওঁ।
1: বল। ঐ বদাই,
2: কি
1: শুনিছ? মালিকনী নাকৰ খোৰখোৰণিৰে টোপনিত লালকা।
0: ক'তো লাইটৰ পোহৰ নাই।
2: আহ,
0: পিছফালৰ দুৱাৰেদি সোমাওঁ।
1: বল।
0: এইখনে পিছফালৰ দুৱাৰ।
1: দুৱাৰৰ আগত আকৌ এখন গ্ৰিল।
2: ধৰচোন, ধৰ, হেঁচা মাৰি চাওঁ।
1: এইফালেও একেবাৰে নিকপ কপিয়া। ডাঙৰকৈ হাতুৰিৰ কোব মাৰিলে গৃহস্থ সাৰ পাব।
2: কথাটো হয়।
1: তেতিয়াহলে এতিয়া কি কৰিবি পদাই?
2: উপায় এটা উলিয়াব লাগিব।
1: উপায়টো উলিয়াবই লাগিব। 1,00,000 টকাৰ কথা।
0: লদাই, চুৰ কৰিবলৈ আহি কালিলৈকে কেতিয়াও বিমুখ হোৱা নাই, কিন্তু আজি কি হয় ভগৱানেহে জানে।
1: বুদ্ধি উলিয়াবই লাগিব।
0: হে প্ৰভু, কিবা এটা কৰিব লাগিব।
1: হে ফদাই, চাচোন চা,
2: কি
1: সেইফালে সেইটো ৰুমৰ খিৰিকীখন অলপ খোলা আছে। সেয়া ফাকেদি পোহৰ আহি আছে।
0: ভাল কথা, ভগৱানে চকু মেলি চাইছে। বল, সেইখন খিৰিকীয়েদিয়ে আমি সোমাব পাৰিম।
2: চুপি, মোৰ পিছে পিছে আহি থাক।
3: আহোম সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক স্বৰ্গদেউ চাওলুং চুকাফাই 1215 খ্ৰীষ্টাব্দত নিজ ৰাজ্যৰ মাওলুং শ্ৰেষ্ঠ ভাতৃ চুক্ৰাংফাক কটাই দিয়ে।
1: সেয়া খিৰিকীৰ সিফালে ভিতৰত কাধটোৱে এতিয়াও কিতাপ পঢ়ি আছে। পৰীক্ষা হল বুলি এতিয়া ইমান নিশালৈকে কিতাপ পঢ়ি থাকিব লাগেনে?
2: তাকেইতো, আগতে পঢ়া নাছিলে।
1: পঢ়াৰ সময়ত আগতে ঠিটিঙালি কৰি ঘূৰি ফুৰিব আৰু এতিয়া এপৰ নিশালৈ কিতাপ পঢ়িব। কিন্তু আমি যে চুৰ কৰিবলৈ আহি ক্ষণ গণি গণি ৰৈ আছো, সেইটো কথাটো সি গমেই পোৱা নাই। সেয়া 2 বাজিল। ভাত খুমতি ভাঙিবৰ হল। পদাই, কিবা এটা
2: কৰ।
0: অলপ সময় আমি বাট চোৱাই ভাল হ'ব। কাইলৈ তাৰ যেতিয়া পৰীক্ষা, সি আৰু টোপনি ক্ষতি নকৰিব। ক্ষন্তেক পিছতে সি হয়তো শুব।
1: শুলেতো ভালেই হ'ব, এইখন খিৰিকীৰে আমি ভিতৰলৈ সোমাই যাব পাৰিম। নুশুলে তেতিয়া কি হ'ব?
2: তেতিয়া বেলেগ উপায় উলিয়াব লাগিব। এটা কাম কৰোঁ।
1: কি কাম?
0: আমি খিৰিকীৰ সেইফালে তলত সেই দুঘৰতে জোপ লৈ থাকোঁ। তাৰপৰা শেষ কৰি সি শুলে আমি আমাৰ কাম আৰম্ভ কৰিম।
2: বল,
0: এই দুঘৰতে জোপ লওঁ।
1: বল।
3: পুকং উপত্যকাৰ পৰা পাটকাই পাহাৰৰ নামনি পৰ্যন্ত নানা দুৰ্গম অঞ্চল অতিক্ৰম কৰা সময়ত বিভিন্ন জনগোষ্ঠীৰ লগত যুঁজ যাগৰত লিপ্ত হৈ কেইবা বছৰৰ যাত্ৰা
1: শুনিলে 3 বাজিল। আৰু এনেকৈ মহৰ কামোৰ খাই খাই জোপ লৈ আৰু কিমান সময় থাকিবি? আমনি লাগিছে।
2: ধৈৰ্য ধৰচোন, ধৈৰ্য ধৰ।

0: 분을 해보면서 그래서 불이 타고 데꼈는 거 한 예였어?
1: 희가 더이 아가들 불이 타본 와리래. 이 불이 칼 허무야 돼. 두 분이 켜티 거리 불이 보라겠네. 띠말 탁수 띠말 탁.
2: 칼 벌벗 말할 오비무케. 사트라 아람보 거리실.
1: 어이 보라이. 사송사
0: 기.
1: 이 키리키 파케리 사. 희가 더이 보라 하무리세.
3: 기스다 기스다 기스다. 야, 또 꼬실로 하이? 히 보라 하물이 보글이? 발레 헐. 에헌 히리키에 디 흠아보 바림.
0: 너희 헐게다 구입이디? 어디 검 허물 비도한테 똑같으니?
3: 아니, 지 람락어도 봐오? 너희 보라보라 기보.
1: 고섯 고탈 우터 델. 노노 호테이 셀벨. 홀아루.
3: 기울.
1: 이 가드호이 아코 에헌 벨렉 기타 불리아 일으시.
2: Dust of snow. The way a crow shook down on me, the dust of snow from a hemlock tree has given my heart a chance of mood and saved some part of a day I had ruined. Robert Frost.
1: সারি বাজিল রাতে কুয়াবলে হল কুকুরাই ডাক দিলে এই বহাগ মাহত নিশা ছুটি কিবা এটা করো ভদাই
3: কিবা এটা করব পারিম টোপনিৰ চিকুণ পোৱা এই সময়ত সিহঁত টোপনি যাবই আমিও আমাৰ কাম করব পারিম তই মন তাত করে রাখ
0: সিও শুব এতিয়া
1: কিনো ক পোহৰ হৈ আহিলে মালিকনীও সাৰ পাব এতিয়া চে নিশাটো ইমান চুটি হ'ব লাগেনে আজি যাত্ৰাৰ সময়ত কাৰ মুখনো দেখি আহিলোঁ আৰু আজি নহ'ব দেখিছোঁ
4: বাবু তোৰ পঢ়া শেষ হোৱাই নাই নে
2: ডাষ্ট অফ স্ন' দ্য ৱে আ ক্ৰ' শ্বুক ডাউন অন মি দ্য ডাষ্ট অফ স্ন' ফ্ৰম আ হেমলক ট্ৰী has given my heart a chance of mood and saved some part of a day I had ruined. Robert Frost.
3: আগতে কিতাপ নপঢ়ি চিটিঙৰি কৰি পঢ়িবি পৰীক্ষাৰ সময়ত উৰাই ঘূৰাই পঢ়িবি আজিহে পঢ়িবলৈ সময় পালি কান্ধ

0: হেল্ল'
1: হেল্ল'
0: হেল্ল' বৰুৱানী,
1: অ মিছেছ কাকতি নেকি?
0: অঁ, এ কি হ'ল, মৰ্ণিং ৱাক দুপৰীয়া কৰিম বুলি ভাবিছে নেকি?
1: নহয় হে, গৈছোঁ ৰ'ব, আপুনি ক'ত আছে?
0: মই আপোনাৰ ঘৰৰ পদূলি মুখতে।
1: অ হয় নেকি, এই ৰ'ব ৰ'ব, মই পালোগৈ, ৰ'ব।
0: এ আহক আহক।
1: মিছেছ কাকতি, পলম হোৱাৰ বাবে একদম চৰি দেই।
2: এ হ'ব হ'ব, চৰি বুলি ক'ব নালাগে বৰুৱানী, সদায় পুৱা খোজকাঢ়িবলৈ ওলালে প্ৰথম আপুনিয়ে ওলাই আহে, কিন্তু আজি আকৌ কি হ'ল, নহা দেখিহে ফোন কৰিলোঁ।
1: নক'ব আৰু বুইছে মিছেছ কাকতি, যোৱা নিশা শুওঁতে বহুত পলম হ'ল।
2: কেলে, ক'ৰবালৈ গৈছিলে নেকি, নে কিবা হৈছিলে?
1: এই নাই, ক'লৈকো যোৱা নাই, অন্য একো হোৱা নাই।
2: তেনেহ'লে
1: বাচন বৰ্তন ধুই পখালি অঁতাই সকলো সামৰি সুতৰি শুওঁতে বহুত পলম হ'ল, আৰু সেইকাৰণে শোৱাৰ পৰা উঠোঁতেও পলম হ'ল।
2: হেৰি নহয় বৰুৱানী, পিছে ইয়াতে লেকচাৰ মাৰিয়ে থাকিব নে যাব?
1: ওৱা বলক আকৌ বলক।
2: পাছে আজি কোনফালে যাব?
1: অঁ কেলে, কালি আপোনালোকে দেখোন কৈছিলে আজি সেই নতুন পাৰ্কৰ ফালে যাব বুলি।
2: অঁ তেনেহ'লে বলক, ৰৈ নাথাকোঁ আৰু,
1: বলক বলক বলক। মিছেছ কাকতি,
2: কওক বৰুৱানী,
1: আপোনাৰ ওচৰৰ নবৌৱানী নাহিলে যে?
2: নহা ভালেই হৈছে ৰ'ব,

0: কি কয় হে? ঠিকেই কৈছো, কালিৰ পৰা মোৰ কাণ একেবাৰে ঘোলা কৰি দিছে।
1: আপোনাৰ আকৌ কেলে কাণ ঘোলা কৰিলে?
0: নগয়ানী মুম্বাইলৈ গৈছিলে।
1: মুম্বাইতনো কোন থাকে?
0: কেলে ডাঙৰ জীয়েক যোৱাই কাকো?
1: গুজৰাটতহে আছে বুলি কৈছিলে।
0: গুজৰাটত আছিলে, কেইমাহমানৰ আগতে গুজৰাটৰ পৰা মুম্বাইলৈ বদলি হৈ আহিছে। জীয়েকে মাতি পঠিয়ালে, নগয়ানীয়ে খৰখেদাকৈ গুচি গ'ল।
1: হয় নেকি? পিছে মুম্বাইৰ পৰা ঘূৰি আহিলে?
0: আহিলে আহিলে। আহিলৈয়ে মুম্বাইত কি খালে, কি চালে, ক'ত ফুৰিলে, কোন কোন বলিউডৰ ফিল্ম ষ্টাৰবিলাকক দেখা পালে, সেইবিলাককে তেওঁৰ মুখত আখৰ ফুটাদি ফুটিবলৈ ধৰিলে। শুনোতে শুনোতে মোৰ কাণ একেবাৰে খোলা কৰি পেলাইছে।
1: ভালেই আকৌ, নতুন ঠাইখনলৈ গৈছে, তাক চাই আহি সেইখিনি কথা আনক ক'বলৈ পালে ভাল লাগে আৰু দিয়কচোন। তাতে আকৌ মুম্বাইৰ সপোন পুৰিৰ কথা।
0: নহয় দিয়ক, নগয়ানীয়ে অলপ পিছি কথাই কয়। অ' বৰুৱানী, সেইফালে সেইগৰাকী মিছেছ ঘৰফালি আহিছে।
1: হয়তো একেবাৰে তৰা নৰা চিঙি আহিছে।
2: অ' মিছেছ ঘৰফলীয়া, অ' লাহে লাহে আহক, আমি ৰৈ দিছোঁ বাৰু।
3: আপোনালোকক দূৰৰ পৰাই দেখিছোঁ, যিমানেই লগ পাবলৈ আগবাঢ়ো আপোনালোকক নেপাওঁহে নেপাওঁ।
1: আমিও কথাৰ মহলা মাৰি আহোঁতে আপোনাৰ কথা পাহৰিয়ে পেলালোঁ।
0: মিছেছ ঘৰফলীয়া আহি পালে যেতিয়া, আমি এতিয়া আগবঢ়াৰহে কথা আৰু।
3: যোৱা নিশা শুওঁতেই পলম হ'ল বুইছে।
0: কেলে?
3: মানুহজন ডিউটিৰ পৰা আহি পাওঁতে পলম।
1: পুলিচৰ ডিউটি পলম হয় আৰু।
3: হওঁতে পলম হয়, কিন্তু কালি এটা বিশেষ আমোদজনক ঘটনাৰ বাবেহে বেছি পলম হ'ল।
0: কিনো আমোদজনক ঘটনা মিছেছ ঘৰফলীয়া?
3: শুনিলে আপোনালোকো আচৰিত হ'ব, মহানগৰীখনত যে ক'ত কি নোহোৱা নোপোজা ঘটনাবোৰ ঘটি থাকে।
1: কিনো নোহোৱা নোপোজা ঘটনা ঘটিল কওকহে মিছেছ ঘৰফলীয়া।
3: মহানগৰীৰ চোৰে ন ন কৌশলেৰে চুৰ কৰিবলৈ ধৰিছে।
0: চুৰৰ কথা কওকহে মিছেছ ঘৰফলীয়া, আমি দুয়োগৰাকী ভুক্তভোগী।
3: আমাৰ মানুহজনৰ থানাৰে সহকাৰী উপ পৰিদৰ্শক পলাশ ডেকা, সেই পলাশ ডেকাৰে ঘৰত ঘটা ঘটনা এটা।
0: কিনো কয়হে, পুলিচৰ ঘৰতে চুৰৰ ঘটনা?
3: হয়, পুলিচৰ ঘৰতেই ঘটনা।
1: তেওঁৰ ঘৰ ক'ত?
3: টিলিংকটাত।
0: কওকহে মিছেছ ঘৰফলীয়া, শুনিবলৈ মনটো উচপিচাই আছে।
3: শুনক, পলাশৰ মাকৰ বাহিৰে ঘৰত আৰু কোনো নাই, মাক বয়সস্থ, পলাশৰ বিয়া পতা নাই, পৰহি মহানগৰীত খুব বৰষুণ নহয় জানো?
0: কেলে নহয়, এঘণ্টাৰ বৰষুণতে গোটেই মহানগৰীখনৰ প্ৰায়বোৰ ঠাইতে পানীৰে উপচি পৰি ঠায়ে ঠায়ে মহানগৰী নহয় যেন হে মহাসাগৰহে হ'ল।
1: হয় দিয়ক, পানীৰ কাৰণেই মানুহবিলাক যি য'তেই আছে তাতেই আবদ্ধ হৈ থাকিবলগীয়া হ'ল। ধুমুহা বৰষুণৰ বাবেই বিজুলী সৰবৰাহো বন্ধ কৰি দিলে।
0: চাৰিওফালে একেবাৰে অন্ধকাৰ হৈ পৰিল।
1: আমাৰ ফালে এদিনৰ পিছতহে কাৰেণ্ট আহিল।
0: হয় নেকি?
3: সেই বৰষুণ আৰু ঘৰত কাৰেণ্ট নোহোৱাৰ সময়তে সন্ধিয়া এহাল ডেকা গাভৰুৱে আহি পলাশতৰ ঘৰৰ দুৱাৰত টুকৰ মাৰিলে।
4: এই অন্ধকাৰত ইমান ডাঙৰ ঘৰটোত অকলে আছেনে?
5: হেৰ, অকলে নাথাকি আৰু কোন থাকিব? আগলৈও নাই পিছলৈও নাই, ঘৰৰ একমাত্ৰ ল'ৰা পলাশেও বিয়া নেপাতে, পুলিচৰ চাকৰি, বিয়া পাতিবলৈ সময়ো নাই, এতিয়াও থানাতে আছে।
4: এতিয়া আৰু আপোনাৰ চিন্তা নাই খুৰী, পলাশৰ কাৰণে ছোৱালী লৈয়ে আনিছো।
5: এৰা, ছোৱালীজনী দেখাই শুনাই চকুত লগা।
4: এইয়া মই জানো নহয়, খুৰীয়ে দেখাৰ লগে লগে ছোৱালী পচন্দ কৰিবই। খুৰীৰ অন্তৰখন কিন্তু বৰ কোমল দেই। দয়া কৰি কি চাই আছ খুৰী, সেৱা এটা কৰ আকৌ।
5: হ'ব আই, হ'ব, তোমাৰ নামটো কি?
6: শেৱালী।
5: শেৱালী ফুল ৰাতি ফুলে, তুমি শেৱালীও মোৰ ঘৰলৈ এই অন্ধকাৰতহে ফুলিবলৈ আহিব পোৱানে? শেৱালী নামটো বৰ ভাল, পিছে তোমাৰ মাতটোহে মতা মানুহৰ মাতৰ দৰে শুনিলো।
4: সেইটো এইটো দুখৰ কথা খুৰী, বলক ভিতৰলৈ যাওঁ, সকলো কথা ক'ম।

0: আহা আহা নহয় আহ
1: বাৰু বাৰু আহ
0: বলক
1: বহ
0: খুৰী আপুনি বহিবলৈ নকলেও মই বহিম বুজিছ শেৱালী এইখন মোৰ একেবাৰে ভাত ঘৰ খুৰী মোৰ মাৰ নিচিনা মোৰ মাৰ মৃত্যুৰ পিছত এই খুৰীয়ে মোৰ মা
1: বোপাই মই যে তোক চিনি পোৱা নাই
0: খুৰীয়ে যে কি কথাবোৰ কয় নহয় মোক বোলে চিনি পোৱা নাই
1: সেইকাৰণে চকুৰে ভালকৈ ধৰিব পৰা নাই
0: আপোনাৰ চকু অপাৰেচন কৰোঁতে চকু যেতিয়া বান্ধি থৈছিল তেতিয়া আপোনাক বাৰু কোনে ধৰি নিছিল
1: জানো এথন মই দেখাই পোৱা নাছিলো নহয়
0: মই আপোনাক চামুচ

0: পুরো ভালকৈ ধৰিব পৰা নাই।
1: হেয়া, আপোনাৰ চকু অপাৰেশ্যন কৰোঁতে চকু যেতিয়া বান্ধি থৈছিল তেতিয়া আপোনাক বাৰু কোনে ধৰি নিছিল?
0: জানো এথন, মই দেখাই পোৱা নাছিলো নহয়।
1: মই ময়ে আপোনাক চামুচেৰে ভাত খুৱাই দিছিলো, মই আপোনাক কণাৰ লাখুটি হৈ ধৰি লৈ ফুৰাইছিলো। ইমান সোনকালে যে আপুনি মোক পাহৰিব মই ভবাই নাছিলো।
0: তেনেকৈ নকবি অ গোপাই, বয়স হৈছে নহয়, কথাবিলাক পাহৰি যোৱা হৈছো।
1: নাই নাই, মোৰ বৰ ভুল হলো খুৰী, আপোনাৰ চকুৰ অপাৰেশ্যনৰ পিছত আপোনাক খবৰ ল'বলৈ এবাৰো আপোনাৰ ঘৰলৈ আহিব নোৱাৰিলো নহয়। কলাশে কিমানবাৰ মাতিলে, মই তাৰ কথাও ৰাখিব নোৱাৰিলো। আখুৰী চাওক, আপোনাৰ হাত দুখন দিয়কচোন। দিয়ক দিয়ক দিয়ক, ৰ'ব, একেবাৰে উচিত শাস্তিটোৱে দি দিয়ক।
2: এইটো
1: ড্ৰয়িং ৰুমতে বহি কত কি যে নকৰিছিলো। অৱশ্যে ড্ৰয়িং ৰুমত আলহীৰ নিচিনাকৈ খুব কমেহে বহিছিলো, ভিতৰলৈ সোমাই গৈ একেবাৰে ডাইনিং টেবুলতহে বহিছিলো।
0: সেইফালে নহয় নহয়, এইফালেহে
1: বহিছ বুজিছ কেৱালি, খুৰীহঁতৰ ডাইনিং ৰুমলৈ সোমালে সদায় মোৰ দুৱাৰখন ভুল হৈ যায়, সোমাব লাগে এইফালে, মই সোমাওঁ সেইফালে।
0: বাৰু বাৰু, বহ বহ ইয়াতে।
1: বহিম কেলৈ নবহিম, বহিম বুলিয়েই ভিতৰলৈ আহিছো, এয়া বহিলোৱে।
0: শেৱালি বহা।
2: থেংক ইউ খুৰী।
1: শেৱালি এইখন এইখন চকীতে মই বহোঁ, সেইখনত পলাশ বহে, দুয়োটাই বহি ধেমালি কৰি কৰি ভাত খাই থাকোঁতে বহুত পলম হয়। খুৰীয়ে যে কত গালি নাপাৰে।
0: ৰবিচোন ৰবি, তই বাৰু পলাশৰ বন্ধু পৰাগ নেকি?
1: খুৰী যে কি আৰু, আপুনি মোক ভালকে জানে, জানিও নজনাৰ ভাও কেলৈ ধৰিছে বাৰু?
0: সঁচাকৈ কৈছো, মই তোক চিনি পোৱা নাই অ বোপাই।
1: নহয় দিয়ক, আপুনি চিনি পাইছে শেৱালি, আমাৰ খুৰীয়ে কিন্তু সোনকালে মানুহ পাহৰিলো, মৰম আদৰ ঠিক কৰিব জানে দেই।
0: নাই শুনচোন, পলাশক এবাৰ ফোন কৰো, তোৰ কথা
1: পাতো। পলাশক এতিয়া ফোন নকৰিব খুৰী, তাক মই ভাল ছাৰপ্ৰাইজ এটা দিম।
2: দাদা পানী খাব লাগিছিল।
0: পানী খাবা? ৰবা ৰবা, মই পানী আনি দিওঁ।
1: ৰ'ব খুৰী, আপুনি কেলৈ পানী আনিব লাগে, শেৱালি আছে নহয়। ঐ শেৱালি, তয়ো বৰ আলহী হ'বলৈ আহিলি, খুৰী এই বুঢ়ী মানুহজনীয়ে পানী আনি খুৱাব লাগে তোক, যা ভিতৰলৈ গৈ পানী খায়া। আৰু নিজৰে ঘৰ বুলি ভাবি লওঁ আৰু।
0: কাৰেণ্ট নাই নহয়, এন্ধাৰ। শেৱালি এই চাৰ্জ লাইটটোকে লৈ যোৱা, এইফালে এইফালে এইটো মোৰ বেডৰুম, সেইফালে সেইটো পলাশৰ ৰুম, এয়া এইটো আলহীৰ ৰুম,
1: এয়া এইফালে কিটচেন। খুৰীহঁতৰ কিটচেনটো কিমান চিনাকি, তালৈ সোমাই গৈ নিজেই ভাত বাঢ়ি আনি খাওঁ। খুৰীৰ হাতৰ তৰি তৰকাৰী কি যে অপূৰ্ব, মুখত দিলে কিবা অমৃত খোৱা যেন লাগে।
0: শেৱালি যোৱা।
2: ভাল খুৰী,
0: ইমান ধুনীয়া ছোৱালীজনীৰ মাতটো কেলে ধুনীয়া নহ'ল বাৰু?
1: দোষ সকলো কপালৰে দোষ খুৰী। এতিয়া আচল কথালৈ আহোঁ।
0: কোৱা কিনো আচল কথা?
1: শেৱালীৰ কথা খুৰী। এই শেৱালি মানে মোৰ মাহীৰ ছোৱালী দেই।
0: ঘৰ ক'ত?
1: পানীতে মাত। পঢ়া শুনাও বহুত কৰিলে, দেখাই শুনাইও ভাল, ল'ৰাই দেখিলেই বিয়া পাতো পাতো কৰে নহয়। তাৰ মাজতে ভগৱানে তাইৰ মাতটো মতা মানুহৰ মাত কৰি দিলেহে।
0: তাকে
1: পিছে আজি তাই বৰ বিপদত পৰি মোৰ ওচৰ পালেহি।
0: কি বিপদ?
1: তাইৰ সেই মাতটোৰ বাবে মেডিকেলত ট্ৰিটমেণ্ট কৰি আছে, 10-12 ঘণ্টা ধৰি তাই ডিঙিত চিকিৎসা চলে। আজি মেডিকেলতে সন্ধিয়া লাগিল, ইফালে ধুমুহা বৰষুণ, চাৰিওফালে পানী, সেই পানীৰ বাবেই ঘৰলৈ যাব নোৱাৰি মোৰ ওচৰ পালেহি।
0: শেৱালি পানী খালা?
2: খালো খুৰী। খুৰী আপোনালোকৰ পিছফালৰ দুৱাৰখন খোলা আছিলে, মই বন্ধ কৰি আহিলো।
1: হে খুৰী, তেনেকৈ পিছফালৰ দুৱাৰ খুলি নথব, আজিকালি যিহে দিনকাল হৈছে চোৰৰ উৎপাতত মানুহে ঘৰ দুৱাৰ এৰিব নোৱাৰা হৈছে। দেখিলে খুৰী শেৱালি কেনেকুৱা ঘৰ ধৰা ছোৱালী, দুৱাৰখন খোলা দেখিয়ে বন্ধ কৰি আহিছে।
0: ভাল কৰিলা শেৱালি।
1: খুৰী কথাটো শেষ নহ'লেই নহয়, শুনক
0: ক,
1: মইতো ল'ৰাৰ মেচত থাকোঁ, মোৰ লগতনো তাইক কেনেকৈ ৰাখোঁ? আনহাতে তাইকনো মহানগৰীত নিশাটো কোনে থাকিবলৈ দিব, তাতে ইমান দেখনীয়াৰ ছোৱালী এজনী। সেই কথা ভাবি গুণিয়ে মই বোলো খুৰীৰ ওচৰতে শেৱালি আজি নিশাটো থাকক, কাইলৈ পুৱাই মই তাইক ঘৰলৈ পঠিয়াই দিম। খুৰী আপোনাৰ মোবাইলটো ৰিং হৈছে, কোনে কৰিছে?
0: এই পলাশে কৰিছে, তোক দিম নেকি?
1: নাই নাই নাই নাই নাই নিদিব, তাক মই পিছত ডাঙৰ ছাৰপ্ৰাইজ দিম।

0: হেল্ল' বাবা,
1: মা কারেন্ট আছেনে?
0: নাই ও, আবেলি পৰা কারেন্ট নাই।
1: চার্জ বাল্বটো জ্বলাই ৰাখিবা মা।
0: অ শুনি আছো ক।
1: আজি সকলো ফালে পানী, মই ঘৰলৈ সোনকালে যাব নোৱাৰিম, পানী শুকালেহে যাব পাৰিম। অ এতিয়া থানাতে আছো।
0: ভাত ক'ত খাবি?
1: ওহো, খোৱাৰ কাৰণে চিন্তা নকৰিবা ও, মই ইয়াতে খাম, তুমি খাই বৈ শুই থাকিবা, মই গৈ তোমাক জগাই টোপনি খতি নকৰোঁ, দুৱাৰত খেলি নলগালেও হ'ব, অকলে থাকিব পাৰিবা নহয় মা।
0: পাৰিম পাৰিম, আজি মোৰ কাৰণে চিন্তা কৰিব নালাগে তই, আজি মোৰ নিশাৰ লগৰী আছে।
1: ঠিক আছে বৰমা, এতিয়া মই ৰাখিছোঁ দেই।
0: বাই বাবা।
1: বাই মা।
0: তেতিয়াহ'লে শেৱালীক আমাৰ তাতে আজি ৰাখিবই লাগিব নেকি?
2: অ হয় খুৰী, আপোনাৰ তাতে তাই সুৰক্ষিত হৈ থাকিব।
3: দাদা, মই খুৰী তাত থাকিলে খুৰীৰ অসুবিধা হ'ব, তাতে খুৰীয়ে মোক মাতৃৰ বাবে ভাল পোৱা নাই, মোৰ মাতৃৰ বাবে সকলোৱে মোক বেয়া পায়।
0: শেৱালি নেকান্দিবা, তুমি তেনেকৈ কেলৈ ভাবিছা, মই তোমাক বেয়া পোৱা নাই নহয়, নেকান্দিবা নেকান্দিবা। শেৱালি তুমি মোক বেয়া নাপাবা, তুমি প্লেটফৰ্মত গৈ থাকিব নোৱাৰা, নিশাৰ মহানগৰীখনৰ কথা তুমি নাজানা, মহিলা কেতিয়াও সুৰক্ষিত নহয়, মই নাৰী হৈ এগৰাকী নাৰীক কেতিয়াও বিপদত পৰিবলৈ নিদিওঁ, শেৱালী আজি নিশাটো আমাৰ ঘৰতে থাকিব।
2: খুৰী যে ইমান ভাল, খুৰী যে ইমান মানৱদৰদী, সেই কথা মই কেতিয়াবাই জানো, সেইকাৰণে শেৱালীক খুৰীৰ ওচৰলৈকে লৈ আহিছোঁ। শেৱালী দেখিলি খুৰীৰ অন্তৰখন কিমান কোমল, তইহে আকৰিজনী কান্দি কাটি হিয়ালি জিয়ালি হৈছো গোটেইখন।
0: হ'ব দে হ'ব, নিশাও হ'ব ধৰিছে, মই সোনকালে শেৱালীৰ কাৰণে ভাত কেইটামান ৰান্ধো, মোৰ কাৰণে দিনৰে দাইল ভাত কেইটামান আছেই, সেইখিনিয়ে হ'ব মোৰ।
2: খুৰীও শেৱালীক খোৱাৰ কাৰণে আপুনি চিন্তা নকৰিব।
0: কেলে?
2: তাই আজি নিশা একোকে নেখায়।
0: কিয়?
2: যিদিনাখন ট্ৰিটমেণ্ট হয় সেইদিনাখন তাই একো খাব নোৱাৰে নহয়, ডাক্তৰৰ বাধা আছে। খুৰীও তাই এতিয়া বৰ ভাগৰুৱা হৈ আহিছে, তাইক সোনকালে শুৱাই দিয়ক, মই যাওঁ খুৰী, কাইলৈ পুৱা আহি শেৱালীক লৈ যাম।
0: হ'ব দে।
3: দাদা তুমি
2: আকৰিজনী কান্দিছ কেলে? খুৰী আচলতে তাই মাহীৰ বৰ ৰালসুৱা ছোৱালী, ঠেতেৰিকা আকৰি দুখ নকৰিবি, শুন আজিৰ কাৰণে মাৰৰ নিচিনা মা এজনী খুৰীক পাইছ, দুখ কৰিবলগীয়া কিটো আছে?
0: শেৱালি যোৱাই তুমি আলহীৰ ৰুমতে শুৱাগৈ।
2: শেৱালি শুন, তই এইটো ৰুমতে শুবি, সেইটো ৰুমত খুৰী শুব, খুৰীয়ে ৰুমৰ দুৱাৰ খুলিয়ে শুব, ভয় কৰিলে খুৰীক মাতি দিলে হ'ল, মই তেন্তে আহোঁ। অ' খুৰী মই আহিলোঁ, গুড নাইট।
0: গুড নাইট, যা। শেৱালী
3: খুৰী
0: আহা, তোমাৰ ৰুমটো দেখুৱাই দিওঁ।
3: বলক খুৰী,
0: এইটো তোমাৰ ৰুম, এইখন তোমাৰ বিছনা, ৰাতি ঠাণ্ডা লাগিলে এইখন কম্বল। পিছে হেৰি নহয় শেৱালী, তুমি ৰাতি পিন্ধি শুবলৈতো বেলেগ কাপোৰ আনা নাই?
3: নাই খুৰী।
0: তেনেহ'লে মোৰ মেখেলা চাদৰ এযোৰকে পিন্ধি
3: শুৱা, খুৰী এইযোৰ পিন্ধি শুম,
0: ইমান দামী কাপোৰযোৰ পিন্ধি শুলে বেয়া হ'ব নহয়?
3: একো নহয় খুৰী, মোৰ ঘৰত আৰু ভালেকেইযোৰ ধুনীয়া ধুনীয়া কাপোৰ আছে।
0: এইযোৰটো কম ধুনীয়া নহয়, মানুহজনীৰ লগত একেবাৰে গিলিপ মাৰি ধৰিছে, এই কাপোৰযোৰ তুমি ক'ৰ পৰা লৈছিলা?
3: ফেঞ্চি বজাৰৰ চিত্ৰলেখাৰ পৰা খুৰী।
0: তোমাক কিন্তু কাপোৰযোৰে বৰ শুৱাইছে, তোমাৰ চুলি কোচাও ইমান দীঘল, সৰুৰে পৰা কটাই নাই নেকি?
3: নাই, মায়ে কাটিবলৈ নিদিয়ে।
0: এৰা, আজিকালি ইমান দীঘল চুলিৰ ছোৱালী দেখিবলৈ নোহোৱা হৈছে, ছোৱালীবিলাকে একেবাৰে ল'ৰাৰ নিচিনাকৈ চুটি চুটিকৈ কাটি লয়, দেখিবলৈ কেনে কুৎসিত দেখি। অহ, তোমাৰ ভাগৰ লাগিছে, খোৱা খোৱাকৈ যোৱা, ময়ো যাওঁ, এইটো মোৰ বেডৰুম, নিশা অসুবিধা হ'লে মোক মাত দিবা।
3: হ'ব খুৰী।
0: অঁ, এইটো আকৌ কিহৰ বটল?
3: এইটো স্প্ৰেৰ বটল।
0: এইটো আকৌ কিয় লৈ ফুৰাইছা?
3: খুৰী যিদিনা মোৰ ট্ৰিটমেণ্ট হয় সেইদিনা নিশা মোৰ টোপনি নাই, সেইদিনা শোৱাৰ আগতে এইটো নাকৰ দুফালে দুবাৰ স্প্ৰে' কৰি ল'লে মোৰ খুব ভাল টোপনি আহে।
0: কি কোৱা, মোৰো নিশা টোপনি নাহে নহয়, খাই বৈ উঠি বিছনাত পৰি 2-3 ঘণ্টা ইলুটি।

0: শিলুটি কৰি থকাৰ পিছতহে কোনো ৰকমে টোপনিটো আহে। তাকো টোপনিটো একেবাৰে খৰাং বুইছা।
1: খুৰী, আপুনি তেনেহ'লে এইটো স্প্ৰে আনি ল'ব। খোৱাৰ সময়ত নাকটোৰ দুয়োফালে দুবাৰকৈ স্প্ৰে মাৰি ল'ব, দেখিব আপোনাৰ সুন্দৰ টোপনি আহিব। ৰ'ব, আজি আপুনি তাৰ প্ৰমাণ চাব। বলক খুৰী, আপোনাৰ বিচনালৈ যাওঁ।
0: হয় নেকি? বাৰু বাৰু আহক।
1: শুনক,
0: ৰ'বা, চুলি গোচা একেবাৰে খুলি লওঁ। এয়া শুই লৈছোঁ, ৰ'বা
1: চাওঁ। খুৰী, আপোনাৰ চকুকেইটা মুদি দিয়ক, মই আপোনাৰ নাকত স্প্ৰে মাৰি দিছোঁ। খুৰী, আপোনাৰ এতিয়াও সুন্দৰ টোপনি আহিব।

0: শুই সেইফালে শুলে যি শুলে শুয়েই থাকিল। শেষ নিশা পুতেক পলাশে থানাৰ পৰা ঘৰলৈ আহি দেখে বাৰণ্ডাতে মাইকী মানুহৰ দীঘল চুলি একোচা পৰি আছে। চুলি কোচা ভালকৈ চাই দেখে সেই কোচা ফলছ চুলি। ঘৰৰ দুৱাৰবোৰ খোলা, মাকক পলাশে মাতেহে মাতে, মাক টোপনিত লালকাল। ঘৰৰ ভিতৰৰ গডৰেজ আলমিৰা সকলোবোৰ খোলা, মূল্যৱান বস্তু বাহানি টকা পইচা সকলো চোৰে লুটি লৈ গুচি গ'ল।
1: হৰি হৰি হৰি হৰি হৰি, সেই ছোৱালীজনী তেতিয়াহ'লে মতা মানুহহে আছিল।
2: হয়হে, দেখিলে মাইকী মানুহৰ বেগ ধৰি কি কৌশলেৰে নাকত স্প্ৰে মাৰি সকলো বস্তু লুটি নিলে।
0: সেই মহিলা বেশী চোৰৰ কৌশলৰ কথা মানুহজনৰ মুখৰ পৰা শুনি থাকোঁতে নিশা বহুত হ'ল। টোপনিৰ পৰা উঠোঁতেও পলম হোৱা বাবে মৰ্ণিং ৱাকলৈ আহোঁতেও পলম হ'ল।
2: আমিও এতিয়া আৰু বেছি পলম নকৰোঁ বুইছে। আমাৰ সিজনে আজি অফিচৰ কামত তেজপুৰলৈ যাব। সোনকালে ব্ৰেকফাষ্টটো দি আকৌ খোৱা বোৱা যোগাৰ কৰিব লাগিব।
3: এৰা, মোৰ ল'ৰাও আজি বোলে ইউনিভাৰ্চিটিলৈ যাব। এই কিবা কাম আছে বোলে। তেনেহ'লে আজিলৈ আমি উভতোহে।
0: উভতাই ভাল ভাল। আমাৰজনক থানালৈ যাবলৈ ৰেডি হ'লেই চাগে। বৰুৱানী, মিছেছ কাকতি, আজিলৈ আহোঁ বাৰু। কালিলৈ আকৌ মৰ্ণিং ৱাকতে দেখা হ'ম।
3: ঠিক আছে ঠিক আছে, বাই মিছেছ ঘৰফলীয়া, মিছেছ কাকতি, বাই
0: বাই।
2: অঁ, বাই বাই।

0: কিহে হাতী মুৰিয়ানি, এই ব্ৰহ্মপুৰতে আজি দেখোন বাতৰি অবাতে আহিলে, লগৰীয়া কেইগৰাকী নাই দেখোন।
1: নক'ব আৰু মিছেছ ঘৰফলীয়া, সেই কেইগৰাকীয়ে বাহিৰত ফুৰিবলৈ গৈ ঘৰলৈ উভতাই নাই। অকলে দুই নম্বৰ বাইলেনেদি খোজকাঢ়ি যাবলৈ ভয় লাগে কাৰণে এই আপোনাৰ লগতে এই সাত নম্বৰ বাইলেনেদি খোজকাঢ়িবলৈ আহিলোঁ।
0: পিছে দুই নং বাইলেনেদিনো মৰ্ণিং ৱাক কৰিবলৈ ভয় কৰিবলগীয়া কিটো হ'লেও হাতী মুৰিয়ানি।
1: আপুনি দেখিছোঁ ঘৰৰ বাহিৰে বাহিৰৰ খবৰ একো নাৰাখে।
0: মোৰ সময়েই নাইহে হাতী মুৰিয়ানি, পিছে কওকচোন কি হ'ল।
1: যোৱা সপ্তাহতে অগা পিছাকৈ সেই ৰাস্তাটোতে দুটাকৈ ঘটনা ঘটিলে।
0: কি ঘটনা?
1: এদিন এজনীৰ ডিঙিৰ পৰা চেইনডাল টানি নিলে আৰু এদিন এজনীৰ হাতৰ পৰা মোবাইলটো থাপ মাৰি নিলে।
0: কিনো নহ'বলগীয়া ঘটনা হয় হে, কেনেকৈ নিলে কওকচোন হাতী মুৰিয়ানি।
1: কেনেকৈ নিব আৰু, ৰাস্তাইদি খোজকাঢ়ি গৈ থাকোঁতেই বাইকত অহা দুটা ল'ৰাই মানুহগৰাকীৰ ডিঙিৰ পৰা চেইনডাল কাঢ়ি লৈ গুচি গ'ল।
0: কি কয়হে হাতী মুৰিয়ানি, দিন ওপৰতে?
1: সঁচাই কৈছোঁ, একেবাৰে দিনৰ পোহৰতে চেইনডাল টান খাই মানুহগৰাকীৰ ডিঙি কাটি গ'ল আৰু পকাত পৰি মুখখন থেতেলা খালে।
0: পিছে চোৰ ধৰিব পাৰিলেনে?
1: ক'ত ধৰিব পাৰিলেহে?
0: পুলিচত খবৰ দিলেনে নাই?
1: দিলে।
0: চোৰ ধৰিলেনে?
1: থাকহে, পুলিচে চোৰ ধৰিব।
0: কেলে, পুলিচে চোৰ নধৰিলে কোনে ধৰিব?
1: তাকেইতো, কোনে ধৰিব? শুনক তাৰ পিছৰখিনি
0: কওক।
1: পুলিচক চেইন চোৰৰ আপত্তি জনাবলৈ যাওঁতে পুলিচে কি ক'লে শুনক।
0: কি ক'লে?
1: আপোনালোকেনো সেই ব্ৰহ্মপুৱাতে ৰাস্তাত খোজকাঢ়িবলৈ যাওঁতেনো সোণৰ চেইন পিন্ধি যাব লাগেনে?
0: পুলিচে তেনেকৈ ক'ব নালাগিছিল।
1: কৈছেতো,
0: আমাজনে আকৌ তেনেকৈ নকয় দেই হাতী মুৰিয়ানি।
1: এ নকয় নকয়, আপোনাৰজনৰ কথা জানো নহয়, এ পুলিচৰ মানুহ হ'লেও কিন্তু কোনেও পুলিচ বুলি ধৰিবই নোৱাৰে।
0: তাকেলৈ আমি গৌৰৱ কৰিব পাৰোঁ ৰ'ব,
1: কেলে নকৰিব হে কৰিব। আপোনাৰজন বৰ ভাল মানুহ, মোৰ হ'লে আপোনাৰজনৰ লগত কথা পাতি বৰ ভাল লাগে।
0: হে থক থক, সেইবিলাক প্ৰশংসা বাদ দিয়ক, এই মোবাইলটো কেনেকৈ নিলে তাকে কওকচোন।
1: পুৱা খোজকাঢ়িবলৈ গৈ থাকোঁতে মোবাইলেৰে কথা পাতি গৈ আছিল, হেন সময়তে বাইকত অহা ল'ৰা দুটাই মোবাইলটো হাতৰ পৰা

0: মারি লৈ গুছি গল।
1: হরি হরি, এইবিলাক নো কি শুনিবলৈ পাইছো হয়নে হাতি মুৰিয়ানী?
0: নকব আৰু, সেই ভয়তে সেইটো বাইলেনেদি খোজকাঢ়িবলৈ নগৈ এইফালে আহিছো।
1: আমাৰ এইটো বাইলেনেদি চোৰে চুৰ কৰিবলৈ ভয় কৰে,
0: পুলিচৰ অফিচাৰে ইয়াত থাকে, চোৰে ভয় নকৰিব কেলেই।
1: হে ৰব হাতী মুৰিয়ানী, আপোনাৰ ডিঙিত দেখোন এডাল নতুন চেইন
0: একেবাৰে চকুত চাপ মাৰি ধৰিছে।
2: এই ডাঙৰকৈ নকব মিছ ঘৰফলীয়া, এই গছপিৰি সৰু কাণ থাকে, কাকো নকব বুজিছে,
0: এডাল চিটি গল্ডৰ আকৌ।
1: কণীৰ ভয়ত চুলি ঘূৰাই পেলোৱা মানুহ মই কিন্তু নহয় দেই হাতী মুৰিয়ানী, চোৰৰ ভয়ত চিটি গল্ড চেইন পিন্ধা মানুহ মই অন্তত নহওঁ।
0: আপুনি হ'ল পুলিচ অফিচাৰৰ পত্নী, আপোনাৰ আকৌ চোৰলৈ কিহৰ ভয়?
1: ভয় নকৰো, সেইকাৰণে মোৰ এইডাল দেখিছে
0: চেইন,
1: ডেৰ তোলা ওজনৰ সোণৰ চেইন পিন্ধি আছো।
0: সঁচাকৈ দেখিবলৈও বৰ ধুনীয়া। হে
1: ধুনীয়াই নহয়, অতি মৰমৰ। মানুহজনে মোৰ বিয়াৰ পিছৰ বছৰ প্ৰথম জন্মদিনত উপহাৰ দিছিলে, সেয়ে যে পিন্ধিলোঁ আজিলৈকে ডিঙিৰ পৰা আৰু খুলিবাই নাই।
0: এ মিছেছ ঘৰফলীয়া, এ বলক আমি আগবাঢ়ো।
1: অঁ আহক আহক। হাতীমুৰিয়ানী দেখিছেনে, সেই গাড়ীখন একেবাৰে আমাৰ ফালেই আহিছে। এ চাপি দিয়ক চাপি দিয়ক, এ কাষলৈ আহকচোন।
0: এই বাটো একেবাৰে উখোৰা মুখোৰা নহয়,
1: শগুণে খোৱাটোৱে একেবাৰে মানুহকেইজনী গাৰ কাষেদি লৈ গ'ল।
0: এই বাটেদি খোজকাঢ়ি যোৱাৰো শান্তি নাই, আৰু এই বাটটোত পানীৰ লাইনৰ কাৰণে খান্দি উখোৰা মুখোৰা কৰি পেলালে।
1: নক'ব আৰু, এই কথা নাই বতৰা নাই মন গ'লে পুটুক পুটুককৈ আলি বাটবোৰ খান্দি পেলাব, মানুহৰ সুবিধা অসুবিধা নাচায়। পিছে হেৰি নহয় হাতীমুৰিয়ানী,
0: কওক
1: আপোনাৰ বোলে কাৰোবাৰ বিয়া আছিল?
0: হয়, এই গাঁৱত আমাৰ হাতীমুৰিয়াৰ ভাগিনীয়েকৰ ডাঙৰ বায়েকৰ ছোৱালী।
1: তাৰ পৰা কেতিয়া আহিলে?
0: কেইবাদিনো হ'ল আহিয়ে, পেটৰ বিষ।
1: পেটৰ বিষ? বিয়াত বেছিকৈ খালে চাগে।
0: খোৱাৰ কাৰণে নহয় হে মিছেছ ঘৰফলীয়া,
1: তেনেহ'লে
0: গাঁৱতে পেটত সোমাই অহা কথা বতৰাবিলাকে পেটটো কিবা উকট পাকত কৰি আছে।
1: কিনো কথা কৈহে?
0: হয়,
1: কিনো পেটৰ বিষ হ'বলগীয়া হ'ল কওকচোন।
0: শুনক, আমাৰ হাতীমুৰিয়াৰ বায়েকৰ গাঁওখন একেবাৰে ঘুকুত গাঁও, এতিয়াও গাঁওখনত চহৰৰ আধুনিকতাৰ পোহৰেই পৰা নাই, তাহানিৰ ৰীতি নীতি নিয়মে এতিয়াও চলি আছে।
1: কেনেকুৱা ৰীতি নীতি?
0: নক'ব আৰু মিছেছ ঘৰফলীয়া, আমাৰ মহিলাসকলে এতিয়াও উৰণিখন মূৰৰ কপালৰ আগৰ পৰাই এৰা নাই, ডাঙৰজনৰ চাহটোও গচকি পাৰ নহয়। তাৰোপৰি মিছেছ ঘৰফলীয়া, মই ক'বলৈ ধৰা কাহিনীটো শুনিলে আপুনি হাঁহি হাঁহি পাগল হৈ যাব।
1: কওকচোন বাৰু,
0: আমাৰ বাইদেউৰ আগত অৰ্থাৎ আমাৰ হাতীমুৰিয়াৰ বায়েকৰ আগত ওচৰৰে এগৰাকী আহি এ তেখেত তেখেত বুলি কিবা ক'বলৈ ধৰিছে। মই বোলো কিনো তেখেত তেখেত বুলি ক'বলৈ ধৰিছে, ওচৰলৈকে যাওঁচোন।
1: তাৰপিছত ওচৰলৈ গৈ শুনিলোঁ আমাৰ তেখেত তেখেতলৈ গৈছিল, আমাৰ তেখেতে তাৰ পৰা তেখেত কেইটামান লৈ আহিছিল, সেইকেইটা আনিলোঁ। আমাৰ তেখেত যে ইমান তেখেত, মুখখন একেবাৰে কুচমুচ খাই গ'ল। অ বাইদেউ, এই আছে যদি ৰসগোল্লা এটাকে দিয়কচোন।
0: কি তেখেতৰ কথা ক'লেহে হাতীমুৰিয়ানী? আচল কথাটো ক'বলৈ গৈছোঁ শুনক, এ তেওঁ নিজৰ গিৰিয়েকৰ নাম নকয়, মানুহগৰাকীৰ গিৰিয়েকৰ নাম তিতাৰাম, সেইকাৰণে কৈছিল আমাৰ তেখেতে তেখেতবোৰলৈ গৈছিল।
1: মানে?
0: মানে তেওঁ গিৰিয়েক তিতাৰাম তিতাবোৰলৈ গৈছিল, তেখেতে তাৰ পৰাই তেখেত কেইটামান লৈ আহিছিল।
1: মানে?
0: তিতাৰামে তিতাবৰৰ পৰাই তিতা কেৰেলা কেইটামান লৈ আহিছিল, তাকে ৰান্ধিলে। আমাৰ তেখেত যে ইমান তেখেত,
1: কথাটো বুজি পাও পাও লাগিছে।
0: মই ভালকৈ বুজাই দিছো বাৰু, তিতাও যে তিতা, ইমান তিতা, জিভা মুখ কোচ খাই গৈছে। এতিয়া বুজি পালেনে মিছেছ ঘৰফলীয়া?
1: অঁ এতিয়াহে উৰহি গছৰ উৰ পালো। অ' হাতীমুৰিয়ানী, এই এতিয়াওনো গিৰিয়েকৰ নাম মুখত নোলোৱা মানুহ আছেনে?
0: তেখেত মিছেছ ঘৰফলীয়া, চাওকচোন সেই বাইকখন আমাৰ ফালে আহিছে দেখোন।
1: বাইকত দুটা ল'ৰা, মূৰত হেলমেট, চকুত কলা গ্লাছ, মুখত মাস্ক, বোধহয় বাট ভুল হ'ল নেকি,
0: কিবা সুধিবলৈকে আহিছে যেন পাওঁ।
3: এক্সকিউজ মি বাইদেউ।
1: ভাইটিহঁত কিবা সুধিবা?
3: বাইদেউ কুণ্ডিল নগৰলৈ কোনফালে যায়?
1: এইটো বাইলেনেদি চিধা গৈ মেইন ৰাস্তাত ওলাবা, তাৰ পৰা সোঁফালে মেইন ৰাস্তাইদি গ'লে লগতে পুলিচ থানাখন পাবা, থানাৰ সন্মুখৰ ৰাস্তাটোৱেদি সোমাই সেইখন কুণ্ডিল নগৰ।
3: বাইদেউ থেংক ইউ দেই। নহয়

0: দীপক, ঐ দীপক,
1: কি হলো জীবন?
0: এই এই মানুষজনী হঠাৎ পড়ি গলো।
1: হ কি কয়, হয় কি নহয়?
0: এই আগে আগে বাইকত দুটা উঠি আছে আর পাশে পাশে মানুষজনী দৌড়ি আছে।
1: এরা হয় কি নহয়,
0: কি মাছি হয়েছে?
2: মোবাইল চুর করবি, ঘরের সকল বস্তু চুর করে নি লাউলুয়া টুকারি লওয়া করবি।
0: সমাজের আবর্জনা, ইহতক সব মারি পেলায় ভাল।
2: তুই মোবাইল চুরি করেছিলি?
3: এইকেইটাই সেইদিনা আমার বাইলেণ্ডৰ পৰা মোবাইল থপিয়াই নিছিলে।
4: নাই, আমি মোবাইল চুৰ নাই নহয়।
0: তহঁতে চুৰ নকৰিলে কোনে চুৰ কৰিব?
2: কোনে চুৰ কৰিব তহঁতে নকৰিলে?
3: ঐ তেজ খোৱা হত, মোৰ চেণ্ডেল কি কৰিলি? উলিয়াই দে।
2: ঐ বাইদেউৰ চেণ্ডেল উলিয়াই দে, উলিয়াই দে বুলিছে নহয়। আমাৰ হাতত একো নাই, আমাৰ হাতত একো নাই, আমাক এৰি দিয়ক।
3: কি, তহঁতে চেইন নিয়া নাই? তহঁতে মোৰ ডিঙিৰ পৰা চেইন নিনিলে কোনোবা চিলনীয়ে ওপৰৰ পৰা থাপ মাৰি নিলে নেকি?
4: বিদ্যাসপত মই চুৰ কৰা নাই।
0: বিদ্যাসপত খাইছ বদমাছ, মই দূৰৰ পৰা চাই থকা নাই, তই থাপ মাৰি চেইনডাল টানি নিছ তো।
4: মোৰ
0: দোকানৰ চিলিং ভাঙি মোবাইল চুৰি কৰি নিয়া এইকেইটাই চোৰ।
2: তেনেহলে ইহঁতক খতম কৰি দিয়া ভাল হব নেকি?
3: ইহঁতক মাৰি পেলোৱাৰ আগতে মোৰ চেইনডাল উলিয়াই লওঁ। তেজ খোৱা হত, মোৰ চেইনডাল কত সুমুৱাই ৰাখিছ? উলিয়াই দে, নহলে কথা বেয়া হব কিন্তু।
2: ঐ উলিয়াই দে, নহলে একেবাৰে খতম কৰি পেলাম এতিয়া।
5: ইহঁতক পুলিচক গতাই দিয়াই ভাল হব নেকি? পুলিচৰ লাঠিৰ গোপ খালেহে ইহঁতি ক্ষয় কাঢ়িব।
4: এই ল'ৰাহঁত, পুলিচক গতাই দি কি হ'ব? আজি পুলিচত দিলে কাইলৈ ওলাই আহি আকৌ চুৰ কৰাত লাগিব।
0: নহয়নো কি, পুলিচৰ লগত এই চোৰবোৰৰ ভিতৰি ভিতৰি পেক থাকে। ঐ সেইচব বাদ দে, তহঁতে চেইনডাল ক'ত ৰখাই থৈছ সেইটো ক। ক'ত ৰখাইছ ক, বুলিছো নহয়।
2: ঐ জীৱন, দীপক, এনেকৈ নহ'ব, ইহঁতক একেবাৰে খতম কৰি পেলাওঁ ৰ।
0: ঐ দীপক, দীপক, এই ইহঁতৰ পকেটবোৰ চেক কৰচোন,
1: আমি ধৰিছোঁ। ঐ দীপক, তই পকেটত হাত সোমাইছ, চাওঁ পকেটটোত চাওঁ।
0: ঐ দীপক, দীপক, আন উলিয়ান, উলিয়ান তোৰ পকেটত কি আছে উলিয়ান।
1: চাওঁ পকেটত হাত সোমাবলৈ দে, চেণ্ডেল ক'ত থাকিছ ক।
3: আৰু ভালকৈ চাওকচোন, আৰু ভালকৈ চাওক, ইহঁতৰ পকেটত আৰু কিবা পায় নেকি? মোৰো মোবাইলটো থাপ মাৰি নিছিলে ইহঁতে।
1: চাওঁ তোৰ সিটো পকেট চাওঁ কি আছে।
2: দেখিছ,
1: চাবলৈ নিদিয়া, জোৰ কৰি ধৰচোন, জোৰ কৰি ধৰ,
0: ধৰ ধৰ ধৰ, ৰূপক ধৰ, একদম জোৰ কৰি ধৰ,
1: চব সিটো পকেটত।

0: কি আছে চাওঁ। মোবাইল দেখোন দেখিছ?
1: অঁ হয় হয় হয় হয়, এইটোৱে মোৰ মোবাইল। চাওঁ চাওঁ, দিয়ক দিয়ক দিয়ক। কপাল ভাল আছিল বাবে মোবাইলটো পালো। চোৱা চোৱাচোন ডেকা ল'ৰা, মোৰ চেইনডালো পোৱা নেকি? পুলিচৰ ওচৰলৈ গৈ গৈ ভাগৰি পৰিছো, চোৱাচোন ভালকৈ।
0: ঐ জীৱন, ৰূপক ধৰচোন, সিহঁতৰ সকলোবিলাক পকেট চাওঁ, আৰু কি কি আছে ঠিক নাই, ভালকে ধৰ, দুইটাই ধৰ।
2: অকল পকেটতেই নহয়, সকলো কাপোৰ জোতা মোজা সব খুলি চাওঁ, ধৰ ধৰচোন, এক ধৰ।
3: কৈছো দেখোন, আমাৰ পকেটে আমাৰ পকেটে একো নাই।
4: এই জোতা খুল, জোতা খুল,
3: আমাক যাবলৈ দিয়ক।
2: এইবোৰ কি হা, এইবোৰ কি? এইবিলাক দেখোন ড্ৰাগছ।
0: কি তহঁতে ড্ৰাগছ খাৱ?
2: হাও কি কাৰবাৰ দেখোন এইবোৰ, চাচোন চা। আৰু কি পাওঁ চা চা,
0: এইবোৰ দেখোন ড্ৰাগছৰ টোপোলা, চাওঁ এইফালে। আৰু এইকেইটা কি?
2: এইকেইটা চিৰিঞ্জ, এইকেইটা কণ্টেইনাৰ।
5: ড্ৰাগছ খায়? অ' তেতিয়াহ'লে ইহঁতক একেবাৰে খতম কৰি পেলাই ভাল হ'ব। ৰ তহঁতক আজি মই
0: হয়তো ইহঁতক কিবা এটা কৰাই ভাল হ'ব। পুলিচক দিলে আজি জেইলত দি কাইলৈ আকৌ উলিয়াই পঠিয়াব।
6: এটা কাম কৰোঁ, ইহঁতক চুলি কাটি কাপোৰ কানি খুলি জোতাৰ মালা পিন্ধাই
2: মুখত কলা ৰং সানি ৰাস্তাই ৰাস্তাই ঘূৰাই ফুৰোৱালেই ভাল হ'ব। ইহঁতক দেখি আনেও যাতে ড্ৰাগছৰ ওচৰলৈ যাবলৈ ভয় কৰে।
0: ধৰ ধৰ ধৰ, ইহঁতক ৰছীৰে এই লাষ্টৰ পোষ্টতে বান্ধি
1: থৰিতহে হাতী মৰিয়ানী, দেখাত একেবাৰে ধনী ঘৰৰ ল'ৰা, বুইছে মিছেছ ঘৰফলীয়া, সেই আধ্যবন্ত লোকৰ ঘৰৰবিলাকেহে এই ড্ৰাগছ খোৱাত উস্তাদ হৈছে।
0: ইহঁতৰ ফটোবিলাক সকলো ফালে ভাইৰেল কৰাই ভাল হ'ব, বুজিছ?
2: ইহঁতৰ মুখৰ আগত কলা ৰং সানি লওঁ, ৰ দে দে অকণমান দেচোন, ঐ
0: ৰং সান সান, ইহঁতৰ মুখত ৰং সানি দে। গাৰ কাপোৰ খুলি দিওঁ, ধৰচোন ধৰ, গাৰ কাপোৰ কানি খুলি দিওঁ ইহঁতক।
2: অঁ খোল খোল খোল,
0: দিয়ক দিয়ক দিয়ক, মই ইয়াৰ চুলিখিনি কাটো, দিয়ক।
7: লোৱা এইবাৰ কে চিলোৱা, ইহঁতৰ চুলিখিনি খলপা খলকৈ কাটি পেলো।
0: ইহঁতক জোতাৰ মালা পিন্ধাই গোটেই ৰাস্তাই ৰাস্তাই ঘূৰাওঁ, তেতিয়াহে ভাল হ'ব।
6: এই আৰু এটা কাম কৰ, আৰু এটা কাম কৰ, ইহঁতক গাত চুৰাত পাত ঘঁহি চেঁচা পানী ঢালিলে জীৱনত আৰু ড্ৰাগছ নেখাওঁ বুলি ক'ব লাগিব।
2: এইবাৰ ইহঁতক ভালকৈ ধৰাই দিওঁ,
1: মিছেছ ঘৰফলীয়া। হৌ যাওঁ, সাংবাদিক আহিছে, ভালেই হৈছে, চেনেলত খবৰটো ওলালে ভাল হ'ব।
0: আপোনালোকে মাৰধৰ নকৰিব, চাওঁ আঁতৰি দিয়কচোন, চাওঁ আঁতৰি দিয়ক, আঁতৰি দিয়কচোন। মাৰধৰ নকৰি কি মৰম কৰিব লাগে নেকি? মৰমেই কৰিব লাগিব। আপোনালোকে আইনখন হাতত তুলি লৈ কেলে? পুলিচ প্ৰশাসন আছে নহয়,
2: পুলিচ প্ৰশাসনে কি কৰিব, কি কৰিব? দিন দুপৰতে মহিলাৰ ডিঙিৰ পৰা চেইন টানি নিছে, পুলিচে কিবা কৰিব পাৰিছেনে আজিলৈকে?
0: এইবিলাক ভদ্ৰঘৰৰ ল'ৰাই ড্ৰাগছ খাই এনেকুৱা চোৰৰ নিচিনা বেয়া কাম কৰি সমাজখনত অশান্তি সৃষ্টি কৰি আছে।
1: হয় হে সাংবাদিক বোপাই, এই ল'ৰাবিলাক বাট এৰি অবাটে গৈছে।
8: সেই অবাটে যোৱা ল'ৰা ছোৱালীবিলাকক আমি পুনৰ সৎপথলৈ অনাৰ ব্যৱস্থা কৰিব লাগিব। চাওক, আমাৰ এই মৰেল পুলিচিঙৰ বাবে সন্দেহত বহু ডেকাই প্ৰাণ হেৰুৱাবলগীয়া হৈছে।
0: সিহঁতে বেয়া কাম কৰাৰ ফল পাইছে?
8: হয়, সিহঁতে বেয়া পথে গৈছে বাবে বেয়া ফল পাইছে, কিন্তু সিহঁতক ভাল পথলৈ ঘূৰাই অনাৰ চেষ্টাটো কৰিব লাগিব ন। বৰ্তমান আমাৰ সমাজত বহুতো সহজ সৰল যুৱক যুৱতীয়ে এই ড্ৰাগছ নামৰ ব্যাধিৰ কবলত পৰি বাট এৰি অবাটে গৈ সমাজখন কলুষিত কৰিছে।
3: সাংবাদিক বন্ধু, সিহঁতক জানো সৎপথলৈ আনিব পাৰিব?
8: নিশ্চয়, আমি আমি সকলোৱে চেষ্টা কৰিব লাগিব।
0: হেৰা, এই কি কৰিছা, কি কৰিছা? ফটো তুলিছোঁ।
8: এইখন ফটোৰে তুমি কি কৰিবা?
0: ফটোখন ভাইৰেল কৰিম, ইহঁতৰ ফটোখন দেখি যাতে আনে ভয় খায়।
8: অনুগ্ৰহ কৰি এইবোৰ ফটো নতুলিবা,
0: কাৰণটো
8: আজিকালি এই ফটো ভাইৰেল সমাজত এক ব্যাধি হিচাপে থিয় দিছে। আপোনালোকে আপোনালোকে অলপ ধৈৰ্য ধৰকচোন, মই ইহঁতৰ মুখৰ পৰা সকলো কথা উলিয়াবলৈ চেষ্টা কৰিম।
0: চাওঁচোন আপুনি বাৰু কেনেকৈ ইহঁতৰ মুখৰ পৰা কথাবোৰ উলিয়ায়।
8: এই কেমেৰা পাৰ্চন
9: দাদা,
8: টেক,
9: অ'কে, ৰোলিং।
8: খোৱা, তোমালোকে এই পানী খোৱাচোন। এতিয়া তোমালোকৰ কোনো ভয় নাই, তোমালোকক কোনেও নেমাৰে। তোমালোকে সঁচা কথাবোৰ মোক কৈ যোৱা, তোমালোকৰ কোনো বিপদ নহয়, ভয় নাখাবা। মই সাংবাদিক হ'লেও তোমালোকৰ লগত সাংবাদিকতা নকৰোঁ। এতিয়া কোৱাচোন, তোমালোকে ড্ৰাগছ খোৱা, কোৱা, নোকোৱা কিয়?
10: আমি ইমান পিঠিত কোপ দি মুখৰ পৰা কথা উলিয়াব নোৱাৰিলোঁ, আপুনি ইমান মিঠা মাতত ক'ত সিহঁতৰ মুখৰ পৰা কথা উলিয়াব পাৰিবহে?
5: সেইকাৰণে কৈ আছো ইহঁতক গছকি পিটিকি খতম কৰি পেলোৱাই ভাল হ'ব।

0: ৰব হে, আপোনালোকে অলপ ধৈৰ্য ধৰকচোন। তেওঁলোকে ক'ব ক'ব ক'ব তেওঁলোকে ক'ব, চোৱা তোমালোকে চুৰ কৰিলেও তোমালোকক চুৰ বুলি নকওঁ। তোমালোক তোমালোক ভাল ল'ৰা, তোমালোকক সৎপথলৈ আনিবলৈ চেষ্টা কৰিছোঁ। কেৱল তোমালোকে মোক সহযোগ কৰা, মই তোমালোকক সহায় কৰিম। মই আকৌ সুধিছোঁ, তোমালোকে ড্ৰাগছ খোৱা? ভয় নকৰিবা, কোৱা, তোমালোকে মোক বিশ্বাস কৰা, মই তোমালোকক সহায় কৰিম। কেৱল তোমালোকে সঁচা কথাবোৰ কৈ যোৱা, কোৱা, তোমালোকে ড্ৰাগছ খোৱা?
1: হয়।
0: চুৰ কৰা?
1: আগতে নকৰিছিলোঁ।
0: এতিয়া কৰা? চুৰ কিয় কৰা?
1: ড্ৰাগছ খাবলৈ হাতত পইচা নাই,
2: ঘৰত পইচা নিদিয়ে,
0: সেইকাৰণে চুৰ কৰা। বাৰু কোৱাচোন, ড্ৰাগছ কেনেকৈ খালা?
1: আগতে নেখাওঁ।
0: এতিয়া খালা? কিন্তু তোমালোকক খোৱালে কোনে?
1: বন্ধু কেইজনমানে।
0: অ', বন্ধুৰ লগত পৰি তাৰমানে তোমালোকে খাবলৈ ধৰিলা?
1: হয়, আচলতে আমিতো পঢ়া শুনাত বৰ চোকা আছিলোঁ।
2: আমাৰ দুয়োৰে ঘৰৰ অৱস্থাও ভাল,
1: আমাৰ দুয়োৰে পিতাহঁতে ভাল চাকৰি কৰে,
2: সকলো সময়তে আমাৰ হাতত যথেষ্ট টকা পইচা থাকে।
1: তাকে দেখি আমাৰ লগত বন্ধু কেইজনমানে বিভিন্ন চলাহী কথাৰে জোৰ কৰি নি সিহঁতৰ লগত ড্ৰাগছ খুৱাবলৈ ধৰিলে।
0: আৰু তেতিয়াৰ পৰাই তোমালোকে ড্ৰাগছ এডিক্টেড হৈ গ'লা। ঘৰৰ পৰা পইচা আনি ড্ৰাগছ খাই থাকোঁতে থাকোঁতে ঘৰে পইচা নিদিয়াত চুৰ কৰিবলৈ ধৰিলা, হয়নে নহয়?
1: হয়।
0: কিন্তু জানানে নেজানা ড্ৰাগছে যে মানুহৰ জীৱন ধ্বংস কৰি দিয়ে?
1: আগতে নেজানিছিলোঁ।
0: এতিয়াতো জানিলা?
1: জানিলোঁ ছাৰ।
0: চোৱা, অসৎ সংগই মানুহক অসৎ পথে নিয়ে আৰু সৎ সংগই মানুহক সৎ পথে নিয়ে। তোমালোকক মই সৎপথলৈ আনিবলৈ চেষ্টাহে কৰিছোঁ। তোমালোকে মোক সহযোগ কৰিবানে?
1: কৰিম কৰিম ছাৰ, কৰিম।
0: তোমালোকে জানাই সত্যৰ সদায় জয়, হয়নে নহয়? তোমালোকে যিমানেই সোনকালে সঁচা কথাবোৰ ক'বা সিমানেই বিপদৰ পৰা মুক্ত হ'বা। তাৰপিছত তোমালোকক সৎপথৰ সন্ধান দিম। মোক এটা কথা কোৱাচোন, তোমালোকে ড্ৰাগছৰ পৰা মুক্ত হ'বলৈ বিচাৰা নে নিবিচাৰা?
1: বিচাৰোঁ।
2: আমি আৰু ড্ৰাগছ নাখাওঁ ছাৰ, কথা দিলোঁ।
0: ভাল কথা। তোমালোকে পুলিচৰ আগত সকলো কথা খুলি ক'বাতো, মই তোমালোকক সহায় কৰিবলৈ সাজু। কিন্তু পুলিচৰ সকলো তদন্তৰ পিছত তোমালোকক নিচামুক্ত কেন্দ্ৰলৈ লৈ যাম, তাতে তোমালোকে পুনৰ আগৰ জীৱনলৈ ঘূৰি অহাৰ পথ বিচাৰি পাবা। তোমালোক ৰাজিনে?
1: ৰাজি।
0: হেয়া, আপোনালোকে দেখিলে এই দুজনৰ দৰে আমাৰ সমাজত কত সহজ সৰল মেধাৱী ল'ৰা ছোৱালীয়ে সংগৰ দোষত ড্ৰাগছৰ কবলত পৰি সমাজখন কলুষিত কৰাৰ লগতে নিজৰ জীৱন ধ্বংস কৰিবলৈ গৈছে। সেইসকলক এজন ভাল নাগৰিক হ'বলৈ ঘূৰাই আনিবলৈ আমি সকলোৱে চেষ্টা কৰিব লাগিব। আমাৰ সমাজখনক ড্ৰাগছৰ বিৰুদ্ধে সজাগ আৰু সচেতন কৰি তুলিব লাগিব। এইসকলে নিজে কৰোঁ বুলিতো কৰা নাই, তেওঁলোকে বাধ্যত পৰিহে কৰিবলগীয়া হৈছে।
3: কিন্তু বাধ্যত পৰি কৰিলেও আমাৰ বস্তুবিলাক যে চুৰ কৰি নিলে সেইবোৰ এতিয়া আমি ক'ত পাম?
0: আপোনালোকৰ বস্তুবোৰ যদি সিহঁতে নিছে তেতিয়াহ'লে নিশ্চয় পাব, সিহঁতে পুলিচৰ আগত স্বীকাৰ কৰিব। আৰু আপোনালোকে অকণমান ধৈৰ্য ধৰক, মই সকলো ঠিক কৰি আছোঁ বাৰু। আচ্ছা, তোমালোক ব'লা, প্ৰথমে তোমালোকক পুলিচ থানালৈ লৈ যাওঁ, তাৰপিছত তোমালোকৰ ঠাই হ'ব নিচা মুক্তি কেন্দ্ৰ।
4: ইমান পৰে শ্ৰোতাসকলে, আজিৰ নাট্যানুষ্ঠানত শুভেশ্বৰ দাস ৰচিত নাট চিলনী চোৰ শুনিলে। নাটখন পৰিৱেশন কৰিলে ইনলি ফাউণ্ডেশ্যনৰ শিল্পীসকলে। বিভিন্ন চৰিত্ৰত অভিনয় কৰিলে ভদাই, ৰাজু ৰয়, নদাই, কমল লোচন, মালিক ইন্দ্ৰজিৎ দাস, মালিকনী সুস্মিতা মহন্ত, বাবু বৃত্তান্ত নয়ন কাশ্যপ, মিছেছ কাকতি অংকিতা শইকীয়া হালৈ, বৰুৱানী পপি মহন্ত, খুৰী অনামিকা বৰদলৈ বৰুৱা, অচিনাকী ডেকা ঝুনাকংকন ভূঞা, অচিনাকী গাভৰু শেৱালী প্ৰথমজন চোৰ আৰু দ্বিতীয়গৰাকী বাটৰুৱাৰ চৰিত্ৰত প্ৰাণজিৎ প্ৰীতম কলিতা, পলাশ সুদীপ্ত শৰ্মা ভৰালী, মিছেছ ঘৰফলীয়া ৰুজি মুদৈ,

মাটিমুৰিয়ানী, আইচেংফা কোঁৱৰ, সবিতা, জনি নাৰ্জাৰী, গাঁৱৰ মহিলা শ্ৰুতিস্মা আনপল দত্ত, জীৱন ৰুচেং গগৈ, দীপক জিতু তপন বৰা, দ্বিতীয়জন চোৰ জাহ্নৱ প্ৰাণ কাশ্যপ, প্ৰথমগৰাকী ডেকা আৰু কেমেৰা পাৰ্চনৰ চৰিত্ৰত ডিম্পুল বৰগোহাঁই, দ্বিতীয়গৰাকী ডেকা গংগা ছেত্ৰী আৰু সাংবাদিক আৰু প্ৰথমগৰাকী বাটৰুৱাৰ চৰিত্ৰত ভাস্কৰ শইকীয়া। নাটখনিৰ সম্পাদনা, সংগীত আৰু ৰূপকৰ চৰিত্ৰত মনদীপ মহন্ত, বাণীবন্ধনৰ সহযোগী ৰিপুঞ্জয় শৰ্মা, নাটখনি পৰিচালনা কৰিলে মনজিৎ ৰাজখোৱাই আৰু নাটখনিৰ প্ৰযোজনা আছিল ঋতুপৰ্ণ দাসৰ।

চিলনি সুৰ নাটখনিৰ পুনৰ প্ৰচাৰ শুনিবলৈ পাব অহা দেওবাৰে দিনৰ 11:02। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। শ্ৰোতাসকল, এতিয়া সময় নিশা 10:30 আৰু 25 ছেকেণ্ড গৈছে। ইয়াৰ লগে লগেই সামৰিবৰ হ'ল আমাৰ আজিৰ অনুষ্ঠান প্ৰচাৰণ। আমাৰ কাইলৈৰ অনুষ্ঠানসূচী মুকলি কৰা হ'ব 5:30 বজাত। আজিলৈ মই জুৰি মদাহীয়ে বিদায় লৈছোঁ। নমস্কাৰ, শুভৰাত্ৰি, জয় হিন্দ।